আকাশবাণী তেজপুৰ, আজি বৃহস্পতিবাৰ 1433 ভাস্কৰাব্দৰ আহিন মাহৰ আজি ষষ্ঠ দিন আৰু 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 24 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

শ্বেক্সপিয়ৰে কৈছিল, তোমাৰ লক্ষ্যত উপনীত হ'বলৈ তুমি হৃদয়ক সাহসী কৰি তোলা, তেতিয়া দেখিবা তুমি কেতিয়াও অকৃতকাৰ্য নোহোৱা। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে 6 বজাত আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত অনুষ্ঠান শুনিবলৈ পাব।

0: Regional rural banks will remain open on Sunday, 27th September. The ministry said that this step has been taken in view of the proposed three-day nationwide bank strike called by the United Forum of Bank Unions from 28th to 30th of this month, coinciding with the preceding weekend holidays of 26th and 27th September. It said that the Reserve Bank of India has granted approval for all bank branches, offices, ATM link branches and currency chests to remain fully operational on Sunday. The Election Commission has said that all the decisions, including the electoral roll revision, were taken unanimously. The Commission informed that it has taken numerous decisions, introduced around 40 new initiatives and undertaken many electoral reforms, including special intensive revision in the recent months across the country. The Enforcement Directorate, ED, has initiated search operations at 26 places across Delhi, Mohali, Chandigarh, Panchkula and Ludhiana in a case related to Tirupati Infra Projects Private Limited. The operations are being carried out under the Prevention of Money Laundering Act. Reigning world champion D. Gukesh and R. Pragnananda registered victories as India defeated England 2.5 to 1.5 in round 7 of FIDE Chess Olympiad in Samarkand yesterday. Gukesh and Pragnananda secured wins for India, while Arjun Erigyasi was held to a draw by veteran Michael Adams. Prime Minister Narendra Modi has congratulated Anantjeet Singh Naruka, Bhavtek Singh Gill and Mehraj Ahmed Khan on winning the bronze medal in the men's ski team event. Sharing a social media post, Mr. Modi noted that their focus and teamwork have been exemplary. He also extended best wishes to them for their future endeavours. And that is the end of this news bulletin.
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 730 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। মুকুতামালা
2: বকুলবনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাই লিখিছিল, প্ৰত্যেক মানুহৰে একোটা অতীত আছে, ক্ষণৰ কাৰণে সুখৰ, খেনৰ কাৰণে দুখৰ, আৰু খেনৰ কাৰণে সুখ দুখ মিহলি ধৰণৰ। জন্মৰ পৰা মৃত্যুলৈকে জীৱন কালচোৱাত অতীতৰ জিলিঙনি পৰি মাজে মাজে চিন্তাশীল আৰু ভাবুক মনটো নকৈ জগাই দিয়েহি। কল্পনাই মোহ লগা স্বপ্নজাল তৰি সেই স্মৃতি নিকুঞ্জৰ আঁৰত ভাবুকজনক লুকুৱাই থ'ব খোজে। তেতিয়া তেওঁ হৈ এজন ভাৱ প্ৰৱণ ৰস পিপাসু কবি। তেওঁক তেতিয়া লগ ভাগ নেলাগে। নিজ কল্পলোকত অলেক ৰূপ ছবিৰ এখন সৌন্দৰ্যৰ মেলা চাই চাই তেওঁ তন্ময় হয়। আনন্দময় জীৱন সুধা পান কৰি তেওঁ দিঠকতে স্বপ্ন দেখে। অতীতৰ এনে মধুময় স্মৃতি আহি মোৰ মনতো তোলপাৰ লগাইহি। বাস্তৱৰ কঠোৰতা, জীৱন সংগ্ৰামৰ তুমুল নিনাদ, চৌদিশে হাহাকাৰ কৰি থকা অৰ্ধনগ্ন অৰ্ধভুক্ত নৰনাৰী ল'ৰা ছোৱালীৰ আৰ্তনাদ, এই সকলোবিধ দুখ দৈন্যৰ কেৱল সাক্ষী হৈ চাই থকা, মন এৰি অহা সোণালী সময়ছোৱালৈ উভতি গুচি যায়। মুক্তিৰ বতাহ বিচাৰি অতীত ভ্ৰমণ কৰি থাকোঁতে চকুত পৰেহি স্বপ্নময় জীৱনৰ কেঁচাখোন বৰণীয়া দিনবোৰ। এই দিনবোৰৰ মধু স্মৃতি সুঁৱৰি বিশ্বকবি ৰবীন্দ্ৰনাথেও গাইছিল, আমাৰ নানা ৰঙেৰ দিনগুলি ৰৈল না ৰৈল না। 3-4 বছৰীয়া ল'ৰা হৈ থাকোঁতে ক'ত কি ধেমালি খেলিছিলোঁ সেই কথাও মোৰ মনত সজীৱ হৈ আছে। তেতিয়া মোৰ লগৰীয়াবিলাকৰ ভিতৰত আছিল বঙালী, পাঞ্জাৱী, মুছলমান, আহোম আৰু বামুণৰ ল'ৰা ছোৱালী। সেই ঠাইখনৰ নাম আসাম কোম্পানীৰ চাহ বাগিচা খুমটাই, উজনিৰ মৰাণৰ 3-4 মাইল দূৰৈত। দেউতা তাৰ বৰকেৰাণী আছিল। তেতিয়াৰ দিনত বাগিচাৰ বৰচাহাব আৰু বৰকেৰাণী এই দুজনেই আছিল প্ৰধান শাসনকৰ্তা। দেউতা বৰ চৌখিন আছিল। ৰবি বাৰ্মাৰ বিখ্যাত ছবিবোৰ কলিকতাত বন্ধাই আনি বেৰত ওলমাই থৈছিল, দেৱদেৱী, দৃশ্যপট ইত্যাদি গ্ৰামোফোনত

0: বঙালী ৰেকৰ্ড লগাই শুনিছিল, এজন বঙালী সংগীত শিক্ষক ৰাখি হাৰমনিয়াম শিকিছিল আৰু নিজেই ৰামপ্ৰসাদী শ্যামা সংগীত গাইছিল। এজন বঙালী কবিৰাজ এজন ঘৰুৱা শিক্ষক আছিল, কাৰণ তেতিয়া চাহ বাগিচাবোৰত স্কুল নাছিল। আনকি তীৰ্থযাত্ৰী নিবলৈ অহা উৰিয়া পাণ্ডাবিলাকো দেউতাৰ আলহী হৈ থাকিবলৈ লৈছিল। তেনে এজন ডেকা পাণ্ডা দেশলৈ আৰু উভতি নগ'ল, আমাৰ ঘৰতে গোটেই জীৱন কটালে। তেওঁ বঙলা ভাষা লিখিব আৰু পঢ়িব পাৰিছিল। বতীয়ে পাণ্ডা ঠাকুৰৰ হতুৱাই ৰামায়ণ মহাভাৰত পঢ়াই শুনাইছিল। বৰ সুললিত সুৰেৰে গোৱা মহাভাৰত শুনি সৰুকালতে মই মুগ্ধ হৈছিলোঁ। বতীয়ে নিজেও অন্নদামঙ্গল ৰামায়ণ সদায় ৰাতি শুবৰ সময়ত পঢ়ে। শুনি শুনি আমাৰ টোপনি ধৰে। অন্নদামঙ্গলৰ চন্দৰ হিল্লোল এতিয়াও কাণত বাজি থকা যেন লাগে। বঙালী ৰেকৰ্ডত গোৱা গানবোৰ নিচেই সৰুতে শুনিছিলোঁ, এতিয়াও মনত পৰে। কানু কহে বাই কহিত দৰাই ধাবলি চৰাই মুই, তুমি কাদেৰ কুলেৰ বৌ যমুনাই জল আনতে যাচ্ছ সঙ্গে নাই কেউ, ইত্যাদি ইত্যাদি। এইবিলাকে সেই সময়তে অৰ্থাৎ 1907ৰ পৰা 1911 চনৰ ভিতৰত এটা প্ৰভাৱ মোৰ মনত বিস্তাৰ কৰি গৈছিল। তাৰোপৰি ফাকুৱাৰ সময়ত বনোৱাৰ দলবোৰ আহি বৰকেৰাণীৰ চোতালত ঝুমুৰ নাচি নাচি ফাকু খেলা দৃশ্যও আছিল মনোৰম। জাত কুল সম্প্ৰদায় একো ভাৱ তিলমানো মনলৈ নহাকৈ আমি যি পাৰিপাৰ্শ্বিক অৱস্থাত ডাঙৰ দীঘল হৈছিলোঁ, সেই স্মৃতিয়ে এতিয়াও মনটো এখন আনন্দমেলালৈ লৈ যায়।
1: আজিৰ মুকুতামালাৰ কথাখিনি আনন্দ চন্দ্ৰ বৰুৱাৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে হীৰকজ্যোতি শৰ্মা আৰু সংগীবৃন্দৰ কণ্ঠৰ টোকাৰী গীত।

0: ব্রহ্মাণ্ড ভব কৃষ্ণ হরি
1: বল। শ্রোতাসকলে টোকাৰী গীত শুনিছে হীৰকজ্যোতি শর্মা আৰু সংগীতসকলৰ কণ্ঠত।

0: 바로 허리에
1: হীৰক জ্যোতি শৰ্মা আৰু সংগীবৃন্দৰ কণ্ঠৰ টোকাৰী গীতকেইটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো হিন্দী ছবিৰ ভজনৰ অনুষ্ঠান। অনুষ্ঠানত পুনতে শুনাবলৈ লৈছো আমাৰ প্ৰেম ছবিখনৰ পৰা লতা মংগেশকাৰৰ কণ্ঠৰীতি ভজন।

যে সন্তোষী মা ছবিখনত সেয়া আছিল উষা মঙ্গেশকাৰ আৰু সংগীসকল। হিন্দী ছবিৰ ভজনৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল।

আজি নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানৰ আলোচনাৰ বিষয় কৃত্রিম বুদ্ধিমত্তাৰ সামাজিক প্রভাব। ইয়াত ভাগ লব ডক্টৰ আরাধনা মিশ্র আৰু মানস প্রতিম শর্মাই, আত ধৰিব কৃতাঞ্জলি বৰ্মনে, প্রযোজনা প্রবাল কুমাৰ শর্মাৰ। দিনৰ 1:10 আৰু নিশা 7:45 আধুনিক গীতৰ অনুষ্ঠানৰ শিল্পী নিপু ভূঞা। বিয়লি 5:25 হিন্দী কথিকাৰ অনুষ্ঠানৰ বিষয় বিজ্ঞান মানৱ জীৱন কে লিয়ে বৰদান হেয়া অভিশাপ। কথিকাটি যুগুতাই আগবঢ়াব ৰাকেশ দাসে। দিনৰ 12:30 আইদেউৰ বুলনিৰ সাজোন কাচোন শিতানত অংকিতা পাঠকৰ সৈতে সাক্ষাৎকাৰ, বিষয় ব্যক্তিত্ব প্ৰকাশত ফেশ্বন। সাক্ষাৎ গ্ৰহণ ৰুণামণি বৰাৰ।

6:10 মিনিটত কৃষক বাণী ফোন ইন লাইভ অনুষ্ঠানটিৰ বিষয় কৃষিজাত সামগ্ৰীৰ বিপণন। সমল ব্যক্তি হিচাপে উপস্থিত থাকিব ডক্টৰ দীপাঞ্জন কাশ্যপ আৰু মানস জ্যোতি বৰা। আগধৰিব ভাস্কৰ

পুৱা 6:55 জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াব প্ৰভাল কুমাৰ শৰ্মাই, পুৱা 7 আৰু সন্ধিয়া 7 বজাত নেওগ বাতৰি, 7:15 আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 7:30 বজাত অভিলেখাগাৰৰ পৰা অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, 8:30 বজাৰ গীতিমালিকাৰ শিল্পী তৰালী শৰ্মা, জয়ন্ত শৰ্মা, কুইন দাস, বিজয় মহন্ত আৰু মধুমিতা বৰা ভট্টাচাৰ্য, 9:15 জিলাৰ ৰেহৰূপ, 9:20 ফোন ইন কল্পতৰু, 10:00 বজাত মাটিৰ গান, 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ, 11:05 পাৰাগমালা লাইভ, 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত যুৱ সাহিত্য শিতানত সাক্ষী প্ৰিয়ম্বদাৰ গল্প আৰু মানস প্ৰতিম বৈশ্যৰ কবিতা, আগধৰিব ঝৰ্ণা ভৰালীয়ে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

দিনৰ 1:20 জনাৰাম শইকীয়া আৰু সংগীবৃন্দৰ কণ্ঠৰ উজাপালি বাদ্য সংগীতৰ অনুষ্ঠান আগবঢ়োৱা হ'ব 1:35 1:50 চিত্ৰালী গোস্বামীৰ কণ্ঠৰ ভজন আঢ়ৈ বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান বিয়লি 3:05 আধুনিক গীতৰ অনুষ্ঠান 3:15 নেপালী অনুষ্ঠান 3:45 কাৰ্বি অনুষ্ঠান আৰু 4:30 বড়ো অনুষ্ঠান 5:45 শিক্ষকৰ অনুষ্ঠানত গোবিন্দ প্ৰসাদ ভূঞাৰ কথিকা ছাত্ৰ ছাত্ৰীৰ চৰিত্ৰ গঠনত শিক্ষকৰ ভূমিকাৰ দ্বিতীয় খণ্ড 6:40 আৰু 7:05 ক্ৰমে ৰুদ্ৰ বৰুৱা আৰু নলিনী চৌধুৰী ৰচিত বৃন্দগান 7:20 সংস্কৃত কথিকাৰ অনুষ্ঠানত বৈদিকা সাহিত্যে আয়ুৰ্বিজ্ঞানম কথিকাদি যুগুতাই আগবঢ়াব ডক্টৰ মঞ্জুলা দেৱীয়ে 7:30 পূবালীৰ সুৰত চন্দন কুমাৰ তেৰণ আৰু সংগীবৃন্দৰ কণ্ঠৰ কাৰ্বিগীত নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান 9:00 চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত 9:30 গজলৰ অনুষ্ঠান 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত জিতেন বসুমতাৰীৰ কণ্ঠৰ খেয়াল ৰাগ মাৰু বিহাগ আমাৰ অনুষ্ঠান পৰিস্থিতিও ইমানেই।

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক

আজি সন্ধিয়া 7:20 প্ৰচাৰ হ'বলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি হিচাপে উপস্থিত থাকিব গীতিকাৰ, কণ্ঠশিল্পী, চিত্ৰনাট্যকাৰ অভিজিৎ নায়ক। অনুষ্ঠানটি আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰা হ'ব। একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটিৰ আগ ধৰিব প্ৰাঞ্জিৎ প্ৰীতম কলিতাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। শুনিবলৈ নাপাহৰিব আজি সন্ধিয়া 7:20।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

বিষয়ে জ্ঞান আহৰণ কৰাত প্ৰভূত বৰঙণি আগবঢ়াই গৈছে। বৰ্তমান বিভিন্ন অত্যাধুনিক পদ্ধতিৰ সহায়ত সাগৰৰ পানীৰ লৱণতা, চাপ, উষ্ণতা আৰু অন্যান্য বহু কথা জানিব পৰা গৈছে। ভূভৌতিক পদ্ধতিৰ সহায়ত সাগৰতলীৰ শিলাৰ গঠন সম্পৰ্কে বৰ্তমান জানিব পৰা গৈছে। এনেধৰণৰ অনুসন্ধানত কিছুমান জলমগ্ন উপত্যকাৰ অৱস্থিতি সম্পৰ্কে জানিব পৰা গৈছে। এনে তথ্যই সাগৰত তেলকূপৰ খনন কাৰ্যত সহায় কৰে। নিৰৱচ্ছিন্নতাৰে তথা সংগ্ৰহ কৰিব পৰা অত্যাধুনিক ছাউণ্ডিং ব্যৱস্থা, ছাইড স্কেন ছোনাৰ আৰু জলগৰ্ভ টেলিভিছন ব্যৱস্থাৰ জৰিয়তে সাগৰতলীৰ থ্ৰী ডাইমেনশ্যন বা ত্ৰিবিমীয় চিত্ৰ অংকন কৰিব পৰা গৈছে। আকাশী যান আৰু জাহাজ কঢ়িয়াই নিব পৰা মেগনেটোমিটাৰৰ সহায়ত ভূ চুম্বকত্ব সম্পৰ্কীয় বহু তথ্য আহৰণ কৰা হৈছে। আকাশী যানৰ পৰা তোলা ফটোৰ উপৰিও বিশেষ ধৰণৰ ৰং ফিল্টাৰ, ভুৱা ৰং আৰু বহু বৰ্ণিত লেজাৰ ৰশ্মি, তাপীয় চিত্ৰ, উপগ্ৰহৰ পৰা লোৱা চিত্ৰ আৰু অন্যান্য অত্যাধুনিক যন্ত্ৰপাতিৰ উদ্ভাৱনে সাগৰ গৰ্ভৰ ৰহস্য উদ্ঘাটনত প্ৰভূত বৰঙণি আগবঢ়াইছে। এনেদৰে সমুদ্ৰৰ বিষয়ে পোনপটীয়াকৈ তথ্য আহৰণ কৰাটো বৰ্তমান সম্ভৱ হৈ উঠিছে। মুক্তভাৱে ঘূৰি ফুৰিব পৰা স্কিউবা ডুবাৰো বৰ্তমান হিলিয়াম অক্সিজেন মিহলি বায়ুত উশাহ লৈ বহু সময় সাগৰতলীত কটাব পৰা হৈছে। 1872 চনত ব্ৰিটিছ জাহাজ চেলেঞ্জাৰে প্ৰশান্ত ভাৰত আৰু আটলাণ্টিক আৰু দক্ষিণ মহাসাগৰৰ প্ৰায় 1,27,500 কিলোমিটাৰ জোৰা সামুদ্ৰিক অধ্যয়ন চলায়। এইটোৱেই এনেধৰণৰ প্ৰথম বৈজ্ঞানিক অনুসন্ধান আছিল। এই অভিযানত সংগ্ৰহ কৰা তথ্যৰে 29,500 খিলা কাগজৰ 50টা খণ্ডৰ প্ৰতিবেদন প্ৰস্তুত কৰা হৈছিল। এইখিনিক সমুদ্ৰ বিজ্ঞানীৰ বাইবেল বুলি ধৰা হয়। মানৱ জাতিৰ লগতে সমগ্ৰ জীৱকুলৰ বাবে সাগৰৰ গুৰুত্ব অপৰিসীম। সাগৰ অফুৰন্ত শক্তি আৰু সম্পদৰ উৎস। আমাৰ প্ৰয়োজনীয় নিৰ্মল পানীখিনিও সাগৰৰ পৰা বাষ্পীভৱনৰ দ্বাৰা বায়ুমণ্ডললৈ আহি বৃষ্টিপাত, তুষাৰপাত ৰূপে পৃথিৱীত পৰি নদী, হিম বা ভূমিগত জল হিচাপে আমাৰ ওচৰ পায়হি। ইয়াৰে কিছু অংশৰ বাষ্পীভৱন হয় আৰু এটা অংশ পুনৰ সাগৰলৈ উভতি যায়। এইদৰে জলচক্ৰ সম্পূৰ্ণ হোৱাৰ লগে লগে আমাৰ পৃথিৱীৰ বতৰ আৰু জলবায়ুও নিয়ন্ত্ৰিত হয়। প্ৰায় সকলো ক্ৰান্তীয় ঘূৰ্ণীৰ সৃষ্টি হয় বিষুৱৰ পৰা 20 ডিগ্ৰী অক্ষৰেখাৰ ভিতৰত। স্থলভাগত পোৱা সকলো মণিক সাগৰত পোৱা যায় আৰু সেইবাবে সাগৰক জুলীয়া খনি বুলিও ধৰা হয়।

0: জ্ঞান বিজ্ঞান অনুষ্ঠানটি শুনিলে যুগুতাই আগবঢ়ালে প্রবাল কুমার শর্মায়।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 560টা পেৰামেডিকেল পদৰ বাবে আবেদন বিচাৰিছে। পদসমূহ হৈছে নাৰ্ছিং ছুপাৰিণ্টেণ্ডেণ্ট 365টা পদ, ডায়ালাইচিছ টেকনিচিয়ান 1টা পদ, হেল্থ এণ্ড মেলেৰিয়া ইনস্পেক্টৰ গ্ৰেড 2 43টা পদ, অডিঅ'লজিষ্ট এণ্ড স্পীচ থেৰাপিষ্ট 1টা পদ, ফাৰ্মাচিষ্ট এণ্ট্ৰিগ্ৰেড 118টা পদ, ৰেডিঅ'গ্ৰাফাৰ এক্সৰে টেকনিচিয়ান 25টা পদ, ECG টেকনিচিয়ান 4টা পদ, অপ্টোমেট্ৰিষ্ট 2টা পদ আৰু লেবৰেটৰী এছিষ্টেণ্ট গ্ৰেড 2 31টা পদ। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 অক্টোবৰ। ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা বিভিন্ন শাখাৰ 480টা ইঞ্জিনিয়াৰ পদ পূৰ কৰাৰ বাবে ইঞ্জিনিয়াৰিং ছাৰ্ভিচেছ এক্সামিনেশ্যন 2027 এই পৰীক্ষাৰ আয়োজন কৰা হৈছে। প্ৰাৰ্থী চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্ছ এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং শাখাৰ গ্ৰেজুৱেট হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21-30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট upsc.gov.in। আবেদনৰ শেষ তাৰিখ 6 অক্টোবৰ। কৰ্মচাৰী চয়ন আয়োগে 2536টা লোৱাৰ ডিভিজনেল ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট আৰু ডেটা এণ্ট্ৰি অপাৰেটৰ পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী বাছনিৰ উদ্দেশ্যে কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী লেভেল এক্সামিনেশ্যন

0: এশিয়ান 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 7 অক্টোবৰ। বেংক অৱ বৰোদা নামৰ প্ৰতিষ্ঠানত খালি হোৱা 1100টা ৱেলথ এক্সিকিউটিভ আৰু ক্ৰেডিট এনালিষ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। ৱেলথ এক্সিকিউটিভ পদৰ সংখ্যা 1000। প্ৰাৰ্থী স্নাতক হ'ব লাগিব আৰু মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰ, পৰ্টফলিঅ' মেনেজমেণ্ট ছাৰ্ভিচেছ ডিষ্ট্ৰিবিউটৰ আদি কেতবোৰ নিৰ্দিষ্ট বিষয়ৰ যিকোনো এটাত চাৰ্টিফিকেট থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 22 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ক্ৰেডিট এনালিষ্ট পদৰ সংখ্যা 100। প্ৰাৰ্থী স্নাতক হোৱাৰ উপৰি চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট bankofbaroda.bank.in। আবেদনৰ শেষ তাৰিখ 24 ছেপ্টেম্বৰ। নিয়োগ বাতৰি ইমানেই।
1: एक जमाने से कहानी है सुना रही आकाशवाणी, फिर आया एंटरटेनमेंट का रेवोल्यूशन, जब कोने कोने पहुंचा दूरदर्शन। कहानी नहीं बदली, स्टाइल गया है बदल। जो कहानियां हम सुनते आए, देखते आए, अब वही वैसी ही कहानी सुनाएगा डिजिटल।
2: डाउनलोड वेव्स ओटीटी ऐप नाउ एंड वॉच फॉर फ्री।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
4: পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সেৱা সংকল্প অভিযানৰ অধীনত ৱাডনগৰৰ পৰা বাৰাণসীলৈ উলিওৱা সেৱা যাত্ৰাৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ পোষকতা কৰিছে। ভাৰতে ওমানৰ পূব উপকূল সাগৰ সমীপত কালি MV কেপ ডাও নামৰ বাণিজ্যিক জাহাজখনৰ ওপৰত হোৱা আক্ৰমণৰ গৰিহণা দিছে। আছাম ৰাইফলছ আৰু থৌবাল আৰক্ষীয়ে কালি মণিপুৰৰ কাকমহী গাঁৱত অভিযান চলাই ভোজন পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ আৰু গোলা বাৰুদ উদ্ধাৰ কৰে। আৰু এছিয়ান গেমছত আজি ভাৰতীয় খেলুৱৈসকল শ্বুটিং, এথলেটিকছ, উচু, ৰয়িং আৰু কেনু স্প্ৰিণ্টকে ধৰি কেইবাটাও শিতানত পদক লাভৰ যুঁজত অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে সেৱা সংকল্প অভিযানৰ অধীনত গুজৰাটৰ ৱাডনগৰৰ পৰা উত্তৰ প্ৰদেশৰ বাৰাণসীলৈ উলিওৱা সেৱা যাত্ৰাত অংশগ্ৰহণ কৰা লোকসকলৰ সৈতে মত বিনিময় কৰিব। এই কথোপকথন অনুষ্ঠানত যাত্ৰাত অংশগ্ৰহণ কৰা সেৱা যাত্ৰীসকলে প্ৰধানমন্ত্ৰীৰ সৈতে নিজৰ অভিজ্ঞতা ভগাই লোৱাৰ সুযোগ লাভ কৰিব। যুৱ প্ৰজন্মৰ অংশগ্ৰহণ আৰু সমূহীয়া সেৱাৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে জনসাধাৰণক সংযুক্ত কৰাৰ উদ্দেশ্যে যোৱা 17 ছেপ্টেম্বৰত এই যাত্ৰা আৰম্ভ কৰা হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজহুৱা জীৱনত 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশজুৰি ৰূপায়ণ কৰা সেৱা সংকল্প অভিযানৰ অংশ হিচাপে সমূহীয়া সেৱাক তৃণমূল পৰ্যায়লৈ লৈ যোৱাৰ মানসেৰে বিভিন্ন ৰাজ্য, জিলা, মহকুমা আৰু গাঁৱৰ মাজেৰে এই যাত্ৰা উলিওৱা হৈছে আৰু যাত্ৰাকালত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ইয়াৰ ভিতৰত চাফাই অভিযান, স্থানীয় লোক আৰু হিতাধিকাৰীৰ সৈতে মত বিনিময় আৰু বিদ্যালয়, চিকিৎসালয় আৰু অন্য সাৰ্বজনীন স্থানত ৰূপায়ণ কৰা কাম কাজ অন্যতম। ৱাডনগৰৰ পৰা বাৰাণসীলৈ মটৰ চাইকেলেৰে উলিওৱা এই সমূহীয়া যাত্ৰা 7 অক্টোবৰত অন্ত পৰিব। উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে যোৱা 17 ছেপ্টেম্বৰত ৱাডনগৰৰ পৰা সেৱা সংকল্প অভিযান আৰম্ভ কৰিছিল আৰু এই অনুষ্ঠানতে ৱাডনগৰৰ পৰা বাৰাণসীলৈ মটৰ চাইকেল যাত্ৰাৰ শুভাৰম্ভ কৰা হৈছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি ছেইণ্ট লুচিয়াৰ বিদেশ মন্ত্ৰী আলভা বেপ্টিষ্টৰ সৈতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰ বিষয়ক উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ গোট L69ৰ পৰামৰ্শ বৈঠকত সহ অধ্যক্ষতা কৰে। বৈঠকত ডঃ জয়শংকৰে কয় যে বিশ্বৰ বিভিন্ন অংশত হোৱা অভূতপূৰ্ব পৰিৱৰ্তনৰ সবাতোকৈ অধিক প্ৰভাৱ গ্লোবেল ছাউথ হিচাপে পৰিচিত অৰ্থনৈতিক আৰু ঔদ্যোগিক দিশৰ পৰা তুলনামূলকভাৱে কম বিকশিত ৰাষ্ট্ৰসমূহৰ ওপৰত পৰিছে আৰু ৰাষ্ট্ৰসংঘ এই ৰাষ্ট্ৰসমূহৰ আকাংক্ষা পূৰণত ব্যৰ্থ হৈছে। তেওঁ লগতে বিশ্বৰ বিভিন্ন অংশ

সংঘৰ্ষ আৰু আন্তঃৰাষ্ট্ৰীয় শান্তি সুৰক্ষাৰ প্ৰতি অহা ভাবুকি দূৰ কৰাত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অসমৰ্থতাৰ আৰু পৰিষদৰ সংস্কাৰৰ আৱশ্যকতাৰ বিষয়ে আলোকপাত কৰে। সংস্কাৰৰ নিৰন্তৰ বিলম্বনৰ ফলত পুৰণি সময়ৰ পৰা চলি থকা অসমানতা বৰ্তি আছে বুলি তেওঁ মন্তব্য কৰে। ডঃ জয়শংকৰে কয় যে L69 আৰু আফ্ৰিকীয় সংঘৰ 10খন ৰাষ্ট্ৰক লৈ গঠিত C10 গোটৰ সদস্য দেশসমূহে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ প্ৰক্ৰিয়া আগুৱাই নিয়াৰ বাবে একেলগে কাম কৰা উচিত। ভাৰতে ওমানৰ পূব উপকূলভাগৰ সমীপত কালি এম

হোৱা বুলি জানিবলৈ দিছে। মন্ত্ৰালয়ে নাবিককেইগৰাকীৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে লগতে ওমানত থকা ভাৰতীয় দূতাবাসে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু ভাৰতীয় নাবিককেইগৰাকী শীঘ্ৰে স্বদেশলৈ ঘূৰাই অনাৰ বাবে ওমানৰ কৰ্তৃপক্ষৰ সৈতে সক্ৰিয় সহযোগিতাৰে কাম কৰি আছে বুলি জানিবলৈ দিয়ে। এই ক্ষেত্ৰত আগবঢ়োৱা সহায়ৰ বাবে মন্ত্ৰালয়ে ওমানৰ কৰ্তৃপক্ষসমূহক ধন্যবাদ জ্ঞাপন কৰিছে। মন্ত্ৰালয়ে অঞ্চলটোত বাণিজ্যিক জাহাজৰ ওপৰত হোৱা নিৰন্তৰ আক্ৰমণৰ ঘটনা চিন্তাজনক বুলি প্ৰকাশ কৰিছে। ভাৰতে অঞ্চলটোত উত্তেজনা হ্ৰাস কৰি তথা আলোচনা আৰু কূটনৈতিক মাধ্যমেৰে শীঘ্ৰে শান্তি বাহাল কৰাৰ বাবে আহ্বান জনাইছে। অঞ্চলটোত বাণিজ্যিক জাহাজ, নাবিক আৰু অসামৰিক আন্তঃগাঁথনিক লক্ষ্য কৰি হৈ থকা আক্ৰমণ শীঘ্ৰে বন্ধ কৰিব লাগে বুলি মন্ত্ৰালয়ে দাবী কৰিছে। মন্ত্ৰালয়ে লগতে অঞ্চলটোৰ আন্তঃৰাষ্ট্ৰীয় জলপথসমূহৰ মাজেৰে বাধাহীন নৌ পৰিবহণ আৰু ব্যৱসায় শীঘ্ৰে বাহাল কৰিব লাগে বুলি প্ৰকাশ কৰিছে। বিধি বলবৎকাৰী সঞ্চালকালয়ে তিৰুপতি ইনফ্ৰা প্ৰজেক্টছ প্ৰাইভেট লিমিটেডৰ সৈতে জড়িত এটা গোচৰত দিল্লী, মোহালি, চণ্ডীগড়, পঞ্চকুলা আৰু লুধিয়ানাৰ 26টা স্থানত তালাচী অভিযান আৰম্ভ কৰিছে। অবৈধ ধন সৰবৰাহ প্ৰতিৰোধ আইনৰ অধীনত এই অভিযান চলোৱা হৈছে। সংস্থাটোৱে কৈছে যে বেংক জালিয়াতিৰ গোচৰত ব্যক্তিগত প্ৰতিষ্ঠানটোৰ অনুমোদনকাৰী সঞ্চালক আৰু আন সহযোগীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সঞ্চালকালয়ৰ মতে ইনফ্ৰা প্ৰজেক্টছ প্ৰাইভেট লিমিটেডে এটা প্ৰকল্পৰ সৈতে জড়িত 290 কোটি টকাৰ বেংক জালিয়াতিত লিপ্ত হৈছিল। সংস্থাটোৱে গ্ৰেটাৰ মোহালি এৰিয়া ডেভেলপমেণ্ট অথৰিটি আৰু পঞ্জাৱ চৰকাৰৰ গৃহ আৰু নগৰ উন্নয়ন বিভাগৰ কাৰ্যালয়ত একে সময়তে জৰীপ চলাইছিল যাতে জি এম এ ডি এৰ পৰা অভিযুক্ত প্ৰতিষ্ঠানটোৰ বিষয়ে প্ৰমাণ সংগ্ৰহ কৰিব পৰা যায়। আছাম ৰাইফলছ আৰু থৌবাল আৰক্ষীয়ে কালি মণিপুৰৰ হাওখঙৰ কাকময়ী গাঁৱত অভিযান চলাই বুজন পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ আৰু গোলা বাৰুদ উদ্ধাৰ কৰে। উদ্ধাৰ কৰা অস্ত্ৰ শস্ত্ৰসমূহৰ ভিতৰত এটা AK-56 ৰাইফল, আমেৰিকাত নিৰ্মিত লাথুড M-79 গ্ৰেনেড, 3টা 9mm পিষ্টল, এটা .32 পিষ্টল, 7টা H-36 হেণ্ড গ্ৰেনেড, 6টা 40mm মৰ্টাৰ চেল আৰু কেইবাজাই গুলী আছে। উদ্ধাৰ কৰা অস্ত্ৰ শস্ত্ৰসমূহ লুংপক চেকমাই থানাত গতাই দিয়া হৈছে। কেন্দ্ৰীয় কৰ্মচাৰী ৰাজহুৱা উজৰাপত্তি নিষ্পত্তি আৰু পেঞ্চন দপ্তৰৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে যোৱা 12 বছৰত কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে 23,000 লোকক পদোন্নতি দিবলৈ সমৰ্থ হৈছে বুলি প্ৰকাশ কৰিছে। কৰ্মচাৰী পৰিষদৰ তৃতীয় বৰ্গৰ কৰ্মচাৰীসকলৰ প্ৰতিনিধিসকলৰ এখন সভাত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে কালি এইদৰে কয়। তেওঁ কয় যে কৰ্মচাৰীসকলক কামৰ বাবে ভাল পৰিৱেশ দিবলৈ চৰকাৰ সদায় আগ্ৰহী, যাতে কৰ্মচাৰীসকলে নিষ্ঠা আৰু উৎসাহেৰে কৰ্মস্থলীত সেৱা আগবঢ়োৱাত মনোনিৱেশ কৰিব পাৰে। কৰ্মচাৰীৰ পৰা লাভ কৰা সেৱা আৰু কৰ্মচাৰী বিভাগ সম্পৰ্কীয় দিহা পৰামৰ্শ গ্ৰহণ কৰি বিভাগীয় কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে সীমান্ত সুৰক্ষা বাহিনীৰ সহযোগত বাংলাদেশৰ পৰা অবৈধভাৱে সৰবৰাহ কৰা 12 কিলোগ্ৰাম সোণ জব্দ কৰিছে। বিত্ত মন্ত্ৰালয়ে কয় যে ভাৰত বাংলাদেশ সীমান্তৰ সিপাৰত সোণৰ চোৰাং সৰবৰাহৰ সম্পৰ্কত কেইবাটাও অভিযান চলোৱা হৈছে। উল্লেখযোগ্য যে বিহাৰ আৰু বংগৰ বাংলাদেশ সীমান্তৰ সমীপৰ বিভিন্ন স্থানত 17 কোটি টকা মূল্যৰ প্ৰায় 12 কিলোগ্ৰাম বিদেশী মূলৰ সোণ জব্দ কৰা হৈছে। বিত্ত মন্ত্ৰালয়ে লগতে কয় যে চলিত মাহৰ 20 আৰু 21 তাৰিখে BSFৰ সেনাই ভাৰত বাংলাদেশ সীমান্ত পথৰ সমীপত প্ৰায় 3.15 কিলোগ্ৰাম বিদেশী সোণ উদ্ধাৰ কৰিছিল। জাপানৰ আইচি নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত আজি ভাৰতীয় খেলুৱৈসকলে শ্বুটিং, এথলেটিক্স, উচু, ৰয়িং আৰু কেনো স্প্ৰিণ্টকে ধৰি কেইবাটাও শিতানত পদক লাভৰ যুঁজত অৱতীৰ্ণ হ'ব। ৰছিবিনা দেৱী উচুৰ মহিলাৰ 60 কিলোগ্ৰাম ওজন শাখাত ছান্দা শিতানত ফাইনেলত অৱতীৰ্ণ হ'ব। একেদৰে ৰয়িঙত ভাৰতীয় খেলুৱৈসকল কেইবাটাও শিতানত পদক লাভৰ বাবে চেষ্টা চলাব। এথলেটিক্সত আশা ইলাংগো আৰু নিহাৰিকা বশিষ্ঠ মহিলাৰ ট্ৰিপল জাম্পৰ ফাইনেলত অৱতীৰ্ণ হোৱাৰ বিপৰীতে সীমাই মহিলাৰ 10,000 মিটাৰ দৌৰৰ ফাইনেলত দেশৰ হকে গৌৰৱ অৰ্জনৰ চেষ্টা চলাব। একেদৰে অনিমেশ কুজুৰ আৰু গুৰিন্দৰবীৰ সিঙে আজি পুৰুষৰ 100 মিটাৰ দৌৰত অভিযান আৰম্ভ কৰিব। সাঁতোৰত পুৱা 7:21 আৰিয়ান নেহৰাই পুৰুষৰ 800 মিটাৰ ফ্ৰীষ্টাইল শিতানত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইয়াৰ পাছত 7:32 বেনেডিক্টন বেনিষ্টন, অনিশ সুনীল, আকাশমণি আৰু গীতেশ শ্বাহ পুৰুষৰ 4x100 মিটাৰ ফ্ৰীষ্টাইল ৰিলে হিতত অৱতীৰ্ণ হ'ব। কেনু স্পিন শিতানৰ পদক যুঁজৰ খেলসমূহ পুৱা 8:10 আৰম্ভ হ'ব। নাওচা লেইটন জাম, ৱৰিন্দৰ সিং, অইনম অৰুণ সিং আৰু হৰ্ষবৰ্ধন সক্তাৱতে পুৰুষৰ 500 মিটাৰ কায়াক ফ'ৰৰ ফাইনেলত ভাগ ল'ব। ইয়াৰ পাছত পুৱা 8:30 ৰাজু ৰাৱত আৰু জ্ঞানেশ্বৰ সিং পুৰুষৰ 500 মিটাৰ কেনু ডাবল ফাইনেলত অৱতীৰ্ণ হ'ব।
টেবল টেনিসত পুৱা 8:35 হ'ব।

0: লগীয়া পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত মনোজ শ্বাহ মালয়েছিয়াৰ ৱং কুইৰ সন্মুখীন হ'ব। ইপিনে পুৱা 9:45 হ'বলগীয়া পুৰুষৰ কাবাডীৰ গ্ৰুপৰ এখন খেলত ভাৰত চীনা টাইপেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। স্কোৱাছত পুৱা 10:30 হ'বলগীয়া মহিলাৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত তনভি খান্না আৰু অনাহত সিঙে দেশৰ হকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। দিনৰ 11:15 অভয় সিং আৰু বীৰ চোট্টানী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব। ভাৰতৰ পুৰুষ হকী দলটো দিনৰ 11:30 হ'বলগীয়া পুল এৰ এখন খেলত দক্ষিণ কোৰিয়াৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটিমান পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সেৱা সংকল্প অভিযানৰ অধীনত ৱাদনগৰৰ পৰা বাৰাণসীলৈ উলিওৱা সেৱা যাত্ৰাৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ পোষকতা কৰিছে। আছাম ৰাইফলছ আৰু থৌবাল আৰক্ষীয়ে কালি মণিপুৰৰ কাকময়ী গাঁৱত অভিযান চলাই 2 পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ আৰু গোলা বাৰুদ উদ্ধাৰ কৰে। আৰু এছিয়ান গেমছত আজি ভাৰতীয় খেলুৱৈসকল শ্বুটিং, এথলেটিক্স, উচু, ৰয়িং আৰু কেনু স্প্ৰিণ্টকে ধৰি কেইবাটাও শিতানত পদক লাভৰ যুঁজত অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা অনুষ্ঠানটি প্ৰযোজনা কৰিছে কাৰ্তিক সূত্ৰধৰে, আগবঢ়াইছে ভাস্বতী দেৱী শৰ্মায়।

সুপ্রভাত প্রিয় শ্রোতা, আরম্ভ করছো আজি পুয়া। আজি বৃহস্পতিবাৰ, 1433 ভাস্কৰাব্দৰ আহিন মাহৰ আজি ছয় দিন, 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ আজি 24 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ ত্ৰয়োদশী তিথি। আজি পুৱা সূৰ্যোদয় হৈছিল 5:15 আৰু আজি সূৰ্যাস্তৰ সময় বিয়লি 5:11

কলম্বাসে কৈছিল, মই সংগ্ৰামহীন জীৱন কল্পনাকে কৰিব নোৱাৰো, সংগ্ৰাম আৰু সংঘাত মোৰ জীৱনৰ শ্বাস প্ৰশ্বাস। প্ৰিয় শ্ৰোতা, আজি বিশ্ব সামুদ্ৰিক দিৱস। প্ৰতি বছৰে ছেপ্টেম্বৰ মাহৰ অন্তিমটো বৃহস্পতিবাৰে বিশ্বজুৰি এই দিৱস পালন কৰা হয়। আন্তৰ্জাতিক সামুদ্ৰিক সংস্থাৰ উদ্যোগত জাহাজ উদ্যোগৰ নিৰাপত্তা, সামুদ্ৰিক সুৰক্ষা আৰু সাগৰীয় পৰিৱেশ সংৰক্ষণৰ গুৰুত্বক প্ৰতিফলিত কৰিবলৈ এই দিৱসটো উদযাপন কৰা হয়। এই বৰ্ষৰ বিশ্ব সামুদ্ৰিক দিৱসৰ মূল বিষয়বস্তু হৈছে ফ্ৰম পলিচি টু প্ৰেক্টিচ পাৱাৰিং মেৰিটাইম এক্সিলেন্স, নীতিৰ পৰা কাৰ্যপন্থালৈ সামুদ্ৰিক উৎকৃষ্টতাক শক্তি প্ৰদান কৰা। এই মূল বিষয়বস্তুটো 2026 আৰু 2027 দুয়োটা বৰ্ষৰ বাবে নিৰ্ধাৰণ কৰা হৈছে, যাৰ উদ্দেশ্য হৈছে গোলকীয় নীতিসমূহক বাস্তৱ ক্ষেত্ৰত ফলপ্ৰসূভাৱে প্ৰয়োগ কৰা। এই দুই বছৰৰ সময়ছোৱাত এই বিষয়বস্তুৱে চৰকাৰ, উদ্যোগ আৰু অংশীদাৰসকলক সামূহিক নিয়ন্ত্ৰণমূলক সিদ্ধান্তসমূহ কেনেদৰে জোখমাখ কৰিব পৰা অগ্ৰগতিলৈ ৰূপান্তৰিত হৈছে তাক প্ৰদৰ্শন কৰিবলৈ আমন্ত্ৰণ জনায়। ৰূপায়ণ শক্তিশালী কৰি, দক্ষতা বৃদ্ধি কৰি আৰু উদ্ভাৱনক আঁকোৱালি লৈ সামুদ্ৰিক সম্প্ৰদায়ে অধিক সুৰক্ষিত, সেউজীয়া আৰু অধিক স্থিতিস্থাপক ভৱিষ্যতৰ বাবে শক্তি যোগান ধৰিব পাৰে আৰু সকলোৰে বাবে সামুদ্ৰিক উৎকৰ্ষতা বঢ়াব পাৰে। 1978 চনৰ 17 মাৰ্চত প্ৰথমবাৰৰ বাবে এই দিৱস পালন কৰা হৈছিল। পাছলৈ ইয়াক ছেপ্টেম্বৰৰ শেষৰটো বৃহস্পতিবাৰে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। গোলকীয় বাণিজ্যৰ প্ৰায় 80% অধিক সামগ্ৰী সাগৰীয় পথেৰে পৰিবহণ কৰা হয়, সেয়েহে এই ক্ষেত্ৰখনৰ বহনক্ষম উন্নয়ন অতি প্ৰয়োজনীয়। যোৱা 21 ছেপ্টেম্বৰৰ পৰা পালন কৰি থকা হৈছে বধিৰ লোকসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় সপ্তাহ। বধিৰ লোকসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় সপ্তাহ হৈছে বধিৰ আৰু শ্ৰৱণ বাধাগ্ৰস্ত লোকসকলৰ বিষয়ে সমাজত সজাগতা সৃষ্টি কৰাৰ এক বিশেষ উদ্যোগ। এই উপলক্ষে বিশ্বজুৰি সাংকেতিক ভাষা আৰু এই ভাষা ব্যৱহাৰ কৰা লোকসকলৰ অধিকাৰ, সন্মান, সমতা তথা সমস্যাসমূহৰ বিষয়ে সজাগতা সৃষ্টিত গুৰুত্ব প্ৰদান কৰা হয়। সাংকেতিক ভাষাৰ গুৰুত্ব বুজি পোৱা আৰু বধিৰ লোকসকলৰ সৈতে সহজে যোগাযোগ কৰাৰ ক্ষেত্ৰত সমাজৰ সকলো লোকৰ মাজত এক সম্পৰ্ক গঢ়ি তোলা এই সপ্তাহৰ এক অন্যতম উদ্দেশ্য। এই লোকসকলকো

সমাজৰ আন সকলো লোকৰ দৰে সমান সুযোগ আৰু সন্মান, অধিকাৰ, প্ৰয়োজন আৰু তেওঁলোকৰ জীৱন অভিজ্ঞতাৰ বিষয়ে সমাজত অধিক সজাগতা সৃষ্টি কৰাটো খুবেই গুৰুত্বপূৰ্ণ। সাংকেতিক ভাষাৰ স্বীকৃতি আৰু ব্যৱহাৰৰ প্ৰসাৰ, বধিৰ লোকসকলক সমাজৰ মূল সুঁতিৰ সৈতে সমানে আগবাঢ়ি যোৱাৰ সুযোগ প্ৰদান কৰাটো এই সপ্তাহৰ অন্যতম গুৰুত্বপূৰ্ণ লক্ষ্য। সকলোৰে বৈচিত্ৰ্যক সন্মান কৰি এখন অধিক অন্তৰ্ভুক্তিমূলক আৰু সংবেদনশীল সমাজ গঢ়ি তোলাৰ বাবে এই সপ্তাহে বিশেষ গুৰুত্ব বহন কৰে। বধিৰ বা কম শুনা লোকসকল আমাৰ সমাজৰে এক গুৰুত্বপূৰ্ণ অংশ। তেওঁলোকৰ ভাষা আৰু অধিকাৰক সন্মান জনাই সকলোকে সামৰি এখন সহানুভূতিশীল আৰু সমতাৰ সমাজ গঢ়ি তোলাটো আমাৰ সকলোৰে দায়িত্ব। অসীম মহাকাশ সীমাহীন ৰহস্যৰে ভৰা। প্ৰাচীন কালৰে পৰা পৃথিৱীৰ মানুহে এই ৰহস্যময় মহাকাশৰ বিষয়ে জানিবলৈ চেষ্টা অব্যাহত ৰাখিছে। মহাকাশ অভিযানত বিশ্বৰ মুষ্টিমেয় কেইখনমান দেশেহে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। তাৰ ভিতৰত আমাৰ দেশ ভাৰতবৰ্ষ হৈছে অন্যতম। মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ভাৰতৰ আছে এক সোণালী অধ্যায়। মহাকাশ অন্বেষণত লাভ কৰা সফলতাই ভাৰতক প্ৰদান কৰিছে এক বিশেষ পৰিচয়। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে মহাকাশৰ ৰহস্যৰ সন্ধানত অব্যাহত ৰাখিছে অভিযান। ভাৰতবাসীক গৌৰৱান্বিত কৰা তেনে এক অভিযান আছিল মংগলযান। মংগলযানৰ সফলতাই বিশ্ববাসীৰ আগত ইছৰোৰ এক নতুন আৰু সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল। 2013 চনৰ 5 নৱেম্বৰৰ আবেলি ঠিক 2:38 অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা PSLV-C25 ৰকেটৰ সহায়ত উৎক্ষেপণ কৰা হৈছিল মংগলযান। এয়া আছিল ভাৰতৰ প্ৰথমটো আন্তঃগ্ৰহীয় অভিযান। মংগলযান অভিযানৰ সফলতাৰ পাছত ৰাছিয়া, নাছা আৰু ইউৰোপীয়ান ইউনিয়নৰ পাছতেই মংগল গ্ৰহলৈ যোৱা ভাৰতৰ ইছৰো বিশ্বৰ চতুৰ্থটো মহাকাশ সংস্থা হিচাপে পৰিগণিত হয়। এই সফলতাই ভাৰতক মংগল গ্ৰহৰ কক্ষপথত উপনীত হোৱা প্ৰথমখন এছিয়ান ৰাষ্ট্ৰ আৰু প্ৰথম প্ৰচেষ্টাত সফল হোৱা বিশ্বৰ প্ৰথম ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিছিল। কঠিন প্ৰত্যাহ্বানপূৰ্ণ যাত্ৰাপথৰ অনেক বাধা অতিক্ৰম কৰি 2014 চনৰ 24 ছেপ্টেম্বৰত মংগলযানে সফলতাৰে মংগল গ্ৰহৰ কক্ষপথত প্ৰৱেশ কৰি ইতিহাসৰ সূচনা কৰে। ভাৰতীয় চলচ্চিত্ৰৰ জগতখন সংগীত, নৃত্য, অভিনয় আৰু মনোমোহা কাহিনীৰে সমৃদ্ধ। ৰূপালী পৰ্দাৰ এই ৰঙীন জগতখনে দৰ্শকক কেতিয়াবা হঁহুৱাই, কেতিয়াবা আৱেগিক কৰি তোলে আৰু কেতিয়াবা লৈ যায় এক নতুন জগতলৈ। ভাৰতীয় চলচ্চিত্ৰৰ জনপ্ৰিয়তাৰ সৈতে বলিউডেও বিগত কেইবাটাও দশকত বিশ্বজুৰি এক বিশেষ পৰিচয় গঢ়ি তুলিছে। বলিউডৰ গীত, নৃত্য আৰু কাহিনীয়ে দেশৰ সীমা পাৰ হৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ দৰ্শকৰ মন জয় কৰিছে। বলিউডৰ এই ৰঙীন চলচ্চিত্ৰ জগত ইয়াৰ জনপ্ৰিয় সংগীত, আকৰ্ষণীয় নৃত্য আৰু মনোৰম কাহিনী কোৱাৰ শৈলীক সন্মান জনোৱাৰ উদ্দেশ্যে প্ৰতিবছৰে 24 ছেপ্টেম্বৰত বিশ্ব বলিউড দিৱস পালন কৰা হয়। এই দিনটো হৈছে ভাৰতীয় চলচ্চিত্ৰ আৰু বলিউডৰ বিশ্বজোৰা জনপ্ৰিয়তাক উদযাপন কৰাৰ এক বিশেষ দিন। কোনো এটা ভাষাৰ বাবে ব্যাকৰণ অতি প্ৰয়োজনীয়। সঠিক ব্যাকৰণ, যতিচিহ্নৰ ব্যৱহাৰে লিখনক কেৱল শুদ্ধই নকৰে, কথাৰ অৰ্থ স্পষ্ট আৰু সহজ কৰি ভাষাটোৰ মৰ্যাদা উন্নত কৰি তোলে। প্ৰতিবছৰে 24 ছেপ্টেম্বৰত আমেৰিকাত ৰাষ্ট্ৰীয় যতিচিহ্ন দিৱস পালন কৰা হয়। লিখিত ভাষাত ব্যাকৰণ আৰু বিভিন্ন যতিচিহ্নৰ সঠিক ব্যৱহাৰৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে এই দিৱস পালন কৰা হয়। আমেৰিকাৰ সাংবাদিক আৰু লেখক জেফ ৰুবিনে 2004 চনত এই দিৱস পালনৰ শুভাৰম্ভণি কৰিছিল। সঠিক ব্যাকৰণ আৰু যতিচিহ্ন ব্যৱহাৰৰ জৰিয়তে ভাষাৰ মান বৃদ্ধিৰ প্ৰতি মানুহক আগ্ৰহী কৰি তোলাই আছিল তেখেতৰ মূল লক্ষ্য। আজি অসমৰ এগৰাকী চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, নাট্যকাৰ তথা অভিনেতা আব্দুল মজিদৰ স্মৃতি দিৱস। নিববৰুৱাৰ পৰিচালিত ৰঙা পুলিচ নামৰ ছবিখনত অভিনয়ৰ যোগেদি তেখেতে অসমীয়া চলচ্চিত্ৰ জগতত পদাৰ্পণ কৰিছিল। অভিনেতা হিচাপে তেখেতে প্ৰধানকৈ খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছিল। তেখেতৰ পৰিচালনাত মুক্তি পোৱা চলচ্চিত্ৰ চামেলি মেমচাবে শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। সেই ছবিখনত ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰিছিল আৰু শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল। 1931 চনৰ 16 নৱেম্বৰত যোৰহাটৰ পুৰণি বালিবাটত আব্দুল মজিদৰ জন্ম হয়। উচ্চ শিক্ষাৰ বাবে তেখেতে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত ভৰ্তি হৈছিল যদিও শিক্ষা আধৰুৱা হৈ ৰৈছিল। বহুকেইটা বিভাগত অস্থায়ী চাকৰি কৰাৰ অন্তত 1955 চনত বিদ্যুৎ পৰিষদত নিম্নবৰ্গ সহায়কৰ পদ লাভ কৰিছিল আব্দুল মজিদে। 1981 চনত বিদ্যুৎ পৰিষদে স্পেচিয়েল অফিচাৰ কালচাৰেল এণ্ড ডকুমেণ্টেশ্যন নামৰ পদ এটাৰ সৃষ্টি কৰি গুৱাহাটী

0: তেখেতক নিযুক্তি দিয়ে। মৰম তৃষ্ণা, বনজুই, পুনাকন, উত্তৰকাল, সাত নম্বৰৰ সন্ধানত ইত্যাদি আছিল তেখেতে পৰিচালনা কৰা কেইখনমান ছবি। চামিলি মেমচাব ছবিখনত মংলু নামৰ এটি সৰু চৰিত্ৰত অভিনয় কৰিছিল আব্দুল মজিদে। প্ৰায় অৰ্ধ শতাধিক ছবিত অভিনয় কৰা আব্দুল মজিদৰ কেইখনমান উল্লেখযোগ্য ছবি আছিল পূজা, সুৰুজ, সেন্দুৰ, উপপথ, এই দেশ মোৰ দেশ, বুৱাৰী, সংকল্প, মমতাজ, ভাই ভাই, প্ৰতিদান, এণ্টনি মোৰ নাম, পিতা পুত্ৰ, জুমন চুমন ইত্যাদি, নামঘৰীয়া, অজাগা, জোৰপুৰীহাট, দাপোন, অগ্নিগৰ্ভ, হাতোৰা, ৰোমন্থন ইত্যাদি আছিল আব্দুল মজিদে পৰিচালনা কৰা কিছু ধাৰাবাহিক আৰু তথ্যচিত্ৰ। চোৰ নামৰ নাটকখনৰ বাবে 1966-67 চনত তেখেতক অসম সাহিত্য সভাৰ বঁটা প্ৰদান কৰা হৈছিল। ইয়াৰ উপৰিও আব্দুল মজিদে 1986 চনত বিষ্ণুৰাভা বঁটা আৰু 1999 চনত নটসূৰ্য বঁটা লাভ কৰিছিল। ভাৰতৰ স্বাধীনতা আন্দোলনৰ লগত জড়িত অগ্ৰণী ব্যক্তিসকলৰ ভিতৰত এগৰাকী আছিল ভিকাজী ৰুস্তম কামা। 1861 চনৰ 24 ছেপ্টেম্বৰ তাৰিখে বম্বেৰ এটি পাৰ্চী পৰিয়ালত ভিকাজী ৰুস্তম কামাৰ জন্ম হৈছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ ব্ৰিটিছ কমিটিৰ অধ্যক্ষ দাদাভাই নৌৰজী আৰু সিং ৰেৱাভাই ৰাণাৰ সৈতে লগ হৈ ভিকাজীয়ে 1905 চনৰ ফেব্ৰুৱাৰী মাহত ইণ্ডিয়ান হোম ৰুল ছচাইটি প্ৰতিষ্ঠা কৰিছিল। তেখেতে মানৱ অধিকাৰ, সমতা আৰু ব্ৰিটেইনৰ পৰা ভাৰতৰ স্বাধীনতা বিচাৰি এখন পতাকা মেলি ধৰিছিল। ভিকাজীয়ে নিজে এই পতাকাখনক ভাৰতীয় স্বাধীনতাৰ পতাকা বুলি অভিহিত কৰিছিল। কলকাতা পতাকাৰ কিছু সুধৰণি ঘটাই ভিকাজীয়ে শ্যামজী কৃষ্ণবৰ্মাৰ সৈতে এই পতাকাখনৰ আৰ্হি প্ৰস্তুত কৰিছিল। এতিয়াৰ স্বাধীন ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন প্ৰস্তুত কৰিবলৈ লওঁতে ভিকাজীৰ পতাকাখনৰ পৰাও কিছু সহায় লোৱা হৈছিল। ভিকাজীয়ে ব্যক্তিগত সম্পত্তিৰ অধিকাংশ ছোৱালীৰ বাবে স্থাপিত আভাবাই ক্ষুদ্ৰ অনাথ আশ্ৰমখনত দান দিয়াৰ কথা ইচ্ছাপত্ৰত লিখি থৈ গৈছে। পাছলৈ অনাথ আশ্ৰমখনৰ পৰা তেখেতৰ নামত এখনি ন্যাস প্ৰতিষ্ঠা কৰা হয়। বহু ভাৰতীয় চহৰৰ ৰাস্তা ঘাট আৰু ঠাইৰ নাম ভিকাজী কামা বা তেওঁৰ পৰিচিত নাম মেডাম কামা ৰখা হৈছে। 1962 চনৰ 26 জানুৱাৰীৰ দিনা ভাৰতৰ 11 গণতন্ত্ৰ দিৱসত ভাৰতীয় ডাক আৰু টেলিগ্ৰাফ বিভাগে তেখেতৰ স্মৃতিত এটি ডাক টিকট প্ৰকাশ কৰিছিল। অসমৰ এগৰাকী বিশিষ্ট শিল্পী, সাংবাদিক, স্থপতিবিদ, নাট্যকাৰ তথা সমাজকৰ্মী নন্দকিশোৰ মহেশ্বৰীৰ আজি স্মৃতি দিৱস। নাটক, বোলছবি, সাহিত্য, সাংবাদিকতা আৰু সামাজিক কামত তেখেতৰ অৱদান উল্লেখযোগ্য। নন্দকিশোৰ মহেশ্বৰীয়ে ভালে সংখ্যক নাটক, অনাতাৰ ধাৰাবাহিক আৰু বোলছবিত অভিনয় কৰি প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল। তেখেতে ইংৰাজী, হিন্দী আৰু অসমীয়া ভাষাত কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল। উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল নন্দকিশোৰ মহেশ্বৰীয়ে। তাৰোপৰি লখিমপুৰ চহৰত কেইবাটাও উল্লেখযোগ্য মন্দিৰ, নামঘৰ আৰু বিদ্যালয়ো তেখেতে নিৰ্মাণ কৰিছিল। তেখেতে অভিনয় কৰা নাটসমূহৰ ভিতৰত আছিল নাট্যকাৰ ফণী শৰ্মাৰ কিয়, চিৰাজ, মহেন্দ্ৰ বৰঠাকুৰৰ সৰাগুৰি চাপৰি, অৰুণ শৰ্মাৰ অন্য এক অধ্যায়, বুৰঞ্জীৰ সাধু, মুনীন ভূঞাৰ হাতী আৰু ফান্দি, আলি হাইদৰৰ ধুমুহা পক্ষীৰ নীৰ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কাৰেঙৰ লিগিৰি, লভিতা, নিমাতিকন্যা ইত্যাদি। অনাতাৰ যোগে প্ৰচাৰিত অৰুণ শৰ্মা আৰু আলি হাইদৰৰ আশীৰ্বাদৰ ৰং, খবৰ আদিতো তেখেতে অভিনয় কৰিছিল। আম্বেদকাৰ বঁটা বিজয়ী নন্দকিশোৰ মহেশ্বৰীৰ 2017 চনৰ 24 ছেপ্টেম্বৰত দেহাৱসান ঘটে। ইতিহাসৰ পাত লুটিয়াই চালে আমি পাওঁ 1726 চনত কলকাতা, চেন্নাই আৰু মুম্বাইত পৌৰ নিগম তথা আদালত স্থাপনৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা অনুমতি লাভ কৰে। 2013 চনত পাকিস্তানত সংঘটিত হয় এক ভয়াৱহ ভূমিকম্পৰ। এই ভূমিকম্পৰ ফলত পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ সাগৰ তীৰত থকা এটা সৰু দ্বীপ জলজলা জাজিৰাৰ সৃষ্টি হয়। ব্ৰিটিছ ভাৰতৰ এগৰাকী জমিদাৰ তথা সমাজসেৱক ৰাণী ৰাজমণিৰ জন্ম হৈছিল 1793 চনত। প্ৰখ্যাত ফৰাচী চিকিৎসক তথা শৰীৰবিদ আন্দ্ৰে ফ্ৰেডেৰিক কৰ্ণাডৰ জন্ম হয় 1895 চনত। ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰগ্ৰহণকাৰী আৰু চিত্ৰনাট্য লেখক অচিত সেনৰ জন্ম হয় 1922 চনত। প্ৰসিদ্ধ চিকিৎসা বিজ্ঞানী, ফটোথেৰাপী আৱিষ্কাৰক নীলছ ৰাইবাৰ্গ ফিনচেনৰ মৃত্যু হয় 1904 চনত। ভাৰতীয় মহাকাশ আৰু পদাৰ্থ বিজ্ঞানী, ভাৰতীয় দূৰসংবেদনৰ পিতৃপুৰুষ ডক্টৰ পি আৰ পিচাৰতিৰ মৃত্যু হয় 2002 চনত। আজি কম্বোডিয়াৰ সংবিধান দিৱস।
1: প্ৰিয়শ্ৰোতা, এতিয়া আগবঢ়াইছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান বাতৰি কাকতৰ প্ৰধান বাতৰিসমূহ। ভূমিৰ গৰাকীৰ আবেদন নিষ্পত্তি নকৰাকৈ চৰকাৰে ভূমি অধিগ্ৰহণ

স্থাপন কৰিব নোৱাৰিব বুলি উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। অসমৰ ঐতিহ্যবাহী আৰু বিশ্বৰ অদ্বিতীয় সাংস্কৃতিক পৰম্পৰা হিচাপে পৰিচিত ভ্ৰাম্যমান থিয়েটাৰৰ স্বকীয়তাৰ সংৰক্ষণ, সুৰক্ষা, নিয়ন্ত্ৰণ, শিল্পীসকলৰ কল্যাণ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি আদি বিষয়ক লৈ দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ে শুনানিৰ বাবে গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ঝাৰখণ্ডৰ দেওঘৰত বাবা বৈদ্যনাথ মেডিকেল ট্ৰাষ্ট হাস্পতালৰ শুভ উদ্বোধন কৰে। ডিজিটেল গভৰ্ণেন্সত নতুন যুগ, সেৱা অধিক স্বচ্ছ, ক্ষিপ্ৰ আৰু জনমুখী কৰি তোলাৰ অভিলাষী পদক্ষেপেৰে 1 জানুৱাৰীৰ ভিতৰত চৰকাৰী কাৰ্যালয়ক কাগজবিহীন ই অফিচ কৰাৰ লক্ষ্য অসম চৰকাৰৰ। G20 শীৰ্ষ সন্মিলনত ভাগ ল'বলৈ ডিচেম্বৰত আমেৰিকালৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইৰাণক নাকি লগাবলৈ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মাষ্টাৰ প্লেন, ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকৰ মাজতে ভাৰতৰ পৰা পাইপলাইনেৰে ইউৰোপলৈ তেল নিয়াৰ প্ৰস্তাৱ আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ। তিনিদিনীয়া ধৰ্মঘটৰ পূৰ্বে গ্ৰাহকক সকাহ দিয়াৰ পদক্ষেপ কেন্দ্ৰৰ, অহা দেওবাৰ অৰ্থাৎ বন্ধৰ দিনাও খোলা থাকিব বেংক। ৰাজ্যৰ বিদ্যালয়সমূহৰ গুণগত মান নিৰূপণ আৰু শিক্ষাৰ্থীৰ শৈক্ষিক অগ্ৰগতিৰ মূল্যায়নৰ বাবে অনুষ্ঠিত হৈ অহা গুণোৎসৱ অহা 6 জানুৱাৰীৰ পৰিৱৰ্তে 19 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেন্দ্ৰ কুমাৰৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা হোৱাৰ এক খবৰক লৈ দেশজুৰি সৃষ্টি হোৱা বিতৰ্কৰ মাজতে সমগ্ৰ বিষয়টো সন্দৰ্ভত নিৰ্বাচন আয়োগৰ সমৰ্থনত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। খেলৰ পৃষ্ঠাত আছে, 28 বছৰ পাছত ভাৰতে এছিয়ান গেমছৰ ভাৰত্তোলনত পদক লাভ কৰিছে, ৰূপৰ পদকেৰে উজলিছে মীৰাবাই চানু। ভাৰতৰ পুৰুষ আৰু মহিলা স্কিট শ্বুটিং দলেও চলিত এছিয়ান গেমছত ব্ৰঞ্জৰ পদক লাভ কৰিছে। প্ৰাক্তন ৰাষ্ট্ৰীয় বেডমিণ্টন খেলুৱৈ অনিল ভাগৱতীৰ দেহাৱসান। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই ভাস্বতী দেৱী শৰ্মাই অনুষ্ঠানটি ইমানতে সামৰিছো। নমস্কাৰ।

আজি পুৱা অনুষ্ঠানটি শুনিলে আগবঢ়ালে ভাস্বতী দেৱী শৰ্মাই। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অভিলেখাগাৰৰ পৰা।

0: আব্দুল মজিদ। সামেলি মেমসাবৰ যোগেদি সর্বভারতীয় পর্যায়ত অসমীয়া সিনেমাক এক নতুন ধরনে চিনাকি করাই দিয়া এগৰাকী সুদক্ষ পরিচালক, দক্ষ অভিনেতা, নিজৰ কণ্ঠস্বৰী হোক অথবা অভিনয় শৈলীয়ে হোক রাইজৰ মনত বিশেষ সাজ বহুৱাই থৈ যাবলৈ সক্ষম হোৱা এইগৰাকী অভিনেতা অসমীয়া সিনেমা জগতৰ এগৰাকী মহিৰুহ।
1: পৃথিৱীৰ সেইচাম মানুহে ৰাজভোগ কৰে যিচামে আনৰ অদূৰদৰ্শিতা, অন্ধবিশ্বাসক সৰলতা অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে। বুজা নাই, মানুহ যেতিয়া নিৰক্ষৰ হৈ থাকে তেতিয়া সিহঁতক পলাই খাবলৈ, ভোগ কৰিবলৈ ভাল, আৰু যেতিয়া সিহঁত শিক্ষা দীক্ষাৰে জ্ঞানী হৈ পৰে তেতিয়াই সিহঁত হৈ পৰে আমাৰ বাবে প্ৰত্যাহ্বান। গতিকে এই স্কুলখনে হৈ পৰিছে আমাৰ বাবে প্ৰত্যাহ্বান স্বৰূপ। স্কুলখন আমাৰ দৰে মানুহৰ বিৰুদ্ধে এটা যুদ্ধ শিবিৰ, গতিকে স্কুলৰ মাটিখিনিত

0: এই আমার বেশি প্রয়োজন এ সাধারণ মানুষগুলোর নিরক্ষরতা। স্কুলখন একেবারেই না থাকে,
1: ১৯৮৪ চনত মুক্তিপ্রাপ্ত পুলক গগৈৰ সেন্দুৰ চিনেমাখনত কৰা অভিনয়ৰ যোগেদি খলনায়ক ৰূপে অসমীয়া চিনেমা জগতত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হোৱা আব্দুল মজিদে অসমীয়া চিনেমা জগতত প্ৰৱেশ কৰিছিল ৰঙাপুলি চিনেমাখনত কৰা অভিনয়ৰ যোগেদি। কিন্তু চিনেমা জগতলৈ অহাৰ পূৰ্বে তেখেত শৈশৱৰ পৰাই জড়িত হৈ আছিল মঞ্চ অভিনয়ৰ সৈতে।
2: আমাৰ দলটোৰ নাম আছিলে, আমি আটাই নামকৰণ কৰিছিলোঁ যোৰহাট কৃষ্টি সংঘ বুলি। কৃষ্ণ সংঘৰ প্ৰথম নাটকখন আমি কৰিছিলোঁ তাৰাশংকৰ বন্দ্যোপাধ্যায়ৰ বিংশ শতাব্দী, সেইখন আমি কুৰি শতিকা নাম দি কৰিছিলোঁ। কুৰি শতিকাৰ অভিনয় চলি থকা অৱস্থাতে যেতিয়া ফাইনেল ষ্টেজ হ'ব, ষ্টেজ হোৱাৰ কিছুদিন আগতে এজন অভিনেতা হঠাৎ পিম্পলে যাবলগীয়া হ'ল। এতিয়া কি কৰা যায়, নাটকটো মঞ্চায়ন কৰিবই লাগিব। গতিকে সকলোৱে মিলি পেলে ক'লে যে নাই এইটো আৰু মজিদেই কৰি দিয়ক, আৰু কাৰণ অনবৰতে ৰিহাৰ্চেল থাকেই পাৰিব। মই বোলো মোক দিছা যদি ভালদৰে চাবা তোমালোকে, মিলে নিমিলে বোলে ঠিক আছে কোৱাচোন বাৰু। বিংশতে অভিনয় কৰিলোঁ এটা সৰু চৰিত্ৰত, তেওঁলোকে বাহ বাহ দিলে, দৰ্শকেও ভাল পালে। সেই আৰম্ভণি, সেই নাটকখনে মোৰ জীৱনৰ প্ৰথম নাটক। সৰুতে ধেমালি কৰিছিলোঁ কিছুমান, আমি আমাৰ চুবুৰীটোত ধেমালি মানে কি নিজে মঞ্চ সাজি কিবা কিবি কৰা এইটো আছিলে। তাৰ পাছত আজি বিংশ শতাব্দী কৰাৰ পাছত আমাৰ এই কৃষ্টি সংঘই দ্বিতীয় এখন নাটক হ'লে সেইখন তাৰ শংকৰ বন্দ্যোপাধ্যায়ৰ দুই পুৰুষ বুলি প্ৰধান চৰিত্ৰ ৰূপায়ণ কৰি দিলে। সেইটো এটা মোৰ ভাগ্য বুলি ক'ব লাগিব। তাৰপিছত আৰম্ভ কৰিলোঁ দুই পুৰুষত এটা প্ৰধান চৰিত্ৰত অভিনয় কৰিবলৈ, সেইটো ৰাইজে মানে গ্ৰহণ কৰিলে, ভাল পালে। তাৰপাছৰ পৰা মই মঞ্চখনলৈ উভতি চাবলগীয়া হোৱা নাই, এইখন ক্ৰমান্বয়ে আগবাঢ়ি গ'ল। বিভিন্ন সংগঠনৰ লগত আমাৰ যোগাযোগ কৰিলে, চবেই মোক মাতিলে।
1: তেখেত যেতিয়া অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ এগৰাকী চাকৰিয়াল আছিল, যোৰহাটৰ পৰা গুৱাহাটীলৈ অহাৰ পাছত পৰিষদত কাম কৰি থকা বিভিন্ন অভিনয় শিল্পীক উলিয়াই অনাৰ এক বিশেষ দায়িত্ব তেখেতে লাভ কৰিছিল।
2: নাটকৰ কাৰণেই মই গুৱাহাটীলৈ আহিবলৈ পালোঁ। এইটো অসম ৰাজ্যিক বিদ্যুৎ পৰিষদত মই যেতিয়া আহোঁ, 1980 চনত কৰ্ণেল উমা শৰ্মা আমাৰ চেয়াৰমেন আছিলে, তেখেতে হঠাৎ মোক ইয়াত তলব কৰিলে, মই গুৱাহাটীলৈ আহিলোঁ। আহি মোক এটা দায়িত্ব দিলে যে আপুনিতো থিয়েটাৰ চিনেমা কৰা মানুহ, আমাৰ প্ৰতি বছৰে আমাৰ স্পৰ্টছ ফেষ্টিভেল হয়, এই স্পৰ্টছ ফেষ্টিভেলত আপুনি এইবাৰৰ পৰা নাটক আৰু অন্য ভেৰাইটি শ্ব'টো এৰেঞ্জ কৰিব লাগিব, আপোনাক দায়িত্ব দিয়া হ'ল। সেইমতে মোক ক'লে আপুনি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আমাৰ আৰ্টিষ্টবিলাক ঠিক কৰক, সেই আৰ্টিষ্টখিনি হ'ব লাগিব অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ পৰিয়ালৰ গোটেইখিনি, তাৰ বাহিৰত কিন্তু আৰ্টিষ্ট ল'ব নোৱাৰিব, এজনো ল'ব নোৱাৰিব। মই বোলো হ'ব ছাৰ। সেই সময়তে মই মোৰ সহকৰ্মী ৰাজেশ্বৰ বৰদলৈ, তেওঁ পৰিষ্কাৰ কৰি এওঁলোকক লৈ অসমৰ সিমূৰৰ পৰা সিমূৰলৈ গোটেইখন ঘূৰা পকা কৰি আৰ্টিষ্টখিনি উলিয়াই পেলোৱা হ'ল। তাৰপৰা ওলাইছিলে অৰুণ নাথ, ইন্দ্ৰমণিয়া, চম্বুগুপ্তা, কিৰণ শংকৰ দত্ত, ভুৱন দাস, বুদ্ধ বৰা, গয়া শৰ্মা, ভালেমান ওলাইছিল পৰিয়ালৰ। আকৌ মানে দেউতাকে হয়তো কাম কৰিছিলে এনেকুৱা ধৰণৰ ৰুণুদেৱী, তাৰপৰা মলয়া গোস্বামী, দেউতাকে কাম কৰিছিলে, এই বহুত আৰ্টিষ্ট ওলালে। মলয়া গোস্বামী আমাৰ হেৰিখনত কাম কৰা নাছিলে, কিন্তু লাৱণ্যদত্ত চৌধুৰীয়ে কৰিছিলে, ৰুণুদেৱীয়ে কৰিছিলে, ববিতা গোস্বামীয়ে কৰিছিলে, আৰু মীনাক্ষী বৰঠাকুৰে কৰিছিলে, এনেকৈ এনেকৈ কৰিলে গোটেইখিনিয়ে।
1: মৰম তৃষ্ণা চিনেমাখনৰ যোগেদি তেখেতে পৰিচালক ৰূপে অসমীয়া চিনেমা জগতত আত্মপ্ৰকাশ কৰিছিল। তেখেতৰ প্ৰতিখন চিনেমাতে সংগীতৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছিল। মৰম তৃষ্ণা ছবিখনৰ যোগেদি কেইবাগৰাকীও শিল্পীয়ে প্ৰথমবাৰৰ বাবে চলচ্চিত্ৰ জগতত নেপথ্য কণ্ঠশিল্পী ৰূপে আত্মপ্ৰকাশ কৰাৰ সুযোগো পাইছিল।
2: বহুতে হয়তো এতিয়া পাহৰণি গৰ্ভত বহুতে নাজানে যে তেতিয়া আমি খগেন মন্ত্ৰক ধন বুলি মাতিছিলোঁ, কাৰণ ঘৰুৱা নাম আছিল ধন, আৰু পাৰ্বিন চুলতানাৰ নাম আছিল এফি, ঘৰ মন্ত্ৰৰ নাম এফি। তেতিয়া বিবেকানন্দ ভট্টাচাৰ্যী মোৰ লগত আলোচনা কৰি ক'লে যে দুটাকে আমি প্লেবেক ছিংগাৰ কৰিম, আপুনি কি কয়? মই বোলো নাই, একদম সঠিক কথা, কাৰণ কেপ্টেন কা মানে আমাৰ প্ৰবীণ চুলতানাৰ দেউতাক, তেওঁ কোৱা হ'ল। তাৰপিছত ইফালে ধনটো কথাই নাই, আমাৰ ঘৰুৱা সম্বন্ধ এটা আছিলে, তেতিয়া কোৱা হ'ল। তেওঁলোকে এফিত যে সৰু খগেনত পঢ়ি আছিলে, পঢ়ি থকা অৱস্থাত তেওঁলোকে প্ৰথম প্লেবেক ছিংগাৰ হিচাপে এই ছবিখন মৰম তৃষ্ণা ছবিখনত প্ৰেৰক কৰিছিলে প্ৰথম আৰম্ভণি। বিবেকানন্দ ভট্টাচাৰ্যে তেওঁলোকক এই সুযোগ দিলে, মই পৰিচালক হিচাপে আছিলোঁ, সেই প্ৰথম আৰম্ভ হৈছিলে পৰিচালকৰ এইখনেই প্ৰথম মৰম তৃষ্ণা, সেইখনেই প্ৰথম ছবি।

ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমখন অসমীয়া ছবি ৰঙা পুলিচত আব্দুল মজিদে কৰা অতি বাস্তৱ আৰু সুন্দৰ অভিনয় আজিও কোনেও পাহৰিব পৰা নাই। এজন অসৎ প্ৰকৃতি যুৱকৰ চৰিত্ৰত অভিনয় কৰি আব্দুল মজিদে তেওঁৰ জীৱনৰ প্ৰথমখন ছবিতেই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। প্ৰথম ছবিতেই এটি নিগেটিভ চৰিত্ৰ, কিন্তু সেই চৰিত্ৰ ৰূপায়ণত তেখেত আছিল সফল। আব্দুল মজিদে অভিনয় কৰা জীৱনৰ দ্বিতীয়খন ছবি আছিল তেজিমলা। আনোৱাৰ হুছেইন পৰিচালিত তেজিমলাটো এটি ব্যতিক্ৰমী চৰিত্ৰ ৰূপায়ণ কৰিছিল আব্দুল মজিদে। চৰিত্ৰটোৱে দৰ্শকক যথেষ্ট ৰস দিছিল। 1968 চনত মুক্তিপ্ৰাপ্ত মৰম তৃষ্ণা ছবিখন পৰিচালনা কৰাৰ 7 বছৰ পাছত চিত্ৰগৃহত মুক্তি পাইছিল আব্দুল মজিদে পৰিচালনা কৰা অসমৰ সৰ্বকালৰ এখন জনপ্ৰিয় অসমীয়া ছবি চামেলি মেমচাব। 1975 চনত এই চিনেমাখন মুক্তি পাইছিল। কথাশিল্পী নিৰুদ চৌধুৰীৰ গল্পৰ আধাৰত নিৰ্মাণ কৰা চামেলি মেমচাব চিনেমাখন তেখেতে পৰিচালনা কৰাৰ উপৰিও চাহ জনগোষ্ঠীৰ লোক হিচাপে মংলোৰ চৰিত্ৰত অভিনয় কৰিছিল।

চামেলি মেমচাব ছবিখনে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় সন্মান লাভ কৰাৰ উপৰিও সংগীত পৰিচালক ভূপেন হাজৰিকাই লাভ কৰিছিল শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা। এই ছবিখনৰ কাহিনীভাগক নাট্যৰূপ দি তেখেতৰ পৰিচালনাত পাছলৈ ভ্ৰাম্যমান থিয়েটাৰৰ মঞ্চটো মঞ্চস্থ কৰা হৈছিল।

0: 1986 চনত মুক্তিপ্রাপ্ত পুলক গগৈ পরিচালিত সেন্দুর সিনেমাখনত এগৰাকী খলনায়কৰ চৰিত্ৰত যি বলিষ্ঠ অভিনয় কৰিলে আব্দুল মজিদে, তাৰ স্মৃতি সকলোৰে মনত আজিও সজীৱ হৈ আছে।
1: তেনেকে কিয় কয় বৰুৱাদেউ, আমি জানো আপোনাৰ নায়ক,
2: তেনেহলে মই দৰাই দৰাই কোৱা স্বত্ত আজি অৱশ্যে মোৰ মাটিখিনি মুকুলাই দিয়া নাই কিয়?
1: ধন ধৰি উঠা ৰাজহুৱা অনুষ্ঠান এইদৰে উঠাই নিয়া জানো সম্ভৱ,
2: কিন্তু মোৰ মাটিত আপোনালোকে বেআইনীভাৱে এটা ৰাজহুৱা অনুষ্ঠান পাতিছে।
1: বৰুৱাদেউ, মাটিখিনিৰ ওপৰত স্কুলখনৰ এটা ন্যায়সংগত অধিকাৰ আছে।
2: কিন্তু কোনে দিলে সেই অধিকাৰ?
1: আপোনাৰ ককায়েকে।
2: কি প্ৰমাণ আছে?
1: চুক্তিপত্ৰখন।
2: চুক্তিপত্ৰ?
1: হয়, আপোনাৰ ককাইদেউ আৰু স্কুল কমিটিৰ সেই চুক্তিপত্ৰখন এতিয়াও স্কুলৰ ফাইলতে আছে।
2: আই চি, আপোনালোক তেন্তে আদালতলৈ যাব?
1: আদালত ইচ্ছা নাই, নিৰুপায় হ'লে তেনে কিবা এটা কৰিব লাগিব বৰুৱা।
2: ঠিক আছে, ময়ো চাম। চুক্তিপত্ৰ স্কুলৰ ফাইলতে আছে হে?
0: দাৰা আহমেদ পৰিচালিত পূজা ছবিখনত এগৰাকী দুষ্ট প্ৰকৃতিৰ মহাজনৰ চৰিত্ৰত অভিনয় কৰিছিল আব্দুল মজিদে।
3: কাগজত চহী হেৰ ফিকহু, বগা কাগজত চহী নলৈ কি ৰঙীন কাগজত ল'ব লাগিব নেকি? টকা লাগে যদি ফটাফট চহী মাৰ, যা।
4: টকা নাপালে মোৰ সন্তানটো বিনা চিকিৎসাই মৰিব দেউতা ঈশ্বৰ।
5: এই ল, 170 টকা।
4: মই 200 টকাৰ কথাহে কৈছিলো।
3: তোৰ হিচাপত টকা ঠিকেই পাইছ, কিন্তু মোৰ হিচাপত মাহে 15 টকাৰ হাৰত 200 টকা 30 টকা সুদ কটা হৈছে। প্ৰতি মাহে সুদৰ টকা নিয়ম মতে দি যাবি, আৰু যদি নিদিয় তেনেহলে আবহৰি কৈ দিয়াহে।
5: মহাজন দেউতাৰ নিয়ম যদি অনিয়ম কৰ, তেনেহলে এবছৰৰ পিছত তোৰ খেতি মাটিৰ দৰাৰ নক্সা এই বগা কাগজত অঁকা হব।
3: দেউতা, সদানন্দ মাষ্টৰে গাঁৱৰ এই ভিকহবোৰক উদ্ধাৰ কৰিবলৈ ঋণদান সমিতি খোলে, ঋণদান সমিতি।
6: দেউতা, এই ঋণদান সমিতি গঠন কৰিলে দেখোন গাঁৱৰ মানুহ আপোনাৰ ওচৰলৈ নহায় হব।
3: কিন্তু কেঁচু খান্দিলে যে কেতিয়াবা সাপ ওলাই সেই কথা সদানন্দ মাষ্টৰে পাহৰিয়েই গৈছে।
0: মঞ্চ অভিনয় হওক বা ছবি জগতত কৰা তেখেতৰ অভিনয় বা পৰিচালনাই হওক, সকলো ক্ষেত্ৰতে নিজস্ব প্ৰতিভাৰে তেখেত উজ্বলি উঠিছিল। প্ৰিয় শ্ৰোতা, আকাশবাণীযোগে

0: ইতিপূৰ্বে প্ৰচাৰিত কেশৱ মহন্ত ৰচিত আৰু খগেন মহন্তই প্ৰযোজনা কৰা অমৃত বৰিষে মনে এই সংগীতালক্ষ্যখনিৰ আঁত ধৰিছিল আব্দুল মজিদে।
1: দক্ষিণ ভাৰতত আলোৱাৰসকলে আৰম্ভ কৰা ভক্তি আন্দোলনৰ অভিনৱ জোৱাৰে সমগ্ৰ ভাৰত ধুৱাই পেলাইছিল আৰু ই নৱজাগৰণৰ উৎস আছিল পুৰাণ সূৰ্য শ্ৰীমদ ভাগৱত শাস্ত্ৰ। শংকৰদেৱ অসমত তেওঁৰ ৰচনাসমূহৰ মূল আৰু প্ৰধান সমল ভাগৱত পুৰাণৰ পৰাই ল'লেও তাৰ লগত হৰিবংশ, পদ্মপুৰাণ, বৃহন্নাৰদীয় পুৰাণ, বৃহৎ সহস্ৰনাম, সূত সংহিতা আদিৰ পৰাও প্ৰয়োজনীয় অংশ আহৰণ কৰিছিল। তেওঁৰ সমগ্ৰ ৰচনা মূল সংস্কৃতৰ অসমীয়া অনুবাদ, হ'লেও তেওঁ তাত নিজৰ ভাৱ কল্পনাও মিহলি কৰিছিল। আচল কাহিনী বা ঘটনাবোৰ যে মূলৰ যথাযথ অনুবাদ তাৰ সাক্ষী হিচাপে মূল গ্ৰন্থবোৰৰ উল্লেখ কৰি তাৰ পৰা কিবা বিচ্যুতি পালে তেওঁ সেই দুখৰ ভাগি হ'বলৈ সাজু বুলি কৈছিল যে অলপ কিবা লৰচৰ পালে সি তেওঁৰ নিজস্ব সংযোজন, কাৰণ ব্যাসুদেন্ত কথাটো ৰঞ্জন, ফলত অনুবাদ হ'লেও তাত শ্ৰোতা, দৰ্শক, পাঠকৰ এক আত্ম উপলব্ধি হৈছিল আৰু সেই সৃষ্টি হৈছিল সাহিত্য। ৰচনাত হাত দিলেই তেওঁৰ চকুৰ আগত আৰু বুকুৰ মাজত পাইছিল অসমৰ অগণ নিঃস্ব সাধাৰণ। গতিকে তেওঁৰ ৰচনা সাধাৰণতে সহজবুদ্ধ আছিল, কথাবোৰ ভালদৰে হৃদয়ংগম কৰিব পাৰিলেহে তাৰ প্ৰকাশ সহজ হয়। শংকৰদেৱ এই ক্ষেত্ৰত তুলনাবিহীন। মূলৰ পৰা তেওঁৰ অনুবাদৰ এটা উদাহৰণ এনেকুৱা।

0: ক্ষরাং দ্বয়ম।
1: অভিলেখাগাৰৰ পৰা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। আমাৰ অভিলেখাগাৰৰ পৰা লোৱা আব্দুল মজিদ অভিনীত আৰু পৰিচালিত ছবিৰ গীত, তেখেতৰ পৰিয়ালৰ পৰা পোৱা এটি সাক্ষাৎকাৰ আৰু অমৃত বৰিষে মনে এই সংগীতালক্ষ্যখনিৰ কিয়দংশৰে আজিৰ অনুষ্ঠানটি সজোৱা হ'ল। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ।

0: ক'ত আছা? মাজনী নতুন একাউণ্ট আৰু মোৰ কে ৱাই চিও আপডেট, এই কামটো ফটাফট হ'ব। কেনেকৈ? যদি কে ৱাই চিত কোনো চেঞ্জ নাই বা মাত্ৰ ঠিকনা সলনি হৈছে তেন্তে ৰেজিষ্টাৰ্ড ইমেইল, মোবাইল, অনলাইন বা পত্ৰ যোগে ছেল্ফ ডিক্লেৰেশ্যন দি দিয়া। আৰু বাকী চেঞ্জেছ? ঘৰতে বহি ভিডিঅ' কে ৱাই চি বা আধাৰ অ'টিপি আধাৰিত ই কে ৱাই চিৰে কেৱল বেংক অনুমোদিত চেনেলছৰ পৰা। এয়া নুডলছ বনোৱাৰ দৰে উজু। আৰবিআই কয়
1: জানি লওক, সতৰ্ক হৈ ৰওক।
0: ইমান ৰাতি এছ এম এছ? কে ৱাই চি আপডেট কৰক নহ'লে ব্লক কৰি দিয়া হ'ব। লিংকত ক্লিক কৰোঁ, ব্লক নহয় যেন। ৰ'ব, চেক কৰিলে লিংক চিকিউৰ নে? চেণ্ডাৰ আপোনাৰ বেংকে হয়নে? কে ৱাই চি আপডেটৰ বাবে অচিনাকি লিংক খোলা মানে অচিনাকি লোকৰ বাবে নিজৰ একাউণ্টৰ দুৱাৰ খুলি দিয়া। মিছাকৈ কৰা খৰখেদাৰ ফাণ্ডত নপৰিব আৰু নকল কে ৱাই চি আপডেট লিংকৰ পৰা হাত সাৰি থাকিব। আৰ বি আয়ে কয়
1: জানি লওক, সতৰ্ক হৈ ৰওক।

আজি সন্ধিয়া 7:20 প্ৰচাৰ হ'বলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব গীতিকাৰ কণ্ঠশিল্পী চিত্ৰনাট্যকাৰ অভিজিৎ নায়ক। অনুষ্ঠানটি আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰা হ'ব। একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটিৰ আগ ধৰিব প্ৰাঞ্জিত প্ৰীতম কলিতাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। শুনিবলৈ নাপাহৰিব আজি সন্ধিয়া 7:20 হেল্ল' যুৱবাণী।

আজি নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানৰ আলোচনাৰ বিষয় কৃত্রিম বুদ্ধিমত্তাৰ সামাজিক প্রভাব। ইয়াত ভাগ লব ডক্টৰ আরাধনা মিশ্র আৰু মানস প্রতিম শর্মাই, আত ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শর্মাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই পুলক গগৈ। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে EVMৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেচন প্ৰক্ৰিয়া কালি সম্পন্ন হয়। লোকসভা সমষ্টিৰ অন্তৰ্গত 2খন নিৰ্বাচনী জিলাৰ বাবে এই প্ৰক্ৰিয়া নগাঁও জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। এই প্ৰক্ৰিয়াত নিৰ্বাচনী সাধাৰণ পৰ্যবেক্ষক আৰু ৰাষ্ট্ৰীয় তথা ৰাজ্যিক স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধি উপস্থিত থাকে। উল্লেখযোগ্য যে EVMসমূহত ভোটগ্ৰহণ কেন্দ্ৰৰ নম্বৰ সংযোজন কৰা হৈছে আৰু নগাঁও আৰু মৰিগাঁও 2খন জিলাতে ভোটগ্ৰহণ কেন্দ্ৰভিত্তিক EVMসমূহৰ পৃথকীকৰণৰ কাম চলি আছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে। ৰাজনৈতিক দলসমূহে সমষ্টিটোৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলাই ভোটদাতাসকলৰ মন জয় কৰাৰ চেষ্টা চলাইছে। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশিষ শৰ্মাৰ হৈ কালি মন্ত্ৰী তথা তাৰকা প্ৰচাৰকে নিৰ্বাচনী প্ৰচাৰ চলায়। মন্ত্ৰী পীযুষ হাজৰিকাই ৰহা বিধানসভা সমষ্টিৰ ঘাঁহি মুকলি মঞ্চত আয়োজিত সভাত অংশ লয়। মন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ দৰে ভৱিষ্যতেও ৰাইজৰ কল্যাণৰ বাবে সমৰ্পিত মনোভাৱেৰে কাম কৰিবলৈ সংকল্পবদ্ধ বুলি উল্লেখ কৰি কংগ্ৰেছৰ দীঘলীয়া শাসনকালৰ সমালোচনা কৰে। বৰ্তমান সময়ত চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ জৰিয়তে জনসাধাৰণ উপকৃত হৈছে বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰীহাজৰিকাই ৰহাৰ কাকমাৰী মুকলি মঞ্চত আন এখন নিৰ্বাচনী সভাত অংশ লয়। সাংসদ তথা অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ৰূপহীয়াত বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰগুলিত কালি এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ বিজেপি প্ৰাৰ্থী দেৱাশিষ শৰ্মাৰ হৈ প্ৰচাৰ চলায়। এই নিৰ্বাচনী প্ৰচাৰ সভাত বিধায়ক প্ৰদ্যুৎ বৰদলৈ, দীপ্লু ৰঞ্জন শৰ্মাৰ লগতে ৰাজ্যিক বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই অংশ লয়। ইফালে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাৰ সমৰ্থনতো বিভিন্ন স্থানত প্ৰচাৰ চলোৱা হয়। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে কালি জাগীৰোড আৰু মায়ং ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাৰ হৈ প্ৰচাৰ চলায়। এই নিৰ্বাচনী প্ৰচাৰ সভাত সাংসদ ৰকিবুল হুছেইন, জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলো উপস্থিত আছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ঝাৰখণ্ডৰ দেওঘৰত বাবা বৈদ্যনাথ মেডিকেল ট্ৰাষ্ট হাস্পাতালৰ শুভ উদ্বোধন কৰে। 750খন বিচনাযুক্ত এই অত্যাধুনিক হাস্পাতালে অঞ্চলটোৰ স্বাস্থ্য সেৱাৰ লগতে এক নতুন অধ্যায়ৰ সূচনা কৰিব বুলি আশা কৰা হৈছে। বাবা বৈদ্যনাথলৈ শ্ৰদ্ধা নিবেদন কৰি আৰম্ভ কৰা ভাষণত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে বাবা বৈদ্যনাথ মেডিকেল ট্ৰাষ্ট আৰু PD হিন্দুজা হাস্পাতাল এণ্ড মেডিকেল ৰিচাৰ্চ চেণ্টাৰৰ যৌথ উদ্যোগত হাস্পাতালখন আৰম্ভ কৰা হৈছে। ইয়াত পৰৱৰ্তী সময়ত মেডিকেল কলেজো নিৰ্মাণ কৰা হ'ব বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে হাস্পাতালখনে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকক চিকিৎসা সেৱা প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। 2006 চনৰ পৰা প্ৰায় 15 বছৰ কাল অসমৰ স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰাৰ অভিজ্ঞতা সোঁৱৰি ডঃ শৰ্মাই কয় যে এখন হাস্পাতালৰ সফলতাৰ আঁৰত হাস্পাতালখনৰ স্থাপত্যৰো গুৰুত্বপূৰ্ণ ভূমিকা থাকে। উদ্বোধন কৰা হাস্পাতালখনৰ ICU, জৰুৰীকালীন ইউনিট, সাধাৰণ ৱাৰ্ডৰ পৰা আৰম্ভ কৰি সকলো সুবিধাত সন্তুষ্টি প্ৰকাশ কৰি তেওঁ কয় যে 2014 চনৰ পাছত দেশৰ চিকিৎসা শিক্ষাই যথেষ্ট অগ্ৰগতি লাভ কৰিছে।
2: আজ তো বাবা বৈদ্যনাথ ট্রাস্ট অর হিন্দুজা গ্রুপ মিল কে যো হসপিটাল কা শুরুয়াত কিয়া ইয়ে সান্থাল পরগনা ঝাড়খণ্ড অর পুরা পূব ভারত কে লিয়ে এক বহুত বড়া আস্থা কা কেন্দ্র বনেগা। গরিবো কো মদদ মিলেগা, মধ্যম বর্গী লোগো কো মদদ মিলেগা। ডক্টর নিশিকান্ত দুবে অর অনামিকা গৌতম জি কা যো ইয়ে সপনা হে ইয়ে আজ এক সাকার ভি হুয়া।

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছোঁ তৰালি শৰ্মাৰ কণ্ঠৰীতি গীতেৰে। গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ, প্ৰযোজনা মলয় সূত্ৰধৰৰ।

দীনেশ বৈশ্যৰ গীতৰ কথা আৰু হায়দৰ আলীৰ প্ৰযোজনাৰে কুইন দাসৰ কণ্ঠৰ গীতটি শুনিলে। গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো বিজয় মহন্তৰ কণ্ঠৰীতি গীত। গীতৰ ৰচনা অপৰ্ণা বণিক্যৰ, প্ৰযোজনা অবনী ৰঞ্জন পাঠকৰ।

অপর্ণা বণিক্যৰ গীতৰ ৰচনা আৰু অবনী ৰঞ্জন পাঠকৰ প্ৰযোজনাৰে বিজয় মহন্তৰ কণ্ঠৰ গীতটি শুনিলে। গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত এইবাৰ শুনোৱা হওক কীৰ্তিকমল ভূঞাৰ গীতৰ কথাৰে মধুমিতা বৰা ভট্টাচাৰ্যৰ কণ্ঠৰীতি গীত। গীতটিৰ প্ৰযোজনা কৰিছে অনুপম চৌধুৰীয়ে।

অনুষ্ঠানত সেয়া আছিল মধুমিতা বৰা ভট্টাচাৰ্য। গীতটিৰ কথা আছিল কীৰ্তিকমল ভূঞাৰ, প্ৰযোজনা আছিল অনুপম চৌধুৰীৰ। গীতিমালিকা অনুষ্ঠানটি ইমানতে অন্ত পৰিল।

আপোনাৰ ওচৰৰ পুখুৰী, খাল আদিৰ গেদ আৰু জাবৰ পৰিষ্কাৰ কৰিবলৈ বৰষুণৰ পানী সৰ্বাধিক পৰিমাণে সঞ্চয় কৰাৰ ব্যৱস্থা কৰক। অব্যৱহৃত কুঁৱা, জলাশয় আদি পৰিষ্কাৰ কৰি পুনৰ ব্যৱহাৰযোগ্য কৰি তোলক।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহ হৈছে, 2031 চনৰ ভিতৰত ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা 30লৈ বৃদ্ধি পাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঝাৰখণ্ডত প্ৰকাশ। 2027 বৰ্ষৰ গুণোৎসৱৰ সূচীত সাল সলনি, 19 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰীলৈ মুঠ 3টা পৰ্যায়ত ৰাজ্যৰ 35খন জিলাত গুণোৎসৱ। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে EVMৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেচন প্ৰক্ৰিয়া সম্পন্ন, বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত। গ্ৰাহকৰ সুবিধাৰ্থে অহা দেওবাৰে ৰাজহুৱা খণ্ডৰ সকলো বেংক আৰু আঞ্চলিক গ্ৰাম্য বেংকসমূহ খোলা ৰখাৰ বাবে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ সিদ্ধান্ত। আৰু এছিয়ান গেমছৰ উচুৰ মহিলাৰ 60 কিলোগ্ৰাম ওজন শাখাৰ চান্দ্ৰা খিতানত ৰচিবিনা দেৱীৰ ৰূপৰ পদক অৰ্জন। নমস্কাৰ, বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ঝাৰখণ্ডৰ দেওঘৰত বাবা বৈদ্যনাথ মেডিকেল ন্যাস হাস্পাতালৰ শুভ উদ্বোধন কৰে। 750খন বিচনাযুক্ত এই অত্যাধুনিক হাস্পাতালে অঞ্চলটোৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰিছে। বাবা বৈদ্যনাথলৈ শ্ৰদ্ধা নিবেদন কৰি আৰম্ভ কৰা ভাষণত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে বাবা বৈদ্যনাথ মেডিকেল ন্যাস আৰু PD হিন্দুজা হাস্পাতাল এণ্ড মেডিকেল ৰিচাৰ্চ চেণ্টাৰৰ যৌথ উদ্যোগত হাস্পাতালখন আৰম্ভ কৰা হৈছে। ইয়াত পৰৱৰ্তী সময়ত মেডিকেল কলেজো নিৰ্মাণ কৰা হ'ব বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে হাস্পাতালখনে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকক চিকিৎসা সেৱা প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। 2006 চনৰ পৰা প্ৰায় 15 বছৰ কাল অসমৰ স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰাৰ অভিজ্ঞতা সোঁৱৰি ডঃ শৰ্মাই কয় যে হাস্পাতালৰ সফলতাৰ আঁৰত হাস্পাতালখনৰ স্থাপত্যৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে। উদ্বোধন কৰা হাস্পাতালখনৰ ICU, জৰুৰীকালীন ইউনিট, সাধাৰণ ৱাৰ্ডৰ পৰা আৰম্ভ কৰি সকলো সুবিধাত সন্তুষ্টি প্ৰকাশ কৰি তেওঁ কয় যে 2014 চনৰ পাছত দেশত চিকিৎসা শিক্ষাই যথেষ্ট অগ্ৰগতি লাভ কৰিছে।
1: আজ তো বাবা বৈদ্যনাথ ট্রাস্ট और হিন্দুজা গ্রুপ মিল কে জো হসপিটাল কা শুরুয়াত কিয়া, ইয়ে সান্থাল পরগনা ঝাড়খণ্ড और পুরা পূব ভারত কে লিয়ে এক বহুত বড়া আস্থা কা কেন্দ্র বনেগা। গরিবো কো মদদ মিলেগা, মধ্যম বর্গি লোগো কো মদদ মিলেগা। ডক্টর নিশিকান্ত দুবে और অনামিকা গৌতম জি কা জো ইয়ে সপনা হে, ইয়ে আজ এক সাকার ভি হুয়া और মে দেখতা হুঁ আগে যাকে ये बहुत बड़ा एक मेडिकल कॉलेज और हॉस्पिटल बनेगा, एक मेडिकल टूरिज्म भी झारखंड में लाने का काम करेगा।
0: ঝাৰখণ্ডত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অসমৰ স্বাস্থ্যখণ্ডৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য কৰি 2031 চনৰ ভিতৰত অসমত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা 30লৈ বৃদ্ধি পাব বুলি উল্লেখ কৰে। বৰ্তমান ৰাজ্যত 16খন চিকিৎসা মহাবিদ্যালয় আছে আৰু অহা মাহত বঙাইগাঁও জিলাত নতুন চিকিৎসা মহাবিদ্যালয়ৰ শুভাৰম্ভ কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। বৰ্তমান সময়ত অসমত প্ৰতিবছৰে 2200গৰাকী চিকিৎসক উত্তীৰ্ণ হৈ মানৱ সেৱাত ব্ৰতী হৈ আছে বুলি তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে। 2031 চনলৈ পৰিকল্পনা কৰাৰ ধৰণে ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা 30লৈ বৃদ্ধি পালে বছৰি 4000ৰো অধিক চিকিৎসক সৃষ্টি হোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ প্ৰকাশ কৰে। সমগ্ৰ শিক্ষা অসমে 2027 বৰ্ষৰ গুণোৎসৱৰ সূচীত সাল সলনি ঘটাইছে। সেই অনুসৰি 19 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰীলৈ মুঠ 3টা পৰ্যায়ত ৰাজ্যৰ 35খন জিলাত গুণোৎসৱ অনুষ্ঠিত হ'ব। সংশোধিত সূচী অনুসৰি 19ৰ পৰা 22 জানুৱাৰীলৈ প্ৰথম পৰ্যায়ত 11খন জিলাত গুণোৎসৱ অনুষ্ঠিত হ'ব। এই জিলাসমূহৰ ভিতৰত বিশ্বনাথ, চৰাইদেউ, ডিব্ৰুগড়, পশ্চিম কাৰ্বি আংলং, খোজাই, কামৰূপ, তামোলপুৰ, ওদালগুৰি, হাইলাকান্দি, ধুবুৰী আৰু বাক্সা আছে। 25ৰ পৰা 30 জানুৱাৰীলৈ 13খন জিলা ক্ৰমে গোলাঘাট, যোৰহাট, বৰপেটা, বজালি, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, শ্ৰীভূমি, দক্ষিণ হালমৰা, মানকাছাৰ, কামৰূপ মহানগৰ আৰু শ্ৰীভূমিত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ'ব। একেদৰে 2ৰ পৰা 5 ফেব্ৰুৱাৰীলৈ 11খন জিলা বঙাইগাঁও, কাছাৰ, চিৰাং

0: দিপৰং ডিমাহাচাও ধেমাজি গোৱালপাৰা মৰিগাঁও মাজুলী নলবাৰী আৰু শোণিতপুৰত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ'ব। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেচন প্ৰক্ৰিয়া কালি সম্পন্ন হয়। নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত দুয়োখন নিৰ্বাচনী জিলাৰ বাবে এই প্ৰক্ৰিয়া নগাঁও জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। এই প্ৰক্ৰিয়াত নিৰ্বাচন সাধাৰণ পৰ্যবেক্ষক আৰু ৰাষ্ট্ৰীয় তথা ৰাজ্যিক স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধি উপস্থিত থাকে। উল্লেখযোগ্য যে ই ভি এমসমূহত ভোটগ্ৰহণ কেন্দ্ৰৰ নম্বৰ সংযোজন কৰা হৈছে আৰু নগাঁও আৰু মৰিগাঁও দুয়োখন জিলাতে ভোটগ্ৰহণ কেন্দ্ৰভিত্তিক ই ভি এমসমূহৰ পৃথকীকৰণৰ কাম চলি আছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে। ৰাজনৈতিক দলসমূহে সমষ্টিটোৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলাই ভোটদাতাসকলৰ মন জয় কৰাৰ চেষ্টা চলাইছে। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ হৈ কালি মন্ত্ৰী তথা তাৰকা প্ৰচাৰকে নিৰ্বাচনী প্ৰচাৰ চলায়। মন্ত্ৰী পীযুষ হাজৰিকাই ৰহা বিধানসভা সমষ্টিৰ ঘাঁহি মুকলি মঞ্চত আয়োজিত প্ৰচাৰ সভাত অংশ লয়। মন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ দৰে ভৱিষ্যতেও ৰাজ্যৰ কল্যাণৰ বাবে সমৰ্পিত মনোভাৱেৰে কাম কৰিবলৈ সংকল্পবদ্ধ বুলি উল্লেখ কৰি কংগ্ৰেছৰ দীঘলীয়া শাসনকালৰ সমালোচনা কৰে। বৰ্তমান সময়ত চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ জৰিয়তে জনসাধাৰণ উপকৃত হৈছে বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰীহাজৰিকাই ৰহাৰ কাকমাৰী মুকলি মঞ্চত আন এখন নিৰ্বাচনী সভাতো অংশ লয়। সাংসদ তথা অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ৰূপহীহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰঘুলীত কালি এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ হৈ প্ৰচাৰ চলায়। এই নিৰ্বাচনী প্ৰচাৰ সভাত বিধায়ক প্ৰদ্যুৎ বৰদলৈ, দীপ্লু ৰঞ্জন শৰ্মাৰ লগতে ৰাজ্যিক বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই অংশ লয়। ইফালে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাৰ সমৰ্থনতো বিভিন্ন স্থানত প্ৰচাৰ চলোৱা হৈছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে কালি জাগীৰোড আৰু মায়ং ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাৰ হৈ প্ৰচাৰ চলায়। এই নিৰ্বাচনী প্ৰচাৰ সভাত সাংসদ ৰকিবুল হুছেইন, জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলো উপস্থিত আছিল। গ্ৰাহকৰ সুবিধাৰ বাবে অহা দেওবাৰে ৰাজহুৱা খণ্ডৰ সকলো বেংক আৰু আঞ্চলিক গ্ৰাম্য বেংকসমূহ খোলা থাকিব বুলি কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে 26 আৰু 27 ছেপ্টেম্বৰৰ সাপ্তাহান্তিক বন্ধৰ পাছতে বেংক কৰ্মচাৰী সংগঠনসমূহে 28ৰ পৰা 30 ছেপ্টেম্বৰলৈ আহ্বান জনোৱা তিনিদিনীয়া ধৰ্মঘটৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হৈছে। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ভাৰতীয় ৰিজাৰ্ভ বেংকে অহা দেওবাৰে বেংকৰ শাখা, কাৰ্যালয়, এ টি এম সংলগ্ন শাখা আৰু মুদ্ৰা ভঁৰালসমূহ সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰি ৰখাত অনুমোদন জনাইছে। চৰকাৰ আৰু বেংক ব্যৱস্থাপনা কৰ্তৃপক্ষই কৰ্মচাৰী সংগঠনসমূহক প্ৰস্তাৱিত ধৰ্মঘট উঠাই ল'বলৈ আহ্বান জনাইছে। চৰকাৰে লগতে অত্যাৱশ্যকীয় বেংকিং সেৱাসমূহ ধাৰাবাহিকভাৱে অব্যাহত থকাটো বাধাৰহিতভাৱে অব্যাহত থকাটো নিশ্চিত কৰাৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱা তথা দেশসেৱাৰ মন্ত্ৰৰে কৰা যাত্ৰাৰ 25 বছৰ সম্পূৰ্ণ কৰিছে। কেন্দ্ৰীয় চৰকাৰে সেৱা আৰু সুশাসনৰ দৃষ্টিভংগীৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে অবিৰতভাৱে কাম কৰি আহিছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত সামগ্ৰিক উন্নয়ন আৰু সামাজিক সবলীকৰণৰ জৰিয়তে দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ আমূল পৰিৱৰ্তন ঘটোৱাৰ প্ৰয়াস কৰা হৈছে। এনে প্ৰয়াসৰ অংশ হিচাপে অসমসহ উত্তৰ পূৰ্বাঞ্চলতো ভালেমান উন্নয়নমূলক কাৰ্যসূচী আৰু প্ৰকল্প ৰূপায়িত হৈছে। এনে এখন আঁচনিৰ ভিতৰত 2016 চনৰ 16 জানুৱাৰীত প্ৰৱৰ্তন কৰা ষ্টাৰ্টআপ ইণ্ডিয়া অন্যতম। এই আঁচনিৰ জৰিয়তে অসমৰ ভালেসংখ্যক লোকে সাফল্য লাভ কৰিছে আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সুনাম অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। এই সন্দৰ্ভত আমাৰ এটি চমু প্ৰতিবেদন।
1: ডিজিটেল ইণ্ডিয়াৰ যুগত অসমেও আজি এক নতুন দৌৰত খোজ মিলাইছে। ষ্টাৰ্টআপ উদ্যোগৰ পৰা আৰম্ভ কৰি গ্ৰাম্য অৰ্থনীতিৰ উত্তৰণলৈকে আমাৰ সন্মুখত সম্ভাৱনা যেনেকৈ অপৰিসীম, প্ৰত্যাহ্বানো ঠিক তেনেকৈয়ে জটিল। উল্লেখযোগ্য যে ৰাজ্যৰ উদ্ভাৱনীমূলক গৱেষণা, প্ৰযুক্তি উন্নয়ন আৰু উদ্যোগীকৰণমূলক কাৰ্যকলাপৰ পোষকতা কৰি উত্তৰ পূবৰ এক আগশাৰীৰ ইনকিউবেটৰ হিচাপে IIT গুৱাহাটী বায়নেষ্টে নিজকে প্ৰতিষ্ঠা কৰিছে। এই সন্দৰ্ভত IIT গুৱাহাটী বায়নেষ্টৰ কৌশল আৰু বিনিয়োগ ক্ষেত্ৰৰ ইনকিউবেটৰ মেনেজাৰ লোপামুদ্ৰা বৰুৱাই এইদৰে কয়।
2: বৰ্তমানত আমাৰ মাজত যথেষ্ট সংখ্যা নতুন ধৰণৰ উদ্যোগ প্ৰতিষ্ঠাপক আছে আৰু এই সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। আৰু এটা মানে উল্লেখযোগ্য কথা হ'ল যে আসাম ষ্টাৰ্টআপ এণ্ড ইনোভেশ্যন ফাউণ্ডেশ্যনে অসম চৰকাৰৰ জৰিয়তে এই সক্ৰিয়ভাৱে আৰম্ভ কৰাত বৰঙণি যোগাইছে। আৰু এই ক্ষেত্ৰত নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ লগত বিভিন্ন উদ্যোগ, শিক্ষক মণ্ডলী, বিনিয়োগকাৰী আৰু ইনকিউবেটৰসকলৰ আশা সদিয়া প্ৰচেষ্টাই শক্তিশালী স্থিতি এখন গ্ৰহণ কৰি তুলিছে, যাতে ষ্টাৰ্টআপসকলো আগবাঢ়ি যাব পাৰে। যোনসকল প্ৰতিষ্ঠাপক আছে মানে ষ্টাৰ্টআপৰ, তেওঁলোকে আমাৰ যোনবিলাক স্থানীয় সমস্যা নাই, বানপানী হওক, স্বাস্থ্য, তাৰ উপৰি খাদ্য প্ৰক্ৰিয়াকৰণ, এইবিলাক বিষয়তে তেওঁলোকে সমাধান বিচাৰিছে। মই ভাবো যে অহা বছৰবিলাকত সেইবিলাক আমাৰ অকল ভাৰতবৰ্ষতে নহয়, বিশ্বৰ বিভিন্ন জেগাতে সেই সমাধানবিলাক মানে ব্যৱহাৰ কৰিব পৰা যাব। বৰ্তমানলৈকে আমি 98টা ষ্টাৰ্টআপক বিভিন্ন প্ৰযুক্তি প্ৰদান কৰি উদ্যোগ স্থাপন কৰিবৰ বাবে সহায় কৰিছো।
0: দিশপুৰৰ জনতা ভৱনত মন্ত্ৰী অতুল বৰাই কালি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন স্তৰৰ লগতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানত খালী থকা পদসমূহৰ বিষয়ে এই বৈঠকত পৰ্যালোচনা কৰে। বিভাগটোত স্বচ্ছ, নিকা আৰু মেধাৰ ভিত্তিক নিযুক্তি প্ৰক্ৰিয়া ক্ষীপ্ৰতাৰে সম্পন্ন কৰিবলৈ জ্যেষ্ঠ বিষয়াসকলক শ্ৰীবৰাই নিৰ্দেশ দিয়ে। লগতে বিভাগটোৰ বিভিন্ন পৰ্যায়ৰ বিষয়া কৰ্মচাৰীসকলৰ পদোন্নতি প্ৰক্ৰিয়া সন্দৰ্ভতো আলোচনা কৰা হয়। প্ৰযোজ্য নিয়ম আৰু বিধি অনুসৰি যোগ্য বিষয়া কৰ্মচাৰীসকলক সময়মতে প্ৰাপ্য পদোন্নতি দিয়াৰ বাবে বিষয়াসকলক গুৰুত্ব সহকাৰে সম্পন্ন কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে। মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে কালি গুৱাহাটীত বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত 8 আৰু 9 অক্টোবৰত

0: পদোন্নতি প্ৰক্ৰিয়া সন্দৰ্ভতো আলোচনা কৰা হয়। প্ৰযোজ্য নিয়ম আৰু বিধি অনুসৰি যোগ্য বিষয়া কৰ্মচাৰীসকলক সময়মতে প্ৰাপ্য পদোন্নতি দিয়াৰ বাবে বিষয়াসকলক গুৰুত্ব সহকাৰে সম্পন্ন কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে। মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে কালি গুৱাহাটীত বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত 8 আৰু 9 অক্টোবৰত মহিলা আৰু শিশু বিকাশ বিভাগৰ সন্মিলনৰ প্ৰস্তুতি আৰু আনুষংগিক বিষয়সমূহৰ পৰ্যালোচনা কৰা হয়। বৈঠকত বকুৰ বামুণীগাঁৱত নিৰ্মীয়মান সংহত বৃদ্ধাশ্ৰম আৰু শিশু প্ৰতিপালন প্ৰতিষ্ঠানৰ পৰিচালনা কাৰ্যপদ্ধতি আৰু প্ৰয়োজনীয় ব্যৱস্থাপনাৰ বিভিন্ন দিশ সম্পৰ্কেও পৰ্যালোচনা কৰা হয়। ইয়াৰ উপৰি বিশ্ববেংকৰ পুঁজিৰে নিৰ্মাণ হ'বলগীয়া অংগনবাদী কেন্দ্ৰসমূহৰ নক্সা আৰু নিৰ্দেশাৱলীৰ বিষয়েও বিশদভাৱে আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আনন্দৰাম বৰুৱা ভাষা কলা সাংস্কৃতিক সংস্থাৰ উদ্যোগত অসমৰ জনগোষ্ঠীয় ভাষালৈ জিকিৰ আৰু জাৰি অনুবাদৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ কৰ্মশালা কালিৰে পৰা দুদিনীয়াকৈ উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত অনুষ্ঠিত হৈছে। কাৰ্বি, দেউৰী, বড়ো, মিচিং, তিৱা আৰু ৰাভা ভাষালৈ জিকিৰ আৰু জাৰি অনুবাদ কৰা হ'ব। এই কৰ্মশালাত আটাইকেইটা জনগোষ্ঠীয় সমল ব্যক্তিসকলে অংশগ্ৰহণ কৰিছে। কৰ্মশালাৰ উপদেষ্টা হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ এম কামালুদ্দিন, ডঃ বিভা ভৰালীয়ে অংশগ্ৰহণ কৰিছে। আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাৰ উদ্যোগত 2025 চনতে এই কৰ্মশালা আৰম্ভ কৰা হৈছিল। এই কৰ্মশালাত চূড়ান্ত অনুবাদৰ পাছতে জনজাতীয় ভাষাসমূহলৈ জিকিৰ আৰু জাৰি অনুবাদ কৰি গ্ৰন্থ হিচাপে প্ৰকাশ কৰা হ'ব বুলি আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাৰ সঞ্চালক ডঃ যোগেশ কাকতীয়ে জানিবলৈ দিছে। নগাঁও জিলাৰ পুৰণি গুদামৰ কেয়াপত্ৰিত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত 3 জন লোকৰ মৃত্যু হয়। দুৰ্ঘটনা সংঘটিত হোৱা বাহনখন জ্বলি উঠাৰ বাবে বাহনখনৰ ভিতৰত 3 জন লোক অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আন 2 জন লোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ভাৰতৰ ৰছিবিনা দেৱীয়ে জাপানৰ আইচি নাগোয়েত অনুষ্ঠিত এছিয়ান গেমছৰ উচুৰ মহিলাৰ 60 কিলোগ্ৰাম ওজন শাখাৰ চান্দাৰ শিতানত ৰূপৰ পদক অৰ্জন কৰিছে। ৰছিবিনাই আজি ফাইনেলত চীনৰ ঝাংগো চিয়াওৰ হাতত 0-2 ফলাফলত পৰাভূত হয়। প্ৰতিযোগিতাত আজি কেইবাগৰাকীও ভাৰতীয় খেলুৱৈ ভিন ভিন শিতানত পদক লাভৰ বাবে চেষ্টা চলাব। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত অৱলোকন আগবঢ়াইছে মৰমী কাশ্যপে।
1: 19 জানুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰীলৈ ৰাজ্যত গুণ উৎসৱ। বিহাৰৰ প্ৰাক্তন মন্ত্ৰী মংগল পাণ্ডেক অসমৰ নিৰ্বাচনৰ দায়িত্ব বিজেপিৰ। 27 ছেপ্টেম্বৰত দেওবাৰেও খোলা থাকিব বেংক। 1 জানুৱাৰীৰ ভিতৰত চৰকাৰী কাৰ্যালয় কাগজবিহীন ই অফিচ কৰাৰ সিদ্ধান্ত আদি ভিন ভিন বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহত স্থান লাভ কৰিছে। G20 সন্মিলনত ভাগ লবলৈ ডিচেম্বৰত আমেৰিকালৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নিয়মীয়া বাৰ্তা কাকতখনে এই বাতৰি প্ৰকাশ কৰিছে। ভোটাৰ তালিকাৰ SIRক লৈ দেশজুৰি বিতৰ্কৰ মাজতে ভাৰতীয় নিৰ্বাচন আয়োগৰ ভিতৰতে ঘটা মতভেদৰ তথ্য পোহৰলৈ অহাৰ বাতৰি এটা দি আছাম ট্ৰিবিউন আৰু আমাৰ অসম কাকতৰ লগতে প্ৰায় আটাইকেইখন কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে এই বাতৰি মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে 2 আয়ুক্তৰ বিদ্ৰোহ, নিৰ্বাচন আয়োগৰ ভয়ংকৰ জালিয়াতি ফাদিল, এই শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ঝাৰখণ্ডৰ দেওঘৰত বাবা বৈদ্যনাথ মেডিকেল ট্ৰাষ্ট হস্পিটেল উদ্বোধন কৰি 2031 চনৰ ভিতৰত অসমৰ মেডিকেল কলেজত MBBSৰ আসন 4000 হ'ব বুলি ঘোষণা কৰাৰ বাতৰি এটা অসমীয়া খবৰ কাকতখনে প্ৰকাশ কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱে আগ্যাথুৰী কামাখ্যা ষ্টেচনৰ মাজত ৰেলপথ দ্বৈতকৰণসহ দ্বিতীয়খন শৰাইঘাট পথ তথা ৰেল দলং প্ৰকল্প ৰূপায়ণ কৰি থকাৰ বাতৰি দৈনিক অগ্ৰদূত আৰু দ্য চেণ্টিনেল কাকত দুখনে সবিস্তাৰে প্ৰকাশ কৰিছে। ভূমিৰ গৰাকীৰ আবেদন নিষ্পত্তি নকৰাকৈ চৰকাৰে ভূমি অধিগ্ৰহণ কৰিব নোৱাৰিব, উচ্চ ন্যায়ালয়ে দিয়া এই গুৰুত্বপূৰ্ণ ৰায়ৰ বাতৰি দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। সমগ্ৰ দেশত প্ৰস্তুত কৰা 221 বিধ ঔষধৰ নমুনা গুণগত মানৰ পৰীক্ষাত ব্যৰ্থ হোৱাৰ উদ্বেগজনক বাতৰি এটা দৈনিক জনমভূমি কাকতখনে প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পশ্চিম, মধ্য আৰু ইয়াৰ গাতে লাগি থকা উত্তৰ পশ্চিম বংগোপসাগৰত সৃষ্টি হোৱা নিম্নচাপৰ প্ৰভাৱত অসমৰ অধিকাংশ ঠাইত মজলীয়া বৰষুণৰ লগতে ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি সকীয়াই দিছে। বিভাগে পূব কাৰ্বি আংলং আৰু ডিমাহাচাৰ কোনো কোনো ঠাইত প্ৰবল বৰষুণ হ'ব পাৰে বুলি জানিবলৈ দিছে। স্থানীয় বতৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। 2031 চনৰ ভিতৰত ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা 30লৈ বৃদ্ধি পাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঝাৰখণ্ডত প্ৰকাশ। 2027 বৰ্ষৰ গুণোৎসৱৰ সূচীত সালসলনি। 19 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰীলৈ মুঠ 3টা পৰ্যায়ত ৰাজ্যৰ 35খন জিলাত গুণোৎসৱ আৰু গ্ৰাহকৰ সুবিধাৰ্থে অহা দেওবাৰে ৰাজহুৱা খণ্ডৰ

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপত আজি আপোনালোকলৈ লৈ আহিছো মৰিগাঁও জিলাৰ ৰেহৰূপ। আজি আমাৰ সংগ দিছে মৰিগাঁৱৰ পৰা আমাৰ সংবাদদাতা ডালিম ফুকনে। যোৱা 19 ছেপ্টেম্বৰত অসম সাহিত্য সভাৰ সংগীত সুধাকৰ অভিধাৰ প্ৰাপক সাংস্কৃতিক জগতৰ উজ্জ্বল নক্ষত্ৰ জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ প্ৰথম বৰ্ষপূৰ্তিটো অসম সাহিত্য সভাৰ উদ্যোগত মৰিগাঁৱত কেন্দ্ৰীয়ভাৱে জুবিন দিৱস হিচাপে উদযাপন কৰা হয়। মৰিগাঁও জিলা সাহিত্য সভাৰ সহযোগত আৰু মৰিগাঁও শতদল শাখা সাহিত্য সভাৰ আতিথ্যত মৰিগাঁও চহৰৰ গান্ধী ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত এই জুবিন দিৱসৰ লগত সংগতি ৰাখি দুপৰীয়াৰ ভাগত এখনি স্মৃতিসভা আৰু এটি সংগীতানুষ্ঠান অনুষ্ঠিত কৰা হয়। এই বিষয়ে অধিক শুনক আমাৰ সংবাদদাতা ডালিম ফুকনৰ পৰা।
2: এই অনুষ্ঠানটোৰ অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে। ইয়াৰ পিছতে অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাৰ সভাপতিত্বত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়। সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ডক্টৰ জগদীশ পাটগিৰিয়ে কয় যে জুবিন গাৰ্গ কেৱল এগৰাকী গায়ক বা অভিনেতা নাছিল, তেওঁ আছিল এক অনন্য শিল্পী সত্তা, মানৱদ্ৰোহী হৃদয় আৰু জাতীয় চেতনাৰ শক্তিশালী কণ্ঠ। তেওঁৰ চিনেমা, গীত, কবিতা, বক্তব্য আৰু সাক্ষাৎকাৰত অসম, অসমীয়া মানুহ, সমাজ, প্ৰেম, বেদনা আৰু অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদৰ গভীৰ প্ৰকাশ ঘটিছে। তেওঁ সমগ্ৰ সৃষ্টিৰাজি সংগ্ৰহ, সংৰক্ষণ আৰু অধ্যয়ন কৰি তাৰ তাৎপৰ্য বিশ্বৰ সন্মুখত দাঙি ধৰাটোৱেই হ'ব এই অনন্য শিল্পীজনলৈ এক অৰ্থবহ শ্ৰদ্ধাঞ্জলি। তেওঁৰ সুৰ যেন চিৰযুগমীয়া অলকানন্দাৰ দৰে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বৈ থাকে মানুহৰ বাবে, মানৱতাৰ বাবে। অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী, লেখক, গীতিকাৰ ৰঞ্জন কুমাৰ বেজবৰুৱা, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰা প্ৰমুখ্যে কেইবাগৰাকীও বিষয়ববীয়া আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত এটিয়ে আদৰণি ভাষণ প্ৰদান কৰি মৰিগাঁও শতদল সাহিত্য সভাৰ সভাপতি পুনাদেৱী মহন্তই জুবিন গাৰ্গৰ অনন্য প্ৰতিভা ব্যাখ্যা কৰে। ইপিনে পুৱাৰ ভাগত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ হৰমোহন কলিতে। ইয়াৰ পিছতেই সাহিত্য সচিব লক্ষ্মীনাথ বেজবৰুৱা, ৰাৱক্ষম মুক্তিত মাল্যপণ আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যপণ কৰি মায়ামণি গীতাৰে প্ৰাণৰ শিল্পী সংগীত সুধাকৰ জুবিন গাৰ্গক সমূহীয়াভাৱে শ্ৰদ্ধাঞ্জলি জনোৱা হয়।
1: আগন্তুক নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন 2026 উপলক্ষে সহায়ক ৰিটাৰ্ণিং বিষয়া, সহায়ক জিলা দণ্ডাধীশ, কাৰ্যবাহী দণ্ডাধীশ আৰু এলেকা দণ্ডাধীশসকলৰ বাবে 18 ছেপ্টেম্বৰত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত এক অভিমুখীকৰণ তথা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই বিষয়ে জনাইছে আমাৰ সংবাদদাতাই।
2: প্ৰশিক্ষণ কাৰ্যসূচীত নিৰ্বাচন পৰিচালনা কাৰ্যপদ্ধতি, প্ৰশাসনিক নীতি নিৰ্দেশনাৰ দায়িত্বসমূহৰ ফলপ্ৰসূ ৰূপায়ণ আৰু ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশাৱলীৰ কঠোৰ অনুসৰণৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰা হয়। স্বচ্ছ, নিৰপেক্ষ আৰু সুচাৰুৰূপে উপ নিৰ্বাচন সম্পন্ন কৰাৰ লক্ষ্যৰে বিষয়াসকলক প্ৰয়োজনীয় দিক নিৰ্দেশনা প্ৰদান কৰা হয়। এই কাৰ্যসূচীত জাগীৰোড সমজিলা আয়ুক্ত হৃদয় কুমাৰ দাস, সমজিলা আয়ুক্ত লাহৰীঘাট অনুৰাগ ফুকন, অতিৰিক্ত জিলা আয়ুক্ত ৰাকেশ ডেকা, উদয় শংকৰ দত্ত আৰু ডক্টৰ নীলাক্ষী বৈশ্য, নিৰ্বাচনী বিষয়া গুঞ্জনা শইকীয়া আদি উপস্থিত থাকে। মৰিগাঁও জিলা প্ৰশাসনে 9নং লোকসভা সমষ্টিৰ উপ নিৰ্বাচন 2026 স্বচ্ছ, শান্তিপূৰ্ণ আৰু বিশ্বাসযোগ্যভাৱে সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় সকলো প্ৰস্তুতি অব্যাহত ৰাখিছে।
1: 17 ছেপ্টেম্বৰত বিশ্ব ৰোগী সুৰক্ষা দিৱস 2026 উপলক্ষে মৰিগাঁও জিলাৰ ভূৰবন্ধা মডেল হস্পিটেলত বিভিন্ন সজাগতামূলক, স্বাস্থ্য শিক্ষামূলক আৰু স্বাস্থ্য পৰীক্ষামূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে নৱজাতকৰ বিপদ সংকেতসমূহ আগতীয়াকৈ চিনাক্ত কৰাৰ বিষয়ে মাতৃসকলক সজাগ কৰা হয়। লগতে সঠিক পদ্ধতি আৰু কৌশলেৰে স্তন্যপান কৰোৱাৰ গুৰুত্ব সম্পৰ্কে স্বাস্থ্য শিক্ষা প্ৰদান কৰা হয়। মহিলাসকলক স্তনৰ অস্বাভাৱিকতা আগতীয়াকৈ চিনাক্ত কৰাৰ উদ্দেশ্যে ব্ৰেষ্ট ছেল্ফ এক্সামিনেশ্যনৰ সঠিক পদ্ধতিৰ ব্যৱহাৰিক প্ৰশিক্ষণো দিয়া হয়। ইয়াৰ উপৰিও 30 বছৰ আৰু তাতকৈ অধিক বয়সৰ হিতাধিকাৰীসকলৰ অসংক্ৰামক ৰোগ চিনাক্তকৰণৰ বাবে স্ক্ৰীনিং সম্পন্ন কৰা হয়। জিলাৰ ৰেহৰূপত আজিলৈ ইমানেই। কাইলৈ পুৱা 9:15 বজাত লৈ আহিম

জিলা ৰেহৰূপ অনুষ্ঠানত আজি মৰিগাঁও জিলাৰ ৰেহৰূপ শুনিলে। আমাৰ সৈতে আছিল মৰিগাঁৱৰ পৰা আমাৰ সংবাদদাতা ডালিম ফুকন।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰা হৈছে আপোনালোকৰ অনুৰোধৰ গীতৰ অনুষ্ঠান ফোন ইন কল্পতৰু। শ্ৰোতাসকলে নিজৰ প্ৰিয় গীতটি শুনিবলৈ আমালৈ ফোন কৰিব পাৰিব এই দুটি নম্বৰত 03612661876 আৰু 9435405222। প্ৰিয় শ্ৰোতা, আপোনালোকৰ সৈতে ষ্টুডিঅ'ত আছো মই জ্যোতি হাজৰিকা। ফোন অহালৈকে এটি গীতকে শুনোচোন। শিল্পী মনীষা হাজৰিকা, গীতৰ কথা পুৰুষোত্তম দাসৰ।

0: মনীষা হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। শ্ৰোতাসকলে ফোন ইন কল্পতৰু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। শ্ৰোতাসকলে নিজৰ প্ৰিয় গীতটি শুনিবলৈ আমালৈ ফোন কৰিব পাৰিব এই দুটি নম্বৰত 9435405223 আৰু 9435405222। আমালৈ এটি ফোন আহিছে। হেল্ল' হেল্ল' নমস্কাৰ
1: বাইদেউ,
0: সুপ্ৰভাত। হয়, সুপ্ৰভাত। আজি আপুনি ক'ৰ পৰা কৈছে আৰু কোনে কৈছে?
1: মই সাগৰৰ পৰা সফিকা আহমেদে কৈছিলোঁ।
0: হয়, আজি কি শুনিব আপুনি?
1: মই জুবিনদাৰ জোনাকী মনৰ যিকোনো এটি গান শুনিব বিচাৰিছোঁ।
0: হয়, জোনাকী মন এলবামৰ ন?
1: হয়
0: হয় হয়, ঠিক আছে, আপোনাৰ প্ৰিয় গীতটি শুনাম বাৰু। বাকী আপুনি কি কৰি আছে এতিয়া বৰ্তমান?
1: মই বৰ্তমান তাৰমানে মই টিউচন পঢ়াওঁ আৰু।
0: হয়,
1: মানে গৃহিণীও আৰু, তাৰোপৰি মই ব্যক্তিগতভাৱে টিউচন পঢ়াওঁ। তাৰোপৰি আৰু টিউচন চেণ্টাৰ এটা আছে, আমি কেইজনমান বন্ধু বান্ধৱীয়ে লগ লাগি খুলিছোঁ।
0: হয়,
1: সেইটোত আৰু দুখীয়া ল'ৰা ছোৱালীবিলাকক এনে পঢ়াওঁ আৰু, পইচা নলওঁ আৰু।
0: হয় হয়, বৰ ভাল কথা, বৰ সুন্দৰ পদক্ষেপ লৈছে আপোনালোকে, আৰু আগুৱাই যাওক, শুভকামনা যাচিলোঁ। বৰ ভাল কথা, বৰ ভাল লাগিল আপোনাৰ লগত কথা পাতি। ঠিক আছে, আপোনাৰ প্ৰিয় গীতটি মই শুনাবলৈ লৈছোঁ। ধন্যবাদ।
1: হয়, ধন্যবাদ।

0: হ্যালো
1: হ্যালো, নমস্কার।
0: হ্যালো, নমস্কার। সুপ্রভাত।
1: সুপ্রভাত বাইদেউ,
0: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম। আপুনি ক'ৰ
1: ধন্যবাদ।
0: পৰা কৈছে আৰু কোনে কৈছে?
1: হয়, মই পশ্চিমদাৰৰ হেঙালপাৰাৰ পৰা ক'লো, লক্ষ্য চহৰীয়া।
0: হয়, আজি কি গীত শুনিব আপুনি?
1: হয়, মই জুবিন গাৰ্গৰ কণ্ঠৰ মনৰ নিজানত এই শীৰ্ষক গীতটো শুনিব বিচাৰিছো।
0: হয় হয়, ঠিক আছে, মই আপোনাৰ গানটো শুনাবলৈ চেষ্টা কৰিম। আৰু আপুনি কি কৰি আছে এতিয়া? ঘৰতে আছে চাগে?
1: হয়, বৰ্তমান মই অৱসৰি জীৱন কটাই আছো বাইদেউ, আৰু ৰেডিঅ'ৰ প্ৰায়বোৰ অনুষ্ঠানেই মই শুনো, আৰু ৰেডিঅ'ৰ লগত মই সদায়ে সংযুক্ত হৈ থাকো, আৰু ফোন ইন কল্পতৰুৱে হওক বা অন্যান্য অনুষ্ঠানৰ লগত মই
0: নিয়মীয়া শ্ৰোতা। হয়,
1: হয়
0: ভাল
1: হয়
0: লাগে এনেকৈ ফোন কৰি থাকিব আমালৈ।
1: হয় নিশ্চয় বাইদেউ।
0: হয় হয়, আজি
1: মই
0: হয় কওকচোন।
1: হয়, দুগৰাকী মোৰ শুভাকাংক্ষী নাম ল'ব বিচাৰিছো।
0: হয় কওকচোন।
1: তেখেত কৰ্মসূত্ৰে গুৱাহাটীতে থাকে, মঞ্জু ডেকা আৰু জয়ন্ত চহৰীয়া,
0: হয়,
1: তেওঁলোকলৈ এই গীতটো মই উপহাৰ হিচাপে আগবঢ়াইছো।
0: হয় হয়, ঠিক আছে, আপোনাৰ প্ৰিয় গীতটি শুনাবলৈ লৈছো, ধন্যবাদ।
1: ধন্যবাদ
0: হয়,
1: বাইদেউ।
0: ফোন কৰি থাকিব আগলৈ।
1: হয় নিশ্চয় নিশ্চয় বাইদেউ,
0: ঠিক আছে, হ'ব, শুনাইছো।

0: শ্রোতাসকলে ফোন ইন কল্পতরু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমাৰ ফোন নম্বৰ দুটি হৈছে 9435405223 আৰু 9435405222। হেল্ল' হয়,
1: নমস্কাৰ।
0: নমস্কাৰ, সুপ্ৰভাত। আপুনি ক'ৰ পৰা কৈছে আৰু কোনে কৈছে?
1: মই মঞ্জু দাসে কৈছো, গুৱাহাটীৰ কলিতা কৈছে, গণেশ নগৰ পৰা।
0: হয়, আজি কি গীত শুনিব আপুনি?
1: মই প্যাৰ যুক্তা নেহি ফিল্মৰ যিকোনো এটি গীত শুনিব বিচাৰিছো আৰু এই গীতটো সকলো শ্ৰোতালৈকে উপহাৰ দিলো আৰু আপোনালোকলৈকে দিলো।
0: হয় হয়, ধন্যবাদ। প্যাৰ যুক্তা নেহি, ঠিক আছে, মই আপোনাৰ পচন্দৰ গীতটি শুনাবলৈ চেষ্টা কৰিম। বাকী আপুনি কওকচোন, কি কৰি আছে এতিয়া বৰ্তমান?
1: মই ব্যৱসায় ভিত্তিত কাপোৰ চিলাই কৰোঁ, ঘৰতে চিলাওঁ।
0: হয়, বৰ ভাল কথা। আৰু এতিয়া চাগে বৰ্তমান কৰিয়ে আছে কাম ঘৰতে, তাৰ মাজতে ৰেডিঅ' শুনি আছে?
1: এতিয়া চিলোৱা নাই, অলপ পিছত চিলাম, মই মানে ফোনটো লগাই আছো।
0: হয়,
1: পাহৰি গৈছিলোঁ।
0: হয়,
1: মই মোবাইলতে শুনি আছিলোঁ ৰেডিঅ'।
0: হয়,
1: মোৰ ৰেডিঅ'টো বেয়া হৈছে।
0: হয়,
1: বেয়া পালো যে পৰিণ কল্পটো অনুষ্ঠান আৰম্ভ হৈছে।
0: হয়,
1: তেতিয়াৰ পৰা ফোনটো লগাই আছো।
0: হয়, বৰ ভাল কথা, আগলৈও কৰি থাকিব ফোন এনেকৈ। ঠিক আছে, আপোনাৰ পচন্দৰ গীতটি শুনাবলৈ লৈছো, ধন্যবাদ।
1: ধন্যবাদ।
0: হয়।

0: প্যাৰ ঝুকতা নেহি ছবিখনত সেয়া আছিল কবিতা কৃষ্ণমূৰ্তি। হেল্ল'
1: হেল্ল' নমস্কাৰ বাইদেউ।
0: নমস্কাৰ, সুপ্ৰভাত। আপুনি ক'ৰ পৰা কৈছে আৰু কোনে কৈছে?
1: মই মালগণেশৰ পৰা মান্য দাসে ক'লো বাইদেউ।
0: হয়, কওকচোন, আজি আপুনি কি গীত শুনিব?
1: মই ভূপেন হাজৰিকাৰ কণ্ঠত বুকু হম হম কৰে গীতটো শুনাই দিলে ভাল পাম বাইদেউ।
0: ঠিক আছে, বৰ সুন্দৰ গীত শুনাম, আপোনাৰ গীতটি শুনাবলৈ চেষ্টা কৰিম। বাকী কওকচোন, আপুনি কি কৰি আছে বৰ্তমান?
1: মই বাইদেউ এনেই অলপ টিউচন কৰোঁ বাইদেউ, মিউজিক আৰু জেনেৰেলৰ, আৰু বৰ্তমান নাই দিয়কচোন, আবেলিৰ ভাগত টিউচন দিছে আহে।
0: হয়,
1: এতিয়া এনেই ঘৰৰ কাম কৰিয়ে বাইদেউ ৰেডিঅ' শুনি আছো।
0: হয়, আপুনি কি অনুষ্ঠান শুনে আমাৰ? হয়,
1: মই প্ৰত্যেকটো অনুষ্ঠানে শুনো বাইদেউ, কি বুলি ক'বলৈ নহয়, ৰাতিপুৱাৰ পৰা কাম কৰি থাকিলেও ৰেডিঅ'টো চলাই।
0: হয় হয়, সেইটো বৰ সুবিধাজনক কথা আচলতে। আমাৰ ৰেডিঅ'টো আমি কাম কৰি থাকিলেও আমি শুনিব পাৰোঁ, সেইকাৰণে আমাৰ একো অনুষ্ঠান বাদ নপৰে, আমি সকলো অনুষ্ঠান উপভোগ কৰিব পাৰোঁ ৰেডিঅ'ত। ধন্যবাদ, আপুনি

0: ফোন কৰাৰ বাবে আৰু আপোনাৰ প্ৰিয় গীতটি শুনাবলৈ লৈছোঁ। আৰু আপোনাৰ লগত কোনোবা আছে নেকি গীতটিৰ অনুৰোধত? হয়
1: হয় হয়, মঞ্জু দাস, বনবাসী মণ্ডল, হিতেশ্বৰ লহকৰদা, বংকিম দাস
0: হয়
1: আৰু খনিল দত্তৰ কাৰণে, লগতে আপোনাৰ কাৰণে উপহাৰ হিচাপত।
0: হয় হয়, ধন্যবাদ, এয়া গানটো শুনাবলৈ লৈছোঁ। হয়
2: সৰ্বেশ্বৰ চক্ৰৱৰ্তীয়ে গুৱাহাটীত ঠিক কৰিছে যে মণিৰাম দেৱানখন ছবিলৈ ৰূপান্তৰিত কৰিব আৰু তাৰে মিউজিক ডাইৰেকশ্যন মোৰ। সেইকাৰণেই আমি লৰি গ'লোঁ কলিকতালৈ, তাৰপিছত দৌৰাদৌৰি লাগিল, চাইনা এটেক কৰিলে। এই হুলস্থুলৰ মাজত ভূপেন আহিলে, তেখেত ভূপেন এটা সাংঘাতিক গান লিখিব লাগিব, দেশৰ চাৰিওফালে শত্ৰু শত্ৰুৱে আগুৰি ধৰিছে। তেতিয়া মই লৰালৰিকৈ চাই পেলাই বুকু হম হম কৰে গীতটো লিখিলোঁ।

0: শান্তা হাজৰিকাৰ ন, যিকোনো এটি গীত শুনালেই হ'ব। হয়, বাকী ভালেই আছে আপুনি বৰ্তমান?
1: হয় ভালে আছোঁ, আপোনালোকৰ?
0: হয় আমাৰো ভালেই দিয়ক। আৰু আপোনাৰ সৈতে কোনোবা আছেনে ঘৰত?
1: হয় মোৰ ঘৰৰ আছে বাৰু বহুতো।
0: হয়
1: মই মোৰ কেইটামান আপোনালোকৰ নিয়ম আছে তাৰ, কিন্তু আপোনালোকৰ লগত সংযোগ হোৱা নাই, কিন্তু মোক কৈ থাকে যে তুমি সোনকালে মোৰ আমাৰ নামবিলাক কৈ দিবাচোন বুলি। হিৰণ্যনাথ ওৰফে মৃন্ময়,
0: হয়
1: লীলাৱতী,
0: হয়
1: আৰু বিজয়া বৰুৱা,
0: হয়
1: সাৰথী নাথ, মই সকলোৰে গীতটি উচৰ্গা কৰিলোঁ। আৰু তেনেকুৱা বহুত শ্ৰোতা আছে, সকলোৰে নামবোৰ কোৱা ইমান সম্ভৱ নহয়।
0: হয় হয়।
1: আৰু মোৰ নিয়মীয়া শ্ৰোতা মৰমৰ দাদা আনন্দ গন্ধাই কল্পবৰ শুনিছে, তেখেতলৈ গীতটি উচৰ্গা কৰিলোঁ।
0: হয় হয়, ধন্যবাদ। ঠিক আছে, আপোনালোকৰ প্ৰিয় গীতটি শুনাবলৈ লৈছো। ঠিক আছে, হয়।

শান্তা হাজৰিকাৰ কণ্ঠত অনুষ্ঠানৰ শেষৰটি গীত শুনিলে। ফোনযোগে আমালৈ প্ৰিয় গীতটিৰ বাবে অনুৰোধ জনোৱা প্ৰতিজন শ্ৰোতালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আজিৰ ফোন ইন কল্পতৰু অনুষ্ঠানৰ পৰা মই জ্যোতি হাজৰিকাই বিদায় লৈছোঁ। নমস্কাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰিছোঁ মাটিৰ গান। অনুষ্ঠানত প্ৰথমেই শুনাবলৈ লৈছোঁ পুৰন্দৰ ৰাভা আৰু সংগীবৃন্দৰ কণ্ঠৰেতি ৰাভা গীত।

일두 파도 상나오에 뇨야호 오기가 군티기리기 농나 주군 고테코 농나 노

খুন্দি কিরা ঐ হিয়া হয়।

শ্রোতাসকলে মাটির গান অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাপাহুৰ পৰা। অনুষ্ঠানত এইবাৰিয়া খগেন ৰংহাং আৰু লগৰীয়াসকলৰ কণ্ঠৰীতি কাৰ্বি গীত।

মাতিৰ গান অনুষ্ঠানটিৰ শেষত এবাৰ শুনোৱা হওক লাল সিং বৰদলৈ আৰু সংগীবৃন্দৰ কণ্ঠৰীতি তিৱা গীত।

লাল সিং বৰদলৈ আৰু সংগীবৃন্দৰ কণ্ঠৰ তিৱা গীতটি শুনিলে। মাটিৰ গান অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: और इसी के साथ हमारा आज का उमंग कार्यक्रम यहीं पर समाप्त होता है। तो उमंग कार्यक्रम की तकनीकी टीम के साथ मुझे यानी अजीत
1: और विमलेश को कल तक के लिए आज्ञा दीजिए।
0: नमस्कार।
2: उमंग उमंग उमंग उमंग, उमंग।
3: राष्ट्रीय शैक्षिक गवेषणा और प्रशिक्षण परिषदर द्वारा प्रायोजित अनुष्ठान उमंग शुनिले एया आकाशवाणी गुवाहाटीर महाबाहु।
4: অগ্নিযুগৰ গান।
5: অগ্নিযুগৰ পিৰিঙতে মই নতুন অসম গঢ়িম।
6: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
5: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ এই গান।
4: প্ৰতি পুৱা 8:15 পৰা 8:25 সুধা কণ্ঠৰ গীত।
6: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।
7: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
8: Our voice gets you heard everywhere.
7: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
8: 6900453528।
7: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ। সমগ্ৰ দেশতে গ্ৰাহকসকলৰ সুবিধাৰ্থে অহা দেওবাৰে ৰাজহুৱা খণ্ডৰ সকলো বেংক আৰু আঞ্চলিক গ্ৰাম্য বেংকসমূহ খোলা থাকিব বুলি কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে 26 আৰু 27 ছেপ্টেম্বৰৰ সাপ্তাহান্তিক বন্ধৰ পাছতে বেংক কৰ্মচাৰী সংগঠনসমূহে 28ৰ পৰা 30 ছেপ্টেম্বৰলৈ আহ্বান জনোৱা তিনিদিনীয়া ধৰ্মঘটৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হৈছে। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ভাৰতীয় ৰিজাৰ্ভ বেংকে অহা দেওবাৰে বেংকৰ শাখা কাৰ্যালয় এ টি এম সংলগ্ন শাখা আৰু মুদ্ৰা ভঁৰালসমূহ সম্পূৰ্ণৰূপে কাৰ্য

0: সক্ষম কৰি ৰখাত অনুমোদন জনাইছে। চৰকাৰ আৰু বেংক ব্যৱস্থাপনা কৰ্তৃপক্ষই কৰ্মচাৰী সংগঠনসমূহক প্ৰস্তাৱিত ধৰ্মঘট উঠাই ল'বলৈ আহ্বান জনাইছে। চৰকাৰে লগতে অত্যাৱশ্যকীয় বেংকিং সেৱাসমূহ বাধাৰহিতভাৱে অব্যাহত থকাটো নিশ্চিত কৰাৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে। সমগ্ৰ শিক্ষা অসমে 2027 বৰ্ষৰ গুণোৎসৱৰ সূচীত সালসলনি ঘটাইছে। সেই অনুসৰি 19 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰীলৈ মুঠ 3টা পৰ্যায়ত ৰাজ্যৰ 35খন জিলাত গুণোৎসৱ অনুষ্ঠিত হ'ব। সংশোধিত সূচী অনুসৰি 19ৰ পৰা 22 জানুৱাৰীলৈ প্ৰথম পৰ্যায়ত 11খন জিলাত গুণোৎসৱ অনুষ্ঠিত হ'ব। এই জিলাসমূহৰ ভিতৰত বিশ্বনাথ, চৰাইদেউ, ডিব্ৰুগড়, পশ্চিম কাৰ্বি আংলং, হোজাই, কামৰূপ, তামোলপুৰ, ওদালগুৰি, হাইলাকান্দি, ধুবুৰী আৰু বাক্সা আছে। 25ৰ পৰা 30 জানুৱাৰীলৈ 13খন জিলাক্ৰমে গোলাঘাট, যোৰহাট, বৰপেটা, বজালী, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, শ্ৰীভূমি, দক্ষিণ শালমৰা, মানকাছাৰ, কামৰূপ মহানগৰ আৰু শ্ৰীভূমিত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ'ব। একেদৰে 2ৰ পৰা 5 ফেব্ৰুৱাৰীলৈ 11খন জিলা বঙাইগাঁও, কাছাৰ, চিৰাং, দৰং, ডিমাহাচাও, ধেমাজি, গোৱালপাৰা, মৰিগাঁও, মাজুলী, নলবাৰী আৰু শোণিতপুৰত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ'ব। দিছপুৰৰ লোকসেৱা ভৱনত কিছু সময়ৰ পাছত ৰাজ্যিক মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত হ'ব। ইয়াৰ ঠিক পাছতে বৈঠকত লোৱা সিদ্ধান্তৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰোৱা হ'ব। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে EVMৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেচন প্ৰক্ৰিয়া কালি সম্পন্ন হয়। নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত 2খন নিৰ্বাচনী জিলাৰ বাবে এই প্ৰক্ৰিয়া নগাঁও জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। এই প্ৰক্ৰিয়াত নিৰ্বাচনী সাধাৰণ পৰ্যবেক্ষক আৰু ৰাষ্ট্ৰীয় তথা ৰাজ্যিক স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধি উপস্থিত থাকে। উল্লেখযোগ্য যে EVMসমূহত ভোটগ্ৰহণ কেন্দ্ৰৰ নম্বৰ সংযোজন কৰা হৈছে আৰু নগাঁও আৰু মৰিগাঁও 2খন জিলাতে ভোটগ্ৰহণ কেন্দ্ৰভিত্তিক EVMসমূহৰ পৃথকীকৰণৰ কাম চলি আছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে। ৰাজনৈতিক দলসমূহে সমষ্টিটোৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলাই ভোটদাতাসকলৰ মন জয় কৰাৰ চেষ্টা চলাইছে। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ হৈ কালি মন্ত্ৰী তথা তাৰকা প্ৰচাৰকে নিৰ্বাচনী প্ৰচাৰ চলায়। মন্ত্ৰী পীযুষ হাজৰিকাই ৰহা বিধানসভা সমষ্টিৰ ঘাহি মুকলি মঞ্চত আয়োজিত প্ৰচাৰ সভাত অংশ লয়। মন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ দৰে ভৱিষ্যতেও ৰাজ্যৰ কল্যাণৰ বাবে সমৰ্পিত মনোভাৱেৰে কাম কৰিবলৈ সংকল্পবদ্ধ বুলি উল্লেখ কৰি কংগ্ৰেছৰ দীঘলীয়া শাসনকালৰ সমালোচনা কৰে। বৰ্তমান সময়ত চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ জৰিয়তে জনসাধাৰণ উপকৃত হৈছে বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰীহাজৰিকাই ৰহাৰ কাকমাৰী মুকলি মঞ্চত আন এখন নিৰ্বাচনী সভাতো অংশ লয়। সাংসদ তথা অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ৰূপহীহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰঘুলিত কালি এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। এই নিৰ্বাচনী প্ৰচাৰ সভাত বিধায়ক প্ৰদ্যুৎ বৰদলৈ, দীপ্লু ৰঞ্জন শৰ্মাৰ লগতে ৰাজ্যিক বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই অংশ লয়। ইফালে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাৰ সমৰ্থনতো বিভিন্ন স্থানত প্ৰচাৰ চলোৱা হৈছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে কালি জাগীৰোড আৰু মায়ং ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলায়। এই নিৰ্বাচনী প্ৰচাৰ সভাত সাংসদ ৰকিবুল হুছেইন, জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘলৈ উপস্থিত আছিল। AIUDFৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে কালি নগাঁৱত প্ৰচাৰ সভাত ভাগ লয়। তেওঁ নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনত দলটো জয়ী হ'ব বুলি দাবী কৰে। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ডাক বেলটযোগে ভোটদানৰ বাবে আবেদন কৰা লোকসকলে পৰহিলৈ ভোটদান কৰিব পাৰিব। শিলচৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বহুমুখী বিদ্যালয়ত পুৱা 9:30 বজাৰ পৰা বিয়লি 5 বজালৈ ভোটদান কৰিব পাৰিব। নিৰ্বাচনী কৰ্তৃপক্ষই ইয়াৰ বাবে আবেদন কৰা সংশ্লিষ্ট ভোটদাতাসকলক ভোটদান প্ৰক্ৰিয়া সুকলমে আৰু সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অহা 3 অক্টোবৰত অনুষ্ঠিত হ'ব। এই উপলক্ষে সেইদিনা শিলচৰ পৌৰ নিগম এলেকাত ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰা হৈছে। ৰাজ্যপালৰ অনুমোদন মৰ্মে জাৰি কৰা অধিসূচনা অনুসৰি 3 অক্টোবৰত শিলচৰ পৌৰ নিগম এলেকাৰ অন্তৰ্গত সকলো চৰকাৰী কাৰ্যালয় আৰু শিক্ষানুষ্ঠান বন্ধ থাকিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া ষ্টুডিঅ'ত আছোঁ মই মীনাক্ষী, ডিউটি ৰুমত আছে ময়ূৰী দত্ত, নিয়ন্ত্ৰণ কক্ষত পম্পা চন্দ, নিখিল শৰ্মা আৰু বিজয়কৃষ্ণ বৰ্মা, FM ট্ৰান্সমিটাৰত আছে পপী চন্দ আৰু হৰমোহন বৰ্মন, ট্ৰান্সমিটাৰত মিতুল গগৈ, বিজিত শৰ্মা আৰু ময়ূৰ কৃষ্ণ মহন্ত। শ্ৰোতাসকল, এতিয়া শুনোৱা হওক পাৰাগমালা লাইভ, আগবঢ়াইছে অৰ্চনা দেৱীয়ে।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ
1: যুৱ সাহিত্য অনুষ্ঠানটিৰ এটি খণ্ড।
2: নমস্কাৰ প্ৰিয় শ্ৰোতা, সাহিত্য জীৱনৰ দাপোণস্বৰূপ। সাহিত্যিকসকল কৌশলী শব্দশিল্পী, তেওঁলোকে গল্প কবিতাৰ মাধ্যমেৰে প্ৰকাশ কৰে ব্যক্তি তথা সমাজ জীৱনৰ প্ৰাপ্তি অপ্ৰাপ্তি, ক্ষোভ বিদ্ৰোহ প্ৰেম আদি হৃদয়ত পঞ্জীভূত সমস্ত ভাৱ অনুভূতি। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ সাহিত্য বিষয়ক বিশেষ অনুষ্ঠান যুৱ সাহিত্যৰ নতুন এটা খণ্ডলৈ আপোনালোক আটাইকে জনাইছো আন্তৰিক আদৰণি। এই অনুষ্ঠানত আমি যুৱ প্ৰজন্মৰ উদীয়মান সাহিত্য

0: ভক্তিসকলক আপোনালোকৰ সৈতে চিনাকি কৰাই দিওঁ, তেওঁলোকৰ সৈতে কথা পাতোঁ। আজিও তাৰ ব্যতিক্ৰম নহয়। আজি আমাৰ মাজত উপস্থিত আছে যুৱ প্ৰজন্মৰ উদীয়মান গল্পকাৰ সাক্ষী প্ৰিয়ম্বদা আৰু উদীয়মান কবি মানসপ্ৰতিম বৈশ্য। আমি আজি তেওঁলোকৰ সৈতে কথা পাতিম, তেওঁলোকৰ গল্প আৰু কবিতা শুনিম। দুয়োগৰাকীকে আমাৰ আজিৰ যুৱ সাহিত্য অনুষ্ঠানলৈ স্বাগতম।
1: ধন্যবাদ।
2: ধন্যবাদ।
0: প্ৰথমেই মই আহিব বিচাৰিছোঁ সাক্ষীৰ ওচৰলৈ। আৰম্ভণিৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। আপোনাৰ জন্ম, শিক্ষা, শৈশৱ এই কথাখিনি জানিব বিচাৰিম।
1: মোৰ জন্ম 2007 চনৰ ডিচেম্বৰ মাহৰ 15 তাৰিখ। মোৰ মা অলকা গোস্বামী। মা অসম জাতীয় বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী। মায়ে কিতাপ পঢ়ে, কিতাপ পঢ়ায়। মোৰ দেউতা পুলিন কলিতা এজন সাংবাদিক আৰু তেওঁ নিজেও এগৰাকী লেখক। দেউতাৰ লিখা পঢ়ি আৰু দেউতাক লিখা দেখিয়েই মই প্ৰথম ময়ো লিখিম বুলি ভাবিছিলো। মোৰ স্কুলীয়া শিক্ষা আৰম্ভ হৈছিল অসম জাতীয় বিদ্যালয়ত 2012 চনত। তাৰ পৰা মেট্ৰিক দিলো। হায়াৰ ছেকেণ্ডেৰী পঢ়িলো মই কটন ইউনিভাৰ্চিটিত আৰু এই 2026 বৰ্ষত মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলো কটনৰ পৰা। এতিয়া মই বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰী ইতিহাস। সাহিত্যৰ সৈতে সম্পৰ্ক মোৰ আজন্ম বুলি মই ক'ব বিচাৰিম। সৰুৰ পৰা মই মা আৰু দেউতাক কিতাপৰ লগত জড়িত হৈ থকা দেখিছো। ৰাতিপুৱা সাৰ পাই দেখো মা কিতাপ পত্ৰ সামৰাত ব্যস্ত হৈ থাকে, দেউতাই টেবুলত বহি কিবা কিবি লিখি থাকে। তেতিয়াই ময়ো লিখিবলৈ চেষ্টা কৰিছিলো দেউতাৰ নিচিনাকৈ। মায়ে দিয়া ছবিৰ বহীখনত পেঞ্চিলেৰে যি পাৰো আগ বাক কৰি কিবা কিবি লিখিছিলো আৰু মাক কৈছিলো, মা চোৱা মই গল্প লিখিছো। মই ভাবো মোৰ চাগে সাহিত্যৰ লগত আৰম্ভণি তেনেকেই হৈছে।
0: আপোনাৰ বিভিন্ন গল্প, সাধুকথাৰ পুথিও প্ৰকাশ হৈছে, এই যাত্ৰাটোৰ বিষয়ে জানিব বিচাৰিম।
1: গল্প লিখাৰ আৰম্ভণি মোৰ কেতিয়া হৈছিল সেইটো কোৱা টান। সৰুতে মই মাক কৈছিলো যে মা মই আজি এটা সাধু লিখিম আৰু মই কৈ গৈছিলো, মায়ে লিখি গৈছিল কাৰণ মই তেতিয়া আখৰ লিখিব নাজানিছিল। তেনেকৈ মোৰ প্ৰথম সাধু প্ৰকাশ হৈছিল, প্ৰথম ভ্ৰমণ কাহিনী প্ৰকাশ হৈছিল। তাৰ পাছত যেতিয়া লিখিব জনা হলো সৰু সুৰা কাহিনী লৈ দুই এটা সাধু লিখিছিলো। মোৰ 10 বছৰ বয়সত দেউতাই ক'লে যে তোমাৰ সাধুবোৰ লগ লগাই এখন কিতাপ কৰোঁ নেকি। মই ভালেই পালো। মোৰ 10 বছৰ বয়সত মোৰ জন্মদিনৰ দিনা 15 ডিচেম্বৰত মা দেউতা আৰু মোৰ অতি মৰমৰ অনন্ত বৰ্তা আৰু ধনজিত আংকল তেওঁলোক আটাই লগ লাগি বহুত মৰমেৰে প্ৰকাশ কৰি উলিয়াইছিলে ছাগলী ৰজাৰ সাধু। সেইখন মোৰ প্ৰথম কিতাপ। তাৰ পাছত গল্প লিখিছো কেইটামান আৰু আশা কৰিছো আগলে আৰু দুখনমান কিতাপ লিখিব পাৰিম।
0: হয়, নিশ্চয়কৈ, আমিও আশাবাদী। ব্যক্তিগতভাৱে আপোনাৰ সাহিত্যৰ কোনটো ক্ষেত্ৰত বিচৰণ কৰি আটাইতকৈ ভাল লাগে?
1: মোৰ গল্প লিখি আৰু নাটক লিখি বেছি ভাল লাগে। কাহিনীৰ সৈতে বিচৰণ কৰি ভাল পাওঁ। গল্পত মোৰ কাহিনীবোৰ নিজৰ ভাল লাগিলেহে মই লিখিব পাৰোঁ। কাহিনীৰ লগত বিচৰণ কৰি ভাল পাওঁ, কাহিনীৰ লগত খেলি ভাল পাওঁ। নাটকবোৰতো তেনেকুৱাই হয়, কিন্তু আৰম্ভণিতে যিটো কাহিনী লৈ মই লিখিবলৈ আৰম্ভ কৰোঁ শেষলৈকে সেই কাহিনীটো সলনিও হৈ যাব পাৰে আৰু সেই প্ৰক্ৰিয়াটো মই ভাল পাওঁ।
0: গল্প লিখাৰ ক্ষেত্ৰত আপোনাৰ নিৰ্দিষ্ট কিবা বিষয়বস্তু আছে নেকি?
1: প্ৰিয় বিষয়বস্তু তেনেকৈ নাই। মই গল্প লিখিম বুলিও নাভাবো। কেতিয়াবা ক'ৰবাত ঘূৰি ফুৰোতে কিবা এটা বস্তু হঠাতে চকুত পৰি যায় আৰু সেই চকুত পৰা বস্তুটো মোৰ বহুত দিনলে মূৰত চলি থাকে। তাৰ পাছত এটা কাহিনী হয় সেই বস্তুটোৰ পৰা আৰু সেই কাহিনীটো ঠিক কৰোঁতে মেলোতে মূৰৰ ভিতৰতে ঘূৰি পকি এমাহ দুমাহ গুচি যায়। তাৰ পাছত এদিন লিখিবগে পাৰোঁ।
0: আপোনাৰ এতিয়ালৈকে প্ৰকাশিত গল্প, সাহিত্য সম্ভাৰৰ বিষয়ে কিছু কথা জানিব বিচাৰিম।
1: 5ম শ্ৰেণীলৈকে মই যিকেইটা গল্প লিখিছিলো সেইকেইটা ছাগলী ৰজাৰ সাধুত সংকলন কৰা হৈছিল। তাৰ পাছৰ কেইটাৰহে আচলতে হিচাপ মোৰ ওচৰত ভালকে আছে। 2020 চনত মুকুতাত প্ৰকাশ হৈছিলে বটবৃক্ষৰ আত্মগাথা। তাৰ পাছত বৰষুণৰ গীত ছেপ্টেম্বৰ মাহৰ 2022ত, ভূপেন হাজৰিকাৰ গীতত স্বদেশ প্ৰেম 2022, বীৰ লাচিতৰ ৰণকৌশল 12-18 প্ৰকাশ হৈছিল 2022 চনতেই। এটা কলা গল্প, মোৰ আচলতে প্ৰকৃত গল্প, মই লিখিছিলো 2024 চনত। তাৰ পাছত লিখিছিলো এটা পাহাৰ আৰু কিছু কথা 2024 বৰ্ষত, ভূপেন মামাৰ অকণিৰ গীতবোৰ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সাহিত্য কৃতি, ভাৰতৰ স্বাধীনতা সংগ্ৰামত তৰুণৰাম ফুকনৰ ভূমিকা 2025, শিয়াল নামৰ গল্পটো যিটো সমীক্ষণ আলোচনীত প্ৰকাশ হৈছিলে সেইটো লিখিছিলো 2025 বৰ্ষৰ অক্টোবৰ মাহত। তাৰ পাছত লিখিছিলো কেৰেলুৱা, এইটো সমীক্ষণতে প্ৰকাশ হৈছিল 2026 বৰ্ষত। তাৰ পাছত লিখিছিলো মই সঁচা মিছা মায়া নামৰ এটা গল্প, সেইটো 2026 বৰ্ষতেই লিখা। তাৰ উপৰিও কেইখনমান নাটক লিখাৰ চেষ্টা কৰিছিলো। অনাতাৰতেই প্ৰচাৰ হৈছিলে পোহৰৰ আলিবাত নামৰ মোৰ এখন নাটক 2021 বৰ্ষত, নৈপৰীয়া নামৰ এখন নাটক চেমনীয়া চৰাত সম্প্ৰচাৰ হৈছিল 2023 বৰ্ষত। এখন নাটক লিখিলো মই কটন বিশ্ববিদ্যালয়ৰ ভাৰ্চিটি উইকৰ কাৰণে, তাত আমি শ্ৰেষ্ঠ ব্যংগনাট বঁটা পাইছিলো। সেইখন আছিল মোৰ প্ৰথম মঞ্চত অভিনয় হোৱা নাটক। তাৰ পাছত লিখিলো খুটা নামৰ এখন নাটক, পূৰ্বৰংগ নামৰ নাট্যগোষ্ঠীটোৰ কৰ্মশালাৰ প্ৰযোজনা হিচাপে সৰুকে পতা হৈছিল আৰু তাত মই অভিনয়ো কৰিছিলো বাৰু।

0: অনুপ্রেরণা কোৰ পৰা আহে?
1: অনুপ্রেরণা আমার দৈনন্দিন জীবনের যিকোনো কথার পৰা লও বুলি কব পাৰো, আৰু দেউতাৰ পৰাও আহে। দেউতাৰ লগত কথা পাতো, দুই এটা কথা মনত ৰৈ যায়, সেইবোৰ মোৰ গল্পত সোমাই যায়।
0: আকাশবাণীলৈ আহি কেনে লাগিছে?
1: আকাশবাণীলৈ আহি খুবেই ভাল লাগিছে। আগতেও যেতিয়া আহিছিলো তেতিয়াও ভাল লাগিছিল। আকাশবাণী আচলতে মোৰ বৰ প্ৰিয়। ইয়ালৈ আহি ভাল লাগে, ইয়াৰ পৰিবেশটো ভাল লাগে, ইয়াৰ কাম কাজবোৰ ভাল লাগে। ৰাতিপুৱা হাই বজোৱা ৰেডিঅ'টো শুনি সাৰ পোৱাৰ পৰা ৰাতি ৰেডিঅ' বন্ধ কৰালৈকে আমাৰ ঘৰটোত ৰেডিঅ' বাজিয়ে থাকে। সেই তেনেকৈ আকাশবাণী মোৰ দৈনন্দিন জীৱনৰ এটা অংশ।
0: আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিছে প্ৰিয় শ্ৰোতা। এতিয়া শুনো আহক সাক্ষী প্ৰিয়ম্বদাৰ স্বৰচিত গল্পপাঠ।
1: মই পাঠ কৰিবলৈ লোৱা গল্পটোৰ নাম এটা কলা গল্প। টিন পাতৰ এখন দীঘলীয়া চালি, চালিখনৰ এমূৰে খেৰৰ এটা দম, শুকাই যোৱা ৰঙৰ টেমা কিছুমানো অত্তত পৰি আছে। এচুকত মাটিৰ এটা বৃহৎ দম, সিঁচৰতি হৈ পৰি থকা বাঁহৰ টুকুৰাবোৰেৰে সৈতে ঠাই টুকুৰাত গুদাম ঘৰ সদৃশ পৰিৱেশ এটা বিৰাজ কৰিছে। চালিখনৰ এটা বৃহৎ অংশ আকৌ পূৰ হৈ আছে বাঁহত ভেজা দি থোৱা শাৰী শাৰী খেৰৰ জুমুঠিবোৰেৰে। শাৰী শাৰী সৰু বৰ খেৰৰ জুমুঠিবোৰত মাটিৰ পাতল লেপন দি গৈছে মুহিৰামে। মুহিৰামৰ চকুত বিজুলীৰ চিকমিকনি, যেন মূৰ্তি নহয় নিজ হাতে গঢ়ি তুলিছে হেজাৰ বিজাৰ মানৱ সন্তান। এৰাতো মূৰ্তিবোৰ জানো কাৰোবাৰ বাবে মানুহৰ দৰেই বুকুৰ আপোন হ'ব নোৱাৰে। বহু বছৰৰ আগেয়ে বাপেকে তাক এই বিদ্যা শিকাইছিল। এয়া পুৰুষানুক্ৰমে চলি অহা বিদ্যা। বাপেক ঢুকোৱাৰ দিনাৰে পৰা সি এই বিদ্যাৰেই খোৱাৰ ভাত মুঠি মোকলাবলগীয়া হৈছে। লোকে কয় মুহিৰামৰ হাতত যাদু আছে। মুহিৰামৰ হাতৰ পৰশ আৰু ৰং তুলিকাৰ আঘাতত যেন প্ৰাণ পাই উঠিছিল হেৰ মাটিৰ নিৰ্জীৱ মূৰ্তিবোৰেও। দুৰ্গা পূজাৰ সময়ত তাৰ মূৰ্তিৰ চাহিদা বহুত। দূৰ দূৰণিৰ পৰা মুহিলৈ মূৰ্তিৰ অৰ্ডাৰ আহে। তাৰ বৃহৎ মূৰ্তি সজা কাৰখানাটো গ্ৰাহকৰ প্ৰশংসাৰে তল যায়। দুৰ্গাৰ প্ৰতিমা নহয়, যেনিবা সাক্ষাৎ দেৱীকহে ভেনবোৰৰ পিছফালে উঠাই ঘৰমুৱা হয় গ্ৰাহক। টকা পইচাৰ ক্ষেত্ৰত মুহিৰামৰ আকালো নাই কিন্তু ভঁৰালো নাই। পূজাই পাৰ্বণে পোৱা টকাকেইটাৰে মাক ভনীকেৰে তাৰ সৰু সংসাৰখন চলি যায়। দুৰ্গা পূজালৈ আৰু মাজত বেছি সময় নাই। মুহিৰামৰ কাৰখানাটো ব্যস্ততাৰ অন্ত নাই। এইবাৰ মূৰ্তিৰ অৰ্ডাৰ আগৰ বছৰতকৈ বেছি। কেইবা মাহৰো আগৰে পৰা অৰ্ডাৰবোৰ অহা আৰম্ভ হৈছিল। এই বছৰৰ দৰে লগ্ন বোলে বহু যুগৰ পাছত পৰিছে। তাৰ মাজতো অৱশ্যে সমস্যা একেবাৰে নথকা নহয়, দুই এঠাত প্ৰতিবাদ হৈছে হেনো। প্ৰতিবাদকাৰীৰ মতে এইবাৰ যি পৰিমাণত প্ৰতিমা গঢ়া হৈছে সেয়া হেনো ক্ষতিকাৰক। প্ৰতিমা নৈৰ পানীত বিসৰ্জন দিয়াক লৈতো বহু আগৰে পৰা আন্দোলন, আলোচনা, মেল মিটিং চলিয়েই আছিল। প্ৰতিমাত বুলোৱা ৰঙে হেনো কিবা পানী প্ৰদূষিত কৰে। তাতে এইবাৰ ইমান ডাঙৰ আয়োজন, ইমানবোৰ প্ৰতিমা, প্ৰতিবাদকাৰীৰ ক্ষোভ তাতেই। মুহিৰামে অৱশ্যে এইবোৰ কথাত ইমান মন কাণ দিয়া নাই। প্ৰতিবাদ প্ৰত্যেক বছৰে হয়, এইবাৰ যেনিবা অলপ ডাঙৰকৈ হৈছে। সকলো কথাতেইচোন আজিকালি মানুহে প্ৰতিবাদেই কৰে, কতনো কি সলনি হৈছে, সকলো নিজৰ ধৰণেই চলি আছে। মুহিৰামৰ মনতে ঢেৰ পৰিকল্পনা। এইবাৰ হাতলৈ টকা অলপ সৰহকৈ আহিব, এই চেগতে ভনীয়েকৰ বিয়াখনো পাতি দিব লাগিব। ককাকৰ দিনৰে আও পুৰণি ঘৰটো অলপ মেৰামতি কৰিব লাগিব। টকাই জুৰিলে কাৰখানাৰ টিনপাত কেইখনো সলাই পেলাব লাগিব। এইবাৰ সহায় কৰিবলৈ ল'ৰা এটাকো ৰাখিছিল, বৰ কামৰ ল'ৰা। পূজাৰ সময়তে তাৰ ভাগৰ পইচাখিনিও হিচাপ নিকাচ কৰি দি পঠিয়াব লাগিব। মূৰ্তিবোৰ সাজি উলিওৱা প্ৰায় হৈছেগৈ। খেৰৰ জুমুঠিবোৰত মহিৰামে ইতিমধ্যে বহুবাৰ মাটিৰ লেপ দিছে। দেখাত মূৰ্তি সজা কামটো একেবাৰে সহজ যেন লাগিলেও ই বৰ কষ্টকৰ কাম, ধৈৰ্যও লাগে ঢেৰ। খেৰৰ জুমুঠিবোৰত আলতীয়া মাটিৰ লেপ দিয়া, তাৰ পাছত সেইবোৰ শুকুৱাবলৈ ৰৈ থকা, এবাৰ শুকাই মাটিত ফাট মেলিলে আকৌ এবাৰ মাটিৰ লেপ দিয়া, এই প্ৰক্ৰিয়াটো তেতিয়ালৈকে কৰি থাকিব লাগে যেতিয়ালৈকে মাটিৰ খোলাটো একেবাৰে টান হৈ নাযায়। তাৰ পাছতেই আহে প্ৰতিমাৰ খনিকৰৰ কলাৰ অগ্নি পৰীক্ষা। প্ৰতিমাবোৰ ধাৰাল অস্ত্ৰৰে কাটি ৰুকি সমান কৰা, নাক মুখক আকাৰ দিয়া, এইবোৰত হোৱা অলপ খেলি মেলিও প্ৰতিমাখনিৰ সৌন্দৰ্য কমাই পেলাব পাৰে। তাৰ পাছতেই আহে ৰং তুলিকাৰ যাদু। খনিকৰে বোলাই যায় ৰং, তুলিকাৰ প্ৰতিটো আঘাততেই প্ৰাণ পাই উঠে একোখন প্ৰতিমাই। মুহিৰামে বৰ মনোযোগেৰে প্ৰতিমাত তাৰ হাতৰ অস্ত্ৰেৰে আঘাত কৰি গৈছে। স্পষ্ট হৈ আহিছে এহাল চকু। তাৰ কাষতেই থিয় হৈ সহায়কাৰী ল'ৰাটোৱে মুগ্ধ হৈ মুহিৰামৰ হাতত প্ৰাণ পাই উঠা প্ৰতিমাখনিলৈ চাই আছিল। কেনে সুন্দৰ, কেনে সুন্দৰ! মুহিৰামৰ বয়সে কিজানি দুকুৰি চুলেহি। ঘৰখনৰ ডাঙৰ সন্তান আছিল মুহিৰাম। তাৰ তলত তিনিটাকৈ ভায়েক ভনীয়েক। পিছে বাপেকৰ বিদ্যা কেৱল মুহিৰ হাততেই ৰ'ল। মুহিয়ে বিয়া নাপাতিলে। ভনীয়েকজনী আৰু বয়সে গৰকা মাকক লৈয়েই তাৰ সংসাৰ। দিনৰ দিনটো মূৰ্তিবোৰৰ লগত লাগি থাকোঁতেনো ঘৰ সংসাৰলৈ মনত পৰেনে? মাকেও কৈ কৈ ভাগৰি গৈ এদিন নিজেই বাদ দিলে। ভনীয়েকজনীক বিয়া দিব পাৰিলে মুহিৰামৰ দায়িত্ব শেষ। অন্তত মুহিৰামে তেনেদৰেই ভাবে। পৃথিৱীখন ৰক্ষা কৰক, মূৰ্তি বৰ্জন কৰক, বাটেৰে পাৰ হৈ

হোৱা প্ৰতিবাদকাৰীৰ হুলস্থুলে তন্ময়তা ভাঙি দিলে মহিৰামৰ। আকাৰ দি থকা প্ৰতিমাখনিলৈ মূৰ তুলি চালেহি। বেচ, একেবাৰে ভবা ধৰণেই হৈছে। সৰু বৰ মূৰ্তিৰ শাৰীটোলৈ চাই পঠিয়ালে। মুখখনত এটা প্ৰশান্তিৰ হাঁহি বিয়পি পৰিল মহিৰামৰ। এৰাটো কপালৰ ঘাম মাটিত পেলাই গঢ় দিয়া এই মূৰ্তিবোৰ যে তাৰ সন্তানৰ দৰেই। ব্যস্ততাৰে ভৰা দিনবোৰত ভালদৰে পানী এটোপাও খাবলৈ সময় নাপায় মহিৰামে। আৰু দুদিনমানৰ অপেক্ষা মাথোন, মূৰ্তিবোৰ ভালকৈ শুকাইছেই। আজি ৰাতিৰে পৰা ৰং কৰা আৰম্ভ কৰিব লাগিব। সহায়কাৰী ল'ৰাটোকো ৰঙৰ কথা অলপ শিকাব লাগিব, মহিৰামে ভাবিলে। তুলিকা কেইডালমান হাতত লৈ মনোযোগেৰে চাই মহিৰামে ভাবিলে, তুলিকাবোৰ চোন পুৰণি হৈ পৰিছে। মূৰ্তিৰ পৰিমাণলৈ চাই ভালে কেইডাল নতুন তুলিকা লাগিব। এইবাৰ মহিৰামে আগ চিগা কটাৰী এখনেৰে হেঁচুকি হেঁচুকি ৰঙৰ টেমাবোৰ খুলি চাবলৈ আৰম্ভ কৰিলে। ৰং কেইটামানো কিনিব লাগিব, মহিৰামে নিজকে কলে। আবেলিলৈ বজাৰলৈ যোৱাৰ সিদ্ধান্ত কৰিলে। বেগখন দাঙিবৰ সুবিধাৰ বাবে ল'ৰাটোকো লগতে নিব লাগিব। দূৰৈৰ পৰা চিঞৰ বাখৰৰ দৰে শব্দ কিছুমান চিটিকি আহিল। এই শব্দবোৰে মহিৰামৰ চিন্তাৰ জ্যোতি পেলালে। কিবা দলিওৱা দলি, মাৰপিট আৰু শ্লোগানৰ মিশ্ৰণ এটা। এই প্ৰতিবাদকাৰীবোৰৰ উৎপাত দিনে দিনে বাঢ়ি আহিছে। মহিৰামৰ কাৰখানা থকা অঞ্চলটোত হেনো প্ৰতিবাদকাৰীয়ে প্ৰদূষণ ৰোধ কৰাৰ নামত চান্দা তোলাও আৰম্ভ কৰিছে। বাটে পথে চাৰিওফালে মূৰ্তি বৰ্জন কৰাৰ বাবে সজাগতামূলক পষ্টাৰ। মানুহে মুখেৰে নকলেও সকলোৱে জানে এই প্ৰতিবাদকাৰীৰ ভিষত ঘূৰি ফুৰা ডেকাবোৰ সেই অঞ্চলটোৰ প্ৰখ্যাত গুণ্ডাজনৰ তলৰে মানুহ। প্ৰকৃতি ৰক্ষা কৰাত সিহঁতৰ অকণো আগ্ৰহ নাই। প্ৰকৃতি প্ৰেম দেখুৱাই নেতা হোৱাহে তাৰ লক্ষ্য, মহিৰামে তেনেকৈয়ে ভাবে। কামৰ মানুহ মহিৰাম আকৌ কামৰ চিন্তালৈ ঘূৰি আহিল। সহায়কাৰী ল'ৰাজনক চাইকেলখন উলিয়াবলৈ কৈ নিজে হাতত প্ৰকাণ্ড তলা এটা লৈ কাৰখানাৰ গেটত লগাই দিলে। তাৰ পাছত চাইকেলখন আৰু কাৰখানাৰ সহায়কাৰী ল'ৰাটোৰ লগত লৈ মহিৰাম বজাৰলৈ বুলি ওলাই গ'ল। উদ্দেশ্য, মূৰ্তিত বোলাবলৈ ৰং তুলিকা কিনা। ৰং তুলিকা কিনি ঘৰলৈ উভতিলে মহিৰাম আৰু ল'ৰাজন। বাটত মহিৰামে ঢেৰ কথা কলে ল'ৰাজনক। প্ৰতিমা সজা আৰু ৰং দিয়াৰ কথাই বেছিকৈ কলে। মালিক, মই গুমটিখনত থাকোঁতে কেইজনমান মানুহে আমাৰ কাৰখানাৰ খবৰ লৈছিল। কিমানমান প্ৰতিমা গঢ়িবৰ বাবে অৰ্ডাৰ আহিছে সুধিছিল। মানুহজন মোৰ সেই গুণ্ডাজনৰ তলত কাম কৰা মূৰ্তি বৰ্জন শ্লোগান দিয়া প্ৰতিবাদকাৰী যেনহে লাগিছে। আমি এইকেইদিন অলপ সাৱধানে থকা ভাল নেকি? পৰিস্থিতিও ভাল নহয়। ল'ৰাজনে কোৱা কথাখিনি বতাহে উৰুৱাই লৈ গৈছিল। মহিৰামৰ কাণত নুসুমাল তাৰ কথা। নতুন দেখা হৈছে, আগতে এনেকুৱা প্ৰতিবাদ দেখা নাই কাৰণে বেছিকৈ ভাবিছে বুলি ল'ৰাজনৰ কথাত গুৰুত্ব দিয়া নাছিল। আন্ধাৰৰ আশ্ৰয়ত মহিৰামহঁতৰ পাছে পাছে আহি থকা কেইজনৰ মুখতো বেকা হাঁহি এটা জিলিকি উঠিছিল। বজাৰৰ পৰা বাহিৰে বাহিৰে কাৰখানাত সোমাই ৰং তুলিকাৰ টোপোলাটো মূৰ্তিৰ শাৰীটোৰ কাষতেই থৈ গেটখনত এটা তলা ওলোমাই মহিৰাম আৰু ল'ৰাজন ঘৰলৈ উভতি গৈছিল। ল'ৰাজনৰ মুখত তেতিয়া ওলমি ৰৈছিল চিন্তাৰ ৰেখা, ঠিক কাৰখানাখনৰ গেটখনত ওলমি থকা ডাঙৰ তলাটোৰ দৰে। পুৱাই ঘৰৰ পৰা ওলাই আহিছিল মহিৰাম। যোৱা দুদিন সি কাৰখানালৈ যোৱা নাই। সহায়কাৰী ল'ৰাটোৰ লগত বজাৰৰ পৰা ঘূৰি অহা নিশাই জ্বৰে পালে। শৰীৰ এতিয়াও দুৰ্বল মহিৰামৰ। পিছে কাৰখানালৈ নগ'লেই নহয়, মূৰ্তিবোৰত ৰং বোলাই শেষ কৰিব লাগিব। শুকাবলৈকো কিছুদিন লাগিব। আৰু কেইসপ্তাহমানৰ পিছৰে পৰা এজন দুজনকৈ গ্ৰাহকৰ লানি লাগিব তাৰ কাৰখানাৰ আগত। শাৰী শাৰী সুন্দৰ প্ৰতিমাবোৰৰ কথা মনত পৰাৰ লগে লগে এটা প্ৰশান্তিৰ আৱেশে তাৰ মুখখন পোহৰ কৰি পেলালে। মহিৰামে ব্যস্ত পথটোৰে কাৰখানা অভিমুখে চাইকেল চলাই দিলে। কিন্তু ধীৰ কদমত যোৱা তাৰ চাইকেলখন আৰু তাক দেখি যেন পথেৰে অহা যোৱা কৰা চিনাকি মানুহবোৰ আৰু পথৰ কাষত দিনটোৰ বাবে শাক পাচলিৰ দোকান দিবলৈ যো জা কৰা সকলৰ মাজত এটা অস্থিৰতা বিয়পি পৰিল। তাক দেখি সদায়ে মাত দিয়া কেইজনেও আজি মুখ খুৰাই আন কামত ব্যস্ত হৈ থকা যেন দেখুৱালে। মহিৰামে বিশেষ একো নাভাবিলে। আপোন মনে আহি আহি কাৰখানাৰ দুৱাৰ মুখ পালেহি। বাটৰ পৰা কাৰখানাৰ এটা অংশ দেখা পোৱা যায়। চাইকেলৰ ওপৰৰ পৰাই মহিৰামে সেইফালে চাই পঠিয়ালে শাৰী শাৰী মূৰ্তিবোৰ দেখাৰ আশাত। কিন্তু সেইফালে চাই এই মূৰ্তিবোৰৰ ঠাইত সি যি দৃশ্য দেখিলে সেয়া আছিল অবৰ্ণনীয়। জোৰে চাইকেল তাতেই দলিয়াই মহিৰাম দৌৰি আহি কাৰখানা পালেহি। গেটত থাকিবলগীয়া তলাটো তাত নাছিল। গেটখন মেল খাই আছিল আৰু কাৰখানাৰ ভিতৰত য'ত শাৰী শাৰী মনোৰম প্ৰতিমা থাকিব লাগিছিল তাত আছিল খণ্ড বিখণ্ড হৈ পৰি ৰোৱা মাটিৰ টুকুৰা, সিঁচৰতি হৈ পৰা খেৰৰ জুমুঠি। একাষে পৰি আছিল বোকাৰে লেটিপেটি তুলিকা কিছুমান আৰু মাটি ৰঙীন কৰি সিঁচৰতি হৈ থকা ৰঙৰ টেমাবোৰ। শাৰী শাৰী প্ৰতিমাবোৰৰ এটাও থিয় হৈ থকা নাছিল। মাটিৰ ভগ্নস্তূপৰ মাজত পৰি আছিল এখন পষ্টাৰ। তাত কলা ৰঙেৰে লিখা ডাঙৰ ডাঙৰ আখৰ কেইটামান জিলিকি আছিল। পৃথিৱীখন ৰক্ষা কৰক, মূৰ্তি বৰ্জন কৰক। কলা আখৰ কেইটাই মহিৰামৰ চকুৰ আগত নাচিবলৈ ধৰিলে। মহিৰামৰ বাৰে বাৰে মনত পৰিবলৈ ধৰিলে মাথো দুদিন আগেয়ে বজাৰৰ পৰা উভতি আহোঁতে ল'ৰাজনে কোৱা কথাখিনি। মহিৰামৰ পৃথিৱীখন ঘূৰিবলৈ ধৰিলে। চকুৰ আগত ভাহি থকা কলা ৰঙী আখৰ কেইটাই যেন তাক হেঁচি ধৰিলে। চকুৰ আগত দেখা সকলো অস্পষ্ট হৈ আহিল মহিৰামৰ। ঘটনাটো ঘটি যাবৰ প্ৰায় এবছৰেই মহিৰামে এই সময়ছোৱাত সম্পূৰ্ণৰূপে বিচনা ল'লে। তাৰ মাকৰ সাঁচতীয়া টকাৰ পেৰা উদং হৈ যোৱাৰ লগে লগে
ভাতৰ

0: টলিও উদং হৈ আহিল। মহিৰামৰ কাৰখানাত শ্লোগান দিয়া ডেকাবোৰে উদ্ভণ্ডালি কৰি থৈ গল। কোনেও পুলিচক খবৰ দিবলৈকো সাহস নকৰিলে, আনকি মহিৰামকো ঘৰত খবৰ নিদিলে। নিজ হাতে গঢ় দিয়া মূৰ্তিবোৰৰ ধ্বংসাৱশেষ দেখি জ্ঞান হেৰুৱাই পেলোৱা মহিৰামক চিকিৎসকৰ ওচৰলৈ লৈ যাবলৈকো কোনো আগবাঢ়ি নাহিল। দুদিনৰ ছুটিৰ পিছত কাৰখানালৈ উভতি অহা সহায়কাৰী লৰাজনেহে হুলস্থুল লগাই মহিৰামক ওচৰৰ হস্পিটেললৈ লৈ গল। ঘৰৰ মানুহকো সিয়েই খবৰ দিলে। মহিৰাম সুস্থ হল। হস্পিটেলৰ পৰা ঘৰলৈ আহিও কিন্তু বিছনা নেৰিলে মহিৰামে। মূৰ্তি নিবলৈ অহা গ্ৰাহকৰ কিছুমানে সহানুভূতি দেখুৱাই আন কিছুমানে মূৰ্তি দিব নোৱাৰাৰ বাবে গালি গালাজ পাৰি থৈ গল। দুৰ্গা পূজাৰ কাহিনী পাই গল। কিন্তু মহিৰামহে ভাৱলেহীনভাৱে বিছনাতেই বহি ৰল। কাৰখানাত নতুন টিনপাত দিয়া আৰু নহল মহিৰামৰ। ভনীয়েকজনীও ঘৰতেই ৰল। পইচা দি বিদায় দিবলগীয়া লৰাজনো মহিৰামৰ ঘৰৰ বাৰীতেই চালি এখন দি নিগাজি হল। মহিৰামৰ কাৰখানাৰ কথা সকলোৱে লাহে লাহে পাহৰিলে। যাৰ নেতৃত্বত এই কাণ্ডটো হল তেওঁ নিজেও চাগে পাহৰিলে, চাগৈ নহয় নিশ্চয় পাহৰিলে। তাৰেই প্ৰমাণ দিবলৈকে চাগে তেওঁ এদিন মহিৰামৰ ঘৰৰ পদূলি পালেহি। ঘৰখনৰ সকলো মানুহক আচৰিত কৰি মহিৰামৰ মাকৰ হাতত মিঠাইৰ টোপোলা এটা দি মহিৰামৰ বিছনাৰ একেবাৰে কাষতে চকী এখন পাৰি বহিলে। কোনো ভূমিকা নোহোৱাকৈ কৈ উঠিল, আমাৰ মহিৰাম নোহোৱাকৈ নোহোৱাই হৈছে নহয়, এইবোৰতো মহিৰামৰেই হাতৰ কামাল না। এই মহিৰাম, তই এটা কাম কৰি দিব লাগিব, বুইছ? মোৰ ৱাইফে এইবাৰ বোলে আমাৰ ঘৰত বিশ্বকৰ্মা পূজা ডাঙৰকৈ পাতিব, তো মূৰ্তিটো তয়ে বনাবি আৰু নিজৰ ভাই বুলি কৰি দিবি আৰু হা। মহিৰামৰ ভিতৰত যেন কিবা এটা জ্বলি গল। তাৰ চকুৰ আগেৰে পাৰ হৈ গল মূৰ্তিৰ ভগ্নাৱশেষ, মাটিৰ ৰঙীন কৰি তোলা ৰং তুলিকাবোৰ, পোষ্টাৰখনৰ কলা আখৰবোৰ। এই মাত্ৰ তাৰ কাষতে বহি থকা মানুহজনৰ মুখেৰে ওলোৱা নিজৰ ভাই শব্দটোৱে মহিৰামৰ বুকুখন হেঁচা মাৰি ধৰিলে। কৰবাৰ পৰা কিচকিচিয়া কলা পোক কিছুমানে আহি যেন তাক মেৰিয়াই ধৰিলে। মহিৰামৰ চকুৰ আগত সকলো কলা হৈ আহিল, কিচকিচিয়া কলা।
1: ধন্যবাদ, খুব ভাল লাগিল। আমি আটাই গল্পটোত একেবাৰে মোহাবিষ্ট হৈ পৰিছিলো। ধন্যবাদ সাক্ষীপ্ৰাম বদা। আপোনাৰ সাহিত্যৰ এই যাত্ৰা এনেদৰে আগবাঢ়ি যাওক, আমাৰ ফালৰ পৰা আপোনাক জনাইছো অফুৰন্ত শুভকামনা।
2: ধন্যবাদ।
1: আমাৰ লগত আজি উপস্থিত আছে উদীয়মান কবি মানস প্ৰতিম বৈশ্য। আমি আৰম্ভণিতে আপোনাৰ জন্ম, শিক্ষা, শৈশৱ এই কথাখিনি জানিব বিচাৰিম।
3: নমস্কাৰ, মই মানস প্ৰতিম বৈশ্য। মোৰ পৰিচয় বুলি কওঁতে প্ৰথমতে মই মানস বুলি পৰিচয় দি ভাল পাওঁ। তাৰ পৰা মই এজন শিক্ষক, লগতে যিহেতু কবিতা লিখো সেয়েহে কবি বুলি পৰিচয় দিও ভাল পাওঁ। মোৰ জন্ম বেহাটা চাৰিআলিৰ ওচৰত গাজবাৰী নামে এটা অঞ্চলত 1997 চনৰ 23 ফেব্ৰুৱাৰীত। মই স্কুলীয়া শিক্ষা আদৰ্শ জাতীয় বিদ্যালয় গাজবাৰীৰ পৰা দিছিলো, যদিও মেট্ৰিক মই পাটিদৰং বিদ্যাপীঠ হাইস্কুলৰ পৰা দিলো। তাৰপিছত ৰঙিয়া হায়াৰ ছেকেণ্ডেৰীৰ পৰা মই বিজ্ঞান বিষয়ত HS পাছ কৰিছো। তাৰপিছত ৰঙিয়া কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত ডিগ্ৰী পাছ কৰিলোঁ। তাৰপিছত BEd কৰিলোঁ। এতিয়া বৰ্তমান মই পেছাগতভাৱে বৃন্দাবন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজন বিজ্ঞান শিক্ষক হওঁ।
1: শিক্ষকসকলে আমাৰ সমাজৰ মূল আধাৰ বুলি ক'ব পাৰি। আপুনি শিক্ষকতাৰ দৰে এক মহান বৃত্তিৰ লগত জড়িত হৈ আছে, তাৰ লগতে কাব্য চৰ্চাও কৰি আছে। এয়া সঁচাকৈয়ে ভাল লগা খবৰ। আপোনাৰ পৰা জানিব বিচাৰিছো, কবিতাৰ সৈতে সম্পৰ্ক আপোনাৰ কেতিয়াৰ পৰা? আপুনি মানস প্ৰতিম বৈশ্যৰ পৰা পাৰ্থ হিমান বৈশ্য কিয় আৰু কেনেদৰে হল?
3: আচলতে মোৰ ষ্টেজ ফোবিয়া আছে। আমাৰ স্কুলত যেতিয়া চবকে ভাষণ দিব দিছিলে, তেতিয়া মই মানে বুদ্ধি কৰি এটা কবিতা লিখিছিলো মানৱদেৱৰ ওপৰত, আৰু সেইটো হৈছিলে নামঘোষা। তাৰপিছত মই জিজ্ঞাসা, আমাৰ দিনত জিজ্ঞাসা বুলি এখন সাপ্তাহিক আলোচনী আছিলে, তাত মই খুবেই লিখোঁ। তেতিয়া বাতৰি যিয়ে দিয়ে আৰু তেওঁ দেউতাক দিয়ে, দেউতাই মোৰ নামটো পাই মোক খুব গালি পাৰে যে পঢ়াৰ সলনি তই কবিতা লিখি আছ। সেয়েহে প্ৰভাত কবি প্ৰবন দাই মোক মানসৰ পৰা পাৰ্থ নামটো দি দিলে, আৰু তেতিয়াৰ পৰা মই পাৰ্থ সিমান বস্তু হৈ পৰিলোঁ।
1: সাহিত্য চৰ্চাৰ বাবে আপুনি কবিতাকে কিয় বাছি ললে?
3: মই কবিতা পঢ়ি ভাল পাওঁ, কবিতাৰ লগত জড়িত হৈ থাকি ভাল পাওঁ, গান শুনো প্ৰথম কথা। দ্বিতীয়তে মই ভ্ৰম বাস্তৱত থাকি ভাল পাওঁ, নিজৰ লগতে যি থাকি ভাল পাওঁ। মই খুব কম কথা কওঁ, সেয়েহে যি কথা মই গল্পই ক'ব নোৱাৰো সেয়েহে কবিতা লিখিয়ে মই তেনেকে প্ৰকাশ কৰোঁ মোৰ কথাখিনি।
1: কবিতা লিখাৰ ক্ষেত্ৰত বা সাহিত্য চৰ্চাৰ ক্ষেত্ৰত আপুনি অনুপ্ৰেৰণা ক'ৰ পৰা লয়?
3: মই খুব গান শুনো, গানবোৰৰ মাজত মই নিজক বিচাৰি পাওঁ, লগতে প্ৰকৃতিৰ পৰাও মই কবিতা লিখাৰ বাবে প্ৰেৰণা পাওঁ। তাৰপিছত মই ঘৰৰ মানুহখিনিয়ে যিখিনি মোক আদৰ দিছে, মৰম দিছে বা দুখ কষ্ট দিছে, সেইখিনিৰ পৰাও মই কবিতা লিখিবলৈ প্ৰেৰণা পাওঁ।
1: হয়, আপুনি এটা খুব ইতিবাচক কথা ক'লে। আচলতে আমাৰ ব্যক্তি জীৱনৰ দুখ হতাশাৰ পৰাও যদি আমি এটা সৃষ্টিশীল কাম যদি কৰিব পাৰিছো, তাতকৈ ইতিবাচক কথা আন কি হ'ব পাৰে নহয় জানো? মাটি হুলেং আপোনাৰ এখন প্ৰকাশিত কবিতা পুথি, আমি এই যাত্ৰাটোৰ বিষয়ে জানিব বিচাৰিম।
3: কবিতা লিখা মোৰ প্ৰায় 10-12 বছৰমান হৈ গল, যদিও কিতাপ কৰাৰ কোনো পৰিকল্পনা নাছিলে। উত্তৰণ প্ৰকাশনৰ স্বত্বাধিকাৰী সীমান্ত শইকীয়া দাই ক'লে যে তোমাৰ কবিতাখিনি একলগ কৰা, মই এখন কিতাপ কৰি দিম। তেনেকৈ মাটি হুলেং কিতাপখনৰ সৃষ্টি হল।
1: যেতিয়া কবিতা পুথিখন আহি আপোনাৰ হাতত পৰিছিল প্ৰথমবাৰ, কেনে অনুভৱ আছিল?
3: খুবেই ভাল লগা, নিজৰ সন্তান বুলি মই লালন কৰিছো কিতাপখনক, পাঠকে ভাল পাইছে।
1: আপোনাৰ কবিতা প্ৰকাশ, হাতৰি, প্ৰবাহ, যাত্ৰা আদি আলোচনা

0: নিৰ লগতে অসমৰ আগশাৰীৰ বাতৰি কাকততো প্ৰকাশ হৈছে। যেতিয়া আপুনি নিজৰ নামটো ছপা আখৰত দেখা পায় কেনে লাগে?
1: এই অভিজ্ঞতাটো মই কেনেকে বুজাম, ভাষাৰে বুজাব নোৱাৰি। খুবেই ভাল লাগে। কবিতাসমূহ মই ডাকযোগে পঠিয়াওঁ, আজিকালি ইমেইলতো পঠিয়াওঁ, তেনেকে মই কবিতাসমূহ প্ৰকাশ হৈ আহিছে। কবিতাসমূহ যদিও পঠিয়াওঁ, কিন্তু সকলো বাতৰি কাকত বা আলোচনী ৰখাটো সম্ভৱ নহয়। পাঠকে ফোন কৰি বা মেছেজ দিলেহে মই গম পাওঁ যে মই কবিতাখিনি উঠিছে। এটা সাধুকথা কওঁ বাৰু, সাধু বুলিয়ে কৈছোঁ। দৈনিক অগ্ৰদূতত এটা কবিতা আহিছে, মোৰ লগৰ সোণা কুমাৰ পাথৰি বুলি তেওঁ চানা খাইছে যে দোকানত। চানা খাওঁতে তেওঁ মই কবিতাটো দেখিলে, তেতিয়া সি মোক ফোন কৰি কৈছে যে তোমাৰ কবিতা দোকানীয়ে চানা বিক্ৰী কৰি আছে। মই কৈছিলোঁ কোনটো কবিতা মোক দিয়াচোন। তেওঁ তেতিয়া মোক কবিতাটো ফটো মাৰি দিছিলে আৰু সেই কবিতাটোৰ আধাৰত মই এটা কবিতা লিখিছিলোঁ, বৰষুণ আহিলে মই নাই বুলি কবা। যদি আপোনালোকে ইচ্ছা কৰি ইউটিউবত শুনিব পাব, খুব সাংঘাতিক জনপ্ৰিয় কবিতা এটা। তেনেকৈয়ে কবিতাৰ যাত্ৰাটোত আছো, জড়িত হৈ আছো।
0: মাটি হুলেং কিতাপখনৰ বিষয়ে আমাৰ শ্ৰোতাসকলক জনাওকচোন।
1: মাটি কবিতা পুথিখন সম্পূৰ্ণ বিজ্ঞান বিষয়ক কবিতা। প্ৰয়াত কবি জন্মণি দাসে কৈছিলে যে কবিতাত সম্ভৱ ময়ে প্ৰথম বিজ্ঞান বিষয়ক কবিতা লিখা। যিহেতু মই পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ, সেয়েহে গোটেইখিনি কবিতা বিজ্ঞান গণিতৰ লগতে জড়িত। ইয়াৰ উপৰি জীৱনৰ ওপৰতো আছে কবিতা বা প্ৰেমৰ কবিতাও আছে, এইখিনিয়ে আছে কবিতাত।
0: সাহিত্যৰ ক্ষেত্ৰখনৰ বাবে আপোনাৰ ভৱিষ্যত পৰিকল্পনা কেনেধৰণৰ?
1: মই লিখি ভাল পাওঁ, নিজকে সুখী যেন অনুভৱ হয় যেতিয়া মই লিখোঁ। আগলৈকৈ লিখি যাম। মই সোঁতৰ বিপৰীতে চলি ভাল পাওঁ, কোনো ধৰণৰ বতাহ বাহনক লৈ মই চিন্তা নকৰোঁ, জাষ্ট লিখি যাম আৰু লিখি যাম।
0: আমাৰ মনৰ সুখ আৰু সন্তুষ্টিখিনি আচলতে আমাৰ বাবে আটাইতকৈ ডাঙৰ পুৰস্কাৰ। আপোনাৰ মনৰ বতৰা জানি ভাল লাগিছে, আপোনাৰ কবিতা পুথিৰ আঁৰৰ কাহিনীবোৰ শুনিও আমাৰ ভাল লাগিছে। আমি অতিশয় আগ্ৰহী হৈ আছো আপোনাৰ কবিতা শুনিবলৈ। আমি আশা কৰিম আপুনি আমাৰ শ্ৰোতাসকলক আপোনাৰ কবিতা পাঠ কৰি শুনাব।
1: প্ৰথমতে মই এটা অংক বিষয়ক কবিতা মাতিম। যিহেতু আমি প্ৰত্যেকেই অংকৰ লগত জড়িত, গণিতৰ লগত জড়িত, ৰাতিপুৱা উঠাৰ পৰা ৰাতি শোৱালৈকে গণিতৰ লগতে জড়িত হৈ থাকোঁ আৰু জীৱনটো আমাৰ এটা গণিতে অংকই। তেনে বিষয়ক এটা কবিতা, কবিতাৰ শিৰোনাম বিষয় অংক। শুনা, মই তোমাক আজি এটা অংক শিকাম, সহজ অংক, সৰল অংক, অথচ জীৱনৰ। যিবোৰ অংক কাহানো আমি স্কুলত শিকা নাই, যিবোৰ অংকৰ বাবে কাহানো আমি বহিৰ পৃষ্ঠা পুৰোৱা নাই, আজি তেনে অংক এটা শিকাম। শিকি ল'বা, মুখে মুখে কৰা অংক, সহজ অংক, অথচ ভবাই তুলিব পৰাকৈ আমি কোনোবাখিনিত অসমৰ্থ। ভালপোৱাক যোগ কৰি থাকিলে সময়ত দুখৰো অৱতলনা ঘটে। তুমি জানানে, বিফলতা আমি স্ব ইচ্ছাত আঁচি লওঁ, আমি আমাৰ অজ্ঞাতে পৰিমাণ বঢ়াই লওঁ ভুল বুজাবুজিৰ। অকাৰণতে অসুখী হৈ আমি আমাক হেৰুৱাওঁ, অথচ অনাতনৰ বাট ভাঙি আমি পোনাই নলওঁ এমকুৰা হাঁহি কিংবা কিছুমান সঠিক দৃষ্টিভংগী। বিয়োগ কৰা তুমি যি নাপালা, বিয়োগ কৰা তুমি যি হেৰুৱালা। চিকুণাই দিয়া বুকুৰে কোণ, ফুলিবলৈ দিয়া বিশ্বাস, পুৰাবলৈ দিয়া মৰম ঘৰ। ধৰি লোৱা এয়া এখন মমতাময় নেওঁতা, পাৰিলে যতনাই ৰখা ব্যক্তিত্ব, আৱৰি ধৰিলে হতাশাই মচি দিব পৰাকৈ এডাল স্মৃতি ৰব যোগাৰ কৰা, পূৰণ কৰা সময়ক ধাৰণাৰে, নতুবা ভাল লগা খনবোৰেৰে, সহানুভূতিৰে শান্তিক বৰ্গ কৰা আৰু আনকো সমৃদ্ধ কৰা। দেখিবা তুমি সুখত আছা, বুজিবা তুমি কুশলে আছা, মই জানো তুমি অংকত কেঁচা। শিকি ল'বা, মনত ৰাখিবা, আৰু ৰাখিব নোৱাৰে যোৱা মনত মুখস্থ হ'লেও কৰিবা।
0: খুব ভাল লাগিল, অতি পৰিপক্ক চিন্তা। আমি আপোনাৰ আৰু কেইটামান কবিতা শুনিব বিচাৰিম।
1: ইয়াৰ পিছৰ কবিতাটোৰ শিৰোনাম হৃদয়ংগম সমস্যা। হাতেৰে স্পৰ্শ নকৰাকৈ লিখিব পাৰি এই কলমটোৰে, পাৰিনে লিখিব? বতাহত দলিয়াই বাতৰিক ৰচনা কৰা হ'ল নতুনকৈ, নাম দিয়া হ'ল ঘোঁৰা বাতৰি। এই ক্ষেত্ৰত কলমৰ দোষ নাই মোৰো, সুধিছিলোহে পাৰিনে লিখিব? ভাৱনা কোঙা চৰাই যাক দেউকাহীন, সিয়ে কৈছে মিছাক দলিয়াইছা, দেখিবি হাজাৰ এটা বিয়পিছে, ইয়াত বতাহৰ দোষ নাই কাণবোৰৰো। মানুহৰ মিথ্যাচাৰী খেলখন বেছিকৈ স্মাৰ্টফোনত দেখা যায়, বেহেলাৰ দৰে ইয়াতে লিখি গৈছে, সিফালে দুৰ্ঘটনা এটাৰ দৰে বৈ পৰিছে, সুৰুচিক ভেঙি দিলে উপঙিবলৈ, বিভ্ৰাতত মজিবলৈ কিমান সহজ, যিমান বায়ু দুপঙিবলৈ। উপঙাৰ আন্দোলনত বায়ু নৱজাতক শিশু, কোলা নেৰে নাক নেৰে দুটা ফুটাৰে নাকে কিমান অক্সিজেন হোহে। হাতেৰে স্পৰ্শ নকৰাকৈ লিখিব পৰা কলমটো কালৰ মৌচুমী বা থ্ৰী ডিঅ'ছ ভাইৰাছ। বতাহী সৃষ্টি কৰাখিনি তোমাৰ নাম, বতাহ ভাল পোৱা নে? কোবাল বতাহ, মলয়া বতাহ, অথবা উৰা বাতৰি কঢ়িওৱা ফিৰি ফিৰিয়া বতাহ। এই কবিতাটোৰ শিৰোনাম মোৰ মা দেউতাৰ নামকেইটাক লৈ, খন শেৱালি, আমাৰ বুকুত এপাহ শেৱালি ফুলিব কোনে বুটলিব, আমাৰ বুকুত এহাল মৌপিয়াই ঘৰ সাজিব কোন থাকিব, সেউজীয়া দলি দলি চকুবোৰ গধুৰ হ'ব, চকমকা চকুপানী নৈ বৈ যাব কোনে হাঁহিব, আমাৰ বুকুৰ নিৰ্জনতাত আমি আমাৰ পৰাই কিমান বসন্ত গৰাকীলৈও ক'ব নোৱাৰোঁ, আমি আমাৰ পৰাই কিমান সময় সহালো ক'ব নোৱাৰোঁ, ক'ব নোৱাৰোঁ শাৰী শাৰী কথাবোৰত আমাৰ

0: মৌন কথোপকথন আমি দুই দুৱৰি সহদৰ সুখৰ নিদুখৰ আমাৰ বুকুত এচমকাৰ ৰ'দ জিজিকিব ক্ষণ খেৱালিৰ সুবাসত চৌপাশ বিৰিঙিব হেঁপাহৰ উচপ নামিব উশাহবোৰ ঘন হ'ব শ্যাম বৰণৰ স্মৃতিকথাবোৰ আমাৰ বুকুতে উমাল হৈ চৰাই এজাক হৈ সুহুৰিয়াব এই কবিতাটোৰ শিৰোনাম হামি উৰন্ত হামি এটাক দুভাগ কৰি এচকল উপহাৰত তোমাক দিলোঁ আৰু আনটো চকল হুমুনিয়াস নামেৰে নাও এখন সাজি আমাৰ শুভেচ্ছাৰেই ভৱসাগৰত উঠোৱালো কিমান যন্ত্ৰণা উচপ পাতি মৰি হেৰুৱালো মোক মোৰ গাতেই কোনেও নেদেখাকৈ কিমানটা ৰাতি উচুপিলোঁ লৈ গ'লো অটল আন্ধাৰত মোৰ অনিচ্ছাতেই যেন কথাবোৰ দুলি দুলি সময় চেলেকি এটা হৈ চৰি থাকিল মন গহনত এটা প্ৰশ্ন আমি বাৰু আমাৰ বাবেই থাকি যামনে এনেদৰেই হাতত হাত ধৰি উশাহৰ বিনিময় কৰি অজানিতেই নিজক ভাল লগা ধৰণে আমি আমাতেই পৰস্পৰক বিচাৰি থাকিমনে তোমাৰ উপস্থিতিত মই ৰ'দৰ ফুলবোৰ ফুলি থকা দেখোঁ দেখোঁ সুৰ লেখীয়া চৰাইৰ কলকলনি উৰি থকা বতাহত দেখোঁ উলাহল চিলা কেৱল তোমাৰ উপস্থিতিতেই ভালে থাকোঁ সংগোপনে যি কথা ৰৈ যায় ক'ব পাৰোঁ মুকলিকৈ নিৰ্মিক আকাশক তোমাক এইবাবেই ডলফিনৰ চিঞৰ যেন দুৰন্ত হামিয়ে চকুল দিলোঁ গছৰ টিকনিত বহি থকা সুখাদুক দলঙাল বন্দী মিছা মাছটোক বানত বহি থকা ঘৰটোক মেলাত হেৰুৱা বৃদ্ধল চকুলোক অথবা পৃথিৱীৰ সমস্ত অসুখক স্নিগ্ধতাৰে মনোমোহা নিজৰাতাৰ দৰেকে বোৱাই যেন ক'ব পাৰা প্ৰেমক লালন কৰা ভাল লগাৰ সুহুৰি হোৱা মন দৰ্শনত আৱেগৰ উৎসৱত ভাল দিনবোৰক আহ্বান কৰা উদযাপন কৰা জীৱনে হেঁচুকি ধৰা অধমস্ব অৱসাদ ক্ষমা কৰা নিজে নিজক পাহৰি পেলোৱা অতীত অথবা স্পষ্টকৈ শুনা সংঘাতৰ অস্বীকাৰক তুমি মোৰ বাবে এপাহ ইচ্ছাকাতৰ উচাহ হৈ স্বস্তিৰ দোলনি হৈ কোমলতাৰ ক্ষতি হৈ বৈ বৈ এটা উজ্জ্বল নক্ষত্ৰ হৈ কোনো দাবী নথকাকৈ পোহৰ হৈ দীঘলীয়া উকি এটা হৈ কোনো বাধা নোহোৱাকৈ আপোচ নথকাকৈ ক'ব নোৱাৰেনে মই চিৰকাল তোমাৰ এই কাষত আৰু এখোজি দুখোজিকৈ মই খুবিছোঁ তোমাকেই ভাল পাবলৈ
1: খুব ভাল লাগিল আপোনাৰ কাব্যিক যাত্ৰা সুমধুৰ হওক আগন্তুক দিনৰ বাবে আমাৰ ফালৰ পৰা অফুৰন্ত শুভকামনা জনাইছোঁ প্ৰিয় শ্ৰোতা আজিৰ আমাৰ এই যুৱ সাহিত্যৰ অনুষ্ঠানলৈ আমি আমন্ত্ৰণ কৰি আনিছিলোঁ যুৱ প্ৰজন্মৰ দুগৰাকী প্ৰতিভাৱান সাহিত্যিকক আমাৰ আজিৰ অনুষ্ঠানত গল্পৰ সৈতে উপস্থিত আছিল সাক্ষী প্ৰিয়ম্বদা আৰু কবিতাৰ সৈতে উপস্থিত আছিল মানস প্ৰতিম বৈশ্য যুৱ সাহিত্যৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে সাক্ষী প্ৰিয়ম্বদা আৰু মানস প্ৰতিম বৈশ্যৰ সৈতে মই ঝৰণা ভৰালীয়ে আজিলৈ ইমানতেই বিদায় লৈছো নমস্কাৰ
2: ইমান পৰে শ্ৰোতাসকলে যুৱ সাহিত্য অনুষ্ঠানটিৰ এটি খণ্ড শুনিলে অনুষ্ঠানটি আঁত ধৰি আগবঢ়ালে ঝৰণা ভৰালীয়ে আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল প্ৰাঞ্জিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

পুৰত আৰম্ভ হ'ব। উত্তৰ পূব সীমান্ত ৰেলৱে কালি এটা বিবৃতিযোগে কয় যে অসমৰ যাতায়াত আন্তঃগাঁথনিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সংযোগ হিচাপে পৰিগণিত হ'বলগীয়া এই প্ৰকল্পই ব্ৰহ্মপুত্ৰৰ ওপৰেৰে ৰেল আৰু পথ সংযোগ অধিক উন্নত কৰাৰ লগতে গুৱাহাটীৰ যাতায়াত সামৰ্থ্য বৃদ্ধি কৰিব। ৰেল মন্ত্ৰালয়ে আগিয়াথুৰি আৰু কামাখ্যা ষ্টেচনৰ মাজৰ 7.20 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেলপথ দ্বৈতকৰণ প্ৰকল্পটোত 2024 চনত অনুমোদন জনাইছিল। ইয়াৰ পাছত প্ৰকল্পটোৰ বিস্তৃত পৰিকল্পনা আৰু নিবিদা প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছিল। দেশৰ আগশাৰীৰ অভিযান্ত্ৰিক আৰু নিৰ্মাণ প্ৰতিষ্ঠানসমূহৰ অন্যতম লাৰ্চেন এণ্ড ট্ৰুবক প্ৰকল্পটোৰ ৰূপায়ণৰ দায়িত্ব অৰ্পণ কৰা হৈছে। প্ৰকল্পটোৰ অংশ হিচাপে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া 1.3 কিলোমিটাৰ দৈৰ্ঘ্যৰ ডাবুল ডেকাৰ ৰেলপথ তথা পথৰ হেতুৰ তলৰ স্তৰত দুটা ৰেলপথ থাকিব আৰু ওপৰৰ স্তৰত তিনিসৰীয়া পথ থাকিব। গ্ৰাহকসকলৰ সুবিধাৰ্থে অহা দেওবাৰে ৰাজহুৱা খণ্ডৰ সকলো বেংক আৰু আঞ্চলিক গ্ৰাম্য বেংকসমূহ খোলা থাকিব বুলি কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে 26 আৰু 27 ছেপ্টেম্বৰৰ সাপ্তাহান্তিক বন্ধৰ পাছতে বেংক কৰ্মচাৰী সংগঠনসমূহে 28 পৰা 30 ছেপ্টেম্বৰলৈ আহান জনোৱা তিনিদিনীয়া ধৰ্মঘটৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হৈছে। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ভাৰতীয় ৰিজাৰ্ভ বেংকে অহা দেওবাৰে বেংকৰ শাখা কাৰ্যালয় এটিএম সংলগ্ন শাখা আৰু মুদ্ৰা ভঁৰালসমূহ সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰি ৰখাত অনুমোদন জনাইছে। চৰকাৰ আৰু বেংক ব্যৱস্থাপনা কৰ্তৃপক্ষই কৰ্মচাৰী সংগঠনসমূহক প্ৰস্তাৱিত ধৰ্মঘট উঠাই ল'বলৈ আহান জনাইছে। চৰকাৰে লগতে অত্যাৱশ্যকীয় বেংকিং সেৱাসমূহ বাধাৰহিতভাৱে অব্যাহত থকাটো নিশ্চিত কৰাৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে। সমগ্ৰ শিক্ষা অসমে 2027 বৰ্ষৰ গুণোৎসৱৰ সূচীত সালসলনি ঘটাইছে। সেই অনুসৰি 19 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰীলৈ মুঠ 3টা পৰ্যায়ত ৰাজ্যৰ 35খন জিলাত গুণোৎসৱ অনুষ্ঠিত হ'ব। সংশোধিত সূচী অনুসৰি 19ৰ পৰা 22 জানুৱাৰীলৈ প্ৰথম পৰ্যায়ত 11খন জিলাত গুণোৎসৱ অনুষ্ঠিত হ'ব। এই জিলাসমূহৰ ভিতৰত বিশ্বনাথ, চৰাইদেউ, ডিব্ৰুগড়, পশ্চিম কাৰ্বিআংলং, হোজাই, কামৰূপ, তামোলপুৰ, ওদালগুৰি, হাইলাকান্দি, ধুবুৰী আৰু বাক্সা আছে। 25ৰ পৰা 30 জানুৱাৰীলৈ 13খন জিলা ক্ৰমে গোলাঘাট, যোৰহাট, বৰপেটা, বজালী, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, শ্ৰীভূমি, দক্ষিণ হালমৰা, মানকাছাৰ, কামৰূপ মহানগৰ আৰু শ্ৰীভূমিত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ'ব। একেদৰে 2ৰ পৰা 5 ফেব্ৰুৱাৰীলৈ 11খন জিলা বঙাইগাঁও, কাছাৰ, চিৰাং, দৰং, ডিমাহাচাও, ধেমাজি, গোৱালপাৰা, মৰিগাঁও, মাজুলী, নলবাৰী আৰু শোণিতপুৰত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ'ব। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত আজি দ্বিতীয় দিনা প্ৰৱাসী অসমীয়া তথা ছিংগাপুৰৰ অসম এছ'চিয়েচনৰ সভাপতি অভিমন্যু তালুকদাৰ সাক্ষ্য প্ৰদানৰ বাবে আদালতত উপস্থিত হৈছে। আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত আন ব্যক্তিসকলৰ অধিবক্তাসকলে শ্ৰীতালুকদাৰক জেৰা কৰিব। উল্লেখযোগ্য যে শ্ৰীতালুকদাৰক কালি অভিযুক্ত শ্যামকানু মহন্তৰ অধিবক্তাই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত জেৰা কৰে। ইয়াৰ পূৰ্বে এই গোচৰ সংক্ৰান্তত প্ৰৱাসী অসমীয়া পৰীক্ষিত শৰ্মা, সুস্মিতা গোস্বামী, প্ৰতিম লহকৰ, দেৱজ্যোতি হাজৰিকা আৰু জিউ লাওচত নাৰ্জাৰীয়ে আদালতত সাক্ষ্যদান কৰিছে। উত্তৰ গুৱাহাটীক স্বচ্ছ আৰু সেউজীকৰণ কৰাৰ উদ্দেশ্যে আজি উত্তৰ গুৱাহাটী পৌৰসভাৰ অধীনত আৱৰ্জনা সংগ্ৰহৰ বাবে 7খন বাহন মুকলি কৰা হয়। ভিজা, শুকান, অনাময় আৰু ঘৰুৱা আৱৰ্জনা 4টা ভাগত পৃথক কৰি এই জাবৰসমূহ সংগ্ৰহ কৰাৰ পৰিকল্পনা লোৱা হৈছে। উত্তৰ গুৱাহাটী পৌৰসভাৰ উপপৌৰপতি অনিল দাস আৰু পৌৰসভাৰ কাৰ্যবাহী বিষয়া তৃষ্ণা মিলিয়ে এই বাহনকেইখন মুকলি কৰে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ইভিএমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেচন প্ৰক্ৰিয়া কালি সম্পন্ন হয়। নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত 2খন নিৰ্বাচনী জিলাৰ বাবে এই প্ৰক্ৰিয়া নগাঁও জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। এই প্ৰক্ৰিয়াত নিৰ্বাচনী সাধাৰণ পৰ্যবেক্ষক আৰু ৰাষ্ট্ৰীয় তথা ৰাজ্যিক স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধি উপস্থিত থাকে। উল্লেখযোগ্য যে ইভিএমত ভোটগ্ৰহণ কেন্দ্ৰৰ নম্বৰ সংযোজন কৰা হৈছে আৰু নগাঁও আৰু মৰিগাঁও 2খন জিলাতে ভোটগ্ৰহণ কেন্দ্ৰভিত্তিক ইভিএমসমূহৰ পৃথকীকৰণৰ কাম চলি আছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে। ৰাজনৈতিক দলসমূহে সমষ্টিটোৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলাই ভোটদাতাসকলৰ মন জয় কৰাৰ চেষ্টা চলাইছে। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ হৈ আজি মন্ত্ৰী পীয়ুষ হাজৰিকাই জাগিৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত আহতগুৰি ডেকাগাঁও বিহু মঞ্চত আয়োজিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ জনসাধাৰণে অভূতপূৰ্ব সমৰ্থন আগবঢ়াইছে বুলি উল্লেখ কৰে। তেওঁ কয় যে মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে জনসাধাৰণৰ প্ৰত্যাশা আৰু প্ৰত্যাহ্বানসমূহ আন্তৰিকতাৰে বুজ লোৱাৰ চেষ্টা কৰিছে। ইপিনে মন্ত্ৰীগৰাকীয়ে কালি ৰহা বিধানসভা সমষ্টিৰ ঘাহি মুকলি মঞ্চত আয়োজিত প্ৰচাৰ সভাত অংশ লয়। মন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ দৰে ভৱিষ্যতেও ৰাইজৰ কল্যাণৰ বাবে সমৰ্পিত মনোভাৱেৰে কাম কৰিবলৈ সংকল্পবদ্ধ বুলি উল্লেখ কৰি কংগ্ৰেছৰ দীঘলীয়া শাসনকালৰ সমালোচনা কৰে।
বৰ্তমান সময়ত

চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ জৰিয়তে জনসাধাৰণ উপকৃত হৈছে বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰীহাজৰিকাই ৰহাৰ কাকমাৰী মুকলি মঞ্চত আন এখন নিৰ্বাচনী সভাত অংশ লয়। সাংসদ তথা অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ৰূপহীহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰঘুলিত কালি এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলায়। এই নিৰ্বাচনী প্ৰচাৰ সভাত বিধায়ক প্ৰদ্যুৎ বৰদলৈ, দীপ্লু ৰঞ্জন শৰ্মাৰ লগতে ৰাজ্যিক বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই অংশ লয়। ইপিনে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাৰ সমৰ্থনতো বিভিন্ন স্থানত প্ৰচাৰ চলোৱা হৈছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে কালি জাগীৰোড আৰু মায়ং ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলায়। এই নিৰ্বাচনী প্ৰচাৰ সভাত সাংসদ ৰকিবুল হুছেইন, জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলো উপস্থিত আছিল। এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে কালি নগাঁৱত প্ৰচাৰ সভাত ভাগ লয়। তেওঁ নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনত দলটো জয়ী হ'ব বুলি দাবী কৰে। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ডাক বেলকযোগে ভোটদানৰ বাবে আবেদন কৰা লোকসকলে পৰহিলৈ ভোটদান কৰিব পাৰিব। শিলচৰৰ চৰকাৰী উচ্চতৰ মাধ্যম

0: মন্ত্ৰী ভূপেশ বাঘেলো উপস্থিত আছিল। এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে কালি নগাঁৱত প্ৰচাৰ সভাত ভাগ লয়। তেওঁ নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনত দলটো জয়ী হ'ব বুলি দাবী কৰে। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ডাক বেলকযোগে ভোটদানৰ বাবে আবেদন কৰা লোকসকলে পৰহিলৈ ভোটদান কৰিব পাৰিব। শিলচৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বহুমুখী বিদ্যালয়ত পুৱা 9:30 পৰা বিয়লি 5 বজালৈ ভোটদান কৰিব পাৰিব। নিৰ্বাচন কৰ্তৃপক্ষই ইয়াৰ বাবে আবেদন কৰা সংশ্লিষ্ট ভোটদাতাসকলক ভোটদান প্ৰক্ৰিয়া সুকলমে আৰু সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অহা 3 অক্টোবৰত অনুষ্ঠিত হ'ব। এই উপলক্ষে সেইদিনা শিলচৰ পৌৰ নিগম এলেকাত ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰা হৈছে। ভাৰতৰ ৰচিবিনা দেৱীয়ে জাপানৰ আই চি নগোয়াত অনুষ্ঠিত এছিয়ান গেমছৰ উচুৰ মহিলাৰ 60 কিলোগ্ৰাম ওজন শাখাৰ চান্দা শিতানত ৰূপৰ পদক অৰ্জন কৰিছে। ৰচিবিনাই আজি ফাইনেলত চীনৰ ঝাংগো চিয়াউৰ হাতত 0-2 ফলাফলত পৰাভূত হয়। খেলুৱৈগৰাকীয়ে এছিয়ান গেমছৰ ইতিহাসত এইবাৰকে ধৰি 3টা পদক অৰ্জন কৰিছে। ৰচিবিনাই ইয়াৰ পূৰ্বে 2023 চনত অনুষ্ঠিত হাংঝৌ এছিয়ান গেমছত ৰূপৰ আৰু 2018 চনত অনুষ্ঠিত জাকাৰ্টা পালেমবাং এছিয়ান গেমছত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ইপিনে ভাৰতৰ সতনাম সিং আৰু ছলমান খানে পুৰুষৰ নৌকাচালনৰ স্কালছৰ ডাবলছত ব্ৰঞ্জৰ পদক লাভ কৰিছে। ভাৰতীয় যুটীটোৱে 1500 মিটাৰলৈকে দ্বিতীয় স্থানত থাকে যদিও শেষৰ 500 মিটাৰ তৃতীয় স্থানলৈ অৱনীত হয়। ইয়াৰ পূৰ্বে সতনাম সিঙে হাংঝৌ এছিয়ান গেমছত পুৰুষৰ কোৱাড্ৰুপল স্কালছত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে এছিয়ান গেমছত ৰূপৰ পদক অৰ্জন কৰা ৰচিবিনা দেৱী আৰু ব্ৰঞ্জৰ পদক লাভ কৰা সতনাম সিং আৰু ছলমান খানক অভিনন্দন জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কিছু সময় পূৰ্বে দিয়া এটা বাৰ্তাত কয় যে একেৰাহে এছিয়ান গেমছৰ 3টা সংস্কৰণত পদক অৰ্জন কৰাটো ভাৰতীয় উচু খেলৰ বাবে সঁচাকৈ উল্লেখনীয় সাফল্য আৰু ঐতিহাসিক মাইলৰ খুঁটি। ৰচিবিনাৰ প্ৰেৰণাদায়ক যাত্ৰাই অনাগত সময়ত দেশৰ বাবে গৌৰৱৰ ক্ষণ কঢ়িয়াই আনিব বুলি তেওঁ আশা প্ৰকাশ কৰে। সতনাম সিং আৰু ছলমান খানক অভিনন্দন জনাই ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে তেওঁলোকৰ প্ৰদৰ্শনে ৰয়িং খেলৰ বাবে প্ৰয়োজনীয় দলীয় ভাৱনা, ধৈৰ্য, নিষ্ঠা আৰু সমৰ্পণৰ মনোভাৱক প্ৰতিফলিত কৰে। তেওঁ লগতে খেলুৱৈ দুগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠক। আগিয়াথুৰি কামাখ্যা ষ্টেচনৰ মাজৰ ৰেলপথ দ্বৈতকৰণসহ দ্বিতীয়খন শৰাইঘাট পথ তথা ৰেল দলং প্ৰকল্প অহা অক্টোবৰত আৰম্ভ হ'ব বুলি উত্তৰ পূব সীমান্ত ৰেলৱে প্ৰকাশ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া অব্যাহত আৰু এছিয়ান গেমছত ৰূপৰ পদক অৰ্জন কৰা ৰচিবিনা দেৱী আৰু ব্ৰঞ্জৰ পদক লাভ কৰা সতনাম সিং আৰু ছলমান খানক ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ অভিনন্দন। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টছ এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান। আৰম্ভণিতে এয়া অৰ্পণ চিনেমাখনৰ পৰা লতা মংগেশকাৰৰ কণ্ঠত এটি গীতটি, গীতিকাৰ আনন্দ বক্সী, সংগীত লক্ষ্মীকান্ত প্যাৰেলালৰ।

সেয়া আছিল অর্পণ চিনেমাখনৰ পৰা লতা মঙ্গেশকৰ। হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানত এইবাৰৰ চিনেমা ফাগুন। গীতৰ কণ্ঠ মোহাম্মদ ৰফি আৰু আশা ভোছলে। গীতিকাৰ কমৰ জালালাবাদী।

0: मुझसे क्या शिकवा, दीवाना है दीवाना। मुझसे क्या शिकवा, दीवाना है दीवाना।
1: সেয়া আছিল ফাগুন চিনেমাখনৰ পৰা মহম্মদ ৰফি আৰু আশা ভোছলে। অনুষ্ঠানত এইবাৰ শুনোৱা হওক প্ৰেম ৰোগ চিনেমাখনৰ পৰা এটি গীত। গীতটি গাইছে সুৰেশ ৱাডকাৰ আৰু লতা মংগেশকাৰে। গীতৰ কথা সন্তোষ আনন্দ, সংগীত লক্ষ্মীকান্ত প্যাৰেলালৰ।

প্ৰেম ৰোগ চিনেমাখনৰ পৰা সুৰেশ ৱাড়কৰ আৰু লতা মংগেশকৰৰ কণ্ঠৰে গীতটিৰে সামৰিছো আজিৰ হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানটি। শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু আইডিঅ'ৰ বুলনি।

আইদৰ বুলনিৰ সমস্ৰতাকে প্ৰীতি সম্ভাষণ জনাই মই ৰুণামণিয়ে আজিৰ বুলনি মুকলি কৰিছো ৰূপচৰ্চা। শ্ৰোতাসকল, এই শিতানত আজি আমি কথা পাতিম ব্যক্তিত্ব প্ৰকাশত ফেশ্বন। আৰু এই সম্পৰ্কে কথা পাতিবলৈ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছে ফেশ্বন ডিজাইনাৰ অংকিতা পাঠক।

0: নমস্কাৰ অংকিতা পাঠক,
1: নমস্কাৰ।
0: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: আজি আমাৰ আলোচনাৰ বিষয় হৈছে ব্যক্তিত্ব প্ৰকাশত ফেশ্বন। এগৰাকী ব্যক্তিৰ ব্যক্তিত্ব প্ৰকাশ পোৱাত সাজ পোছাকৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ। ভাল পোছাকে আমাৰ আত্মবিশ্বাস দৃঢ় কৰি তোলাৰ উপৰিও এযোৰ সুন্দৰ পোছাকে আমাৰ মনত আনন্দও দিয়ে, নহয় জানো?
1: হয়।
0: আপুনি যিহেতু এগৰাকী ফেশ্বন ডিজাইনাৰ, গতিকে আপোনাৰ দৃষ্টিত

0: ফেশ্বন মানিলো কি? মোৰ দৃষ্টিত ফেশ্বন হ'ল এনেকুৱা এযোৰ সাজ পোছাক যিযোৰে আপোনাৰ ব্যক্তিত্বৰ লগত খাপ খায় আৰু সময় উপযোগী হয়, লগতে আৰামদায়ক, অথবা আপুনি যিটো পৰিৱেশত এযোৰ কাপোৰ পিন্ধি যাব সেই যিটো উদ্দেশ্যত যাব, উৎসৱ হওক যিয়ে নহওক বা আমাৰ দৈনন্দিন কাম কাজ হওক, তেতিয়া আপোনাক সেই কাপোৰযোৰে যাতে কোনো অসুবিধাত নাপালে আপুনি আৰামদায়ক হ'ব লাগে, সেইটোৱেই। আৰু আপোনাৰ নিজৰ স্কিন টোন বা ফিগাৰৰ লগতো কথা আছে, যদি আপুনি ধৰক আমি যদি উৎসৱৰ সাজপাৰৰ কথা ক'বলৈ যাওঁ, সাধাৰণতে অলপমান জাকজমকীয়া হয় নহয় জানো, তাৰ মাজতো আপুনি অলপ ব্যতিক্ৰমী ৰূপ যদি দেখাব খোজে তেতিয়া মানে নৰ্মেল মানে অলপমান কালাৰ কম্বিনেশ্যনটোৰ ওপৰত গুৰুত্ব দিব লাগিব। আপোনাক যোনটো কালাৰে ভাল লাগে সেইটো কালাৰ আপুনি বাছি ল'ব লাগিব, বা দিনৰ ভাগত আপুনি যদি পিন্ধিব খোজে এযোৰ মানে সাজপাৰ, সেইযোৰ আপোনাৰ দিনৰ ভাগৰ দিনত সাধাৰণতে পাতল ৰং পিন্ধিলে ভাল লাগে, আৰু তাৰ লগত মিলাই ব্লাউজ হওক, যদি শাৰী বা মেখেলা চাদৰ পিন্ধে ব্লাউজটো অলপ কণ্ট্ৰাষ্টত পিন্ধিলে ভাল লাগে, উৎসৱত বিশেষকৈ যিটো অকণমান এটা ট্ৰেডিশ্যনেল লুক থকা হ'লে বেছি ভাল, আৰু তাতে যদি কিবা কাম কৰা থাকে। আৰু আপুনি বাকী নৰ্মেল দিনত আপুনি যিকোনো সাজপাৰেই পিন্ধিব পাৰে আপোনাৰ আৰাম হিচাপে।
1: শৰীৰৰ গঠন অনুসাৰে আমি সাজ পোছাক পিন্ধিব লাগে নহয় জানো? এগৰাকী ক্ষীণ ব্যক্তিয়ে কেনেকুৱা ধৰণৰ সাজ পোছাক পিন্ধাটো বা কেনেকুৱা ধৰণৰ আমি সাজ পোছাক পিন্ধিব লাগে? আমাৰ দেহৰ গঠন বিভিন্ন ধৰণৰ হ'ব পাৰে, কিছুমানে শকত কিছুমান ক্ষীণ, গতিকে ক্ষীণ মানুহে কেনেকুৱা ধৰণৰ পোছাক পিন্ধাটো দৰকাৰ?
0: ধৰক পোছাকো বহুত ধৰণৰ আছে নহয় জানো, পেণ্ট চাৰ্ট হওক, চুৰিদাৰ হওক, শাৰী মেখেলা চাদৰ এনেকুৱা ধৰণৰ। যদি আপুনি মেখেলা চাদৰ বা শাৰী পিন্ধে তেতিয়া আপুনি সাধাৰণতে কি হয়, আপুনি ক্ষীণ হ'লে অকণমান ডাঙৰ ফুলৰ বা ডিজাইন থকা বা পাৰিটো যদি অলপ বহল হয় তেতিয়া ক্ষীণ মানুহক অলপ ভাল লাগে। আৰু তাৰ বিপৰীতে যদি শকত মানুহে অলপ পাৰি থকা বস্তু পিন্ধিলে বা যিকোনো যদি ডিজাইন অঁকা বা এম্ব্ৰইডাৰী এইবিলাক থাকে তেতিয়া কি হয়, বস্তুটো অলপ সৰু সৰু হ'লে ভাল, সূতা হ'লে সৰু সৰু, পাৰিটো সৰু হ'লে বা এনেকুৱা ধৰণে সৰু কাম থাকিলে। আৰু চাপ'জ যদি আপুনি চাদৰ মেখেলাযোৰ পিন্ধিছে তলৰ যদি পটিটো বহুত ডাঙৰ হয় তেতিয়া মানুহগৰাকী অলপ চাপৰ চাপৰ লাগিব, কিন্তু যদি আপুনি শকত হয় তলৰ পাৰিটো যদি সৰু হয় তেতিয়া আপোনাৰ লুকটো অলপ দীঘল যেন লাগিব। ব্লাউজৰ ক্ষেত্ৰতো বহুত বেছি ডাঙৰ ডাঙৰ ফুলৰ নিপিন্ধি ব্লাউজৰ হাতত বা যিটো নেকলাইন থাকে তাতে সৰু সৰু ৱৰ্ক কৰা বা পটি দি আজিকালি বহুত ধৰণৰ ডিজাইন এনেকৈ কৰে, তো তেনেকুৱা পিন্ধিলে বহুত ভাল লাগিব। আৰু চুৰিদাৰৰ ক্ষেত্ৰতো মানে কি হয়, এটা যিটো এটা কালাৰ বাছি ল'ব লাগে, যদি মানুহগৰাকী চাপৰ হয় হা, যদি ওখ দেখাব খোজে তেতিয়া গোটেই পেণ্ট আৰু ওপৰৰ টপটো একেটা হ'লে ভাল, মানে এটা কালাৰ হ'লে মানে মাজতে ব্ৰেক নহয়, মানে আমি যেতিয়া চাওঁ এটা বস্তু যদি ওপৰতো এটা বেলেগ কালাৰ তলতো এটা বেলেগ কালাৰ হ'লে বস্তুটো মাজতে ব্ৰেক হয় তেতিয়া আপোনাৰ বডি পৰ্চনটো ওলাই পৰে, মানে আপুনি যে চাপৰ বুলি, কিন্তু যেতিয়া অভাৰঅল লুক এটা হৈ যায় মানে এটা কালাৰে দি, তো তেতিয়া অলপ ওখ লাগে। আৰু যিকোনো কাম কৰা থাকিলে তাতে বস্তুটো সৰু সৰু হ'ব লাগে, বুটা বা মটিভ যিকোনো সেনেকুৱা।
1: হয়, যিহেতুকে শাৰী বা মেখেলা চাদৰৰ কথা ওলাইছে, এই ক্ষেত্ৰত ব্লাউজৰ যোনটো আমি ডিজাইন দিওঁ, কাট দিওঁ, সেইটো কেনেকুৱা ধৰণৰ হ'ব লাগে?
0: শকত মানুহে সদায় অকণমান ডিপ কাট দিব লাগে, শকত মানুহে যদি বটনিক বা এনেকুৱা হল্টাৰ নেকটো পিন্ধে নহয় তেতিয়া মানে এই মানে পৰ্চনটো মানে শকত বেছি দেখাব,
1: মানে
0: বুকুৰ পিঠি যিহেতু মাংসটো বেছি থাকে অলপ হেভি হৈ যায় ন, শকত মানুহে ব্লাউজৰ ক্ষেত্ৰত সদায় ডিপ কাট হ'লে ভাল লাগে,
1: আৰু
0: দকে কাটিব লাগে, ব্লাউজ বুলিয়ে নহয় কুৰ্তা বা যিকোনো যদি পিন্ধে ন, ভি কাট হ'লে বস্তুটো অলপ দীঘল দেখায়, দীঘল দেখিলে তাৰমানে ক্ষীণ যেন লাগিব বস্তুটো, সেনেকুৱা বেছি বটনিক বা এনেকে হাই নেকৰ বস্তুটো অলপ এভইড কৰিব লাগে, সেইটোৱে।
1: আমি মহিলাসকল বিশেষকৈ বিভিন্ন কামত ব্যস্ত হৈ থাকোঁ, কেতিয়াবা আমি দিনৰ ভাগত বজাৰলৈ যাব লাগে বা কিছুমান চৰকাৰী চাকৰিয়াল বা ব্যক্তিগত কাৰ্যালয়তো কৰ্মৰত হৈ থাকে, যিহেতুকে এতিয়া গৰমৰ প্ৰভাৱটো আজিকালি বেছিকৈ বাঢ়িছে, গতিকে এনে ক্ষেত্ৰত আমি দিনত কেনেধৰণৰ পোছাক পিন্ধাটো উচিত?
0: আচলতে কমফৰ্টেবল বুলি ক'বলৈ গ'লে কিছুমানে ধৰক পেণ্ট চাৰ্টত কমফৰ্টেবল হয়, আৰু কিছুমান এনেকুৱা জব থাকে য'ত সেইটো পিন্ধাটো বাধ্যতামূলক নিচিনা হৈ যায় পেণ্ট চাৰ্ট বা এনেকৈ। আৰু যদি পেণ্ট চাৰ্ট পিন্ধিবই লাগে যে আপুনি পেণ্টটো অলপ বেগি বা অলপ যিটো বহল পিন্ধে নহয় জানো, বা ওপৰত এটা আপুনি টি চাৰ্ট ল'লে টি চাৰ্টটো অলপ লুজ ফিট পিন্ধিব পাৰে তেতিয়া বহুত আৰাম হ'ব, বা চাৰ্ট পিন্ধিলেও একদম টাইট ফিটিং চাৰ্টটো নিপিন্ধি অলপ চৰ্ট আৰু অলপ বহল চাৰ্ট যিবিলাক আহল বহল সেইটো পিন্ধিব পাৰে। আৰু চেলোৱাৰ পিন্ধিলেতো আপুনি কটনৰ

0: বাছি লওক, মেইনলি কাপোৰটো মেইন, কটন হ'লে ভাল।
1: হয়
0: তেতিয়া যথেষ্ট মানে দিনটো যিহেতু কাম কৰিব লাগে তেতিয়া অসুবিধা নাপায়। আৰু তেনেকৈ চুৰিদাৰ পিন্ধিলে কোট ছেট পিন্ধিব পাৰে, চবচে বেছি মানে কমফৰ্টেবল হয়
1: হয় হয়
0: বৰ্তমান। আৰু বা চুৰিদাৰ পিন্ধিলেও আপোনালোকে কটনৰ পিন্ধি দিলে যথেষ্ট আৰু।
1: হয়, ব্যক্তি অনুসৰি আমাৰ ছালৰ ৰঙো বেলেগ বেলেগ হয়।
0: হয় হয় হয়
1: এই ক্ষেত্ৰত আমি কাপোৰৰ ৰং আমি কেনেদৰে নিৰ্বাচন কৰিব লাগে?
0: চব কাপোৰৰ ৰংটো নিৰ্বাচন কৰোঁতে আপুনি এইটো চাব লাগিব যে দিনত নে ৰাতি পিন্ধিব আপুনি কাপোৰযোৰ, নহয় জানো? ৰাতি আপুনি যিকোনো কালাৰে পিন্ধিব পাৰে, আচলতে বেয়া নালাগে। আমি যদিও ভাবোঁ যে এইটো মোক বেয়া লাগিব নেকি, ৰাতি সাধাৰণতে কালাৰবোৰ ডিপ কালাৰেদি বেছি উজ্জ্বলহে লাগে ছালখন। আৰু যিহেতু ৰাতি অকণমান ফাউণ্ডেশ্যন চাউণ্ডেশ্যন লগালেও বস্তুটো মিলি যায়, মানে ধৰা নপৰে। যে দিনত কিন্তু বেছি মেকআপ কৰিব নালাগে, কাৰণ যিহেতু অৰিজিনেল লুকটো ফাউণ্ডেশ্যন চাউণ্ডেশ্যন বেছি লগালে ওলাই পৰে,
1: গৰম বেয়া দেখি যায়,
0: গৰমত ঘামি যায়। নৰ্মেল আপুনি ছানস্ক্ৰীন লগাওক, অকণমান যদি বেছি ঘামে অকণমান কম্পেক্ট লাইটকে লগাব পাৰিব। আৰু বাকী আপুনি যিটো কথা ক'লে কালাৰটো, দিনত আপুনি লাইট কালাৰ ব্যৱহাৰ কৰক। লাইট কালাৰত ডাৰ্ক কালাৰৰ কিবা মটিভ বা সৰু বুটা প্ৰিণ্ট যিকোনো থকা বস্তু হ'ব পাৰে চুৰিদাৰ পিন্ধিলে বা সেনেকুৱা। আৰু যদি ৰাতি পিন্ধেতো মই ক'লোৱেই, ডাৰ্ক কালাৰ আপুনি পিন্ধিব পাৰে, যিকোনো একো নাই।
1: আৰু মিঠা বৰণীয়া কালাৰৰ মানুহে কেনেকুৱা ধৰণৰ ৰং নিৰ্বাচন কৰিব লাগে কাপোৰৰ ক্ষেত্ৰত?
0: সাধাৰণতে মিঠা বৰণীয়া লোকক নহয়, মই নিজেও সেইটো ৰঙৰ হয়, কিন্তু প্ৰায়বোৰ কালাৰে ভালেই লাগে, মানে বেয়া নালাগে আচলতে। কিন্তু তাত ডিপেণ্ড কৰে তাৰ কি ফুল বা কি ডিজাইন আছে তাতে বস্তুটো। কালাৰ আপুনি যিকোনো ল'ব পাৰে অলপ লাইটত দিনৰ ভাগত, কিন্তু তাতে যদি বহুত বেছি ডাৰ্ক ভমকা ফুলীয়া কিছুমান থাকে ন প্ৰিণ্ট, সেই প্ৰিণ্টবোৰ এভইড কৰিব লাগে। সৰু সৰু প্ৰিণ্ট হ'লে যিকোনো কালাৰৰ প্ৰিণ্ট হ'লেও মানে এইটো বেয়া নালাগে, এইটো যথেষ্ট ভাল লাগে, সেইটো কালাৰত মিলি যায়। কিন্তু বহুত বেছি কেইটামান হালধীয়া কালাৰ আছে একদম বেয়া লাগে দেখিবলৈ, সেইটো কালাৰৰ মানে এভইড কৰিব লাগে। আৰু সেউজীয়াৰো মানে কেইবাটাও শ্বেড আছে, বেছি ডাৰ্কটো দিনত ইমান ভাল নালাগে,
1: পাতল সেউজীয়া
0: সেউজীয়া। আৰু হালধীয়া বুলি ক'বলৈ হ'লে আপোনাৰ এটা লেমন য়েল্লো, সেইটো ল'ব, বেছি একদম পটকে চকুত লগা
1: যায়।
0: আমাৰ এইটো কালাৰৰ লগত মানে বহুত মটীয়া কালাৰৰ লগত ভাল নালাগে। আৰু বগাটো চবকে ভাল লাগে, গৰমততো বগাটোৱে, বগাৰ ওপৰত কিবা প্ৰিণ্ট হ'লে আৰু মানে বহুতেই ভাল লাগে, দেখি এটা ফ্ৰেছ লাগে বগাটো হ'লে।
1: হয় হয়। এতিয়া আহিছোঁ কিশোৰ কিশোৰীসকলৰ ক্ষেত্ৰত। কিশোৰীসকল যিহেতু কলেজলৈ যাব লাগে বা বিভিন্ন কামত আজিকালি ব্যস্ত হৈ থাকে, দিয়কচোন, এই ক্ষেত্ৰত আপুনি কি পৰামৰ্শ দিব, মানে কেনেকুৱা ধৰণৰ পোচাক তেওঁলোকে পৰিধান কৰিব পাৰে?
0: যিহেতু স্কুল কলেজ বুলি ক'লে বহুতৰ আমাৰ ইয়াতে ইউনিফৰ্ম থাকে, সেইটোতো পিন্ধিবই লাগিব আৰু, নহয় জানো? আৰু বাকী কিছুমানৰ নাথাকে বাৰু, ডাঙৰবিলাকৰ, সৰুবিলাকৰতো ইউনিফৰ্মেই হয় আৰু, সেইটো স্কুলৰ পৰা যিটো প্ৰভাইড কৰে সেইটোৱে ল'ব লাগিব। কিন্তু বাকী যে
1: কিছুমান কলেজত মানে
0: ইউনিফৰ্ম নাথাকে, চ' তেওঁলোকে বেছিভাগে মই দেখা পোৱা হিচাপত আজিকালিতো পেণ্ট টি শ্বাৰ্ট বা শ্বাৰ্ট এইবিলাকেই পচন্দ কৰে। আৰু কোট ছেট কিছুমানো পিন্ধি যায়, সেইটোৱে ভাল লাগে। শ্বৰ্ট কুৰ্তি এইবিলাক ভাল লাগে, জিন্সৰ লগত যিকোনো শ্বৰ্ট কুৰ্তি, সেইটো বহুত আৰামদায়ক
1: হয়। এইখিনিতে মনলৈ আহিছে, চাপৰ ব্যক্তিসকলৰ ক্ষেত্ৰত বহুতো সমস্যা দেখিবলৈ পোৱা যায়, যিকোনো ৰং পিন্ধিবলৈ অলপ অসুবিধা হয় বা যিকোনো কাপোৰ আমি পৰিধান কৰোঁতে অলপ অসুবিধা হয়। গতিকে এই ক্ষেত্ৰত আপুনি এগৰাকী ফেশ্বন ডিজাইনাৰ হিচাপে আপুনি কি পৰামৰ্শ দিব, চাপৰ মানুহবিলাকে সাধাৰণতে কেনেকুৱা ধৰণৰ কাপোৰ পিন্ধাটো উচিত?
0: মই আগতে কৈছিলোঁ যে এটা কালাৰ বাছি ল'লে ভাল, গোটেই ড্ৰেছটো ওপৰ পাতললৈকে এটা কালাৰ হ'লে ভাল। নেক্সট, আপুনি যদি এটা কিছুমানকে লাইন মানে ৱৰ্ক কৰা হ'ব পাৰে, পটি হ'ব পাৰে, যিটো মানে ওপৰৰ পৰা তললৈকে মানে এটা লাইন বনি থাকে, ধৰক ডিজাইন হওক, মানে এম্ব্ৰইডাৰী হওক, পটি হওক, এনেকৈ লাইন লাইন থকা যিটো ষ্ট্ৰিপ থাকে থকা যদি হয় তেতিয়া কিন্তু অলপ ওখ লাগে লুকটো। আৰু বস্তুটো পথালিকে থকা হ'ব নালাগে,
1: দীঘল
0: দীঘলকে যদি লাইন থাকে যিকোনো এটা কাপোৰ, যথেষ্ট ওখ লাগে। লাইন থাকিলে বা ফুলটো সৰু, যিকোনো ডিজাইন, সৰু সৰু ডিজাইন প্ৰথম কথা। আৰু এটা কালাৰ বাছি ল'ব, আৰু যদি দুটা কালাৰৰো হয় আহিব পাৰে, বহুত ধৰণৰ ড্ৰেছ আছে, ওপৰটো বেলেগ তলতো বেলেগ, কিন্তু যদি এই এটা মানে লাইন থাকে ওপৰ পৰা তললৈকে, এইটোৱে বহুত ওখ লুক দিয়ে।
1: হয়, যিহেতুকে এতিয়া আমাৰ উৎসৱৰ বতৰ,
0: হয়,
1: দুৰ্গা পূজা পালেহি, তাৰপিছত আমাৰ দেৱালী আহিব, গতিকে জানিব বিচাৰিছোঁ পৰম্পৰাগত সাজ পোছাক অথবা মেখেলা চাদৰ পিন্ধিও আমি সময়ৰ লগত খোজ মিলাই ফেশ্বন কৰিব পাৰোঁ নহয় জানো? এই ক্ষেত্ৰত আপুনি কি ক'ব, কেনেধৰণে আমি ফেশ্বন কৰিব পাৰোঁ মেখেলা চাদৰ পিন্ধি বা শাড়ী পিন্ধি বা পৰম্পৰাগত সাজ পোছাক পিন্ধি?
0: হয়, পূজাত যদি সপ্তমী অষ্টমী তেনেকৈ অঞ্জলি মানে দিনত যদি যোৱা হয় পূজালৈ, তেতিয়া আপোনালোকে এযোৰ কটন, নুনি কটন বা এৰী আজিকালি পায় বহুত ধুনীয়া, সেইটো এযোৰ চাদৰ মেখেলা

0: যিকোনো বাছি ল'লে, আৰু তাৰ লগত আপোনালোকে সদায় পিন্ধি থকা ছেটৰ লগত ব্লাউজটো নিপিন্ধি পূজা বুলি
1: হয়
0: যে অকণমান যদি ডিজাইনাৰ ব্লাউজ এটা চিলাই লয়, অকণমান মানে কৰ্চেট বা পাফ শ্লিভছটোও ভাল লাগে এনেকুৱা উৎসৱৰ বতৰত, সেনেকৈ ব্লাউজটো আপুনি তাত চাদৰ মেখেলাযোৰ যিযোৰ যিবিলাক কালাৰ ইউজ কৰা হৈছে তাৰে এটা ডাৰ্ক কালাৰ বাছি লৈ সেই কালাৰটো যদি এটা
1: মানে
0: ব্লাউজ বনাই
1: ছেট হিচাপে নিপিন্ধি ব্লাউজটো সলাই পিন্ধিব পাৰি,
0: কনফিউজন কৰিলে মানে এইটো বহুত ধুনীয়া লাগিব। আৰু দিনৰ ভাগত আপোনালোকে মিনিমেল মেকআপ কৰক, আৰু লগতে জুৱেলাৰীটো হেভি নিপিন্ধিব দিনত, আৰু জুৱেলাৰীটো লাইট ৰাখক। আমাৰ অসমীয়া গহনাখিনি আছেই নহয়, আজিকালি বহুত বেছি ভেৰাইটি আছে, তাতো বহুত নতুন নতুন ডিজাইন এড হৈছে। তো অসমীয়া গহনা এটা পিন্ধে যদি চাদৰ মেখেলা পিন্ধে, আৰু শাড়ী পিন্ধিলে আপুনি যিকোনো এডাল দীঘল অলপ এটা লকেট থকা মানে চিম্পলো লাগে তেনেকুৱা এটা ছেট পিন্ধক। আজিকালি কিছুমান হেণ্ডৱৰ্ক কৰা জুৱেলাৰী পোৱা যায়, কিছুমান কাঠৰ আৰু বাঁহৰো কিছুমান জুৱেলাৰী আছে, এইবিলাক অকণমান ইউনিক হয়। যিটো আগতেতো ষ্ট'নবিলাক বেছি চলে, আজিকালি সেইবিলাক ইমান নচলে, ষ্ট'নৰ এইবিলাক ইমান বেছি ভাল নালাগে দিনত বিশেষকৈ। আপোনালোকে দিনত এই এনেকুৱা হেণ্ডমেড জুৱেলাৰী পিন্ধক, অসমীয়া গহনা পিন্ধক, আৰু চুলিখিনি দিনত অকণ মেলিব পাৰে। লগতে ব্লাউজটো কথা ক'লোৱেই, চাদৰ মেখেলাযোৰটো আছেই লাইট কালাৰৰ, আৰু চুলি যদি আপুনি ফ্ৰেছ ফুল ব্যৱহাৰ কৰে আৰ্টিফিচিয়েল ফুলতকৈও, ফুল যিকোনো বা গজৰা যিটো বা ডাঙৰ এপাহ ফুল যদি আপুনি পায় সেইটো লগালে খুবেই ধুনীয়া লাগিব আপোনাক। সেইটোৱে।
1: আৰু সন্ধিয়া সময়ত যদি পূজা চাবলৈ যাওঁতে,
0: সন্ধিয়া সময়ত আপোনালোকে পূজা চাবলৈ যাওঁতে অলপ যিহেতু বহুত বেছি জাক জমক যেন লাগে লাইট চাইট এইবিলাক সকলো মিলি, তো আপুনি এযোৰ একদম হেভি পিন্ধিব পাৰে কাপোৰ এযোৰ, তেতিয়া মেটচ হ'ব পৰিৱেশৰ লগত। আপুনি তেতিয়া ডাঙৰ ডাঙৰ জুৱেলাৰী পিন্ধক, গল্ডেন পিন্ধক, পূজা যিহেতু গল্ডেন জুৱেলাৰী পিন্ধক, বা অক্সিডাইজ যিবিলাক জুৱেলাৰী আছে অলপ হেভি টাইপ, সেইবিলাক ৰাতি বহুত ভাল লাগে, সেইবিলাক ভাল লাগে। আৰু কাপোৰযোৰ আপুনি যিকোনো পিন্ধক, ডাৰ্ক ৰঙৰ ৰেড, ৰাণী পিংক বা বটল গ্ৰীনো ভাল লাগে, আৰু এটা মানে ভায়োলেটো এটা আছে সেইটোও ভাল লাগে,
1: অলপ গাঢ় কালাৰ,
0: গাঢ় কালাৰৰ। আৰু চুলিখিনিও কথাও মই কৈ দিওঁ, চুলিখিনি ৰাতি মানে পুৰা নেমেলিব, কাৰণ কি হয় বহুত ভিৰ হ'ব, চুলি লাষ্টত গৈ মানে এনেকুৱা এটা অৱস্থা হ'ব, লাষ্টত গৈ চবেই বান্ধিয়ে ল'ব লগা হয়, গতিকে ঘৰৰ পৰাই ধুনীয়াকৈ এটা মেচি বান এটা বান্ধি লওক আৰু এপাহ ডাঙৰ ফুল লগাওক, ৰাতিৰ ৰ'জটোও ভাল লাগে লগালে, দিনত বৰ জিলিকি পৰে ন ৰ'জটো, তো ৰাতি আপুনি অলপ তলত বান্ধক খোপাটো, মেচি বান মানে যিটো মই কৈ দিছোঁ, চুলিখিনি মানে চেপেটাকৈ নহয়, চুলিখিনি অকণমান মানে খেলি মেলি কুচমুচ অলপ কিছুমানে কাৰ কৰি ল'ব পাৰে, বা অলপ কাৰ কৰি ল'লে আগখিনি পিছফালে খোপাটো তলত বান্ধি ফ্ৰেছ ফুল এটা লগাওক ডাঙৰ, আৰু সেনেকে ভাল লাগিব বহুত।
1: হয়, তাৰপিছত আহিলে আমাৰ দেৱালী, দেৱালীলৈকে কেনেদৰে সাজু হ'ব,
0: দেৱালীলৈকে সাজু হ'বলৈ ছেম, দেৱালীত সাধাৰণতে কি হয় ৰাতিয়ে মানে সাধাৰণতে আৰু হয় দেৱালীটো, অৱশ্যে নতুন কাপোৰে পিন্ধা যায় দেৱালীটো, এইটো এটা হেৰি আছে। তো যি হওক, আমি দেৱালীত আপুনি বিভিন্ন কালাৰ পিন্ধিব পাৰে, হালধীয়া, গুলপীয়া, পিঁয়াজী বা ৰেড, যি আপোনাৰ ভাল লাগে, ৰাতি হয় যিহেতু আপুনি যিকোনো কালাৰ পচন্দ কৰি ল'ব পাৰে, খালি ব্লাউজটো অকণমান ডিজাইনাৰ হ'লে ভাল, আৰু বাকী জুৱেলাৰীটো আছে, গল্ডেন হওক বা অক্সিডাইজো ভাল লাগে লগত মেচিং, ষ্ট'নৰো বেয়া নালাগে দেৱালীত ভাল লাগে, ষ্ট'নৰ জুৱেলাৰী বিশেষকৈ দেৱালীত ভাল লাগে, আৰু বাকী আৰু নিজৰ ছেফটিটোও চাব লাগিব, গতিকে বহুত বেছি লেয়াৰিং থকা কাপোৰ পিন্ধি দেৱালীত অকণমান নোলালে ভাল, কাৰণ অকণমান ছেফটি হেৰি হৈ যায়। আৰু পূজাটো দেই অলপ মানে যিহেতু পূজাত খোজ কাঢ়িব লগা হয় বহুত দূৰ, আৰু বহুত দূৰ খোজকাঢ়ি যেতিয়া যাব আপুনি, কাপোৰযোৰ যদি কমফৰ্টেবল নহয়, অকল ষ্টাইলটো চোৱা যায়, তেতিয়া আপোনাৰ ভাল নালাগিব, লাষ্টত এটা মানে অশান্তি হ'ব। চ' কাপোৰযোৰ কমফৰ্টেবলত বেছি গুৰুত্ব দিয়ক, আপুনি যেতিয়া কমফৰ্টেবল হ'ব, কনফিডেন্স লাগিব, তেতিয়া আপোনাক এনেও ভাল লাগিব।
1: হয়,
0: আৰু জোতাটো মানে ইম্পৰ্টেণ্ট হা, জোতা চেণ্ডেল যিখিনি আমি, আপুনি যদি পূজা বুলি এযোৰ নতুন জোতা বা চেণ্ডেল কিনে, ফাৰ্ষ্ট যদি পূজাতে পিন্ধি ওলাই যায়, সেইটো মানে অকণমান আপোনাৰ কাৰণে ৰিস্কি হৈ যাব পাৰে, কাৰণ নতুন চেণ্ডেল কাটে সাধাৰণতে দেখা যায়, আৰু দুই এদিন আগতে পিন্ধি চাব যদি পাৰে, আৰু যদি পাৰে হিলছটো নিপিন্ধিব,
1: খোজকাঢ়িবলৈ
0: কিছুমানে বোলে হিলছেই পিন্ধে, ব্লক হিলছ পিন্ধিব পাৰে, আৰু নহ'লে বা আপুনি পামচু লওক, গোলাপুৰি লওক, আপুনি কিছুমান পামচুত এম্ব্ৰইডাৰী ৱৰ্ক কৰা কিছুমান জুতি বুলি কয়, সেনেকুৱা জুতি পিন্ধক, আপুনি খোজকাঢ়ি বিন্দাছ আপুনি খোজকাঢ়ি যাওক, আৰু এই পূজাত আকৌ কেতিয়াবা ৰাতি বৰষুণো দিয়ে ন, চ' আপোনাৰ তেতিয়াও একো অসুবিধা নহ'ব, গতিকে হিলছটো এভইড কৰিব, জোতাযোৰ আৰামদায়ক হ'বই লাগিব।
1: হয়, আৰু পূজাৰ কথা যেতিয়া পাতি আছোঁ, আমি বাৰু মহিলাসকলে বাৰু মেখেলা চাদৰ বা শাৰী পিন্ধিম, কিন্তু

0: যিসকল আমাৰ টিনেজাৰ বুলি কয়
1: হয় হয়
0: কিশোৰীসকল, তেওঁলোকে কেনেধৰণৰ ষ্টাইল বা ফেশ্বন কৰিব পাৰে?
1: তেওঁলোকৰ কাৰণেও বহুত আছে, তেওঁলোকে কোট ছেট পিন্ধিব পাৰে, বহুত ধুনীয়া ধুনীয়া ফেষ্টিভ কোট ছেট, কিছুমান বেছি ৱৰ্ক থকা গল্ডেন চিলভাৰ ৱৰ্ক থকা কোট ছেট পিন্ধিব পাৰে, নহ'লেবা চাৰাৰা ছেটবিলাকো বহুত ভাল লাগিব তেওঁলোকক, তেওঁলোকে মানে ইজিলি খোজকাঢ়িও যাব পাৰিব বা কমফৰ্টেবল লাগিব, আনাৰকলি পিন্ধিব পাৰে, কোট ছেট পিন্ধিব পাৰে, সেনেকে।
0: চুলিৰ ক্ষেত্ৰত কেনেধৰণে?
1: চুলিৰ ক্ষেত্ৰত যদি দীঘল চুলি হয় তেতিয়া মানে আধা মেলি অকণমান মানে ফ্ৰণ্টখিনি অলপমান ষ্টাইল কৰি পিছৰখিনি অলপমান মেলিব পাৰে হাফ, কাৰণ বহুত বেছি মেলি গ'লে বেছি দীঘল হ'লে দিগদাৰ হ'ব, আৰু বেছিভাগ চুটি যদি হয় তেতিয়া তেওঁলোকে যদি চাৰাৰা ছেট বা কিছুমানে লেহেংগাও পিন্ধি ভাল পায়, ছোৱালীবিলাকে লেহেংগা বহুত ভাল পায়, তেওঁলোকে কিন্তু চিন্থেটিক লেহেংগাটো অকণমান এভইড কৰিলে ভাল, কাৰণ বহুত গৰম লাগে, বহুত বেছি ৱৰ্ক কৰা হ'ব নালাগে, আৰু মেকআপৰ ক্ষেত্ৰত তেওঁলোকে মিনিমেল মেকআপ কৰি, যিহেতু সৰু ছোৱালীবিলাকক বহুত বেছি মেকআপ কৰিলেও বেয়া লাগে, চিম্পল এটা মাংটিকাও লগাব পাৰে, লগাই অলপমান মিনিমেল মেকআপ কৰিলে, আৰু মেচিং আৰু খাৰু বা এইবিলাক আছে, সেইবিলাক তেওঁলোকেতো আজিকালি এক্সপাৰ্ট হয়, বহুত তেওঁলোকে ভালকে কেৰি কৰিব পাৰে।
0: এইখিনিতে মোৰ মনলৈ এটা প্ৰশ্ন আহিছে, আজিকালি প্ৰায় দেখিবলৈ পাওঁ কিশোৰীসকলে, আগৰ দিনত আমি এটাহে কাণ ফুটাইছিলো, আজিকালি প্ৰায় দেখো দুটা বা তিনিটা, মানে দুটা নতুন ফেশ্বন আহিছে নহয় জানো, যাক ট্ৰেণ্ড বুলি কয়, এই ক্ষেত্ৰত আপুনি কি ক'ব, কৰাটো ভাল নে বেয়া?
1: এতিয়া ধৰক কিছুমান কথা উচিত অনুচিত এইটো কৈ দিব নোৱাৰি, নিজৰ নিজৰ চইচ যিহেতু, নহয় জানো, আজিকালি উঠি অহা প্ৰজন্মই নিজৰ মতে সকলো কৰি ভাল পায় যিহেতু, তথাপিতো কৈ দিওঁ, তেওঁলোকে মানে যদি ফুটাব ইচ্ছা কৰে ফুটাওক, একো নাই, কিন্তু কথাটো হৈছে কি, তেওঁলোকে যিটো ৱেৰ কৰিব তাতে ইয়াৰিংছটো, সেইটো মানে সময়টো মানে কি, চাপ'জ ফেষ্টিভ ৱেৰ হ'লে বেলেগ হ'ব, ডেইলি যদি কলেজত যাওঁতে যদি এনেকে ডাঙৰ ডাঙৰকে তিনিপাত পিন্ধি যায় সেইটো অভিয়াছলি বেয়া লাগে,
0: দেখিব
1: একদম চিম্পল ৰাখক, এইটো বেছি হ'লে চিম্পলতে ভাল লাগে, ডাঙৰ হ'লে একদম বেয়া লাগে, আৰু ফেষ্টিভ ছিজন হ'লে তেতিয়া অলপ ডাঙৰ ছেটবিলাকতো পায়, এইটোৰ লগত সেইটো মেচিং, আজিকালি তিনিটা চাৰিটা এনেকে আছে, চ' সেনেকুৱা সেইবিলাক ভাল লাগিব, যথেষ্ট ভালেই লাগিব, পূজাততো আৰু ভাল লাগিব, কিন্তু স্কুল কলেজত যাওঁতে যাতে অলপমান বস্তুটো এভইড কৰে আৰু, বেছি ডাঙৰ পিন্ধিবলৈ যদি পিন্ধিবই লাগে, নহ'লে ফুটাটো মৰি যাব, এনেকুৱা এটা চিন্তা থাকে ন, খুলি যাব ক'লে নুখুলিব, চ' একদম সৰু সৰু দিয়ক আপুনি দিনত, মানে এনেকে বা চাপ'জ কলেজ বা স্কুলত যাব কাৰণে তেনেকে।
0: হয়, এতিয়া মই আপোনাৰ পৰা জানিব বিচাৰিছো, কম খৰচতে আমি কেনেদৰে পোচাক পৰিধান কৰি আমি নিজকে ফেশ্বনেবল কৰি থাকিব পাৰোঁ?
1: হয়, সেইটো ক'বলৈ গ'লে কম খৰচে, চাপ'জ আমি চাদৰ মেখেলা দিয়কচোন, আমিতো বেছিভাগে চাদৰ মেখেলা পিন্ধিব লাগে, ভালো লাগে পিন্ধি, তো চাদৰ মেখেলাযোৰ আপুনি চিম্পল এযোৰ হ'লেও আপুনি চাপ'জ তাতে কিবা এটা লগাই দিলে ব্লাউজটোত, নেকলাইনত কিবা এটা সৰু মণি বা কিবা এটা এটাচ কৰি দিলে, আজিকালি বহুত এইবিলাক ছিকুৱেঞ্চৰ বস্তু পোৱা যায়, চ' আপুনি ডিঙিত লগাই দিলে, হাতত বৰ্ডাৰটোত অকণমান লগাই দিলে, আৰু পাৰিটো ছাইডত সৰু সৰু কিবা এটা লগাই দিলে আপুনি নিজে, তেতিয়া আৰু যদি সময় থাকে আপুনি মাজত যিখিনি ফুল থাকে মেখেলা চাদৰটোৰ মাজত, ফুলখিনিৰ মাজত যদি এটা চুমকি বা সৰু বিটছ এটা এড কৰি দিব পাৰে তেতিয়া এযোৰ নতুন হৈ পৰিল, আৰু আপুনি যিটো আমাৰ দহি, দহিটো আজিকালি মণিটো চলিছে নহয় জানো, ত' মণি লগাই দিব পাৰে, আৰু মণি যদি এটা এটাকে লগাবলৈ সময় নাই আপোনাৰ এডাল লেছ কিনি আনক, মণি লেছ, সেই লেছডাল এটাচ কৰি দিয়ক, খুব কম সময়তে আৰু কম বাজেটতে আপোনাৰ মেখেলা চাদৰযোৰ নতুন হৈ গ'ল, যিহেতু আমাৰ বহুত থাকে অলৰেডি বহুত, নহয় জানো, নতুন নতুন কিনি থকাৰ প্ৰয়োজনো নাই, আৰু ব্লাউজৰ ক্ষেত্ৰতো ব্লাউজটো এখন বেলেগ কৰি দিয়ক আপুনি, হয় সেইটো ব্লাউজতে কিবা এটা আপুনি এড কৰি দিয়ক, নহ'লে তাত থকা যিকোনো এটা আপোনাৰ পচন্দৰ কালাৰ বাছি লৈ সেইটো এটা এক কালাৰ এটা ব্লাউজ এক কিনি লৈ
0: হয়
1: সেইটো পিন্ধক, তেতিয়া আকৌ নতুন এযোৰ হৈ যাব নহয় জানো।
0: হয়, আমি বাৰু পোচাকৰ কথা পাতিলোঁ, এতিয়া মই আহিছোঁ গহনাৰ ক্ষেত্ৰত, মানে আ অলংকাৰ,
1: অলংকাৰ
0: বেছি শকত মানুহে বেছি হেভি অলংকাৰ বা গধুৰ অলংকাৰ পিন্ধিলে বেয়া দেখে,
1: বেয়া দেখে, হয়,
0: গতিকে কেনেধৰণৰ অলংকাৰ আমি পিন্ধিব পাৰোঁ?
1: অলংকাৰটো সেই একেই, ধৰক আপুনি অকেজনটোৰ ওপৰত নিৰ্ভৰ কৰিব, বিয়া চিয়াত গ'লে আমাৰ পিন্ধিব ইচ্ছা যায় যিহেতু অলপ হেভি, আপুনি যদি ডিঙিৰডাল হেভি পিন্ধে আপুনি কাণৰ যোৰ একদম চিম্পল ৰাখক, বা আপোনাৰ কাপোৰযোৰ যদি বহুত হেভি হয়, বহুত ফুল থাকে, তেতিয়া আপুনি ডিঙিৰ হেভি নিপিন্ধিব, নেকলেছটো মানে একদম বেয়া লাগিব, তেতিয়া আপুনি ডিঙিত চেইন থকা, মোটা অলপ চেইন আৰু এটা লকেট থকা সেনেকুৱা পিন্ধিলে আপোনাৰ যথেষ্ট, গতিকে তেনেকে, আৰু যদি কাপোৰযোৰ লাইট হয় বা এক কালাৰ হয় বা বহুত বেছি তাতে একো কাম কৰা নাথাকে তেতিয়া আপুনি হেভিটো পিন্ধক, তেতিয়া এটা আপোনাক বহুত ধুনীয়া লুক আহিব।
0: হয়, অংকিতা পাঠক, আমি আহি আহি শেষ পৰ্যায় পালোহি, অনুষ্ঠান সামৰিব লাগিব, আপোনাৰ পৰা শেষত জানিব বিচাৰিছোঁ, আপুনি শ্ৰোতাসকলক কি ক'ব, ফেশ্বন কেনেদৰে আমি কৰিব লাগে?
1: চাওক, ফেশ্বন

0: বুলি ক'বলৈ হ'লে আমি যিহেতু আমাৰ দৈনন্দিন কামবিলাক কৰি যাব লাগিব, আমাৰ অফিচ স্কুল যিয়েই নহওক, উৎসৱ পাৰ্বণ সকলোতে আপোনালোকে এইটোৱে চাব লাগিব যে আপুনি যি এযোৰ সাজ পিন্ধিব সেইযোৰে আপোনাক কেনেকুৱা লাগিছে।
1: হয়
0: আপুনি বেলেগক দেখি ক'ৰবাত ফটোত দেখি ছ'চিয়েল মিডিয়াত দেখি এটা কাপোৰ চিলেক্ট নকৰিব, ট্ৰেণ্ডটো চাব পাৰে একো নাই, কিন্তু আপোনাক কেনেকুৱা লাগিব প্ৰথমতে আপুনি নিজেতো নিজৰটো গম পাব ন, আপুনি ওখ নে চাপৰ নে শকত কেনেকুৱা, আপোনাৰ স্কিন ট'ন কেনেকুৱা,
1: হয়
0: সেইটোৰ ওপৰত ডিপেণ্ড কৰি যেতিয়া আপোনাক কাপোৰযোৰ আপুনি যেতিয়া বাছি ল'ব সেইটোৱে আচল সৌন্দৰ্যটো ফুটাই তুলিব, আপোনাৰ আত্মবিশ্বাস আহিব। আপুনি যদি আপোনাক ভাল নলগা কাপোৰ এযোৰ পিন্ধি যায় লোকে ভাল দেখিব বুলি, আপুনি ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ কনফিডেঞ্চটো লৈ হ'ব, আপুনি যিযোৰ কাপোৰ পিন্ধি আৰাম পাব বা আপোনাৰ স্কিন ট'ন মেটছ কৰিব, নহয় জানো?
1: হয়
0: গতিকে সেইটোহে আচল ফেশ্বন, ফেশ্বন মিটছ কমফৰ্ট,
1: হয়
0: কমফৰ্টটো মেইন আপুনি চাব লাগিব আৰু আপোনাক কেনেকুৱা লাগিছে আৰু সেই অকেশ্যনটোৰ লগত আপোনাৰ কাপোৰযোৰ গৈছে নে নাই, নহয় জানো? সেইটোৱে আচল ফেশ্বন বুলি কওঁ, য'ত আপোনাৰ ব্যক্তিত্বটো ফুটি উঠিব, কাৰণ সাজপাৰযোৰ দেখিলে গম পায় যে মানুহগৰাকী কেনেকুৱা, নহয় জানো?
1: হয় হয়
0: গতিকে আপুনি সেইটোৱে যিটো অনুষ্ঠানত আপুনি কাপোৰযোৰ পিন্ধিব সেই অনুষ্ঠানটোৰ লগত খাপ খোৱাকৈ, নহয় জানো, খাপ খোৱাকৈ আৰু আপোনাৰ আৰামদায়ক হোৱাকৈ যেতিয়া আপুনি এযোৰ সাজপাৰ পিন্ধিব আৰু আত্মবিশ্বাস এটা থাকিব আপোনাৰ,
1: হয়
0: সেইটোৱে আচল ফেশ্বন।
1: খুব সুন্দৰ অংকিতা পাঠক, আজি আপুনি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আহিলে আৰু আমাক সুন্দৰ সুন্দৰ টিপছ বুলি কৈছোঁ মই, টিপছ দিলে, তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। আগলৈও কেতিয়াবা এনেদৰে লগ পাম আৰু বহুত কথাই পাতিম। আজিৰ অনুষ্ঠান আমি ইমানতে সামৰিছোঁ, ধন্যবাদ।
0: ধন্যবাদ মোৰ ফালৰ পৰাও।

ইমানপৰে শ্ৰোতাসকলে মনোজ্যোৎস্না মহন্তৰ কণ্ঠৰ আধুনিক গীতটি শুনিলে। ইয়াৰ লগে লগেই আজিৰ বলনিৰ পৰা মই ৰুণামণিয়ে বিদায় লৈছো। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাসকলে শুনি আছে নিপু ভূঞাৰ কণ্ঠত আধুনিক গীত। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লোৱা গীতটিৰ কথা হীৰেণ ভট্টাচাৰ্যৰ।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: বিধবাৰ অভিশাপ শুনি
1: বেফুলাই বিধৱা কব ধৰিলে যে
0: ইয়াৰ পিছত
1: বিধৱা তুমি অনাগতে দিয়া কোনো অভিশাপ নালাগে হয়তো
0: হয় নেকি
1: হয়
0: নাম নেপাকে মধুৰ সংগীত পদ্ম চৰণ
2: জনাৰাম শইকীয়া আৰু সংগীসকলে পৰিৱেশন কৰা ওজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাদ্য সংগীতৰ অনুষ্ঠানত শুনক দীপা মুখাৰ্জীৰ গীটাৰ বাদন।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সেৱা জীৱনৰ প্ৰধান উদ্দেশ্য হোৱা উচিত আৰু প্ৰতিগৰাকী ব্যক্তিয়ে এই সেৱাৰ মনোভাৱ গ্ৰহণ কৰা উচিত। ভাৰত, ব্ৰাজিল, জাৰ্মানী আৰু জাপান G4 ৰাষ্ট্ৰগোটৰ বৈদেশিক মন্ত্ৰীসকলে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰ সাধনৰ বাবে মত পোষণ কৰিছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ প্ৰগতিৰ ক্ষেত্ৰত ভাৰতৰ সামুদ্ৰিক খণ্ডৰ এটা বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব আৰু এছিয়ান গেমছৰ কাবাডীত ভাৰতৰ পুৰুষ দলটোৱে গ্ৰুপ এৰ চূড়ান্ত খেলত চীনক 37-21 ফলাফলত হৰুৱাই ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সেৱা জীৱনৰ প্ৰধান উদ্দেশ্য হোৱা উচিত আৰু প্ৰতিগৰাকী ব্যক্তিয়ে এই সেৱাৰ মনোভাৱ গ্ৰহণ কৰা উচিত। তেওঁ কয় যে ৰাজনৈতিক ক্ষেত্ৰত উচ্চ স্থানত উপনীত হোৱাৰ পাছতো নীতি আদৰ্শৰে সেৱাৰ মনোভাৱ অব্যাহত ৰখা উচিত। গুজৰাটৰ বাদনগৰৰ পৰা বাৰাণসীলৈ সেৱা যাত্ৰীসকলৰ সৈতে ভাৰ্চুৱেল ব্যৱস্থাৰে মত বিনিময় কৰি তেওঁ এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে সেৱাই পৰম ধৰ্ম কথাকাৰক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া উচিত।
2: सेवा यही मुख्य हमारा काम होना चाहिए और हम सेवा कर कर के ही सेवा का संदेश देंगे, शब्दों में नहीं देंगे। हमारे आचरण से लोगों को पता चले कि राजनीति में सत्ता कितनी ही क्यों न बड़ी हो जाए, लेकिन हमारा मार्ग सेवा का ही रहेगा। हम कभी भी सेवा के मार्ग से नहीं विचलित होंगे, कितने ही ऊंचे शिखर पर पहुंचेंगे, लेकिन सेवा परमो धर्म इस भाव को लेकर आगे बढ़ेंगे।
1: শ্ৰীমোদীয়ে কয় যে সেৱা হৈছে সৰ্বাধিক

0: চালিকা শক্তি। তেওঁ কয় যে পি এম কিষাণ আৰু পি এম সূৰ্যঘৰ যোজনাৰ দৰে আন আঁচনিসমূহে স্বীকৃতি লাভ কৰিছে। তেওঁ কয় যে সেৱাৰ মনোভাৱৰ বাবে দেশৰ 4 কোটি জনসাধাৰণে স্থায়ী বাসগৃহ লাভ কৰিছে।
1: हमारे किसानों के पास पीढ़ियों से बना हुआ ज्ञान का भंडार है। वे इस नॉलेज को हर दिन अपने जीवन में अपनाते हैं। हमें इन अनुभवों से भी सीखना है। अगर अनुभव करते तो भारत की विविधता की अनुभूति होती है और उनसे भी विविधता में भी एकता के भी दर्शन होते हैं। वो हमें हिंदुस्तान के हर कोने में पहुंचाने ही है। एक गांव का अच्छा प्रयोग दूसरे गांव के काम आए, एक युवा का समाधान दूसरे युवा की ताकत बने।
0: তেওঁ কয় যে যেতিয়া দেশৰ নীতিত সেৱাৰ মনোভাৱ অন্তৰ্নিহিত হৈ থাকে তেতিয়া দেশৰ বিকাশত নিজে নিজেই সেৱাই এটা বৃহৎ গতি লাভ কৰে। শ্ৰীমোদীয়ে কয় যে ইয়াৰ ফলত উদ্ভাৱনী আঁচনিসমূহৰ জৰিয়তে দেশৰ 25 কোটি জনসাধাৰণক দৰিদ্ৰতাৰ পৰা মুক্ত কৰা হৈছে। ৰাজনীতি, নিৰ্বাচন আৰু চৰকাৰী ব্যৱস্থাই নিজৰ স্থানত আছে। শ্ৰীমোদীয়ে কয় যে বিকশিত ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত দেশৰ জনসাধাৰণ সমৰ্পিত হৈ আছে। 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্যত দেশৰ যুৱ প্ৰজন্মই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ভাৰত, ব্ৰাজিল, জাৰ্মানী আৰু জাপান G4 ৰাষ্ট্ৰগোটৰ বৈদেশিক মন্ত্ৰীসকলে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰ সাধনৰ বাবে মত পোষণ কৰিছে। মন্ত্ৰী পৰ্যায়ৰ এটা যুটীয়া বিবৃতিত বৈদেশিক মন্ত্ৰীসকলে ৰাষ্ট্ৰসংঘৰ স্থায়ী আৰু অস্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা বঢ়োৱাৰ পোষকতা কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ, ব্ৰাজিলৰ বৈদেশিক মন্ত্ৰী মাউৰিঅ' ভিয়েৰা, জাৰ্মানীৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জোহান ডেভিড ৱাৰ্ডেফুল আৰু জাপানৰ বৈদেশিক মন্ত্ৰী মটেগি টোছিমিৎসুৰ মাজত অনুষ্ঠিত এই বৈঠকত মন্ত্ৰীসকলে এই মত পোষণ কৰে। উল্লেখযোগ্য যে নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ 81 সংখ্যক বৈঠক অনুষ্ঠিত হৈছে। মন্ত্ৰীসকলে কয় যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সংস্কাৰৰ প্ৰয়োজনীয়তা পূৰ্বতকৈ বৰ্তমান যথেষ্ট বৃদ্ধি পাইছে। বিশ্বৰ ৰাজনৈতিক পৰিৱেশৰ প্ৰত্যাহ্বানসমূহ বাঢ়ি যোৱাৰ সমান্তৰালভাৱে এই সংস্কাৰৰ প্ৰয়োজনীয়তাও আহি পৰিছে। তেওঁলোকে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সংস্কাৰ সাধনৰ ক্ষেত্ৰত 80 সংখ্যক বৈঠকত লোৱা সিদ্ধান্তসমূহৰো পৰ্যালোচনা কৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ প্ৰগতিৰ ক্ষেত্ৰত ভাৰতৰ সামুদ্ৰিক খণ্ডই এটা বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰিছে। বিশ্ব সামুদ্ৰিক দিৱস উপলক্ষে সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীসোণোৱালে কয় যে দেশৰ বিকাশ অধিক ক্ষীপ্ৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আন্তঃগাঁথনিৰ আধুনিকীকৰণ, নীতিৰ সংস্কাৰ আৰু নাৱিক তথা সাগৰেদি অহা যোৱা কৰা লোকসকলক প্ৰথম অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ। সামুদ্ৰিক উদ্যোগৰ লগত জড়িত লোকসকলৰ কঠোৰ পৰিশ্ৰমক স্বীকৃতি প্ৰদান কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ছেপ্টেম্বৰ মাহৰ শেষৰটো বৃহস্পতিবাৰত বিশ্ব সামুদ্ৰিক দিৱস পালন কৰা হয়। এই বছৰ সামুদ্ৰিক খণ্ডৰ গুৰুত্ব আৰু গোলকীয় বাণিজ্য আৰু বিকাশৰ ক্ষেত্ৰত নাৱিক তথা খণ্ডটোৰ সৈতে জড়িত লোকসকলক স্বীকৃতি প্ৰদানৰ বাবে এই দিৱস পালন কৰা হৈছে। চলিত বৰ্ষৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে নীতি নিৰ্ধাৰণৰ পৰা কাৰ্যকৰীকৰণলৈ সাগৰীয় খণ্ডৰ বিকাশ। আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সংস্থাই 2026-27 বৰ্ষৰ বাবে এই বিষয়টো নিৰ্বাচন কৰিছে। এই সংস্থা ইয়াৰ সদস্য ৰাষ্ট্ৰৰ বাবে কাৰিকৰী সাহায্য, প্ৰশিক্ষণ আৰু আন প্ৰয়োজনীয় সেৱাৰ ক্ষেত্ৰত সামুদ্ৰিক নীতি আৰু নিয়ন্ত্ৰণ কৰাত সহায় কৰাৰ বাবে দায়বদ্ধ। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 138 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। আমেৰিকা, যুক্তৰাষ্ট্ৰ আৰু চীনে দুই দেশৰ ব্যৱসায়িক যুদ্ধৰ সাময়িক বুজাবুজিৰ ম্যাদ আৰু দুমাহলৈ বৃদ্ধি কৰিছে। দুয়োপক্ষই ব্যাপক অৰ্থনৈতিক চুক্তিৰ হৈ কাম কৰাৰ পোষকতা কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোষাগাৰ সচিব স্কট বেচান্তে চুক্তিসমূহৰ বিষয়ে কয় যে ইয়াৰ ম্যাদ 10 জানুৱাৰীলৈ বৃদ্ধি কৰা হৈছে। প্ৰকৃত ব্যৱসায়িক চুক্তিখনৰ সময় অহা 10 নৱেম্বৰত উকলি যোৱাৰ কথা আছিল। উল্লেখযোগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে যোৱা বৰ্ষৰ অক্টোবৰত দক্ষিণ কোৰিয়াত এই চুক্তি সম্পাদন কৰিছিল। অৱশ্যে চীনে আনুষ্ঠানিকভাৱে এই চুক্তিৰ ম্যাদ সম্প্ৰসাৰিত কৰাৰ কোনো তথ্য ৰাজহুৱা কৰা নাই। ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি সচিব এছ কৃষ্ণনে জানিবলৈ দিছে যে ভাৰতে দেশৰ মুঠ ঘৰুৱা চাহিদাৰ প্ৰায় 99.2% মোবাইল ফোন নিৰ্মাণ কৰিছে। নতুন দিল্লীত আজি ভাৰতৰ ত্ৰয়োদশ বাৰ্ষিক ৰাজহুৱা পৰিক্ৰমা 2026ৰ মুকলি সত্ৰক সম্বোধন কৰি শ্ৰীকৃষ্ণনে কয় যে ভাৰতে বাৰ্ষিক 32ৰ পৰা 33 কোটি মোবাইল ফোন উৎপাদন কৰে। তেওঁ লগতে কয় যে বিশ্বৰ 5টা বৃহৎ মোবাইল ফোনৰ ব্ৰেণ্ড ভাৰতত আছে আৰু ভাৰততে তেওঁলোকে মোবাইল ফোন

0: প্ৰস্তুত কৰে। এছিয়ান গেমছৰ কাবাডীত ভাৰতীয় পুৰুষ দলটোৱে গ্ৰুপ এৰ চূড়ান্ত খেলত চীনক 37-21 ফলাফলত হৰুৱাই ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। গ্ৰুপ পৰ্যায়ত এইবাৰৰ সৈতে ভাৰতে চতুৰ্থবাৰলৈ জয়লাভ কৰিছে। ইয়াৰ পূৰ্বে ভাৰতে দক্ষিণ কোৰিয়া, জাপান আৰু বাংলাদেশক পৰাজিত কৰিছিল। 1990 চনৰে পৰা কাবাডীত এছিয়ান গেমছত অন্তৰ্ভুক্ত হৈছে আৰু ভাৰতীয় পুৰুষ দলটোৱে 8টা সোণৰ পদকসহ মুঠ 9টা পদক লাভ কৰিছে। আনহাতে ভাৰতীয় মহিলা দলটোৱে জয়ৰ ধাৰা অব্যাহত ৰাখি ইৰাণক 37-23 ফলাফলত পৰাজিত কৰে। মহিলা দলটোৱে ইয়াৰ পাছত জাপানৰ সৈতে মুখামুখি হ'ব। ভাৰতৰ ৰছিবিনা দেৱীয়ে জাপানৰ আয়োচি নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছৰ উচুৰ মহিলাৰ 60 কিলোগ্ৰাম ওজন শাখাৰ ছান্দা শিতানত ৰূপৰ পদক অৰ্জন কৰিছে। ৰছিবিনাই আজি ফাইনেলত চীনৰ ঝাংগো চিয়াংয়ুৰ হাতত 0-2 ফলাফলত পৰাজিত হয়। খেলুৱৈগৰাকীয়ে এছিয়ান গেমছৰ ইতিহাসত এইবাৰকে ধৰি 3টা পদক অৰ্জন কৰিছে। ৰছিবিনাই ইয়াৰ পূৰ্বে 2023 চনত অনুষ্ঠিত হাংঝৌ এছিয়ান গেমছত ৰূপৰ আৰু 2018 চনত অনুষ্ঠিত জাকাৰ্টা পালেমবাং এছিয়ান গেমছত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ইপিনে ভাৰতৰ সতনাম সিং আৰু ছলমান খানে পুৰুষৰ নৌকাচালনাৰ স্কালছৰ ডাবলছত ব্ৰঞ্জৰ পদক লাভ কৰিছে। ভাৰতীয় যুটীটোৱে 1500 মিটাৰলৈকে দ্বিতীয় স্থানত থাকে যদিও শেষৰ 500 মিটাৰ তৃতীয় স্থানলৈ অৱনমিত হয়। ইয়াৰ পূৰ্বে সতনাম সিঙে হাংঝৌ এছিয়ান গেমছত পুৰুষৰ কোৱাড্ৰুপল স্কালছত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে এছিয়ান গেমছত ৰূপৰ পদক অৰ্জন কৰা ৰছিবিনা দেৱী আৰু ব্ৰঞ্জৰ পদক লাভ কৰা সতনাম সিং আৰু ছলমান খানক অভিনন্দন জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা শুভেচ্ছা বাৰ্তাত কয় যে একেৰাহে এছিয়ান গেমছৰ 3টা সংস্কৰণত পদক অৰ্জন কৰিব পৰাটো সঁচাকৈ উল্লেখনীয় সাফল্য। তেওঁ কয় যে ৰছিবিনাৰ ধাৰাবাহিকতা, সাহস আৰু ধৈৰ্য সঁচাকৈ প্ৰশংসনীয়। শ্ৰীমোদীয়ে সতনাম সিং আৰু ছলমান খানক অভিনন্দন জনাই কয় যে খেলুৱৈ দুগৰাকীৰ অসাধাৰণ প্ৰদৰ্শনেৰে দেশে এছিয়ান গেমছত আৰু এটা পদক অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। তেওঁলোকৰ ধৈৰ্য, নিষ্ঠা, সংযম আৰু সমন্বয়ৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই সাফল্যই তেওঁলোকক অনাগত সময়ত আৰু উন্নত প্ৰদৰ্শন আগবঢ়াবলৈ প্ৰেৰণা যোগাব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সেৱা জীৱনৰ প্ৰধান উদ্দেশ্য হোৱা উচিত আৰু প্ৰতিগৰাকী ব্যক্তিয়ে এই সেৱাৰ মনোভাৱ গ্ৰহণ কৰা উচিত। ভাৰত, ব্ৰাজিল, জাৰ্মানী আৰু জাপান G4 ৰাষ্ট্ৰগোটৰ বৈদেশিক মন্ত্ৰীসকলে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰ সাধনৰ বাবে মত পোষণ কৰিছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ প্ৰগতিৰ ক্ষেত্ৰত ভাৰতৰ সামুদ্ৰিক খণ্ডৰে এটা বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰিছে। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।
1: মিডিয়ামৰ ভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ, FM বেণ্ডৰ 101.6 মেগাহাৰ্জত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে চিত্ৰালী গোস্বামীৰ কণ্ঠত 2টি ভজন।

0: As the closing track for today's session, I have played Michael Jackson's You're Not Alone. Doesn't matter how many times a nice song had been heard, no matter a thousand times it has been played, you just can't get over it. Well, then the clock does tick, dear listeners. It is time for me to shine death. Thank you so much for tuning in. Have a great evening.
1: পাশ্চাত্য সংগীতৰ অনুষ্ঠান শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। গ্ৰাহকসকলৰ সুবিধাৰ্থে অহা দেওবাৰে ৰাজহুৱা খণ্ডৰ সকলো বেংক আৰু আঞ্চলিক গ্ৰাম্য বেংকসমূহ খোলা থাকিব বুলি কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে 26 আৰু 27 ছেপ্টেম্বৰৰ সাপ্তাহান্তিক বন্ধৰ পাছতে বেংক কৰ্মচাৰী সংগঠনসমূহে 28ৰ পৰা 30 ছেপ্টেম্বৰলৈ আহান জনোৱা তিনিদিনীয়া ধৰ্মঘটৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হৈছে। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ভাৰতীয় ৰিজাৰ্ভ বেংকে অহা দেওবাৰে বেংকৰ শাখা কাৰ্যালয় এটিএম সংলগ্ন শাখা আৰু মুদ্ৰা ভঁৰালসমূহ সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰি ৰখাত অনুমোদন জনাইছে। চৰকাৰ আৰু বেংক ব্যৱস্থাপনা কৰ্তৃপক্ষই কৰ্মচাৰী সংগঠনসমূহক প্ৰস্তাৱিত ধৰ্মঘট উঠাই ল'বলৈ আহান জনাইছে। চৰকাৰে লগতে অত্যাৱশ্যকীয় বেংকিং সেৱাসমূহ বাধাৰহিতভাৱে অব্যাহত থকাটো নিশ্চিত কৰাৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজি জিলাতো যোৱা 17 ছেপ্টেম্বৰৰ পৰা অহা 2 অক্টোবৰলৈকে স্বচ্ছতাই সেৱা শীৰ্ষক স্বচ্ছ ভাৰত মিছনৰ কাৰ্যসূচী ৰূপায়িত হৈ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মবাৰ্ষিকী আৰু মোদীৰ সুশাসনৰ 25 বছৰীয়া কাৰ্যকালৰ লগত সংগতি ৰাখি সেৱা সংকল্প অভিযান উপলক্ষে স্বচ্ছতা কাৰ্যসূচী ব্যাপক কৰি তোলাৰ উদ্দেশ্যে জিলাখনৰ বিভিন্ন বিভাগে ভালেসংখ্যক কাৰ্যসূচী গ্ৰহণ কৰিছে। জিলাখনৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, ধেমাজি পৌৰসভা, শিক্ষা, স্বাস্থ্য আদি সকলো বিভাগে এই কাৰ্যসূচীত জড়িত হৈছে। জিলাখনত ৰূপায়িত সেৱা সংকল্প অভিযান আৰু স্বচ্ছতাই সেৱা কাৰ্যসূচীৰ অধীনত ধেমাজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ তথা জনস্বাস্থ্য কাৰিকৰী বিভাগে কেনেদৰে কাৰ্যসূচী ৰূপায়ণ কৰিছে সেই সন্দৰ্ভত আমাক জনাইছে ধেমাজি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া পলাশ ৰঞ্জন হাজৰিকাই।
3: বিগত বছৰৰ দৰে এই বছৰো আমি ধেমাজি জনস্বাস্থ্য কাৰিকৰী বিভাগে 17 ছেপ্টেম্বৰৰ পৰা 2 অক্টোবৰলৈ স্বচ্ছতাই সেৱা কাৰ্যসূচী পালন কৰিছোঁ। এই বছৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি বিভাগে আৰু অধিক স্বচ্ছতাৰ কাৰ্যসূচী তীব্ৰতৰ কৰি তুলিছোঁ। সেই উদ্দেশ্য আগত ৰাখি আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, বিভিন্ন হাট বজাৰ, বিভিন্ন উপাসনাস্থলী ইত্যাদিবোৰ চাফা কৰিবলৈ আগবাঢ়িছোঁ আৰু এই অভিযানত ৰাইজে অভূতপূৰ্বভাৱে সঁহাৰি আগবঢ়াইছে। ইয়াৰ লগতে আমাৰ অনাগত দিনবোৰত ঘৰে ঘৰে অভিযান চলিব। এই অভিযানত আমি প্লাষ্টিকৰ বিৰুদ্ধে এটা সজাগতা আনিবলৈ চেষ্টা কৰিম আৰু লগতে জৈৱিক সাৰ প্ৰস্তুতিৰ ওপৰত আমাৰ সজাগতা হ'ব। ইয়াৰ লগতে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক লৈও যে কেনেকৈ পেলনীয়া সামগ্ৰীৰ পৰা ব্যৱহাৰযোগ্য সামগ্ৰী প্ৰস্তুত কৰিব পাৰি তাৰ ওপৰত এটা প্ৰশিক্ষণ লগত প্ৰতিযোগিতা আৰম্ভ হ'ব।
2: শিলচৰ পৌৰ নিগম নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আজি শিলচৰত উপস্থিত হৈছে। আজিৰে পৰা অহা 26 ছেপ্টেম্বৰলৈ

0: সভাপতি শ্ৰীশইকীয়াই বিভিন্ন ৱাৰ্ডত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে সাংগঠনিক সভাত অংশগ্ৰহণ কৰিব। শিলচৰ পৌৰ নিগমৰ প্ৰথম নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে ইতিমধ্যে 42টা ৱাৰ্ডক কেন্দ্ৰ কৰি সাংগঠনিক আৰু প্ৰচাৰৰ প্ৰস্তুতি আৰম্ভ কৰিছে। দলটোৱে 38টা ৱাৰ্ডত প্ৰাৰ্থী প্ৰক্ষেপ কৰি 2টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাত জয়লাভ কৰিছে। দলীয় সূত্ৰই জনোৱা মতে এই মাহৰ শেষৰ ফালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা শিলচৰত উপস্থিত হোৱাৰ কথা। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেচন প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন হৈছে। নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত দুয়োখন নিৰ্বাচনী জিলাৰ বাবে এই প্ৰক্ৰিয়া নগাঁও জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। এই প্ৰক্ৰিয়াত নিৰ্বাচনী সাধাৰণ পৰ্যবেক্ষক আৰু ৰাষ্ট্ৰীয় তথা ৰাজ্যিক স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধি উপস্থিত থাকে। উল্লেখযোগ্য যে ই ভি এমসমূহত ভোটগ্ৰহণ কেন্দ্ৰৰ নম্বৰ সংযোজন কৰা হৈছে আৰু নগাঁও আৰু মৰিগাঁও দুয়োখন জিলাতে ভোটগ্ৰহণ কেন্দ্ৰভিত্তিক ই ভি এমসমূহৰ পৃথকীকৰণৰ কাম চলি আছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে। ৰাজনৈতিক দলসমূহে সমষ্টিটোৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলাই ভোটদাতাসকলৰ মন জয় কৰাৰ চেষ্টা চলাইছে। তামোলপুৰ জিলাৰ উত্তৰাঞ্চলৰ শান্তিপুৰ, অভয়াপুৰ আৰু শিৱপুৰকে ধৰি কেইবাখনো গাঁৱত বনৰীয়া হাতীৰ জাকে ব্যাপক উপদ্ৰৱ চলাই অহাৰ লগতে কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি পেলায়। বন্য হাতীয়ে খেতিপথাৰৰ শস্য আৰু শাক পাচলি খাই বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে প্ৰায়ে স্থানীয় লোকক আক্ৰমণ কৰি আহিছে। হাতীৰ আক্ৰমণত ৰবি চৌৰেন নামৰ এজন লোক গুৰুতৰভাৱে আহত হয়। দিনৰ ভাগতো জনবসতিপূৰ্ণ এলেকাত হাতীৰ মুক্ত বিচৰণৰ ফলত সম্প্ৰতি অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি হৈছে। বন বিভাগক এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে আহ্বান জনাইছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে পৰিণীতাৰ কণ্ঠত দুটি আধুনিক গীত, শিল্পীৰ কণ্ঠত শ্ৰোতাসকলে শুনাবলৈ লোৱা দুয়োটি গীতৰেই কথা, ইপছন লাল বৰুৱাৰ সংগীত, উৎপল শৰ্মাৰ।

এয়া আকাশবাণী তেজপুৰ। আজি বৃহস্পতিবাৰ, ৰাষ্ট্ৰীয় দিনপঞ্জী অনুসৰি 1433 ভাস্কৰাব্দৰ আহিন মাহৰ 6 দিন, ইংৰাজী 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 24 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ অধিৱেশন মুকলি কৰিব লৈছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজৰ লগতে নিউজ অন এয়াৰ এপৰ জৰিয়তে। আজি আমাৰ এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে সমীৰ নাৰ্জাৰী আৰু নৱজ্যোতি ৰাভা। ট্ৰেন্সমিটাৰৰ দায়িত্বত আছে নিৰঞ্জন বড়ো। পৰিবহণত আছে নয়ন দৈমাৰী। প্ৰচাৰণৰ সহায়ক মনালিছা দেৱীৰ সৈতে ষ্টুডিঅ'ৰ মাইক্ৰফোনৰ সন্মুখৰ পৰা মই নৱকৃষ্ণ গোস্বামীয়ে আপোনাসৱক আজিৰ অধিৱেশনলৈ স্বাগতম জনাইছোঁ।

ছেমুৱেল জনছনে কৈছিল, বিশ্বাসৰ অবিহনে বন্ধুত্ব হ'ব নোৱাৰে আৰু সততাৰ অবিহনে হ'ব নোৱাৰে বিশ্বাস। এয়া আকাশবাণী তেজপুৰ। শ্ৰোতালৈ এতিয়া আগবঢ়াব লৈছোঁ আমাৰ দৈনন্দিন অনুষ্ঠান অৰ্ধ আকাশ। আজি এই অনুষ্ঠানৰ মোৰ কথা শিতানত শুনক জনু মিশ্ৰ গোস্বামীৰ এটি স্বৰচিত কবিতা পাঠ।

0: নমস্কাৰ, মোৰ নাম চুনু মিশ্ৰ গোস্বামী। ঘৰ চতিয়াৰ খনাগুৰি গাঁৱত, জিলা শোণিতপুৰ। মই এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী। মোৰ কৰ্মৰত বিদ্যালয়খনৰ নাম আছিল ভাস্কৰ জ্যোতি আদৰ্শ বিদ্যাপীঠ চতিয়া। মই এটা স্বৰচিত কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। ই এটা ছন্দবদ্ধ কবিতা। কবিতাৰ শিৰোনাম হৈছে বাৰ মাহৰ গীত। বহাগ মাহত গছৰ ডালত ফুলে কপৌ নাহৰ, জেঠ মাহৰ বাৰটা ঘৰত লাগে বহুত ভাগৰ। আহাৰ মাহত খাই ভাল পাওঁ আনাৰস আম জাম, শাওণ মাহত দেউতাহঁতৰ খেতি কৰাটোৱে কাম। ভাদৰ মাহত আইতাসকলে লয় নামঘৰে নাম, আহিন মাহত হয় দুৰ্গা পূজা বেলুন লোৱাই কাম। কাতিৰ মাহত তুলসী তলত লগাই আকাশ বন্তি, আঘোণ মাহত পকা ধানবোৰে কৰে যে ভঁৰাল ভৰ্তি। পোহৰ মাহত ঠাণ্ডা যে বহু জুহালত জুই ধৰে, মাঘৰ মাহত ভোগালীৰ ভোগে নদন মদন কৰে। ফাগুন মাহত পচোৱা বতাহ ধূলিয়ৰি বাট পথ, চতুৰ মাহত বৰদৈ চিলাই যায় মাকৰ ঘৰত। ধন্যবাদ।
1: অৰ্ধ আকাশ অনুষ্ঠানত এতিয়া আগবঢ়াইছোঁ লতা মংগেশকাৰৰ কণ্ঠৰ কেইটিমান হিন্দী বোলছবিৰ গীত। পুনতে শুনক অনামিকা বোলছবিখনৰ এই গীতটি।

শ্রোতাই অর্ধ আকাশ অনুষ্ঠানত লতা মঙ্গেশকরৰ কণ্ঠৰ হিন্দী বোলছবিৰ গীত শুনি আছে। এইবাৰ শুনক বাহাৰো কি সপনে বোলছবিখনৰ শিল্পীৰ কণ্ঠৰ এই গীতটি।

रे भैया तो बेवार तू, इसलिए तू इतना उदास, सुखे सुखे हूँ।

শ্রোতা ইমান পৰে অৰ্ধ আকাশ অনুষ্ঠানত জুনু মিশ্ৰ গোস্বামীৰ স্বৰচিত কবিতা পাঠ আৰু লতা মংগেশকৰৰ কণ্ঠৰ কেইটিমান হিন্দী বোলছবিৰ গীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া সন্ধিয়া 6 বজাত হিন্দীত আৰু 6:05 ইংৰাজীত বাতৰি আকাশবাণী দিল্লীৰ পৰা আৰু 6:10 আকাশবাণী গুৱাহাটীৰ পৰা কৃষকবাণী শুনিবলৈ পাব।

0: প্ৰিয় শ্ৰোতা নমস্কাৰ। আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। মই ভাস্কৰ জ্যোতি আচাৰ্য। আজিৰ কৃষকবাণী ফোন ইন লাইভ প্ৰচাৰ কৰা হৈছে, অৰ্থাৎ আমাৰ এই অনুষ্ঠানত আজি শ্ৰোতাসকলে ফোনযোগে ভাগ ল'ব পাৰিব। আজি আমাৰ বিষয় হৈছে কৃষিজাত সামগ্ৰীৰ বিপণন, আৰু এই বিষয়ত আলোচ কৰিবলৈ, বিভিন্ন প্ৰশ্ন সুধিবলৈ শ্ৰোতাসকলে আমাক ফোন কৰিব পাৰে। আমাৰ ফোন নম্বৰ দুটি হৈছে 03612661876 আৰু 9435400522। এই দুটা নম্বৰত ডায়েল কৰিলে শ্ৰোতাসকলে আমাৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। আজি আমাৰ এই বিষয়ত আলোচ কৰিবলৈ দুগৰাকী সমল ব্যক্তিক আমি আমন্ত্ৰণ জনাই আনিছোঁ। এগৰাকী মোৰ সোঁহাতে, এয়া ডক্টৰ দীপাঞ্জন কাশ্যপ। এখেত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি মহাবিদ্যালয়ৰ কৃষি অৰ্থনীতি বিভাগৰ এগৰাকী সহকাৰী অধ্যাপক, আৰু মোৰ বাওঁহাতে এয়া কৃষি সঞ্চালকালয় খানাপাৰাৰ এগৰাকী কৃষি উন্নয়ন বিষয়া মানস জ্যোতি বৰা। আপোনালোক দুয়োকে আদৰিছোঁ আজিৰ অনুষ্ঠানলৈ।
1: ধন্যবাদ।
0: এতিয়া কৃষিজাত সামগ্ৰী বিপণন বুলি কোৱাৰ লগে লগে আমি অকণমান কৃষিজাত সামগ্ৰীনো কি আৰু ইয়াৰ বিপণন বুলিলেনো কি বুজো, সেই কথাখিনিৰ পৰা আমি পুনৰ আৰম্ভ কৰিব খুজিছোঁ।
1: হয়, কৃষিজাত সামগ্ৰী বুলি ক'লে আমাৰ নিত্য নৈমিত্তিক,
0: হয়,
1: খাবৰ কাৰণে যিবিলাক সামগ্ৰীৰ প্ৰয়োজন হয়,
0: হয়,
1: সেই গোটেইবিলাক আমাৰ এই কৃষি সামগ্ৰীখিনি আওতালৈ আহে। তাত আমি এতিয়া চাউল দাইলৰ পৰা আৰম্ভ কৰি মছলাজাতীয় শস্য, তেল, এই গোটেইবিলাক আহাৰ উপৰিও আমাৰ কৃষি আৰু আনুষংগিক বিষয় বুলি ক'লে আমাৰ তাৰ লগত কিন্তু মাছ, মাংস, কণী ইত্যাদিও আমাৰ সোমাই পৰে। আৰু তাৰ লগত আমাৰ বেলেঞ্চ নিউট্ৰিশ্যনৰ কাৰণে যিখিনি শাক পাচলি ফল মূলৰ প্ৰয়োজন হয় সেইখিনিও কিন্তু আমাৰ এই কৃষি সামগ্ৰীবিলাকৰ ভিতৰতে আহে। এতিয়া ক'বলৈ গ'লে এই কৃষি সামগ্ৰীৰ বিপণনৰ ওপৰত আমি যিটো আলোচনালৈ আহিছোঁ, এই আলোচনাখিনি কৰোঁতে এটা কথা খুব গুৰুত্বপূৰ্ণ, ইয়াত আমি সতেজ যিখিনি আমাৰ খাদ্য শস্য আছে সেইখিনি বিপণন কৰাৰ উপৰিও কিন্তু আমাৰ যিবিলাক সংসাধিত সামগ্ৰী, যিখিনিক আমি ইংৰাজীত ভেলু এডিশ্যন বুলি কওঁ, ভেলু এডেড প্ৰডাক্টখিনিৰ কথাও আহে। আৰু আমি সদায় যিখিনি কৃষকে নিজৰ পথাৰত উৎপাদন কৰিছে সেইখিনিৰ বিপণনৰ কথা কৈ থাকোঁতে কিন্তু আমি যিখিনি ইনপুট আছে আমাৰ কৃষি শস্যবিলাক উৎপাদন কৰিবৰ কাৰণে যিবিলাক ইনপুট লাগে বা আমাৰ জীৱ জন্তুৰ কাৰণে যিবিলাক খাদ্যৰ প্ৰয়োজন হয় সেইবিলাকৰ বিপণনৰ কথা কিন্তু সাধাৰণতে আমি এই আওতালৈ নানো। কিন্তু এই গোটেইখিনি কথাই আমি ভালদৰে আলোচনা কৰাটো খুব গুৰুত্বপূৰ্ণ।
0: এতিয়া এই বিপণন কৰাৰ ক্ষেত্ৰত আমি প্ৰায়ে আমি দেখিবলৈ পাওঁ বা আজিকালি প্ৰায় ক্ষেত্ৰতে কোৱা হয়, মানে কৃষকসকলক কোৱা হয় যে তেওঁলোকে যেতিয়া খেতিপথাৰত নামিব তাৰ আগেয়ে তেওঁলোকক বজাৰখন অধ্যয়ন কৰি ল'বলৈ কোৱা হয়, মাৰ্কেট ষ্টাডি বুলি যিটো কোৱা হয়, মাৰ্কেট ষ্টাডি কৰি ল'বলৈ কোৱা হয়। সেইটো কিমান জৰুৰী আচলতে, কাৰণ ইয়ে গৈ গৈ আকৌ বিপণনৰ পৰ্যায়টো পাব।
2: নিশ্চয়কৈ, আচলতে আমি যেতিয়া এখন কৃষি শস্য বা কৃষিজাত সামগ্ৰী, বিভিন্ন ধৰণৰ ইতিমধ্যে মোৰ উপৰোক্ত বক্তাই কৈছেই যে কৃষিজাত সামগ্ৰী আমাৰ খাদ্য সামগ্ৰীসমূহ, তাৰ লগত জড়িত হৈ থকা অন্যান্য যিসমূহ উপাদান, তাৰ লগতে বস্ত্ৰ বা বিভিন্ন ধৰণৰ যিসমূহ আছে আচলতে কৃষিৰ জৰিয়তে আমি উৎপাদন কৰিব পাৰোঁ, সেইসমূহক যদি আমি বজাৰখনৰ কথা চিন্তা কৰি সেই কথাবোৰ আগতে আমি যদি এটা প্ৰাৰম্ভিকভাৱে তাৰ আমি এটা পৰ্যালোচনা কৰি আমি কৃষিখণ্ডলৈ আগবাঢ়ি যাওঁ, তাৰ পৰা কৃষকসকল লাভান্বিত হ'ব। কিয়নো আমি যদি চাওঁ আমাৰ অসমখন জৈৱ বৈচিত্ৰতাৰে
0: ভৰপূৰ
2: ৰাজ্য হয়। এতিয়া অসমৰ এই জৈৱ বৈচিত্ৰতাৰ লগতে অসমত এনেকুৱা বহুত থলুৱা খাদ্য শস্য আছে, সেই শস্যসমূহৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত যথেষ্ট মান আছে। আমি যদি চাওঁ আমাৰ ঘৰৰ বাৰীতে থকা শিলিখা, আমলখিৰ পৰা আৰম্ভ কৰি ঔটেঙা, বিভিন্ন ধৰণৰ জিআই পোৱা যিসমূহ আমাৰ ক্ৰপ আছে, লাগিলে সেয়া তেজপুৰৰ লিচু হওক বা মৰাণৰ আদা হওক বা যিসমূহ জিআই টেগ প্ৰাপ্ত যিসমূহ আমাৰ কৃষিজাত সামগ্ৰী আছে, এইসমূহক যদি

আমি বজাৰখনলৈ উলিয়াই দিব বিচাৰোঁ, তেনেহ'লে আমি পোনপ্ৰথমে আমি জানিব লাগিব যে আমাৰ টাৰ্গেট গ্ৰুপ কোন হয়, আমি কোনসকল আচলতে গ্ৰাহকৰ কাৰণে আমি আচলতে সেই সামগ্ৰীসমূহ উলিয়াই দিম, সেই কথাটো আমি প্ৰথমতে পৰ্যালোচনা কৰিব লাগিব। দ্বিতীয়তে আমি চাব লাগিব যে আমাৰ বজাৰখনৰ বাবে কিমান পৰিমাণৰ আমাৰ সেই সামগ্ৰীৰ প্ৰয়োজন হয় আৰু তাৰ বাবে আমাৰ যিসমূহ ইনপুট লাগে, ধৰি লওক কৃষি খণ্ডত আগবাঢ়ি যাবৰ কাৰণে আমাক সাৰ লাগে, বিভিন্ন ধৰণৰ আপোনাৰ নানা প্ৰক্ৰিয়াৰ আমাৰ মেকানিকেল যিখিনি সামগ্ৰীৰ প্ৰয়োজন হয়, সেই ক্ষেত্ৰসমূহত আমি

0: ধৰি লওক কৃষি খণ্ডত আগবাঢ়ি যাবৰ কাৰণে আমাক সাৰ লাগে, বিভিন্ন ধৰণৰ আপোনাৰ নানা প্ৰক্ৰিয়াৰ আমাৰ মেকানিকেল যিখিনি সামগ্ৰীৰ প্ৰয়োজন হয়, সেই ক্ষেত্ৰসমূহত আমি আগবাঢ়ি যাবৰ কাৰণে আচলতে আমি সেই পৰ্যালোচনাখিনি আগতে কৰি ল'লেহে আমি কৃষি খণ্ডত আমি অধিক লাভান্বিত হ'ব পাৰোঁ।
1: হয়, এইখিনিতে মই আৰু এটা কথা যোগ দিব বিচাৰিম। আমাৰ যিবিলাক কৃষি সামগ্ৰী আছে, মই আপোনাক দুই এটা উদাহৰণ দিব বিচাৰিছোঁ। যেনে ধৰক ধনিয়াটো, ধনিয়া যেতিয়া বজাৰত ওলাই উপলভ্য হয়, চাৰিওফালৰ পৰা একেলগে আহে আৰু সেই সময়ত আপোনাৰ দামটো কমি যায়। কিন্তু আজিকালি হয়তো আমি লক্ষ্য কৰিছোঁ যে বছৰৰ বেছিখিনি সময়ে আমাৰ আজিকালি বজাৰত ধনিয়া উপলভ্য হয়। সেই বস্তুটো কেনেকৈ হৈছে, মানে আমাৰ কিছুমান এচাম এনেকুৱা খেতিয়ক আছে যোনে প্লেন কৰি পেলায় প্ৰথম বেটছৰ ধনিয়াটো ধৰক আজি লগাইছে, আজিৰ পৰা 15 দিনৰ পিছত ছেকেণ্ড বেটছটো লগাইছে, এমাহৰ পিছত 3 নম্বৰ বেটছটো লগাইছে। তেনেকুৱা ধৰণে তেওঁলোকে যেতিয়া কৰিছে, তেওঁলোকে কিন্তু বজাৰখন ভালদৰে তাৰ আগতে পৰ্যালোচনা কৰি লৈছে। তেওঁলোকে দেখিছে যে যদি মই এইধৰণে পৰ্যায়ক্ৰমে উলিয়াব পাৰোঁ, যেতিয়া অইন খেতিয়কসকলে বজাৰত বস্তু উলিয়াব নোৱাৰে, তেতিয়া কিন্তু মই অন্যতকৈ বেছি লাভৰ পৰিমাণ দেখিবলৈ সক্ষম হওঁ। গতিকে তেনেকুৱা ধৰণৰ কৃষকসকলে এটা পূৰ্ব পৰিকল্পনা অনুযায়ী যদি আগবাঢ়ে, তেনেহ'লে যথেষ্ট লাভৰ মুখ দেখাৰ তেওঁলোকে সম্ভাৱনা থাকে,
2: দেখা পাব। আৰু আজিকালি এটা কথা খুব কোৱা হয় যে বিপণনৰ ক্ষেত্ৰত এতিয়া যেতিয়া খুব উৎপাদন হ'ল, আৰু আমাৰতো এনেকুৱা হয়, এতিয়া ঘৰত ফল মূলৰ কথাই কৈছোঁ, মানে উদ্যান শস্যৰ ফালৰ পৰা যদি চাওঁ, ঘৰত আমি যেতিয়া দেখোঁ মধুৰিয়াম লাগে, মানে অজস্ৰ লাগে, তলত পকি সৰি নষ্ট হৈ যায়। কিন্তু এনেকুৱা ধৰণৰ তেনে সময়তে আমি যদি সেই মধুৰিয়ামখিনিৰ আমি জাম জেলি সেইবিলাক যদি প্ৰস্তুত কৰি থওঁ, তেতিয়াহ'লে আমি বছৰৰ বিভিন্ন সময়তে সেইবিলাক আমি বিক্ৰী কৰিব পাৰোঁ। গতিকে এইখিনিতে আহি পৰে খাদ্য সংসাধন প্ৰক্ৰিয়াটোৰ কথা। গতিকে এই বিপণনৰ ক্ষেত্ৰত খাদ্য সংসাধনৰ গুৰুত্ব কিমান, সেই বিষয়ে কি ক'ব?
0: হয়, অত্যন্ত গুৰুত্বপূৰ্ণ। আচলতে আমি যদি চাওঁ যে আমি সচৰাচৰ দেখা পাওঁ যে কৃষকে যথেষ্ট পৰিমাণৰ বিলাহী উৎপাদন কৰিছে আৰু উপযুক্ত বজাৰখনৰ অভাৱত বিভিন্ন সময়ত সেই বিলাহী বা অন্যান্য খাদ্য সামগ্ৰীসমূহ নষ্ট হৈ যায়। কিন্তু সেই বিলাহী বা অন্যান্য খাদ্য সামগ্ৰীসমূহৰ পৰা যদি আমি জাম জেলি বনাব পাৰোঁ, তাৰ পৰা যদি আমি আচাৰ বনাব পাৰোঁ, তাৰ পৰা যদি আমি বিভিন্ন ধৰণৰ সংসাধন কৰিব পৰা যিসমূহ প্ৰক্ৰিয়া আছে তাৰ জৰিয়তে আগবাঢ়োঁ। আৰু সংসাধন প্ৰক্ৰিয়াটো আচলতে কি হয়, আমি প্ৰথমতেই এটা কথা গুৰুত্ব দিব লাগিব, সংসাধনৰ কাৰণে যিসমূহ আমাৰ মূল কেঁচা সামগ্ৰী লাগিব সেইসমূহত যাতে কোনো ধৰণৰ বেমাৰ নাথাকে, তাত কোনো ধৰণৰ বেমাৰ বা পোক পতংগৰ আক্ৰমণ নাথাকে, সেই কথাটো আমি গুৰুত্ব দিব লাগিব। তাৰ পাছতে সংসাধনৰ প্ৰক্ৰিয়াটোৰ বিষয়ে আমাৰ সম্পূৰ্ণ আমি তাৰ বাবে তাৰ কাৰণে প্ৰশিক্ষণ প্ৰাপ্ত হৈ পেলাই আমি জ্ঞানখিনি ল'ব লাগিব। বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠানসমূহ আছে বা বিভিন্ন ধৰণৰ এজেঞ্চিসমূহ আছে, আজিকালি বহু NGO সেইসমূহৰ ক্ষেত্ৰত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰে। কাৰণ আমি প্ৰথমতেই যিসমূহ প্ৰয়োজনীয় সামগ্ৰী তাৰ কাৰণে আমি চৰ্টিং গ্ৰেডিঙৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছিল, আমি সেইখিনি তেনেধৰণে আমি ছিলেক্ট কৰি ল'ব লাগিব। আৰু ছিলেক্ট কৰি লোৱাৰ পাছত সেইসমূহক নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ জৰিয়তে আমি প্ৰক্ৰিয়াকৰণ কৰিব লাগিব। তাৰ পাছত গুৰুত্বপূৰ্ণ বিষয় এটা আহি পৰিব কি, যে আমি সেই প্ৰক্ৰিয়াকৰণ যে কৰিলোঁ তাৰ প্ৰপাৰ পেকেজিং আৰু ব্ৰেণ্ডিং কৰিব লাগিব। আৰু পেকেজিং ব্ৰেণ্ডিং কৰিবৰ কাৰণে আমি FSSAI টেগটোৰ প্ৰয়োজন হ'ব বা বিভিন্ন ধৰণৰ লাইচেন্সৰ প্ৰয়োজন হ'ব। সেই লাইচেন্সসমূহ উলিয়াবৰ কাৰণেনো কি প্ৰক্ৰিয়া থাকে, সেই প্ৰক্ৰিয়াসমূহৰ বিষয়েও তেওঁলোক অৱগত হ'ব লাগিব। আৰু সেইধৰণে যাতে ভেলু এডেড যিসমূহ সামগ্ৰী আছে সেইসমূহক বহু সময়লৈ দীৰ্ঘ সময়লৈকে আমি যাতে সংৰক্ষণ কৰি ৰাখিব পাৰোঁ, সেইসমূহ যাতে নষ্ট হৈ নাযায়, গতিকে সেই ধৰণৰ দিশসমূহত আগবাঢ়ি যাব লাগিব। আৰু তাৰ ক্ষেত্ৰতো এডভাৰটাইজিঙৰ কথা থাকে, কেনেধৰণে আমি আমাৰ টাৰ্গেটেড অডিয়েঞ্চৰ মাজত আমি সোমাব পাৰোঁ, সেই কথাখিনিও আমি গুৰুত্ব আৰোপ কৰিব লাগিব। আৰু সেইধৰণে এটা সম্পূৰ্ণ এটা প্ৰক্ৰিয়াত যদি আমি আগবাঢ়ি যাওঁ, নিশ্চিতভাৱে আমাৰ যিকোনো খাদ্য সংসাধনৰ ক্ষেত্ৰখনত আমি যথেষ্টখিনি আগবাঢ়ি যাব পাৰিম আৰু তাৰ যথেষ্ট সম্ভাৱনীয়তাও আছে।
2: এতিয়া অকল এতিয়া আমি সাধাৰণতে আমি খেতিয়ক বা আমি যেতিয়া কৃষক বুলি কওঁ, তেতিয়া সাধাৰণতে আমি যিখন আগতে সৰুৰে পৰা যিটো আমাৰ ধাৰণা আৰু দেই, কৃষক বুলি ক'লে তেওঁ অকণমান দিনহীন হ'ব লাগিব, আঁঠুৰ মূৰত চুৰিয়া পিন্ধা, কেৱল নাঙলখন লৈ থকা, কিন্তু সেই ধাৰণাটো আচলতে কেতিয়াবাই সলনি হৈছে। আমাৰ যিসকল দেশৰ আগশাৰীত কৃষি ক্ষেত্ৰত যিসকল আগশাৰীৰ ৰাজ্য আছে সেইবিলাক ৰাজ্যত তেনেকুৱা উদাহৰণো দেখুৱাইছে। আৰু গতিকে যিমানে আমাৰ দিন পাৰ হৈ গৈ আছে, যিমান আমাৰ বিজ্ঞান প্ৰযুক্তি আগবাঢ়ি গৈ আছে, যিমান আমাৰ বজাৰখন আগতকৈ যিমান স্মাৰ্ট হৈ আহিছে, সেই অনুসাৰে কিন্তু কৃষকসকল এতিয়া সাজু হৈছে। আৰু সেইকাৰণে তেওঁলোকে বিভিন্ন ষ্টেণ্ডাৰ্ডো তেওঁলোকে অনুসৰণ কৰিব লাগিব। এই ষ্টেণ্ডাৰ্ডৰ কথাটোলৈ আমি আহিম। তাৰ আগতে এটি ফোন আহিছে, আমি ফোন কলটো লৈ লৈছোঁ। হেল্ল' হেল্ল' হেল্ল'
3: হয় শুনিছা?
2: হয় নমস্কাৰ, আপোনাৰ নামটো কওক আৰু ক'ৰ পৰা কৈছে?

0: জনাবো।
1: হয়, নমস্কার, মোৰ নাম অৰ্জুন দাস, মই গুৱাহাটীৰ পাণ্ডুৰ পৰা কৈছোঁ।
0: অৰ্জুন দাস নমস্কাৰ, হয় আপোনাৰ প্ৰশ্নটো কৰক।
1: মোৰ প্ৰশ্ন হ'ল মানে টবত নেমু টেঙা গাছ অথবা কিবা ফলৰ গাছ লগাই পিনে বিক্ৰী কৰিব পাৰে নেকি?
0: ক'ত লগাই বিক্ৰী কৰাৰ কথা কৈছে?
1: টপ, আমাৰ যোনটো মানে প্লাষ্টিকৰ টপ পায় বজাৰত,
0: হয়, তাতে নেমু লগাই কৰিব পাৰি নেকি? ঠিক আছে, ঠিক আছে, আপোনাৰ প্ৰশ্নটোৰ বাবে ধন্যবাদ। আপুনি আপোনাৰ উত্তৰটো পাব, আপুনি অনুষ্ঠানতে শুনক।
2: হয়, আপুনি এইটো এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অৱতাৰণা কৰিছে। বৰ্তমান সময়ত আমি যিসকল মানুহ চহৰাঞ্চলত আছোঁ তাৰ কাৰণে আমাৰ কিন্তু আজিকালি কৃষি কৰাৰ এইটো এটা নতুন উপায় এতিয়াৰ বুলি ক'লে ভুল হ'ব, আমি যথেষ্ট আগৰ পৰাই কৰি আছোঁ। আৰু সেইটোৰ ক্ষেত্ৰত যিহেতু আমাৰ ইয়াত যথেষ্ট পৰিমাণে মাটিৰ অভাৱ থাকে, সেইকাৰণে আমি এনেকুৱা প্লাষ্টিকৰ যিবিলাক টাপ চাপ আছে সেইবিলাকতে কৰিব পাৰোঁ। গতিকে এইবিলাকৰ কাৰণে আজিকালি আমাৰ উচ্চ গুণগত মানদণ্ডৰ আমাৰ পুলি পোৱা যায়, আৰু এইবিলাক আমাৰ প্লাষ্টিকৰ টাপ হওক বা আমি চিমেণ্ট চিষ্টাৰ্ণ হওক, এইবিলাকত আমি সাৰৰ যথোপযুক্ত প্ৰয়োগ কৰি পেলাই আমি এটা ভাল উৎপাদন পাব পাৰোঁ। কিন্তু এটা কথা কি, আমি সাধাৰণতে মাটিত যিখিনি শস্য উৎপাদন কৰোঁ তাত আমি ধৰক যিমানটো উৎপাদন পাওঁ, ইয়াত যিহেতু ঠাইৰ অলপ সমস্যা আছে, গতিকে হয়তো তাতকৈ অলপ উৎপাদন কম পাব। কিন্তু আপুনি ঘৰত খাবৰ কাৰণে বা যদি আপুনি বৃহৎ পৰিসৰত কৰিব পাৰে, আপুনি ইয়াৰ দ্বাৰাও কিন্তু কমাৰ্চিয়েলি আপুনি এগ্ৰিকালচাৰটো আগুৱাই লৈ যাব পাৰিব।
0: আৰু এনেধৰণৰ কিছুমান আজিকালি বেগ পায় ন, সেউজীয়া ৰঙৰ, য'ত মানে খেতি কৰিব পাৰি, গছ পুলি ৰুব পাৰি। আৰু আমাৰ চহৰাঞ্চলতো দেখা যায় আজিকালি যিহেতু খুব এপাৰ্টমেণ্টছবিলাক হৈছে ন, ছ'চাইটিবিলাক হৈছে, য'ত আৰু মাটিৰ অভাৱ থাকে ন, তাত আৰু খেতি কৰিবলৈ মাটি নাথাকে।
2: আনকি আপুনি এইটো এটা ভাল কথা কৈছে, আপোনাৰ যিটো বেগ আহে এনেকুৱাও হৈছে আজিকালি আপোনাৰ বেগটোৰ লগতে এটা পুলি ৰুবৰ কাৰণে কিমানখিনি আমাক সাৰ বা অন্যান্য এনেকুৱা বস্তু লাগে, সেই গোটেইখিনি আপোনাৰ একেলগে যোগান ধৰে। আপুনি মাত্ৰ সেইখিনি সঠিকভাৱে দি গোটেই ইনষ্ট্ৰাকশ্যনো দিয়া থাকে যে আপুনি এনেকৈ মাটিটো প্ৰিপেয়াৰ কৰক, কৰি পেলাই পিছদিনাখন বা দুদিন পিছত পুলিটো লগাওক, তাৰপিছত পৰিচৰ্যা কেনেকৈ কৰিব, সেইধৰণে গোটেই বস্তুখিনি আগুৱাই নিলে এটা ভাল লাভৰ মুখ দেখিবলৈ আমাৰ মানুহসকল সক্ষম হয়।
0: আৰু গতিকে তেনেধৰণৰ কিন্তু বজাৰ এখন বৰ্তমান সাজু আছে বিশেষকৈ চহৰাঞ্চলত। তেনেধৰণেও বিভিন্ন সকলে, যিধৰণে এতিয়া অৰ্জুন দাসে আমাক সুধিলে, তেনেধৰণে বিভিন্ন সকলৰ লোকৰ সন্মুখত তেনেধৰণৰ সম্ভাৱনা আছে আৰু সেইধৰণে তেওঁলোকে আগবাঢ়িব পাৰিব।
3: মই এইখিনিতে আৰু এটা কথা মই যোগ দিব বিচাৰিছোঁ। আজিকালি যিহেতু আমি গম পাইছোঁ যে কৃষিখণ্ডৰ বিভিন্ন ক্ষেত্ৰত আমি যথেষ্টখিনি আগুৱাই যাবলৈ সক্ষম হৈছোঁ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ন ন উদ্ভাৱনৰ জৰিয়তে।
0: হয়,
3: এতিয়া আজিৰ প্ৰেক্ষাপটত গুৱাহাটীৰে বহুত অঞ্চলত মানুহে হাইড্ৰপনিক্স কৰিছে। হাইড্ৰপনিক্স মানে য'ত আমাৰ মাটিৰ প্ৰয়োজন নহয়, পানী আছে, পানীতে আমি প্ৰয়োজনীয় যিসমূহ মৌল গছৰ কাৰণে লাগে, যিসমূহ নিউট্ৰিশ্যন লাগে, সেইসমূহ দি তাৰ পৰাই আমি আচলতে উৎপাদন কৰিব পাৰোঁ। আমাৰ চৰকাৰীভাৱে অসম চৰকাৰৰ কৃষি বিভাগৰ তৰফৰ পৰা আমাৰ ক্ষেত্ৰিত এখন চেণ্টাৰ অফ এক্সিলেঞ্চ বুলি এটা আমাৰ তাতে গোট আছে। হয়, গতিকে তাত এই তেনেকুৱা ধৰণৰ হাইড্ৰপনিক্সৰ কেনেধৰণে কৃষি কৰিব পৰা যায় সেইসমূহৰ কথাও তাত প্ৰশিক্ষণ দিয়া হয়। লগতে তাত ইতিমধ্যে কৰিও আছে, তাৰ পৰাও শিকিব পাৰে। হাইড্ৰপনিক্স, এৰোপনিক্সৰ কথা ইতিমধ্যে আহিছে, আৰু টেৰেছ গাৰ্ডেনিং, যিটো আমাৰ আচলতে চহৰ অঞ্চলত আমাৰ যিটো টেৰেছত চাদত আমি কেনেধৰণে আমি খেতি কৰিব পাৰোঁ, সেইসমূহৰ দিশসমূহো লাহে লাহে উন্মুক্ত হৈছে আৰু কৃষকসকল আগবাঢ়ি আহিছে। কিন্তু তাৰ ক্ষেত্ৰত আমি গুৰুত্ব দিব লগা কিছুমান কথা আছে যে কোনসমূহ শস্য আচলতে টেৰেছ গাৰ্ডেনিঙৰ কাৰণে উপযোগী, সেই কথাখিনি আমি জানিব লাগিব। হয়নে? আমি টেৰেছ গাৰ্ডেনিঙত আমি যদি আমি শস্যৰ ভাগবিলাক যদি চাওঁ, বৃক্ষ, গুল্ম, আমাৰ তৃণ, বিভিন্ন প্ৰকাৰ আছে, গতিকে আমি তাত বৃক্ষ এজোপা হয়তো লগাব নোৱাৰিব পাৰোঁ, কিন্তু যিসমূহ নিৰ্দিষ্ট শস্য আৰু কোনটো জাত আচলতে তাত কৰিবৰ কাৰণে উপযোগী জাতসমূহ আমি কৃষি উন্নয়ন বিষয়া অথবা কৃষি বিজ্ঞানীৰ লগত আমি আলোচনা কৰি আমি সেইসমূহৰ দিশত আগবাঢ়ি যাব পাৰিম।
0: আমি বিপণনৰ প্ৰসংগটোলৈকে পুনৰ আহি যাব খুজিছোঁ। এতিয়া আমাৰ ৰাজ্যখনত কৃষি বিপণনৰ ক্ষেত্ৰত কেনেধৰণৰ সমস্যাবিলাক দেখা পোৱা গৈছেনো?
2: আমাৰ ক'বলৈ গ'লে আপোনাৰ সমস্যা বহুত। এক নম্বৰতে যদি ক'বলৈ যাওঁ, আমাৰ যিমানেই সময় পাৰ হৈ গৈ আছে, প্ৰত্যেকজন খেতিয়কৰ লগত থকা মাটিৰ পৰিমাণ কমি আহিছে। ফলত তেওঁলোকে যিমানটো নিজৰ ফাৰ্মখনত বা নিজৰ মাটিখিনিত উৎপাদন কৰিব পাৰিছে সেইখিনি পৰিমাণ কমি গৈছে, আৰু ফলত বজাৰত যেতিয়া তেওঁলোকে বিক্ৰী কৰিবলৈ যায় তেওঁলোকৰ দৰদাম কৰা যিটো সক্ষমতা সেইটো দিনে দিনে কমি আহিছে। কাৰণ যিমানেই শস্যৰ পৰিমাণ কমি যায় সিমানেই যিবিলাক মধ্যভোগী আছে তেওঁলোকে তেওঁলোকক এক্সপ্লইট কৰিবলৈ চেষ্টা কৰে, গতিকে সেইটো এটা সমস্যা। দ্বিতীয়তে আন এটা সমস্যা হৈছে বিপণনত

0: বিভিন্ন সময়ত যিহেতু এগ্ৰিকালচাৰ এগ্ৰিকালচাৰত আমাৰ পেৰিচেবল কমোডিটি সোনকালে শস্যবিলাক নষ্ট হৈ যায়। গতিকে ধৰক আজি আলু সকলোৱে একেলগে আপোনাৰ হাৰ্ভেষ্ট কৰিছে, আলুখিনিৰ আজি বজাৰত দাম কম, মই এমাহ দুমাহ তিনিমাহ ক'ৰবাত ষ্ট'ৰত ৰাখি পেলাই মই তাৰপিছত যেতিয়া বজাৰত ভাল দাম এটা আহিছে মই তেতিয়া বিক্ৰীৰ ব্যৱস্থা কৰিব পাৰিছোঁ নেকি? তাৰ কাৰণে আমাক ৱেৰ হাউচ আৰু ষ্ট'ৰ হাউচৰ ব্যৱস্থা লাগিব, ক'ল্ড ষ্ট'ৰৰ ব্যৱস্থা লাগিব, তেনেকুৱা ধৰণৰ যিবিলাক আমাক ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক আন্তঃগাঁথনিবিলাক পূৰ্বতকৈ বৰ্তমান বাঢ়িছে যদিও যিমান লাগে এতিয়াও কিন্তু তাৰ যথেষ্টখিনি সমস্যা আছে। আৰু আমাৰ কৃষকসকলে যে অকলে অকলে সৰু সৰু পৰিমাণত কৰি আছে মই ইতিমধ্যেই যিটো কৈছোঁ, গতিকে তেনেকুৱাকৈ নকৰি যদি খেতিয়কসকল একেলগে আহিব পৰা এখন মঞ্চ গঠন কৰিব পাৰে তেতিয়া তেওঁলোকৰ এটা ভাল মধ্যভোগীৰ লগত দৰদাম কৰিব পৰা পৰিৱেশ এটাৰ সৃষ্টি হয় আৰু তেওঁলোকে লাভৰ মুখ দেখাৰ এটা সম্ভাৱনীয়তা আহে। তাৰ লগতে আৰু কিছুমান সমস্যা আহে, যেনে গ্ৰেডিং আৰু ষ্টেণ্ডাৰ্ডাইজেশ্যন। মোৰ সহযোগী বক্তাই ইতিমধ্যেই কৈছে যে এই কথাবিলাকৰ যথেষ্ট গুৰুত্ব আছে। এতিয়া কথাটো হ'ল যে আমাৰ খেতিয়কসকলে গ্ৰেডিং কৰিছে নাই, মই এটা সৰু উদাহৰণ দিছোঁ, যেনে আলু। আলুটো আমি যেতিয়া পথাৰৰ পৰা উঠাই আনো, বালিয়ে মাটিয়ে মিক্স কৰা আলুটো যেতিয়া আমি বজাৰত বেচিবলৈ লৈ যাম, আমি যদি 10 টকা কৈছোঁ, মানুহে 10 টকা দিছে, সেই আলুটোকে যদি আমি দুদিন ভালদৰে ৰাখি মেলি বালি মাটিখিনি আঁতৰাই যদি আমি ধুনীয়াকৈ তাক পেকেটত ভৰাই লৈ গৈছোঁ, আমি 15 টকা ক'লেও কিন্তু মানুহে দিবলৈ সাজু হৈ আছে। গতিকে এই তেনেকুৱা সেইটোও কিন্তু এটা আমাৰ গ্ৰেডিং আৰু ষ্টেণ্ডাৰ্ডাইজেশ্যনৰ প্ৰচেছ। যদিও দেখাত এনেকুৱা লাগে যে আমি সংশোধন বিশেষ একো কৰা নাই, মাত্ৰ মাটি বালিখিনি আঁতৰাইছোঁ, কিন্তু সেইটোও কিন্তু এটা ষ্টেপ আমাৰ আগলৈ লৈ গ'ল। তাৰপিছত আহিল আমাৰ যিটো সংশোধন,
1: সংশোধনৰ কথাটো আমি অলপ পাছত পাতিম। আমাৰ ফোন এটা আহিছে, ফোন কলটো লৈ লৈছোঁ। হেল্ল'
2: হেল্ল'
1: হয় নমস্কাৰ, আপোনাৰ নামটো ক'ব আৰু ক'ৰ পৰা কৈছে জনাব।
2: নমস্কাৰ, মই দিগন্ত শৰ্মাই কৈছোঁ, মঙলদৈৰ পৰা।
1: দিগন্ত শৰ্মা মঙলদৈৰ পৰা, হয় নমস্কাৰ, আপোনাৰ প্ৰশ্নটো কৰক।
2: মই আপোনালোকৰ অনুষ্ঠান শুনি আছোঁ আৰু শুনি খুবেই ভাল পাইছোঁ। মোৰ চমুকৈ এটা প্ৰশ্ন আছিলে যে আমাৰ গাঁও অঞ্চলত যিসকলে মানে খুব বহল ভিত্তিক খেতি নকৰিলেও কম সংখ্যক মানে জেগাতে যি খেতি বাতি কৰে, তেওঁলোকৰ সেই উৎপাদিত ফচল মানে বিক্ৰী কৰিবৰ কাৰণে বা তেওঁলোকক সংগঠিত কৰিবৰ কাৰণে মানে বিপণনৰ কেনেকুৱা ধৰণৰ ব্যৱস্থা আছে বা কেনেকে তেওঁলোকে একত্ৰিত হৈ এইবোৰ বজাৰলৈ লৈ যাব পাৰে, এই বিষয়ে অকণমান বিশদভাৱে ক'লে আমি কৃতাৰ্থ
1: হয়। হয়, ধন্যবাদ, আপুনি এটা খুব ভাল প্ৰশ্ন কৰিছে। আমাৰ অসমৰ ব্যক্তিসকলে ইয়াৰ উত্তৰটো নিশ্চয় দিব। তাৰমানে তেখেতে আচলতে এটা স্মাৰ্ট মাৰ্কেটিঙৰ ফালে কেনেকে তেওঁলোকক আকৰ্ষণ কৰিব পাৰি সেই বিষয়ে সুধিছে।
3: তেওঁ খুব প্ৰাসংগিক প্ৰশ্ন এটা সুধিছে। আচলতে আমি জানো যে অসমৰ অধিকাংশ কৃষকেই ক্ষুদ্ৰ আৰু উপান্ত কৃষক, যাৰ মাটিৰ পৰিমাণ কম
1: কম থাকে
3: আৰু মাটিসমূহ বিচ্ছিন্ন হৈ থাকে, একে ঠাইতে নাথাকে, বিভিন্ন ঠাইত মানে বিচ্ছিন্ন হৈ আছে। তেনে প্ৰেক্ষাপটত কি কৰিব পাৰে আমাৰ কৃষকসকলে? মই ভাবোঁ যে তেওঁলোকে ইতিমধ্যে উপৰোক্ত বক্তাই উল্লেখ কৰিছিলে যে আমি গোট হিচাপে আগবাঢ়িব পাৰোঁ, যে মোৰ মাটি ধৰি লওক 2 বিঘা আছে, মোৰ বন্ধুজনৰ 4 বিঘা আছে, অন্য এজনৰ 3 বিঘা আছে, আমি একত্ৰিত হ'লে আমাৰ এটা মাটিৰ পৰিমাণটো বাঢ়ি গ'ল, লগতে তাৰ লগতে আমাৰ কেপিটেল যিটো আমাৰ অৰ্থৰ প্ৰয়োজন হয়, পইচাৰ প্ৰয়োজন হয়, সেই বস্তুটোও বাঢ়িলে, আমি কালেক্টিভলি ডিচিশ্যন মেকিং কৰিব পাৰিম, সেই ক্ষেত্ৰসমূহত আমি আগবাঢ়িব যাব পাৰোঁ, সেইটোৱে এটা এটা পন্থা। তাৰপাছতে আমি যদি চাওঁ যে সাম্প্ৰতিক সময়ত আমি দেখা পাম যে এই সময়ত আমাৰ কি হৈ আছে, আমি কেছ ক্ৰপসমূহৰ ওপৰত গুৰুত্ব দি আছোঁ, যিসমূহ সকলো শস্যৰে বজাৰ মূল্য সমান নহয়। কিছুমান শস্য আছে যিসমূহ শস্যৰ বজাৰ মূল্য যথেষ্ট বেছি। আমি সচৰাচৰ ধান কৰি থাকিলে আমি ধানত MSP পাওঁ, কিন্তু সেই একেই মাটি যে ইতিমধ্যে আমি কৃষি বিভাগৰ পৰা বিভিন্ন সময়ত কোৱা হৈছে মাখনা খেতি কৰিলে অথবা মেইজ কৰিলে বা বিভিন্ন সমূহৰ যিসমূহ শস্যৰ আচলতে বজাৰত তাৰ মূল্যটো যথেষ্ট বেছি আছে, সেই শস্যসমূহ যদি কৰিব পৰা যায়, নিউট্ৰি গাৰ্ডেনৰ কনচেপ্টটো লাহে লাহে আহি আছে, নিউট্ৰিচনেল গাৰ্ডেন। এতিয়া ফুড ছিকিউৰিটিৰ পৰা গভৰ্ণমেণ্টৰ প্ৰায়ৰিটিবিলাক ক'লৈ আহিছে, নিউট্ৰিচনেল ছিকিউৰিটিলৈ আহিছে। গতিকে সেই ক্ষেত্ৰত যদি আমি আগবাঢ়ি যাব পাৰোঁ আৰু আগবাঢ়ি গৈ তাৰ পৰা যদি আমি বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াকৰণ অথবা কৃষিজাত সামগ্ৰীসমূহক আমি সঠিক ৰূপত বজাৰলৈ উলিয়াই দিব পাৰোঁ, তেনেহ'লে তাৰ পৰা আমি উপাৰ্জন অধিক কৰিবলৈ সক্ষম হওঁ। আৰু এটা কথা হৈছে, যেতিয়া মানুহজনৰ মাটি কম, আমি যদি আমাৰ অসমৰ আমি বাৰী যিটো ছিষ্টেম, সেই বাৰী ছিষ্টেমটোলৈ লক্ষ্য কৰোঁ, এইটো এটা ইণ্টিগ্ৰেটেড ফাৰ্মিং ছিষ্টেম, সমন্বিত কৃষি পদ্ধতি। তাত কি হয়, তাত মাছো থাকে, জীৱ জন্তু থাকে, আমাৰ হৰ্টিকালচাৰসমূহ থাকে, সেই গোটেইসমূহ একত্ৰিত কৰিলে তাৰ পৰা আচলতে যিটো আমাৰ ডাইভাৰ্চিফিকেশ্যন বুলি কওঁ, তাৰ পৰা উপাৰ্জন যথেষ্ট

0: বৃদ্ধি হয়। গতিকে যিসকল কৃষকৰ মাটি কম তেওঁলোকে গোট হিচাপে কৰিব পাৰে, তেওঁলোকে নিজৰ উপাৰ্জনৰ আহিলাসমূহক তেওঁলোকে ডাইভাৰ্চিফিকেশ্যন কৰিব পাৰে আৰু কেছ ক্ৰপ সমূহৰ ওপৰত গুৰুত্ব দিব পাৰে, তাৰ ফলত তেওঁলোকে অধিক উৎপাদন পাবলৈ উপাৰ্জন পাবলৈ সক্ষম হ'ব।
1: ইয়াত মই আৰু দুটা কথা যোগ দিব বিচাৰিম। তেখেতে যিহেতু এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অৱতাৰণা কৰিছিল যে কেনেকে সৰু সৰু খেতিয়কসকল লগ হৈ একেলগে আগবাঢ়িব পাৰে। বৰ্তমান আমাৰ ভাৰত চৰকাৰ তথা অসম চৰকাৰেও এটা কথাৰ ওপৰত খুব গুৰুত্ব দি আছে, ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন বা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী। এতিয়া কথাটো হ'ল তাত কি হয়, মই এটা উদাহৰণ দিছোঁ, যেনে জিঞ্জিয়া, আমাৰ জিঞ্জিয়া আলু খেতিৰ কাৰণে খুব বিখ্যাত। এতিয়া জিঞ্জিয়াত আপোনাৰ বিশ্বনাথৰ জিঞ্জিয়া, তাত আপোনাৰ এতিয়া সেই খেতিয়কসকল লগ হৈ পেলাই এফ পি অ' ফৰ্ম কৰিছে। এফ পি অ'টো যেতিয়া পৰৱৰ্তী পৰ্যায়ত যায় কোম্পানী লেভেলত ৰেজিষ্টাৰ কৰে, তেতিয়া সি এফ পি চি ৰূপ পায়। গতিকে যেতিয়া তেওঁলোকে একেলগে আছে, জিঞ্জিয়াত আপোনাৰ বৰ্তমান শীতলীকৃত গৃহ আছে আৰু সেইকাৰণে তেওঁলোকে একেলগে আগবাঢ়োতে যথেষ্ট লাভৰ পৰিমাণ দেখিবলৈ সক্ষম হৈছে। তেনেকে অসমৰ বিভিন্ন জেগাত কোনোবাই আপোনাৰ যদি কল একেলগে এটা অঞ্চলত কলৰ খেতি কৰিছে, সেই অঞ্চলৰ মানুহখিনিয়ে লগ লাগি কল সংক্ৰান্তীয় এটা এফ পি অ' খুলিছে, কোনোবাই ধৰক ফুলৰ ৰিলেটেড এফ পি অ' এটা খুলিছে, গতিকে সেইটো এটা ভাল উপায় হ'ব পাৰে। দ্বিতীয়তে আৰু এটা কথা আহিছে কি, কণ্ট্ৰেক্ট ফাৰ্মিং। কণ্ট্ৰেক্ট ফাৰ্মিং যদিও আমাৰ ইয়াত তেনেকে ইমান বৃহৎ পৰিসৰত দেখা পোৱা নাযায়, কিন্তু দেখা গৈছে যে কণ্ট্ৰেক্ট ফাৰ্মিং, মই এটা সৰু উদাহৰণ দিব বিচাৰিছোঁ, বৰ্তমান আমি বজাৰত বাহুবলী কণীটো সকলোৱে মোটামুটি জানো। এতিয়া বাহুবলী কণীয়ে য'ত উৎপাদন হয় যোৰহাটৰ ফাৰ্ম এখনত, তেওঁলোকৰ ফাৰ্মখন এনেকুৱা এটা পৰিসৰত গৈছে তেওঁলোকৰ প্ৰায় 2,500-3,00,000 চৰাই আছে। গতিকে ইমান সংখ্যক চৰাইৰ কাৰণে খাদ্য যেতিয়া তেওঁলোকে বেলেগৰ পৰা কিনিব লাগে যথেষ্ট অৰ্থ ওলাই যায়। তাৰ সলনি তেওঁলোকে আজিকালি যিখিনি দানা লাগে দানাখিনি তেওঁলোকে নিজে বনোৱাৰ গোটেই মেচিন চেচিনখিনি কিনি ব্যৱস্থা কৰিছে, ফলত তেওঁলোকক কিহৰ প্ৰয়োজন হৈছে, যথেষ্ট কেঁচা সামগ্ৰী। কেঁচা সামগ্ৰী বুলি ক'ব গ'লে কিহৰ প্ৰয়োজন, মাকৈ আৰু চয়াবিন, এই দুটা হ'ল আপোনাৰ দানাত ব্যৱহাৰ হোৱা প্ৰধান কেঁচা সামগ্ৰী। এতিয়া তেওঁলোকে আমাৰ অসমৰ বিভিন্ন জেগাত, মৰিগাঁও, নগাঁও এনেকুৱা অঞ্চলত যিবিলাক আমাৰ খেতিয়ক আছে, যোনে ইমান দিন ধানৰ খেতি একমাত্ৰ কৰি আছিল আৰু লাভৰ পৰিমাণ হয়তো কম আছিল, তেওঁলোকক কৈছে যে তোমালোকে যদি মাকৈ কৰা আমি তোমালোকৰ লগত কণ্ট্ৰেক্ট কৰিবলৈও সাজু আছো, তোমালোকে উৎপাদন কৰা আৰু উৎপাদন কৰিলে আমি তোমালোকৰ পৰা মাকৈখিনি কিনিম আৰু তোমালোকক এটা ভাল দাম দিবলৈ সক্ষম হ'ম। যোৱা 2-3 বছৰ তেনেকুৱা তেওঁলোকে কৰি আছে আৰু সেই কণ্ট্ৰেক্ট ফাৰ্মিঙৰ জৰিয়তে সেই খেতিয়কসকলে বিগত সময়ত যথেষ্ট লাভৰ পৰিমাণ দেখিবলৈ সক্ষম হৈছে, গতিকে সেইটোও এটা ভাল উপায় হ'ব পাৰে,
2: খুব গুৰুত্বপূৰ্ণ দিশ। শ্ৰোতাসকলক এইখিনিতে আমাৰ ফোন নম্বৰটো আকৌ কৈ দিছোঁ, আমাৰ অনুষ্ঠান শেষ হ'বলৈ আৰু বেছি সময় নাই, 03612661876 আৰু 9435405222, এই দুটি নম্বৰত শ্ৰোতাসকলে এতিয়াও কথা পাতিব পাৰে আমাৰ সমল ব্যক্তিৰ সৈতে। এতিয়া আমি খাদ্য সংশোধন বা মূল্য সংযোজনৰ প্ৰসংগটোলৈ আমি আহিছোঁ আৰু খাদ্য সংশোধনৰ জৰিয়তে মূল্য সংযোজন কৰিলেহে তেওঁলোকে বজাৰখনত তিষ্ঠি থাকিব পাৰিব আৰু এজন স্মাৰ্ট ফাৰ্মাৰ, আমি যদি ইংৰাজীত কওঁ স্মাৰ্ট ফাৰ্মাৰ বা স্মাৰ্ট মাৰ্কেটিঙৰ ফালে তেওঁলোকে আগবাঢ়ি যাব পাৰিব। গতিকে তেনে ক্ষেত্ৰত নিৰ্দিষ্ট কিছুমান মান্যতাৰ প্ৰয়োজন হয়, ষ্টেণ্ডাৰ্ডৰ প্ৰয়োজন হয়, যেনেকৈ আপুনি এবাৰ FSSAI কথাটো আপুনি উল্লেখ কৰিলে, গতিকে তেনেধৰণৰ আৰু কি কি তেওঁলোকে লাইচেন্স ল'বলগীয়া হয় বা নিজকে বজাৰত তিষ্ঠি ৰাখিবলৈ হ'লে আৰু কেনেধৰণৰ
0: প্ৰাসংগিক প্ৰশ্ন, আচলতে এই প্ৰশ্নটো খুব দৰকাৰী আছিলে। আমি যদি চাওঁ যে আমাৰ কৃষকসকলে সাধাৰণতে কৃষি কৰিলে গ্ৰেইন হিচাপত কৰে, যদি এজন কৃষকে ধানৰ খেতি কৰিছে তেওঁ যদি গ্ৰেইন কৰে তেওঁ MSP পাব, কিন্তু তাৰ পৰিৱৰ্তে তেওঁ যদি চিড লাইচেন্স মানে চিড হিচাপে তেওঁ বিক্ৰী কৰিব পাৰে, বীজ হিচাপে যদি তেওঁ আচলতে বজাৰলৈ উলিয়াই দিব পাৰে, তেওঁ তাৰ পৰা 2-3 গুণ উপাৰ্জন পাবলৈ সক্ষম হ'ব পাৰে। দ্বিতীয়তে আজিৰ সময়ত, আজিৰ প্ৰেক্ষাপটত আমাৰ সমাজত কি হৈছে, যিসমূহ জৈৱিক কৃষি মানে অৰ্গেনিক যিসমূহ প্ৰডাক্ট আছে সেই প্ৰডাক্টসমূহৰ চাহিদা যথেষ্ট বেছি, গতিকে কৃষকসকলে এই কথাটো গুৰুত্ব আৰোপ কৰিব পাৰে যে তেওঁলোকে যিসমূহ জৈৱিকভাৱে কৰা কৃষিজাত সামগ্ৰী আছে তাত জৈৱিকভাৱে কৰাৰ লগতে জৈৱিক প্ৰমাণীকৰণৰ ক্ষেত্ৰখনতো যাতে তেওঁলোকে নিজৰ সেই স্বীকৃতিটো ল'ব পাৰে, তেতিয়া বজাৰত আচলতে দামটো বেছি পাব। আৰু যিসমূহ খাদ্য হিচাপে বজাৰত উলিয়াই দিবৰ কাৰণে পেকেজিং কৰোঁতে যিসমূহ FSSAIৰ পৰা আৰম্ভ কৰি যিসমূহ লাইচেন্সিঙৰ প্ৰয়োজন হয় তাৰ কাৰণে বিভিন্ন সময়ত কৃষি বিভাগৰ পৰা বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা থাকে আৰু আমাৰ কৃষি বিশ্ববিদ্যালয়ে আচলতে বিভিন্ন সময়ত তেনেধৰণৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা থাকে। আমি যদি এটা কেছ ষ্টাডি লক্ষ্য কৰোঁ যে আমাৰ বাৰীত থলুৱাভাৱে ভীমকল পোৱা যায়, সেই ভীমকলটোত গুটি থকাৰ বাবে বহু সময়ত কৃষকে সেইসমূহত উচিত দাম নাপায়, কিন্তু সেই ভীমৰ পৰাই যে এদিন ভীমবিটা বনিব পাৰিব আৰু ভীমবিটাই যে বজাৰত এখন বজাৰ দখল কৰিব পাৰিব সেই কথাটো চিন্তা কৰিব পৰাটোৱে আচলতে কৃষি ক্ষেত্ৰত কৃষি বাণিজ্যিক

0: উৎপাদন আৰু বিপণনৰ দিশত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত কাম হ'ব। আমাৰ কৃষকসকলে ঠিক তেনেধৰণে আচলতে বস্তুবোৰ
1: সেইকাৰণে উদ্ভাৱনী চিন্তাৰ প্ৰয়োজন আছে। কৃষকসকলে পৰম্পৰাগতভাৱে যিবিলাক কৰি আহিছে তাৰ লগতে যদি নিজৰ উদ্ভাৱনী চিন্তা আৰু খটুৱাই তেতিয়াহ'লে নিশ্চয় বজাৰখনত তিষ্ঠি থাকিব পাৰিব। আৰু বজাৰত আচলতে তিষ্ঠিবলৈ উদ্ভাৱনী চিন্তা লাগেই, খুব প্ৰয়োজন, যি বজাৰখনত যি সামগ্ৰীয়ে নিবিক কিয়। এতিয়া আৰু এটা প্ৰসংগলৈ আহিছোঁ। এতিয়া ধৰক আজিকালি আমি খুব শুনো যে অসমৰ কাজি নেমু ৰপ্তানি হৈছে, লিচু ৰপ্তানি হয়, আদা ৰপ্তানি হয়। গতিকে এতিয়া কোনোবাই যদি আমাৰ মানে সৰু সৰু কৃষক বা যিসকল নতুনকৈ উঠি আহিছে বা আন্তঃৰাষ্ট্ৰীয় বজাৰখনলৈ বা নিজৰ থলুৱা হাতখনৰ বাহিৰৰ বজাৰ এখনলৈ তেওঁ আগবাঢ়ি যাব খুজিছে ৰপ্তানিৰ দিশলৈ, গতিকে তেনে ক্ষেত্ৰততো নিশ্চয় কিবা এটা নিৰ্দিষ্ট প্ৰক্ৰিয়া থাকিব। মই পঠিয়াওঁ বুলিলেইতো এতিয়া মোৰ নিজৰ বাৰীৰ ফল এটা শ্ৰীলংকালৈ পঠিয়াই দিব নোৱাৰোঁ। গতিকে তাৰ প্ৰক্ৰিয়াটো কেনেধৰণৰ ক'ব নেকি?
0: প্ৰক্ৰিয়াটো মানে আপোনাৰ বৰ্তমান অসমৰ পৰা আপুনি কোৱাৰ নিচিনা আমি কাজি নেমু গৈছে, মালভোগ কল গৈছে, লিচু গৈছে, এনেকুৱা ধৰণৰ কিছুমান সামগ্ৰী আমাৰ গৈ আছে। আমাৰ ৰঙালাওটো আমি বিগত সময়ত যোৱা দেখিছোঁ। গতিকে এইবিলাক যেতিয়া পঠিয়াব লগা হয় এটা নিৰ্দিষ্ট প্ৰটকলৰ মাজেৰে যাব লগা হয়। আৰু এই ক্ষেত্ৰত আমাৰ অসমৰ যিটো কৃষি বিভাগ আছে, কৃষি বিভাগেও যথেষ্ট কৃষকক সহায় কৰে। তাৰ উপৰিও কৃষিজাত সামগ্ৰীৰ এক্সপৰ্টৰ ক্ষেত্ৰত যিখিনি নীতি নিয়ম বা যিখিনি লাইচেন্সিঙৰ কথা থাকে সেইখিনি আমাৰ এপেডা বুলি এটা অৰ্গেনাইজেশ্যন আছে। এপেডাই সেই বস্তুখিনি গোটেই চোৱা চিতা কৰে। গতিকে এপেডাই আপোনাৰ লাইচেন্সিঙৰ পৰা আদি কৰি গোটেই বস্তুখিনিৰ থানঠিক লগায়। তেনেদৰে যদি আমাৰ মৎস্য যিখিনি সামগ্ৰী আছে সেইখিনিৰ যদি এক্সপৰ্ট কোনোবাই কৰিব বিচাৰে তেনেহ'লে এম্পেডা বুলি এটা অৰ্গেনাইজেশ্যন আছে। এপেডা APEDA আৰু এম্পেডা হ'ল MPEDA। গতিকে এই অৰ্গেনাইজেশ্যন দুটাই গোটেই এই বস্তুখিনি চালি জাৰি থানঠিক লগায় আৰু তাৰ জৰিয়তে আমাৰ কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিদেশৰ বজাৰত বিক্ৰী কৰিব পাৰে আৰু তাৰ দ্বাৰা এটা ভাল ইনকাম কৰিব পাৰে। তাৰ লগতে এটা কিন্তু কথা, আমি বোলে 10 কেজি বা 100 কেজি বা 1000 কেজি বস্তু উৎপাদন কৰিছোঁ, আমি যেতিয়া এক্সপৰ্ট কৰিবলৈ চিন্তা চৰ্চা কৰিম এটা কিন্তু কনচাইনমেণ্টৰ কথা আহে যে মিনিমাম এটা যদি ন্যূনতম এটা যদি কোৱান্টিটি নহয় তেতিয়া কিন্তু বস্তুটো ডাইৰেক্টলি এক্সপৰ্ট কৰিব দিগদাৰ। সেইকাৰণে আমি একেলগে সংহত ব্যৱস্থাত আহি পেলাই গোটেই বস্তুখিনি যদি গুণগত মানদণ্ড বৰ্তাই পেলাই আমি গোটেই কামখিনি কৰিব পাৰোঁ তেতিয়াহে কিন্তু বস্তুটো সুবিধা হয়।
1: আৰু এনে ক্ষেত্ৰত আপুনি যিকেইটা নাম ক'লে, এপেডা আছে, এম্পেডা আছে, তেওঁলোকৰ যিসকল স্থানীয় কৃষি বিষয়া আছে বা কৃষি বিজ্ঞান কেন্দ্ৰ আছে, তাত যদি আমাৰ কৃষকসকলে যোগাযোগ কৰে তেতিয়াহ'লে নিশ্চয় তেওঁলোকে তাৰ পাছত উত্তৰ লাভ কৰিব পাৰিব। হয়, আৰু এনেধৰণৰ এতিয়া কোনোবাই যদি ভাবে যে মই ৰপ্তানি কৰোঁ মোৰ নিজৰ খেতিত হোৱা এই সামগ্ৰীবিলাক, তেতিয়াহ'লে কেনেধৰণে আগবাঢ়িব লাগে সেই বিষয়েও নিশ্চয় উচিত প্ৰশিক্ষণ দিয়া হয়। বা এনে ক্ষেত্ৰত আপোনালোক কৃষি বিশ্ববিদ্যালয়ৰ ভূমিকাটো কেনেধৰণৰ এই বিপণনৰ ক্ষেত্ৰখনত?
0: কৃষি বিশ্ববিদ্যালয় আমাৰ হয়তো বহুতে জানে বা বহু মানুহে নাজানে, আমি শিক্ষা, গৱেষণা আৰু সম্প্ৰসাৰণ তিনিটা বিভাগতে আমি আছোঁ। গতিকে সম্প্ৰসাৰণততো আমি সদায় কৈ আছোঁ যে খেতিয়কসকলক কেনেকৈ আমি গোটেই কৃষিৰ যিবিলাক গৱেষণা হয়, ভাল ভাল পদ্ধতি ওলাই আহিছে, আপুনি যিটো ইতিমধ্যে উল্লেখ কৰিছে, সেইবিলাক কেনেকৈ তেওঁলোকে নিজৰ পথাৰত ব্যৱহাৰ কৰিব সেই সম্পৰ্কে কোৱা হৈছে। তাৰ উপৰিও আমি ক'ত কেনেকৈ বিক্ৰী ব্যৱস্থা কৰিলে, কেনেধৰণে কৰিলে তেওঁলোকে উচিত দাম পাব পাৰে, সেইবিলাকৰ ওপৰতো বিভিন্ন সময়ত কৃষকসকলে আমাৰ যোগাযোগত থাকে আৰু কৰি থকা হয়। তাৰ উপৰিও আপোনালোকে জানি ভাল পাব বা খেতিয়কসকলে জানি ভাল পাব যে আমাৰ যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ মূল চৌহদত এগ্ৰিকালচাৰ মাৰ্কেটিং ইণ্টেলিজেন্স চেল বুলি এটা আমাৰ এটা চেল এটা আছে, গোট এটা আছে। তাত কি কৰা হয়, আমাৰ অসমৰ প্ৰতিখন জিলাত যিবিলাক মূল মূল বজাৰ আছে সেই বজাৰবিলাকত কোনটো সামগ্ৰীৰ কিমান দাম সেইটো আমাৰ দৈনিকভাৱে আপোনাৰ সৰ্বোচ্চ মূল্য কিমান আৰু ন্যূনতম মূল্য কিমান তাত আপোনাৰ গোটেই ৱেব পেজটো চালে গম পোৱা যায়। তাৰ দ্বাৰা আমাৰ খেতিয়কসকলে এটা অনুমান কৰিব পাৰে, ধৰক আজি মোৰ সামগ্ৰীটো বজাৰত বিক্ৰীৰ কাৰণে উপযোগী কিন্তু তাত চাই দেখিছে যে আজি বজাৰত ভাল দাম নাই, গতিকে মই এদিন বা দুদিন বা এসপ্তাহ ৰখি যদি মই পিছত ভাল দাম যেতিয়া উঠে তেতিয়া বিক্ৰীৰ ব্যৱস্থা কৰিলে মোৰ লাভৰ পৰিমাণ বাঢ়িব পাৰে। তেনেকুৱা ধৰণে আমাৰ নেশ্যনেল প্লেটফৰ্মতো যদি চাই, ই নাম বুলি আমাৰ এটা প্লেটফৰ্ম আছে, তাতো একেধৰণে আপোনাৰ সামগ্ৰীৰ দাম কেনেকুৱা চলি আছে আৰু তাত আনকি আপোনাৰ কোনোবাই কিনিবও বিচাৰিলে কিনিব পাৰিব আৰু যিসকল খেতিয়কে বিক্ৰীৰ ব্যৱস্থা কৰে তেওঁলোকে তাত বিক্ৰীও কৰিব পাৰিব। গতিকে আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ে এনেকুৱা যথেষ্ট সহায় কৰি আছে,
1: সহায় কৰি আহিছে। ধন্যবাদ জনাইছোঁ। আমাৰ আজি প্ৰায় সময় উকলি গৈছে, গতিকে আমাৰ এই অনুষ্ঠান শেষ কৰিব লাগিব। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি দীপাঞ্জন কাশ্যপ আৰু মানৱজ্যোতি বৰাত, লগতে

0: আমাৰ ছ'চিয়েল মিডিয়া আৰু ষ্টুডিঅ'ৰ দায়িত্ব থকা কাৰ্বি আৰু সৌৰভকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ কৃষকবাণী অনুষ্ঠানৰ পৰা মই ভাস্কৰ জ্যোতি আচাৰ্যই বিদায় লৈছোঁ। ধন্যবাদ।
1: ধন্যবাদ।

রুদ্র বৰুৱা রচিত বৃন্দগান্তি শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহুত খন্তেক পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল অক্টোবৰত পূজাৰ বিশেষ ধন হিচাপে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক 1500 টকাকৈ প্ৰদানৰ বাবে মন্ত্ৰী

0: পার সিদ্ধান্ত। মিচিং আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ৰাজনৈতিক দলৰ প্ৰতীক ব্যৱহাৰ নহ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। ৰাজহুৱা নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী ৰূপায়ণৰ আগত প্ৰশাসনৰ আগতীয়া অনুমতি ল'বলৈ নগাঁও জিলা নিৰ্বাচনী বিষয়াৰ নিৰ্দেশ। 2 অক্টোবৰৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি। আৰু এছিয়ান গেমছৰ শ্বুটিং প্ৰতিযোগিতাত অনন্তজিৎ সিং নাৰুকা আৰু পৰিণাশ ধালিৱালৰ ব্ৰঞ্জৰ পদক অৰ্জন। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে বৰষা শৰ্মা। শাৰদীয় দুৰ্গোৎসৱৰ বতৰত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে অক্টোবৰত নিয়মীয়া 1,250 টকাৰ পৰিৱৰ্তে পূজাৰ বিশেষ ধন হিচাপে 1,500 টকাকৈ লাভ কৰিব। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত আজি এই সিদ্ধান্ত লোৱা হয়। বৈঠকৰ অন্তত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে সদৰি কৰি কয় যে পূজাৰ বতৰত অসম চাহ নিগম লিমিটেডৰ সমূহ কৰ্মচাৰী আৰু চাহ শ্ৰমিকক 20% বোনাছ প্ৰদান কৰা হ'ব। তদুপৰি দুৰ্গা পূজা উপলক্ষে নিৰ্ধাৰিত বন্ধৰ ভিতৰত 18 অক্টোবৰ দিনটোত দেওবাৰ হোৱা বাবে 17 অক্টোবৰত চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
1: আজি আমাৰ কেবিনেটে দুৰ্গা পূজাৰ ATCL আসাম চাহ নিগমৰ অধীনস্থ বাগিচাসকলৰ বাবে দুৰ্গা পূজাৰ বোনাছ হিচাপে 20% মঞ্জুৰি কৰে। আমাৰ ATCLত যিখিনি বাগান আছে তেওঁলোকে 20% বোনাছ পাব। আমাৰ ৰাজ্যৰ 807 বাগিচাৰ 548 বাগিচাই ইতিমধ্যে 20% বোনাছ ঘোষণা কৰিছে। আজি ATCLৰো এনাউন্স হ'ল, বাকী 259 গাৰ্ডেনত ডিছকাশ্যন চলি আছে আৰু মই ভাবোঁ যে সকলোকে আমাৰ চাহ বাগিচাৰ মালিকসকলে বা কোম্পেনীয়ে 20% বোনাছ দিব। ৰাজ্য চৰকাৰৰ দায়িত্ব আছিলে অসম চাহ নিগমৰ ক্ষেত্ৰত, আজি আমাৰ কেবিনেটে তাক ডিক্লেয়াৰ কৰে।
0: ৰাজ্যিক মন্ত্ৰীসভাই অহা মাহৰ বাবে সুলভ মূল্যৰ দোকানত ৰাজ সাহায্যযুক্ত চেনী আৰু মচুৰ দাইল 100 টকাত বিতৰণ কৰিবলৈ অনুমোদন জনায়। তদুপৰি মহিলা আত্মসহায়ক গোটৰ সদস্যাসকলৰ আধাৰ পঞ্জীয়ন সম্পূৰ্ণ কৰাৰ বাবে 2027 বৰ্ষৰ 31 মাৰ্চলৈ এককালীন ৰেহাইত অনুমোদন জনোৱা হয়। ইপিনে ৰাজ্যত উৎপাদিত মছলাৰ পৰীক্ষণ আৰু প্ৰমাণীকৰণৰ সুবিধা প্ৰদানেৰে ইয়াৰ বিপণন আৰু ৰপ্তানি সহজ কৰি তোলাৰ লক্ষ্যৰে গুৱাহাটীত মছলা পৰিষদৰ অত্যাধুনিক মছলা পৰীক্ষাগাৰ স্থাপনৰ বাবেও মন্ত্ৰীসভাই অনুমোদন জনায় বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে কামৰূপত ঔদ্যোগিক ক্ষেত্ৰ স্থাপনৰ বাবে হাজো ৰাজচক্ৰৰ 504 বিঘা মাটি আবণ্টনৰ প্ৰস্তাৱত মন্ত্ৰীসভাই অনুমোদন জনাইছে। ডক্টৰ শৰ্মাই সমাগত মিচিং আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বিষয়ে উল্লেখ কৰি কয় যে এই নিৰ্বাচনত ৰাজনৈতিক দলৰ প্ৰতীক ব্যৱহাৰ নহ'ব।
1: মিচিং অট'নমাছ কাউন্সিল আৰু সোণোৱাল অট'নমাছ কাউন্সিলৰ ইলেকশ্যন আমি নৱেম্বৰ মাহৰ ভিতৰত কৰিম আৰু 2টা ইলেকশ্যন পাৰ্টিলেছ হ'ব। তাৰমানে পঞ্চায়তত যেনেকৈ আমি বিনা টিকেটত ইলেকশ্যন হৈছিলে, তেনেকে মিচিং আৰু সোণোৱাল স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ৰাজনৈতিক দলে প্ৰাৰ্থী দিব নোৱাৰিব। যিহেতু জনজাতি লোকসকলৰ ইলেকশ্যন, আমি বহুত ৰাজনীতি কৰিব খোজা নাই, সেইকাৰণে আজি আমি সিদ্ধান্ত লৈছোঁ যে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত কোনো ধৰণৰ ৰাজনৈতিক দলৰ চিম্বল ব্যৱহাৰ কৰা নহয়। ৰাজনৈতিক ব্যক্তি উঠিব পাৰে, কিন্তু পদুম হাত এই চিম্বলবিলাক বেলটত নাথাকিব।
0: শিলচৰ পৌৰ নিগম নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আজি শিলচৰত উপস্থিত হৈছে। আজিৰে পৰা অহা 26 ছেপ্টেম্বৰলৈ সভাপতি শ্ৰীশইকীয়াই বিভিন্ন ৱাৰ্ডত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে সাংগঠনিক সভাত অংশগ্ৰহণ কৰিব। শিলচৰ পৌৰ নিগমৰ প্ৰথম নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে ইতিমধ্যে 42টা ৱাৰ্ডক কেন্দ্ৰ কৰি সাংগঠনিক আৰু প্ৰচাৰৰ প্ৰস্তুতি আৰম্ভ কৰিছে। দলটোৱে 38টা ৱাৰ্ডত প্ৰাৰ্থী প্ৰক্ষেপ কৰি 2টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাত জয়লাভ কৰিছে। অসম আৰু অৰুণাচল প্ৰদেশৰ সীমা সমস্যা সমাধান সন্দৰ্ভত বিশ্বনাথ জিলা আয়ুক্তৰ সভাকক্ষত আজি এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্তই সভাপতিত্ব কৰে। বিশ্বনাথ জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু বন বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থকা এই বৈঠকত বিহালী সংৰক্ষিত বনাঞ্চলকে ধৰি বিশ্বনাথ জিলাৰ অসম অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী এলেকা

0: সীমা সমস্যা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। বৈঠকত বিশ্বনাথৰ জিলা আয়ুক্ত কৰবী শইকীয়া কৰণ, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আছিফ আহমেদ, অতিৰিক্ত আয়ুক্ত প্ৰভাত পেগু, অতিৰিক্ত আৰক্ষী অধীক্ষক দেৱৰ্ষী চৌধুৰী, চক্ৰ বিষয়া, পূব শোণিতপুৰ বন সংমণ্ডলৰ সহকাৰী বন সংৰক্ষক, বনাঞ্চলিক বিষয়া আদিকে ধৰি ভালেসংখ্যক বিষয়া কৰ্মচাৰী উপস্থিত থাকে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক বৰষা শৰ্মাৰ পৰা।
1: নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেচন প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন হৈছে। নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত দুয়োখন নিৰ্বাচনী জিলাৰ বাবে এই প্ৰক্ৰিয়া নগাঁও জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। এই প্ৰক্ৰিয়াত নিৰ্বাচনী সাধাৰণ পৰ্যবেক্ষক আৰু ৰাষ্ট্ৰীয় তথা ৰাজ্যিক স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধি উপস্থিত থাকে। উল্লেখযোগ্য যে ই ভি এমসমূহত ভোটগ্ৰহণ কেন্দ্ৰৰ নম্বৰ সংযোজন কৰা হৈছে আৰু নগাঁও আৰু মৰিগাঁও দুয়োখন জিলাতে ভোটগ্ৰহণ কেন্দ্ৰ ভিত্তিক ই ভি এমসমূহৰ পৃথকীকৰণৰ কাম চলি আছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে। ৰাজনৈতিক দলসমূহে সমষ্টিটোৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলাই ভোটদাতাসকলৰ মন জয় কৰাৰ চেষ্টা চলাইছে। নিৰ্বাচনী বিধি অনুযায়ী প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে কোনোধৰণৰ নিৰ্বাচনী সভা সমিতি, শোভাযাত্ৰা, সমাৱেশ আদি কাৰ্যসূচী ৰূপায়ণ নকৰিবলৈ নগাঁও লোকসভা উপ নিৰ্বাচনৰ ৰিটাৰ্ণিং বিষয়া আৰু জিলাখনৰ আয়ুক্ত আৰণ্য শইকীয়াই সকীয়াই দিছে। আজি জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে এখন ৰাজহুৱা জাননীযোগে আগতীয়া অনুমতি অবিহনে বহুতো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীয়ে নিৰ্বাচনী সভা আৰু সমাৱেশ অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে বুলি জানিবলৈ দিয়ে। তেওঁ প্ৰাৰ্থীৰ হাতপুথিৰ নিয়ম আৰু নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুযায়ী যিকোনো ৰাজহুৱা বা ব্যক্তিগত স্থানত নিৰ্বাচনী সভা অনুষ্ঠিত কৰিবলৈ আগতীয়া অনুমতি লোৱাৰ বিষয়ত সকলো প্ৰাৰ্থী তথা তেওঁলোকৰ প্ৰতিনিধিসকলক সকীয়াই দিয়ে। তেওঁ কয় যে নিৰ্বাচনৰ আদৰ্শ আচৰণ বিধিৰ দ্বিতীয় অংশত এই বিষয়ে উল্লেখ আছে। এতিয়াৰে পৰা এই নিয়ম ভংগ কৰা কাৰ্যসূচী গ্ৰহণ কৰিলে বিধিসন্মতভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি শ্ৰীশইকীয়াই জানিবলৈ দিয়ে। জিলা আয়ুক্তগৰাকীয়ে চামগুৰি বিধানসভা সমষ্টিত পূৰ্বতে সংঘটিত হোৱা নিৰ্বাচনী সংঘাত আৰু অপ্ৰীতিকৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কলিয়াবৰ সমজিলা আয়ুক্তক সমষ্টিটোত বিশেষ দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিছে। এখন পত্ৰযোগে এই নিৰ্দেশ প্ৰদান কৰি জিলা আয়ুক্ত শ্ৰীশইকীয়াই স্পৰ্শকাতৰ এলেকাত আৰক্ষী আৰু চক্ৰ বিষয়ৰ সমন্বয় সাধনে শান্তি সম্প্ৰীতি বজাই ৰখাত সহায় কৰিব বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে যোৱা 21 ছেপ্টেম্বৰতো সমষ্টিটোত নিৰ্বাচনী হিংসাৰ এটা ঘটনা সংঘটিত হৈছিল য'ত কংগ্ৰেছ দলৰ কেইবাগৰাকীও শীৰ্ষ নেতা আবদ্ধ হৈ পৰিছিল। এই ঘটনাত জড়িত থকাৰ অভিযোগত ইতিমধ্যে 6 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। কামৰূপ মহানগৰ জিলাত আজি জিলা আয়ুক্তৰ অধ্যক্ষতাত জিলা স্বাস্থ্য অভিযানৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। এই সভা জিলাখনৰ স্বাস্থ্যসেৱাৰ সামগ্ৰিক পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ লগতে বিভিন্ন স্বাস্থ্য কাৰ্যসূচী ৰূপায়ণ আৰু স্বাস্থ্যসেৱাৰ মান উন্নত কৰাৰ বাবে গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। চিকিৎসালয়ত সংক্ৰমণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ, টীকাকৰণ, যক্ষ্মা আৰু HIVকে ধৰি সংক্ৰামক ৰোগ নিয়ন্ত্ৰণ, মাতৃ আৰু শিশুৰ মৃত্যুৰ হ্ৰাসৰ লগতে অন্যান্য প্ৰতিবন্ধকতা সম্পৰ্কীয় চিকিৎসা সেৱাৰ বিষয়ে আজিৰ সভাত বিস্তৃতভাৱে আলোচনা কৰা হয়। জিলা আয়ুক্ত স্বপ্নীল পালে স্বাস্থ্য বিভাগৰ সংশ্লিষ্ট বিষয়াসকলক নিয়মীয়া নিৰীক্ষণ, আন্তঃবিভাগীয় সমন্বয় আৰু সময় অনুযায়ী ব্যৱস্থা গ্ৰহণ সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। আজিৰ সভাত কামৰূপ মহানগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, জিলা উন্নয়ন আয়ুক্ত, সাংসদ আৰু বিধায়কসকলৰ প্ৰতিনিধি আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকলকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। পৰ্যটকসকলৰ বাবে সুখবৰ কঢ়িয়াই বাৰিষা কালচোৱা পাৰ হৈ যোৱাৰ পৰিপ্ৰেক্ষিতত 2026-27 বৰ্ষৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প অহা 2 অক্টোবৰৰ পৰা মুকলি কৰা হ'ব। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জৰ বন বিষয়া নীতিশ বড়োৱে আজি সংবাদ মাধ্যমৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ জানিবলৈ দিয়া অনুযায়ী ৰাষ্ট্ৰীয় উদ্যানখনৰ দ্বিতীয় প্ৰৱেশদ্বাৰত এটা বৰ্ণাঢ্য কাৰ্যসূচীৰ জৰিয়তে চলিত বৰ্ষৰ বাবে উদ্যানখন পৰ্যটকৰ কাৰণে মুকলি কৰি দিয়া হয়। পৰৱৰ্তী জাননী নিদিয়ালৈকে উদ্যানখন পৰ্যটকৰ বাবে খোলা থাকিব বুলি উল্লেখ কৰি শ্ৰীবৰুৱে এইদৰে কয়।
2: ইজনটো ষ্টাৰ্ট হ'ব 2 অক্টোবৰৰ পৰা। তো 2 অক্টোবৰত আমাৰ এটা প্ৰগ্ৰাম আছে ইয়াতে, ডাঙৰকৈ ইয়াতে আমি অৰ্গেনাইজ কৰিম, য'ত আমাৰ বহুতখিনিও ডেলিগেটছ থাকিব আৰু হাই ৰেংকিং অফিচাৰ্ছ থাকিব। তেওঁলোকৰ লগত আমি একেলগে লগ লাগি এই বছৰৰ অপেনিং চেরিমনিটো আমি ইয়াতে কিবা করি। মই ভিজিটর্সসকলক মই এটা রিকুয়েস্ট করিম মোর ফালৰ পৰা, যাতে তেওঁলোকে ভিতৰত যেতিয়া মানে সাফারি লয় তেওঁলোকে এনভাইরনমেন্টটো ভালকে রখার চেষ্টা করব লাগে, আর ভিতৰত তেওঁলোকে কোনো ধরনের লিটারিং নকৰে, আর তেওঁলোকে ভিতৰৰ

0: বিদ্যুৎটো ডিষ্ট্ৰয় নকৰে যাতে, আৰু প্লাষ্টিক ফ্ৰী কৰিবৰ কাৰণে তেওঁলোকে এটা ইনিচিয়েটিভ লৈছে।
1: সেৱা সংকল্প অভিযানৰ অংশ হিচাপে বৰপেটা জিলাত বিভিন্ন সেৱামূলক কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে। এই কাৰ্যসূচীৰ অধীনত আজি মহিলা আৰু যুৱতীসকলৰ মাজত ৰক্তহীনতা অৰ্থাৎ এনিমিয়া ৰোগৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে দুটাকৈ শিবিৰ অনুষ্ঠিত হয়। জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত গমাৰিমুৰা আৰু বাঁহবাৰীত এই শিবিৰ দুটা অনুষ্ঠিত হয়। দুয়োটা শিবিৰত 120গৰাকী মহিলাৰ এনিমিয়া ৰোগৰ পৰীক্ষা কৰা হয় আৰু ইয়াৰে ভালেকেইগৰাকী মহিলা এই ৰোগত আক্ৰান্ত হোৱা বুলি ধৰা পৰে। সেই অনুসৰি তেওঁলোকক নিয়োজিত চিকিৎসকৰ দলটোৱে চিকিৎসা প্ৰদান কৰে। শিবিৰত আয়োজন কৰা সজাগতা সভাত সমল চিকিৎসকৰ দলে এই ৰোগৰ লক্ষণ, চিকিৎসা ব্যৱস্থা আৰু মহিলাসকলৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত কৰে। পৰৱৰ্তী বাতৰিৰ বাবে পুনৰ উভতি যাওঁ জিন্তিৰাণী ডেকাৰ ওচৰলৈ।
2: যোৰহাট জিলাৰ তিতাবৰ সমজিলা প্ৰশাসনৰ উদ্যোগত আজি প্ৰজেক্ট দেউকাৰ প্ৰশিক্ষণ সম্পন্ন হয়। তিতাবৰৰ দেৱকুমাৰ বৰা সোঁৱৰণী ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এই প্ৰজেক্ট দেউকাৰ জৰিয়তে দিব্যাংগ ব্যক্তিসকলৰ বাবে সহানুভূতিশীল আৰু সহায়ক পৰিৱেশ সৃষ্টি কৰাৰ চেষ্টা চলোৱা হৈছে। এই প্ৰকল্পৰ জৰিয়তে দিব্যাংগ লোকসকলৰ প্ৰতি থকা ভুল ধাৰণা, কলংক আৰু বৈষম্য হ্ৰাস কৰাৰ লগতে তেওঁলোকৰ অধিকাৰ, মৰ্যাদা, সামৰ্থ আৰু সমান অংশগ্ৰহণৰ প্ৰতি সজাগতা বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য প্ৰদান অব্যাহত আছে। ছিংগাপুৰৰ অসম এছ'চিয়েচনৰ সভাপতি অভিমন্যু তালুকদাৰে আজি দ্বিতীয় দিনা আদালতত সাক্ষ্য প্ৰদান কৰে। অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই অভিমন্যু তালুকদাৰৰ জেৰা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। উল্লেখযোগ্য যে শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰত পূৰ্বে প্ৰৱাসী অসমীয়া পৰীক্ষিত শৰ্মা, সুস্মিতা গোস্বামী, প্ৰতিম লহকৰ, দেৱজ্যোতি হাজৰিকা আৰু জিউ লাংচাত নাৰ্জাৰীয়ে সাক্ষ্য প্ৰদান কৰিছিল। শ্বহীদ পিয়লি ফুকন আৰু জিউৰাম দুলীয়া বৰুৱাৰ 196 সংখ্যক মৃত্যুতিথি উপলক্ষে আজি শিৱসাগৰত ৰংপুৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ উদ্যোগত শ্বহীদ স্মৃতি দিৱস পালন কৰা হয়। এই উপলক্ষে বৰপুখুৰীৰ পাৰত থকা শ্বহীদ পিয়লি ফুকন উদ্যানত বন্তি প্ৰজ্বলন, শ্ৰদ্ধাঞ্জলি আৰু মৈদামত তৰ্পণ কৰা হয়। অনুষ্ঠানত শ্বহীদগৰাকীৰ পৰিয়ালৰ সদস্যকে ধৰি ভালেসংখ্যক লোক উপস্থিত থাকে। উল্লেখযোগ্য যে ব্ৰিটিছৰ বিৰুদ্ধে কৰা বিদ্ৰোহৰ বাবে 1830 চনৰ 24 ছেপ্টেম্বৰত পিয়লি ফুকন আৰু জিউৰাম দুলীয়া বৰুৱাক শিৱসাগৰত ফাঁচি দিয়া হৈছিল। অনুষ্ঠানত বক্তাসকলে দুয়োগৰাকী শ্বহীদৰ অৱদান স্মৰণ কৰাৰ লগতে তেওঁলোকক যথোচিত স্বীকৃতি প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়। যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানীয়ে আজি জিলা পুথিভঁৰাল পৰিদৰ্শন কৰি পুথিভঁৰাল আৰু প্ৰেক্ষাগৃহ নিৰ্মাণ কাৰ্যৰ বুজ লয়। জনসাধাৰণৰ সুবিধাৰ্থে নিৰ্মাণ কৰা জিলা পুথিভঁৰালটোৰ আধুনিকীকৰণ আৰু উন্নয়নৰ বাবে বিশেষ কাৰ্যপন্থা গ্ৰহণৰ সন্দৰ্ভত তেওঁ সংশ্লিষ্ট বিষয়াসকলৰ সৈতে আলোচনা কৰে। এছিয়ান গেমছৰ শ্বুটিং প্ৰতিযোগিতাত আজি মিক্সড স্কিট টীম শিতানত অনন্তজিৎ সিং নাৰুকা আৰু পৰিণাশ ধালিৱালে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। উল্লেখযোগ্য যে এই শিতানত ভাৰতৰ এইটোৱেই প্ৰথম এছিয়ান গেমছৰ পদক। ইফালে কাবাডীত ভাৰতীয় পুৰুষ দলটোৱে গ্ৰুপ এৰ চূড়ান্ত খেলত চীনক 37-21 ফলাফলত হৰুৱাই ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। গ্ৰুপ পৰ্যায়ত এইবাৰৰ সৈতে ভাৰতে চতুৰ্থবাৰলৈ জয়লাভ কৰিছে। ইয়াৰ পূৰ্বে ভাৰতে দক্ষিণ কোৰিয়া, জাপান আৰু বাংলাদেশক পৰাজিত কৰিছিল। 1990 চনৰে পৰা কাবাডীত এছিয়ান গেমছ অন্তৰ্ভুক্ত হৈছে আৰু ভাৰতীয় পুৰুষ দলটোৱে 8টা সোণৰ পদকসহ মুঠ 9টা পদক লাভ কৰিছে। আনহাতে ভাৰতীয় মহিলা দলটোৱে জয়ৰ ধাৰা অব্যাহত ৰাখি ইৰাণক 37-23 ফলাফলত পৰাজিত কৰে। মহিলা দলটোৱে ইয়াৰ পাছত জাপানৰ সৈতে মুখামুখি হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। অক্টোবৰত পূজাৰ বিশেষ ধন হিচাপে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক 1500 টকাকৈ প্ৰদানৰ বাবে মন্ত্ৰীসভাৰ সিদ্ধান্ত। মিচিং আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ৰাজনৈতিক দলৰ প্ৰতীক ব্যৱহাৰ নহ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। ৰাজহুৱা নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী ৰূপায়ণৰ আগত প্ৰশাসনৰ আগতীয়া অনুমতি ল'বলৈ নগাঁও জিলা নিৰ্বাচনী বিষয়াৰ নিৰ্দেশ। আৰু এছিয়ান গেমছৰ শ্বুটিং প্ৰতিযোগিতাত
3: आकाशवाणी समाचार के साथ मैं सर फिरोजी। प्रधानमंत्री नरेंद्र मोदी ने कहा है कि सेवा भाव हर व्यक्ति में स्वाभाविक रूप से होना चाहिए। श्री मोदी वडनगर से वाराणसी तक यात्रा कर रहे सेवा यात्रियों से वीडियो

0: মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কাইলৈ বাংগালুৰুত প্ৰথমটো সেৱা উদ্ভাৱনী প্ৰত্যাহ্বান কাৰ্যসূচী মুকলি কৰিব। নতুন দিল্লীত অহা 12 অক্টোবৰৰ পৰা 14 অক্টোবৰলৈ ব্ৰিক্স থিয়েটাৰ মহোৎসৱ অনুষ্ঠিত হ'ব আৰু এছিয়ান গেমছত ভাৰতে 1টা সোণ, 4টা ৰূপ আৰু 8টা ব্ৰঞ্জসহ মুঠ 15টা পদকেৰে তালিকাৰ 14 নম্বৰ স্থানত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেৱাই জীৱনৰ প্ৰধান উদ্দেশ্য হোৱা উচিত আৰু প্ৰতিগৰাকী ব্যক্তিয়ে সেৱাৰ মনোভাৱ গ্ৰহণ কৰা উচিত বুলি মন্তব্য কৰিছে। তেওঁ কয় যে ৰাজনৈতিক ক্ষেত্ৰত উচ্চ স্থানত উপনীত হোৱাৰ পাছতো নীতি আদৰ্শেৰে সেৱাৰ মনোভাৱ অব্যাহত ৰখা উচিত। গুজৰাটৰ ৱাডনগৰৰ পৰা বাৰাণসীলৈ সেৱা যাত্ৰাত অংশগ্ৰহণকাৰীসকলৰ সৈতে ভাৰ্চুৱেল ব্যৱস্থাৰে মত বিনিময় কৰি তেওঁ এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে সেৱাই পৰম ধৰ্ম কথাষাৰক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া উচিত।
1: सेवा यही मुख्य हमारा काम होना चाहिए और हम सेवा कर कर के ही सेवा का संदेश देंगे, शब्दों में नहीं देंगे। हमारे आचरण से लोगों को पता चले कि राजनीति में सत्ता कितनी ही क्यों न बड़ी हो जाए, लेकिन हमारा मार्ग सेवा का ही रहेगा। हम कभी भी सेवा के मार्ग से नहीं विचलित होंगे, कितने ही ऊंचे शिखर पर पहुंचेंगे, लेकिन सेवा परमो धर्म इस भाव को लेकर आगे बढ़ेंगे।
0: সেৱাক সৰ্বাধিক চালিকা শক্তি বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে পি এম কিষাণ আৰু পি এম সূৰ্যঘৰ যোজনাৰ দৰে অগণন আঁচনিসমূহে জনসাধাৰণৰ প্ৰতি আগবঢ়োৱা সেৱাৰ বাবে স্বীকৃতি লাভ কৰিছে। তেওঁ কয় যে যেতিয়া দেশৰ নীতিত সেৱাৰ মনোভাৱ অন্তৰ্নিহিত হৈ থাকে তেতিয়া দেশৰ বিকাশত সেৱাই এটা বৃহৎ গতি লাভ কৰে। শ্ৰীমোদীয়ে কয় যে ইয়াৰ ফলত উদ্ভাৱনী আঁচনিসমূহৰ জৰিয়তে দেশৰ 25 কোটি জনসাধাৰণক দৰিদ্ৰতাৰ পৰা মুক্ত কৰা হৈছে। ৰাজনীতি, নিৰ্বাচন আৰু চৰকাৰী ব্যৱস্থাই নিজৰ স্থানত আছে। শ্ৰীমোদীয়ে কয় যে বিকশিত ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত দেশৰ জনসাধাৰণ সমৰ্পিত হৈ আছে। 2047 চনত বিকশিত ভাৰতৰ লক্ষ্যত দেশৰ যুৱ প্ৰজন্মই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলিও তেওঁ উল্লেখ কৰে। ভাৰত, ব্ৰাজিল, জাৰ্মানী আৰু জাপান G4 ৰাষ্ট্ৰগোটৰ বৈদেশিক মন্ত্ৰীসকলে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰ সাধনৰ বাবে মত পোষণ কৰিছে। মন্ত্ৰী পৰ্যায়ৰ এই যুটীয়া বিবৃতিত বৈদেশিক মন্ত্ৰীসকলে ৰাষ্ট্ৰসংঘৰ স্থায়ী আৰু অস্থায়ী সদস্য ৰাষ্ট্ৰ সংখ্যা বঢ়োৱাৰ পোষকতা কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ, ব্ৰাজিলৰ মাওৰো ভিয়েৰা, জাৰ্মানীৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জোহান ডেভিড ৱাডেফুল আৰু জাপানৰ বৈদেশিক মন্ত্ৰী মোটেগি তোশি মিৎসুৰ মাজত অনুষ্ঠিত এই বৈঠকত মন্ত্ৰীসকলে এই মত পোষণ কৰে। উল্লেখযোগ্য যে নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ 81 সংখ্যক বৈঠক অনুষ্ঠিত হৈছে। মন্ত্ৰীসকলে কয় যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সংস্কাৰৰ প্ৰয়োজনীয়তাক পূৰ্বতকৈ বৰ্তমান যথেষ্ট বৃদ্ধি পাইছে। বিশ্ব ৰাজনৈতিক পৰিৱেশৰ প্ৰত্যাহ্বানসমূহ বাঢ়ি যোৱাৰ সমান্তৰালভাৱে এই সংস্কাৰৰ প্ৰয়োজনীয়তা আহি পৰিছে। তেওঁলোকে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সংস্কাৰ সাধনৰ ক্ষেত্ৰত 80 সংখ্যক বৈঠকত লোৱা সিদ্ধান্তসমূহৰো পৰ্যালোচনা কৰে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কাইলৈ বাংগালুৰুত প্ৰথমটো সেৱা উদ্ভাৱনী প্ৰত্যাহ্বান কাৰ্যসূচী মুকলি কৰিব। শিক্ষা মন্ত্ৰালয়ে কৈছে যে এই পদক্ষেপে যুৱক যুৱতীসকলক তেওঁলোকৰ ওচৰ পাজৰৰ সমস্যাসমূহ চিনাক্ত কৰাৰ লগতে এই সমস্যাসমূহৰ সমাধান বিকশাই তোলাৰ বাবে উৎসাহিত কৰিব। সমস্যাৰ সমাধানসমূহৰ পৰীক্ষা কৰাৰ লগতে উন্নত কৰি ফলপ্ৰসূভাৱে ৰূপায়ণ কৰিব পৰা যাব। এই প্ৰত্যাহ্বানে বিদ্যালয়, ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, পলিটেকনিক, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক গোট কৰিব। উল্লেখযোগ্য যে এই প্ৰত্যাহ্বানে স্বচ্ছ আৰু বহনক্ষম ভাৰত, সমৃদ্ধ ভাৰত, স্বাস্থ্যৱান আৰু সৰ্বাত্মক ভাৰত, শিক্ষিত, দক্ষ ভাৰত তথা সুৰক্ষিত ভাৰত এই 5টা ৰাষ্ট্ৰীয় বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। অহা ডিচেম্বৰত চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়, অখিল ভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদ, বিশ্ববিদ্যালয় অনুদান আয়োগে যুটীয়াভাৱে এই প্ৰতিযোগিতাৰ আয়োজন কৰিছে। নতুন দিল্লীত অহা 12 অক্টোবৰৰ পৰা 14 অক্টোবৰলৈ ব্ৰিক্স থিয়েটাৰ মহোৎসৱ অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে এই 3দিনীয়া মহোৎসৱৰ আয়োজন কৰিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সাংস্কৃতিক মন্ত্ৰালয়ৰ সচিব বিবেক আগৰৱালে কয় যে যোৱা মাহত ব্ৰিক্স সাংস্কৃতিক মন্ত্ৰীসকলৰ বৈঠকত গ্ৰহণ কৰা ভূপাল ঘোষণাপত্ৰ অনুসৰি এই মহোৎসৱৰ আয়োজন কৰা হৈছে। তেওঁ কয় যে ভাৰতৰ বাহিৰেও থাইলেণ্ড, ইণ্ডোনেছিয়া, ৰাছিয়া, ভিয়েটনাম, ইৰাণ, দক্ষিণ আফ্ৰিকা আৰু ইথিঅপিয়াই এই মহোৎসৱত অংশগ্ৰহণ কৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই কাইলৈ নতুন দিল্লীত হ'বলগীয়া চলিত বৰ্ষৰ আৰোগ্য মন্থন কাৰ্যসূচীত যোৱা 8 বছৰত আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু যোৱা 5 বছৰৰ সময়ছোৱাত আয়ুষ্মান ভাৰত ডিজিটেল অভিযানৰ অধীনত হোৱা কাম কাজ সন্দৰ্ভত আলোচনা কৰিব। এই কাৰ্যসূচীত সুনিশ্চিত স্বাস্থ্য আৰু ডিজিটেল

স্বাস্থ্য সেৱাৰ প্ৰধান দিশসমূহৰ ওপৰত আলোকপাত কৰা হ'ব। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে কৈছে যে আৰোগ্য মন্থন কাৰ্যসূচীত দেশৰ ডিজিটেল স্বাস্থ্যসেৱা আৰু সুনিশ্চিত স্বাস্থ্যসেৱা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে বিভিন্ন পদক্ষেপ লোৱা হ'ব। ৰাষ্ট্ৰীয় স্বাস্থ্যসেৱা প্ৰদানকাৰী পঞ্জীয়ন মোবাইল এপ্লিকেশ্যন এই পদক্ষেপসমূহৰ অন্যতম। অনুষ্ঠানত আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান ভাৰত ডিজিটেল অভিযানৰ অধীনত উৎকৃষ্ট কাম কাজৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক পুৰস্কৃত কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ 138 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰিও আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIRৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলৰ যোগেদিও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটি প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। জাপানৰ আইচি নাগয়াত অনুষ্ঠিত এছিয়ান গেম

আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এ আই আইৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলৰ যোগেদিও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটি প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। জাপানৰ আই চি নাগয়াত অনুষ্ঠিত এছিয়ান গেমছৰ ভাৰতৰ সতনাম সিং আৰু সলমান খানে পুৰুষৰ নৌচালনাৰ স্কলছৰ ডাবলছত ব্ৰঞ্জৰ পদক লাভ কৰিছে। ভাৰতীয় যুটিটোৱে 1500 মিটাৰলৈকে দ্বিতীয় স্থানত থাকে যদিও শেষৰ 500 মিটাৰত তৃতীয় স্থানলৈ অৱনমিত হয়। ইয়াৰ পূৰ্বে সতনাম সিঙে হাংঝৌ এছিয়ান গেমছত পুৰুষৰ কোৱাড্ৰাবল স্কলছত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। এছিয়ান গেমছত মিক্সকৃতৰ দলীয় শাখাত ভাৰতে এইবাৰ প্ৰথমবাৰৰ বাবে পদক লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ ৰজিবিনা দেৱীয়ে এছিয়ান গেমছৰ উচুৰ মহিলাৰ 60 কিলোগ্ৰাম ওজন শাখাৰ চান্দা হিতানত ৰূপৰ পদক অৰ্জন কৰিছে। ৰজিবিনাই আজি ফাইনেলত চীনৰ ছাং শ্যাউগৰ হাতত 0-2 ফলাফলত পৰাজিত হয়। খেলুৱৈগৰাকীয়ে এছিয়ান গেমছৰ ইতিহাসত এইবাৰকে ধৰি 3টা পদক অৰ্জন কৰিছে। ৰজিবিনাই ইয়াৰ পূৰ্বে 2023 চনত অনুষ্ঠিত হাংঝৌ এছিয়ান গেমছত ৰূপৰ আৰু 2018 চনত অনুষ্ঠিত জাকাৰ্টা পালেমাবাং এছিয়ান গেমছত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। পাৰ্বিনে মহিলাৰ 65 কিলোগ্ৰাম শাখাৰ বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। কোৱাৰ্টাৰ ফাইনেলত খেলুৱৈগৰাকীয়ে বিশ্ব বক্সিং প্ৰতিযোগিতাৰ ৰূপৰ পদক বিজয়ী উজবেকিস্তানৰ নভবাখৰ খামিকভাৰ বিৰুদ্ধে খেলিব। ইপিনে কমনৱেলথ গেমছৰ পদক বিজেতা সাক্ষী চৌধুৰী প্ৰি কোৱাৰ্টাৰ ফাইনেলত বিশ্ব চেম্পিয়ন আলোৱা বাল্কি বেকভৰ হাতত পৰাস্ত হয়। এথলেটিকছত জয় কুমাৰ, আংশা বাবু, মানু টি এছ আৰু ৰজদীপ কৰে পুৰুষৰ মিক্সড দলীয় শাখাৰ 4x400 মিটাৰৰ ফাইনেলত প্ৰৱেশ কৰাৰ লগতে অনিমেষ কুজুৰ আৰু গুৰিন্দৰ বীৰ সিঙে 100 মিটাৰৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতৰ পুৰুষ আৰু মহিলাৰ কাবাডী দলটো ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। স্কোৱাছত অভয় সিং আৰু বীৰ চৌত্ৰানী, পুৰুষৰ ছিংগলছত তেনভি খান্না আৰু অনহত সিং, মহিলাৰ ছিংগলছত জ্যোষ্ঠা চিনাপ্পা আৰু বেলাবন সেন্থিল কুমাৰে মিক্সড ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইপিনে টেবুল টেনিছত মানুষ শ্বাহে পুৰুষৰ ছিংগলছত প্ৰৱেশ কৰাৰ লগতে শ্ৰীজাদা আকুলা আৰু চিন্দ্ৰেলা দাসে মহিলাৰ ছিংগলছৰ স্থান সুনিশ্চিত কৰিছে। প্ৰতিযোগিতাত ভাৰতে 1টা সোণ, 4টা ৰূপ আৰু 8টা ব্ৰঞ্জৰ পদকসহ মুঠ 15টা পদকেৰে তালিকাৰ 14 নম্বৰ স্থানত আছে। ইপিনে পুৰুষৰ ৰোয়িঙৰ ডাবলছ শাখাত সতনাম সিং আৰু সলমান খানে ব্ৰঞ্জৰ পদক লাভ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে খেলুৱৈসকলক তেওঁলোকৰ সফলতাৰ বাবে অভিনন্দন জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা শুভেচ্ছা বাৰ্তাত কয় যে একেৰাহে এছিয়ান গেমছত 3টা সংস্কৰণৰ পদক অৰ্জন কৰিব পৰাটো সঁচাকৈ উল্লেখনীয় সাফল্য। খেলুৱৈসকলৰ ধৈৰ্য, নিষ্ঠা, সংযম আৰু সমন্বয়ৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই সাফল্যই তেওঁলোকক অনাগত সময়ত আৰু উন্নত প্ৰদৰ্শন আগবঢ়াবলৈ প্ৰেৰণা যোগাব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ষমাই জীৱনৰ প্ৰধান উদ্দেশ্য হোৱা উচিত বুলি প্ৰকাশ কৰিছে। G4 ৰাষ্ট্ৰগোটৰ বৈদেশিক মন্ত্ৰীসকলে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰ সাধনৰ বাবে মত পোষণ কৰিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কাইলৈ বাংগালুৰুত প্ৰথমটো ক্ষমা উদ্ভাৱনী প্ৰত্যাহ্বান কাৰ্যসূচী মুকলি কৰিব আৰু নতুন দিল্লীত অহা 12 অক্টোবৰৰ পৰা 14 অক্টোবৰলৈ ব্ৰিকছ থিয়েটাৰ মহোৎসৱ অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।

0: FM বেণ্ডৰ 102.4 MHz-ত এয়া আকাশবাণী তেজপুৰ। শ্ৰোতালৈ নিবেদন কৰিব লৈছোঁ বিয়লি ৰং।
1: আকাশবাণী তেজপুৰ আগবঢ়াইছোঁ বিয়লিৰ ৰং।

0: আপোনাৰ সৈতে আপোনাৰ জীৱনজোৰা যি যাত্ৰা, এই গোটেই কথাখিনি আমি পাতিম।
1: বাৰু,
0: আৰম্ভ কৰোঁ শৈশৱৰ পৰা। তেজপুৰৰ এক প্ৰখ্যাত পৰিয়ালত আপোনাৰ জন্ম, আপোনাৰ পিতৃ, আপোনাৰ পৰিয়ালৰ বহুখিনি অৱদান আছে তেজপুৰৰ শৈক্ষিক, ক্ৰীড়া বা সম্পূৰ্ণ সমাজ জীৱনখনলৈ। অভূতপূৰ্ব অৱদান আপোনাৰ পৰিয়ালটোৰ আছে শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ। গতিকে তেনে এটি পৰিয়ালত আপোনাৰ জন্ম, সেই শৈশৱৰ বিষয়ে, আপোনাৰ পিতৃ মাতৃৰ বিষয়ে, আপোনাৰ পৰিয়ালটিৰ বিষয়ে কিছু কথা জানিবলৈ বিচাৰিম। প্ৰথমতে কওকচোন।
1: আমাৰ ঘৰ তেজপুৰ কলিবাৰীত। মোৰ প্ৰাচীন পৰিয়ালত মোৰ জন্ম, 1938 চনত মোৰ জন্ম হৈছিলে। মোৰ দেউতাৰ নাম দুলাল চন্দ্ৰ ভট্টাচাৰ্যী আছিলে। তেখেতৰ এখন সমাজকৰ্মী আছিল, শিক্ষাবিদ আছিলে, মিউনিচিপাল বৰ্ডৰ চেয়াৰমেন আছিল তেখেত, কেইবাখনো শিক্ষা অনুষ্ঠানত তেখেত ফাউণ্ডাৰ প্ৰেচিডেণ্ট আছিল তেখেত। তেজপুৰ ল কলেজ, দৰং কলেজ, তেজপুৰ কলেজ, বিএড কলেজৰ আৰু মিউনিচিপাল বৰ্ডৰ চেয়াৰমেন আছিল তেখেতে। আৰু বহুত সামাজিক অনুষ্ঠান তেখেতৰ ইনভল্ভ আছিলে। বান থিয়েটাৰৰ সভাপতি আছিলে, অবা উষাৰ সভাপতি আছিলে, ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনৰ বহুত বছৰ সভাপতি আছিলে, তেনেকুৱা ধৰণৰ। আৰু তেখেতে বহুত হেৰিত, কোঅপাৰেটিভ মুভমেণ্টত বহুত যোগদান কৰিছিল তেখেতে, আৰম্ভ কৰিছিল তেজপুৰত। চেনিটাইজেশ্যনৰ সময়ত তেখেতে ইয়াৰ পৰা যোৱা নাছিল, তেখেতে কাৰণ তেখেতৰ দায়িত্বত আছিল, তেখেতে মিউনিচিপেল বৰ্ডৰ চেয়াৰমেন আছিল তেতিয়া, গতিকে ইয়াত থাকি গৈছিল তেখেতে। আৰু শেষত যিখিনি কাম কৰিবলগীয়া আছিলে, তেওঁ সেইকাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ প্ৰেচিডেণ্ট মেডেল এটা দিছিলে, ফৰ মেৰিটৰিয়াছ চাৰ্ভিচ ৰেণ্ডাৰ্ড টু দি ছচাইটি।
0: আচলতে তেখেত সাংঘাতিক সাহসী ব্যক্তি আছিল,
1: একেবাৰে
0: ব্ৰিটিছৰ বিৰুদ্ধে গৈ আন্দোলনতো তেখেত সক্ৰিয়ভাৱে জড়িত আছিলে, আৰু তাৰ ফলশ্ৰুতিত তেখেতে জন্ম দিছিল তেজপুৰ একাডেমি। গতিকে তেনে এটি পৰিয়ালত আপুনি জন্ম, এতিয়া সেই পিতৃ মাতৃৰ সৈতে কটোৱা সেই সময়খিনি আৰু শিক্ষা গ্ৰহণ ক'ত কেনেকৈ আৰম্ভ কৰিছিলে, কেনেকুৱা পৰিৱেশ আছিলে শৈশৱত, সেইখিনিৰ বিষয়ে জানিব বিচাৰিম।
1: আমাৰ পৰিয়ালটো জইণ্ট ফেমিলি আছিলে, বহুত মানুহ, আমাৰ 40-50 জনমান মানুহ হ'ব গোটেই পৰিয়ালটোৰ, একেলগে আছিলে সব, আমাৰ ভাই ককাই সববিলাক আছিলে। গতিকে জইণ্ট ফেমিলিত কিছুমান কথা আছে যে পিতৃ মাতৃৰ লগত বৰ এটা সম্পৰ্ক নাথাকিছিলে,
0: চবেই
1: সকলো নিজৰ হেৰি আছিলে, গতিকে আমাৰ পিতৃ মাতৃ বুলি একেলগে যিবিলাকে একাষৰিকা থাকে মানে নিজৰ পৰিয়ালটো লৈ পেলাই তেওঁলোকৰ বেলেগ কথা, কিন্তু আমাৰ তেনেকুৱা কথা নাছিলে, গতিকে চবেই নিজৰ ল'ৰা ছোৱালীৰ নিচিনা কথা এটা আছিলে।
0: তেনেধৰণে আপোনাৰ শৈশৱ পাৰ হৈছিল।
1: তাৰপিছত মই 5 বছৰ বয়সত তেজপুৰ কাৰ মেমৰিয়েল স্কুলত
0: নামভৰ্তি
1: কৰিছিলোঁ। কাৰ্মেমিয়াল স্কুলখন দুখীয়া স্কুল বুলিয়েই কৈছিল তেতিয়া, একমাত্ৰ অপদ কৰোঁ, আৰু এখনে দুখন আছিলে, বালিকা আৰু চিলভাৰ জুবলি স্কুলখন আছিলে, মই তাত পঢ়িছিলোঁ। তাৰপৰা তৃতীয় শ্ৰেণীত পঢ়ি পেলাই পাছ কৰি পেলাই তেজপুৰ গভৰ্ণমেণ্ট হাইস্কুলত এডমিশ্যন লৈছোঁ ক্লাছ 4ত। তাৰপৰা মই মেট্ৰিক পাছ কৰি দৰং কলেজৰ পৰা AA পাছ কৰিছিলোঁ। তাৰপিছত কটন কলেজৰ পৰা মই BA পাছ কৰিলোঁ, পঢ়ি পেলাই ইউনিভাৰ্চিটিত এডমিশ্যন ল'লোঁ MA আৰু লত। মই MA পঢ়ি থাকোঁতে এটা ব্ৰিটিছ টি কোম্পানীত মই চাকৰি পাইছিলোঁ এছিষ্টেণ্ট মেনেজাৰ, গতিকে মই পঢ়া এৰি পেলাই মই গুচি গ'লোঁ। কিন্তু ইন দ্য মিনটাইম মই লটো পাছ কৰি থৈছিলোঁ, চাকৰি কৰিছিলোঁ। মই 1962 জইন কৰিছিলোঁ ব্ৰিটিছ টি কোম্পানী এটাত, গেলেণ্ডাৰ্ছ আৰ্বুটনট বুলি কোম্পানী এটাত। তাৰ 4 বছৰ না 5 বছৰ চাকৰিৰ পৰা মোৰ এটা বৰ মেজৰ এক্সিডেণ্ট হৈছিলে, মোৰ এখন হাত বিকল হৈ গৈছিলে। গতিকে বহুত বছৰ, 2 বছৰমান মই ট্ৰিটমেণ্টত আছিলোঁ। তো ভাল হোৱাৰ পিছত মই চাকৰি এৰি পেলাই মই তেজপুৰ 12ত জইন কৰিলোঁ। 4 বছৰমান ওকালতি কৰাৰ পিছত মই আকৌ টিলৈ ঘূৰি যাব মন গ'ল, গতিকে এটা এডভাৰটাইজমেণ্ট দেখিছিলোঁ যে ইণ্ডিয়ান টি এছ'চিয়েশ্যনত এছিষ্টেণ্ট লেবাৰ এডভাইজাৰ হিচাপে বিজ্ঞাপন দিছিলে। মই এপ্লাই কৰিছিলোঁ, পাইছিলোঁ চাকৰিটো, এজ এ এছিষ্টেণ্ট লেবাৰ এডভাইজাৰ হিচাপে ডিব্ৰুগড়ত জইন কৰিছিলোঁ। ডিব্ৰুগড়টো ABIT, আছাম ব্ৰাঞ্চ ইণ্ডিয়ান টি এছ'চিয়েশ্যনৰ জ'ন 1 বুলি কৈছিলোঁ। তাৰপৰা মই 4 মাহ না 5 মাহ থকাৰ পিছত মই যোৰহাটলৈ ট্ৰান্সফাৰ কৰিলে অন প্ৰমোশ্যন, জ'ন ছেক্ৰেটেৰী হিচাপে যোৰহাটত, আমাৰ জ'ন 2 বুলি কয়। কিছুবছৰ মই জ'ন 3 তেজপুৰতো চাকৰি কৰিছিলোঁ। তাৰপৰা যোৰহাটত মই 8 বছৰ থকাৰ পিছত গুৱাহাটীলৈ আছাম ব্ৰাঞ্চ ইণ্ডিয়ান টি এছ'চিয়েশ্যন হেডকোৱাৰ্টাৰ্ছ গুৱাহাটীলৈ মোৰ এডিশ্যনেল ছেক্ৰেটেৰী হিচাপে ট্ৰান্সফাৰ কৰিলে। আমাৰ ইণ্ডিয়ান টি এছ'চিয়েশ্যনৰ তলত কেইবাটাও ব্ৰাঞ্চ আছে, আছাম ব্ৰাঞ্চ ইণ্ডিয়ান টি এছ'চিয়েশ্যন, ডুৱাৰ্চ ব্ৰাঞ্চ ইণ্ডিয়ান টি এছ'চিয়েশ্যন, তেৰাই ব্ৰাঞ্চ ইণ্ডিয়ান টি এছ'চিয়েশ্যন, সুৰমা ভেলী ব্ৰাঞ্চ ইণ্ডিয়ান টি এছ'চিয়েশ্যন, আৰু এটা সময়ত দাৰ্জিলিং ব্ৰাঞ্চ ইণ্ডিয়ান টি এছ'চিয়েশ্যন আছিলে। মই ABIT এডিশ্যনেল ছেক্ৰেটেৰী হিচাপে কিছুবছৰ কাম কৰাৰ পিছত মই ABITৰ ছেক্ৰেটেৰী হ'লোঁ অল আছাম ব্ৰাঞ্চ ইণ্ডিয়ান টি এছ'চিয়েশ্যনৰ। তাৰ কিছু বছৰ পিছত মোক আলফাৰ আন্দোলন যে চলিছিলে এইবিলাক বহুত গোলমাল হৈছিল টি ইণ্ডাষ্ট্ৰীৰ

0: আজিৰ বিয়লি ৰং অনুষ্ঠানলৈ আমি আমন্ত্ৰণ জনাই আনিছো ভাৰতীয় চাহ সন্থাৰ অৱসৰপ্ৰাপ্ত উপদেষ্টা, সমাজকৰ্মী, অধিবক্তা তথা প্ৰকৃতিপ্ৰেমী প্ৰদীপ কুমাৰ ভট্টাচাৰ্যিক। নমস্কাৰ, আপোনাক আমাৰ বিয়লি ৰং অনুষ্ঠানলৈ স্বাগতম জনাইছো।
1: ধন্যবাদ।
0: আমি আজি

0: ক'ত বহুত হেঁচা পৰিছিলে, সাংঘাতিক ধৰণে হেঁচা পৰিছিল, 3-10 অলমষ্ট বন্ধ হৈ যোৱা কাৰ্যক্ৰম হৈছিলে, বহুত মেনেজাৰক হত্যা কৰা হৈছিলে, বহুত পলাই গুচি গৈছিলে, সেইসময়ত বন্ধ হওঁ হওঁ এইপিনে 3-10 এতিয়া আপোনাৰ 10-12 লাখ মানুহ লেবাৰ আছে, মজদুৰ কাম কাম কৰা 40-50 লাখ মানুহ তাত বসতি কৰে টি গাৰ্ডবিলাকত, গতিকে 3-10 চলোৱাবৰ কঠিন কাম হৈ গৈছিল। যেতিয়া কোনো ওলাবলৈকে ভয় কৰে, মই তেতিয়া অকলে অকলে যে আপাৰ আচামলৈ যাব লাগে, ইয়ালৈ আহিব লাগে, কিন্তু মোক কোনো দিন মোৰ কোনো অসুবিধা হোৱা নাছিলে। মই বহুত কাম ইণ্ডিয়ান টি এছ'চিয়েশ্যনৰ যদি কলিকতাৰ অফিচ তাৰো মই দায়িত্ব বহন কৰিবলগীয়া হৈছিলে, গতিকে মোক এটা এডিশ্যনেল এটা মোক হেৰি এটা দিছিলে ছেক্ৰেটেৰী এ বি আঠিয়াৰ লগতে, মই এডিশ্যনেল ছেক্ৰেটেৰী জেনেৰেল ইণ্ডিয়ান টি এছ'চিয়েশ্যন, সেইটো কিছু বছৰ চাকৰি কৰাৰ পিছত মই 2000 চনত এজ আছাম এডভাইজাৰ ইণ্ডিয়ান টি এছ'চিয়েশ্যন সেইটো মই ৰিটায়াৰ কৰিছিলোঁ,
1: অৱসৰ ল'লে। এইদৰে শিক্ষাৰ পাছত আপোনাৰ কৰ্মজীৱন হয়। এতিয়া সেই শিক্ষা গ্ৰহণ কৰি থকা সময়ছোৱাৰ কথা পাতোঁ, যিহেতু আপোনাৰ পিতৃয়ে তেজপুৰৰ শৈক্ষিক দিশটো এক উন্নত শিখৰলৈ লৈ গ'ল, তেখেতৰ প্ৰচেষ্টাত আমাৰ তেজপুৰৰ যি কেইখন আগশাৰীৰ শিক্ষা অনুষ্ঠান সেয়া শিক্ষা অনুষ্ঠানৰ জন্ম হ'ল,
0: ইনষ্টিটিউচন বিল্ডাৰ আছিল।
1: হয় হয়। তেনে এজন পিতৃৰ সন্তান হিচাপে আপোনাৰ শিক্ষা জীৱন কেনেধৰণে আগবাঢ়িছিলে, কেনেকুৱা পৰিৱেশ পাইছিলে সেই সময়ছোৱাত, আপোনাৰ শিক্ষকসকলৰ লগত কেনেধৰণৰ সম্পৰ্ক আছিলে, বা সেই সময়খিনিত আপুনি শিক্ষা আৰু তাৰ লগতে আন আন কি কি দিশৰ সৈতে আপুনি জড়িত হৈ পৰিছিলে?
0: শিক্ষাৰ ক্ষেত্ৰত আমাৰ দেউতাই আমাক কোনো দায়িত্ব লোৱা নাছিলে, সামাজিক কামতে ঘূৰি ফুৰা আমাক কোনো দায়িত্ব লোৱা নাছিলে, পঢ়া শুনাত ভাল নাছিলোঁ, কিন্তু দুই এজন শিক্ষক পাইছিলোঁ, হয়তো প্ৰাইভেট টিউটৰ পাইছিলোঁ মই দুজন, এজন তেজপুৰ একাডেমী হেডমাষ্টাৰ আছিলে পদ্মেশ্বৰ বৰঠাকুৰ, আৰু ক্লাছ 10 পঢ়োঁতে মই গিৰিধৰ ভূঞা বুলি এজন টিচাৰ আছিলে, এই দুজনে মোক গোটেই সলনি কৰোঁ, আগতে মই পঢ়া শুনাত ভাল নাছিলোঁ, এই দুজনে মোক একদম সলনি কৰি পেলাই 2-3 মাহ হেৰি দি পেলাই, তাৰপিছত মোৰ অসুবিধা হোৱা নাছিলে মেট্ৰিকৰ পিছত, মই ভাবিছিলোঁ এটা সময়ত মেট্ৰিকে পাছ কৰিব নোৱাৰিম নেকি, কিন্তু গিৰিধৰ ভূঞা প্ৰফেচাৰ ছাৰে মোক পঢ়োৱাৰ পিছত মই ভালকৈ পাছ কৰিলোঁ, আৰু আইঅ শিক্ষাৰ্থীৰে পাছ কৰিছিলোঁ, বি এটো খুব ভাল নহ'লেও পাছ কৰিছিলোঁ, বি এ লগো ভালকৈ পাছ কৰিছিলোঁ, কিন্তু আমাৰ খুব এটা পঢ়া শুনাৰ পৰিৱেশ ঘৰখনত নাছিলে, পূজা পাতল বেছিকৈ কৰিছিলে, খেলা ধূলা বেছি, চবেই খেলা ধূলা বেছি, তেতিয়া পঢ়া শুনাৰ তেজপুৰত বৰ এটা পৰিৱেশ নাছিলে, কোনো ভাল ষ্টুডেণ্ট বৰ কমেই আছিলে, এজন মোৰ মনত আছে খালি অচ্যুত শইকীয়া বুলি, দেউতাকে মেণ্টেল হস্পিটেলত কাম কৰিছিলে, তেওঁ মেট্ৰিকত বোধকৰো 1952 তেওঁ 3rd হৈছিলে, তেনেকুৱা, তাৰপিছতে মোৰ ভতিজা এজনৰ পিছতে তেওঁ মেট্ৰিকত 5th হৈছিলে, কিন্তু পঢ়া শুনাতকৈ বেছি এই খেলা ধূলাত বেছি জোৰ আছিল
1: সময়টো,
0: আৰু তেজপুৰ তেনেকুৱা পঢ়া শুনাৰ হেৰি নাছিলে, পৰিৱেশ এটা নাছিলে, কাৰণ তাৰ এখন মেট্ৰিক পাছ কৰিলে 3rd ডিভিজনত পাছ কৰিলোঁ, আপোনাৰ ইঞ্জিনিয়াৰিং পঢ়িবলৈ পায়, মেডিকেল পঢ়িবলৈ পায়, যিকোনো পঢ়িবলৈ পায়, কোনো অসুবিধা নাছিল,
1: সময় চোৱাৰ পৰিৱেশ তেনেকুৱা আছিলে, আৰু সেইবাবে হয়তো আপোনাৰ পিতৃ আৰু তেখেতৰ সমসাময়িক যিসকল ব্যক্তিয়ে শিক্ষাৰ সেই প্ৰয়োজনীয়তাটো উপলব্ধি কৰিছিলে, তেখেতসকলে সেই অনুষ্ঠানসমূহ গঢ়ি তুলিছিলে।
0: দেউতাহঁতে ভাবিছিলে যে সোনকালে অসমীয়া ল'ৰাবিলাকে পঢ়া শুনা কৰি পেলাই সোনকালে চাকৰি কৰক, কিবা এটা কোৰ্টতে চাকৰি কৰক, নাইবা টিচাৰে হওক, নাইবা বাগানতে চাকৰি কৰক, সেইটো উদ্দেশ্য হ'ল যে অসমীয়া ল'ৰাবিলাক পঢ়া শুনা কৰি চাকৰিটো ল'ব লাগে, তেতিয়া নহ'লে গোটেই কোৰ্টত নাইবা বাকীবিলাকত বাগানত যিবিলাক ষ্টাফৰ আছে মানুহ, চববিলাক অসমৰ বাহিৰৰ মানুহ আছিলে, বঙালী মানুহ বেছিকৈ, সম্প্ৰদায়ৰ মানুহ বেছিকৈ আছিলে, দেউতাৰ এটা প্ৰধান উদ্দেশ্য যে অসমীয়া জাতিটো উন্নতি কৰিব লাগিব, পঢ়া শুনা কৰিব লাগিব, চাকৰি বাকৰি ল'ব লাগিব, সেইটোৱে প্ৰধান এটা উদ্দেশ্য আছিল,
1: অসমীয়া জাতি
0: আৰু এডুকেশ্যনটো দিব লাগিব তাৰ কাৰণে,
1: তেনে উদ্দেশ্যলৈ তেখেতসকলে সেই মহান কামসমূহ কৰি গৈছিলে। এতিয়া পঢ়া সময়ছোৱাত পঢ়াৰ বাহিৰেও আৰু আপুনি ক'লে খেলা ধূলাৰ ভাল পৰিৱেশ আছিলে তেজপুৰত, খেলা ধূলাৰ সৈতেও আপুনি নিশ্চয় জড়িত হৈ পৰিছিলে, আৰু কি কি কৰি ভাল পাইছিলে সেইখিনি সময়ত?
0: ক্ৰিকেট মই গভৰ্ণমেণ্ট হাইস্কুলৰ পিনে খেলিছিলোঁ, দৰং কলেজৰ পিনে খেলিছিলোঁ, কটন কলেজৰ পিনে খেলিছিলোঁ, গুৱাহাটী ইউনিভাৰ্চিটিৰ পিনে খেলিছিলোঁ, ইণ্টাৰভাৰ্চিটি অল ইণ্ডিয়া ইণ্টাৰভাৰ্চিটিত মই কলকাতা ইউনিভাৰ্চিটি, বেনাৰস ইউনিভাৰ্চিটি, এলাহাবাদ ইউনিভাৰ্চিটি এগেইনষ্ট খেলিছিলোঁ ইণ্টাৰভাৰ্চিটি, আৰু এবাৰ মই 1960 পাকিস্তান আহিছিলে ইণ্ডিয়াত খেলিবৰ কাৰণে টেষ্ট মেচ খেলিব, সেই সময়ত প্ৰথম খেলখন অল ইণ্ডিয়া কম্বাইন ইউনিভাৰ্চিটিৰ লগত প্ৰথম খেলখন হৈছিলে, প্ৰথম খেলখনত টীমটো ছিলেকশ্যন কৰিবলৈ এটা ছিলেকশ্যন হৈছিলে পুনেত, আমি 3জন ল'ৰা গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা গৈছিলোঁ, ময়ো গৈছিলোঁ, তাত নেটছত আমি খেলিছিলোঁ, কিন্তু সেই সময়ত বোম্বেৰ প্ৰভাৱটো বেছি আছিলে ক্ৰিকেটত, আমি খেলি

0: বোলে পোৱা নাছিলো, কিন্তু সেইটো সুবিধা পাইছিলোঁ বহুত ডাঙৰ ডাঙৰ প্লেয়াৰ লগত নেটছত খেলিবৰ কাৰণে, লাইক সৰদেশাই, ৱাডেকাৰ এইবিলাকৰ লগত নেটছত খেলিছিলোঁ তেনেকুৱা। তাৰপিছতে চাহত যেতিয়া মই জইন কৰিলোঁ 1962ত, চাহাববিলাকৰ এটা ক্ৰিকেট টীম এটা আছিলে, ভাল ভাল ক্ৰিকেটাৰ আছিলে। আমি কেতিয়াবা কলিকতালৈ খেলিবলৈ গৈছিলোঁ, অসমত খেলিছিলোঁ। সেই টীমতো মই খেলিবলৈ সুবিধা পাইছিলোঁ, আৰু তাৰে হয়তো 9 ব্ৰিটিছ প্লাণ্টাৰ আছিলে, আমি 2 খালী ইণ্ডিয়ান আছিলোঁ, মই আছিলোঁ আৰু ৱাজিৰ খান বুলি এজন তেখেতে হেৰিৰ মানুহ ৰাজস্থানৰ, আমি 2 ইণ্ডিয়ান আছিলোঁ। সেইটো সুবিধা মই পাইছিলোঁ, এই ৰিকগনেশ্যন এটা মই পাইছিলোঁ গাৰ্ল ক্ৰিকেটৰ। আৰু মই টেবুল টেনিছ খেলিছিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিত, মই বহুত ট্ৰফি আছে ল' কলেজত, ট্ৰিপল ক্ৰাউন পাইছিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিত। 2-3 বছৰমান মই ডাবলছত চেম্পিয়ন আছিলোঁ, ছিংগলছত ৰাণাৰ্ছ আপ আছিলোঁ। তেনেকৈ টেবুল টেনিছত মই খেলিছিলোঁ, টেনিছো খেলিছিলোঁ। চাহ বাগানত থাকোঁতে মই ক্লাবৰ পিনে, টিংৰাই ক্লাবৰ পিনে খেলিছিলোঁ, তাতো মই ৰাণাৰ্ছ আপ হৈছিলোঁ। আমাৰ খেলা ধূলাটো বেছি জোৰ আছিলে, পঢ়া শুনাতকৈ বেছি জোৰ আছিলে।
1: আৰু তাৰ বাহিৰে আৰু কি কৰি ভাল পাইছিলে?
0: তেতিয়া ওচৰতে বান থিয়েটাৰটো ওচৰতে আছিলে, আমি থিয়েটাৰ চাবলৈ সুবিধা পাইছিলোঁ। ভনী শৰ্মা, বিষ্ণু ৰভা ডাঙৰ ডাঙৰ শিল্পীবিলাকে থিয়েটাৰ কৰিছিলে পূজাৰ সময়ত, সেইবিলাক গান জান শুনিবলৈ সুবিধা পাইছিলোঁ, অৰ্কেষ্ট্ৰা শুনিবলৈ সুবিধা পাইছিলোঁ। সেইবিলাকত গানত মোৰ ইণ্টাৰেষ্ট খুব বহিছিলে, মই গান গাবলৈ হয়তো মোক ভাল পাইছিলোঁ, মই সৰুৰ পৰা গাইছিলোঁ গান। এবাৰ মোক মিউজিক স্কুললৈ পঠিয়াইছিলে, মই মিউজিক স্কুলত মোক সাৰেগামা গাবলৈ দিছিলে, মই সেইদিনাখন গাইছিলোঁ। কিছুমান বঙালী ছোৱালী কিছুমান মোক বৰ হাঁহিলে, ইমান লাজ পালোঁ, মই পিছদিনাখন মই নগ'লোঁ আৰু মই, গতিকে ইমান সামৰিলোঁ।
1: কিন্তু হয়তো আপুনি সেই চৰ্চা অব্যাহত ৰখাহেঁতেন, গানৰ সৈতে খুব সুন্দৰকৈ জড়িত।
0: এতিয়া আমি আমাৰ ক্লাবত, অৰুণাচল ক্লাবত প্ৰায় আমাৰ ফাংচন কি হৈ থাকে, তাত আমি গাওঁ প্ৰায়।
1: হয়, সেয়া আপোনাৰ ভিতৰত এতিয়াও আছে,
0: এতিয়াও গান মই ভূপেন হাজৰিকাৰ বাহিৰে মই বেলেগৰ গান নুশুনিছিলোঁ।
1: হয়, তেখেতৰ গান আপুনি
0: ভাল পাওঁ।
1: যেতিয়া আপোনাৰ কৰ্মজীৱন আৰম্ভ হ'ল, সেই সময়খিনিত কেনেকুৱা ধৰণৰ কাম কৰিছিলে, কিবা উল্লেখযোগ্য ঘটনা আপোনাৰ মনত আছে নেকি, আপোনাৰ কৰ্মজীৱনৰ অভিজ্ঞতা?
0: মনত বৰকৈ নাইকিয়া, কিন্তু বৰ ৰেছপনচিবল কাম আছিলে। আমাৰ আসাম ব্ৰাঞ্চ ইণ্ডিয়ান টি এছ'চিয়েশ্যনৰ অধীনত অলমষ্ট 300 বাগিচা আছিলে, মষ্টলি ডাঙৰ ডাঙৰ কোম্পানীবিলাকৰ। বহুত সমস্যা আছিলে, টি গাৰ্ডেনবিলাকৰ সমস্যা আছিলে, সেই সমস্যাবিলাকৰ সমাধান কৰিবলগীয়া হৈছিলে, ইউনিয়নৰ লগত কথা পাতিবলগীয়া হৈছিলে, বিভিন্ন ধৰণৰ এগ্ৰিমেণ্ট চহী কৰিবলগীয়া হৈছিলে, সদায় ডিছপিউট কোনোবা এখন বাগানত কিবাটো আছিলেই, আৰু বহুত ডিমাণ্ড থাকে লেবাৰবিলাকৰ। আছাম চাহ মজদুৰ সংঘ, কম আছাম কৰ্মচাৰী সংঘ, এইবিলাকৰ লগত ৰিলেশ্যন ৰাখিবলগীয়া হৈছিলে, তেওঁলোকৰ কথা বতৰা পাতিবলগীয়া হৈছিলে। চাহ বাগানত ষ্ট্ৰাইক হ'লে, ডিষ্টাৰ্বেঞ্চ হ'লে, কিবা কিবি হ'লে, সমস্যা হ'লে জোৰ মাৰিব লাগিছিলে, সমাধান কৰিব লাগিছিলে। তেনেকুৱা বহুত বিশেষ ঘটনা আছে, বহুত কাম কৰিবলগীয়া আছিলে, বৰ ৰেছপনচিবল কাম এইটো। কাৰণ এদিনৰ কাৰণেও চাহ বাগান এখন বন্ধ কৰাটো মানে বহুত ডাঙৰ কথা আছিলে, বহুত লছৰ কথা আছিলে, গতিকে লেবাৰ আৰু মেনেজমেণ্টৰ ৰিলেশ্যনশ্বিপটো ৰাখিব লাগিছিলে কথা। তো আমাৰ থ্ৰুৱেদি এইবিলাক কাম হৈছিলে, বিআইটিএছৰ কাম হৈছিলে। তাৰপিছত চৰকাৰৰ লগত অনবৰতে লিয়াচন কৰিব লাগে, চৰকাৰৰ কথা বতৰা পাতিব লাগে, অকল লেবাৰৰ কথা নহয়, বেলেগ কথাও থাকে, টেক্সৰ কথা থাকে, অমুকৰ কথা থাকে, ইলেক্ট্ৰিচিটিৰ কথা থাকে, আজি বোলে ফাৰ্টিলাইজাৰ পোৱা নাই, ইলেক্ট্ৰিচিটি পোৱা নাই, নাইবা চাহ বাগিচা, অসমৰ চাহ বাগিচাবিলাকত অলমষ্ট 70 লাখমান মানুহক সপ্তাহত এবাৰকৈ ৰেচন যোগাব লাগে, এটা এটা পৰিয়াল সপ্তাহত, এটা এটা পৰিয়ালে এটা মাহত 10 কেজিমান চাউল পায়, 10 কেজিমান আটা পায়। সেইবিলাক চৰকাৰৰ পৰা আমাৰ এলটমেণ্ট ল'ব লাগে, চৰকাৰৰ লগত ৰিলেশ্যন ৰাখিব লাগে। সেইবিলাকৰ এদিন যদি দেৰি হৈ যায় চাহ বাগানত, বৰ হুলস্থুলতা হৈ যায় ৰেচন যদি নাপায়। এই যে এটা ডাঙৰ পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম এটা চলি আছে, এতিয়াও চলি আছে, এইটো পৃথিৱীত বিৰল। 15 লাখৰ বেছি হ'ব, এইটো 17 লাখমান হ'ব মানুহ ৰেচনটো পায়, ৱৰ্কাৰ্ছে পায়, তেওঁলোকৰ ডিপেণ্ডেণ্টেও পায়, 18 বছৰলৈকে পৰিয়ালটোৱে পায়। এইটো মেইনটেইন কৰা চৰকাৰৰ লগত ৰিলেশ্যন ৰখা, হেৰি ৰখা, বহুত ৰেছপনচিবল কাম আছিলে। আৰু বাগানৰ বহুত প্ৰব্লেম থাকে, বাকী প্ৰায়বিলাক মেনেজাৰবিলাক আহি থাকে, তেওঁলোকক এডভাইচ কৰিব লাগে, কিবা কিবি ড্ৰাফ্ট লিখি দিব লাগে, গভৰ্ণমেণ্ট, বহুত কাম থাকে, মুভ কৰিব লাগে, থাকিবই নোৱাৰোঁ গুৱাহাটীত। জোন মিটিং হয়, ব্ৰাঞ্চ মিটিং হয়, অমুক মিটিং হয়, চাৰ্কল মিটিংবিলাক, মেনেজাৰবিলাক আহে, তাত মেনেজাৰবিলাক মাহেকত এবাৰকৈ বহে, আমি ছেক্ৰেটেৰীবিলাক যাব লাগে তালে, তেওঁলোকে বহুত সমস্যা থাকে, এইবিলাক সমস্যাবিলাক পাতোঁ। হেল্থৰ সমস্যা থাকে, মেলেৰিয়া সমস্যা থাকে, বাকী হস্পিটেলৰ কথা বতৰা, কাৰণ চাহ বাগানখন এটা মানে মজদুৰবিলাকে ফ্ৰম দি ক্ৰেডল টু দি গ্ৰেভ, গোটেইখিনি দায়িত্ব মেনেজাৰ এজনে ল'ব লাগে, গোটেই চাহ বাগানখনে ল'ব লাগে, গতিকে সেইবিলাক বহুত সমস্যা থাকে, মেডিকেলৰ সমস্যা থাকে, বেমাৰৰ সমস্যা থাকে, ডেট হলে বহুত গোলমালটা হয়ে যায় একেবারে একাডেমিক নেগলিজেন্সের কারণে
1: বহু ব্যস্ততা আর বহু দায়িত্বর মাজত
0: দায়িত্ব আর

0: ইণ্ডিয়ানবিলাকে আমাক বৰ সন্মান কৰিছিলে, আমাক দৰকাৰ আছিলে, আমাৰ জাষ্টিচটো পাইছিলে। কিবা এটা হ'লে বুলি এবাৰ এতিয়া খবৰ দিব লাগে, এবাৰ এতিয়া গ'লে মানে গোটেই কথাবিলাক বেলেগ হৈ যায়গৈ, কথা পাতি যায়, এতিয়া মানে জাষ্টিচটো পাব, কেলকাতা জাষ্টিচ
1: বিশ্বাস আছিলে তেওঁলোকৰ।
0: হয়, মেনেজাৰবিলাকেও যথেষ্ট আমাক সন্মান কৰিছিলে। তাৰপিছত এবাৰ হেৰি হ'ল, 1990ত টি ইণ্ডাষ্ট্ৰীয়ে ডিচাইড কৰিলে, কলিকাতাত এখন মিটিং হ'ল, ইণ্ডিয়ান টি এছ'চিয়েশ্যনে পাতিলে, মই গৈছিলোঁ তাত। তাতো আমাৰ এজন মেম্বাৰ আছিলে, প্ৰখ্যাত চাহ খেতিয়ক হেমেন্দ্ৰ প্ৰসাদ বৰুৱা। তাতে ডিচিশ্যন হৈছিলে, মিটিঙত ময়ো আছিলোঁ, যে ইণ্ডিয়ান টি এছ'চিয়েশ্যনে যিবিলাক মেম্বাৰ আছে আছাম ব্ৰাঞ্চত, চবেই বছৰেকত পাৰ কেজি ইমানকৈ টকা দিব লাগিব, আৰু এ বি আই টিয়ে ছ'চিয়েল ৱেলফেয়াৰ কাম কিছুমান কৰিব লাগিব। আগতে বাগানবিলাকে ইণ্ডিভিজুৱেলি কৰিছিলে, কিন্তু এইবিলাকবিলাক কলেক্টিভলি কৰিব, প্ৰত্যেক বাগানে পাৰ কেজি চাহৰ প্ৰতি ইমান দুপইচা, তিনি পইচা, চাৰি পইচা, তেনেকৈ কোটি টকা আহি গৈছিল লগে লগে। সেইটো বহুত বছৰ চলিলে তেনেকৈ। মই প্ৰথম ডিচিশ্যন লৈছিলোঁ যেতিয়া হৈ গ'ল, দায়িত্বটো মোৰ ওপৰত আহিল ইমপ্লিমেণ্ট কৰাৰ দায়িত্ব, তেতিয়া আলফাৰ ৰাজত্ব এটা চলি আছিলে ইয়াত। প্ৰথম দায়িত্বটো মই কৰিলোঁ চিন্তা কৰি পেলাই, যে অসমৰ হেৰিবিলাক নাট্য এইবিলাক দেখিছিলোঁ, থিয়েটাৰ হলবিলাক দেখিছিলোঁ, বা দূৰৱস্থাটো আমাৰ কলিবাৰী বান থিয়েটাৰ যিটো দেখিছিলোঁ, নাইবা যিটো বান থিয়েটাৰ নি পেলাই তাত পাতিলে দেখি লোৱা অৱস্থাত দেখিছিলোঁ। আমাৰ চেয়াৰমেন টেবেন থাকে, কমিটি থাকে, মই তাত কৈছিলোঁ যে এইটো প্ৰথমতে আমি তেওঁলোকক সহায় কৰিব লাগে, কাৰণ বহুত বৰ দূৰৱস্থা তেওঁলোক। এতিয়া প্ৰথমত আহি পেলাই আমি, সেইদিনা মনত আছে, আমাৰ চেয়াৰমেন মই আছিলোঁ, চেয়াৰমেন আছিলে আমাৰ এ বি আই টিৰ চেয়াৰমেন থাকে, ভাইচ চেয়াৰমেন থাকে, এডিশ্যনেল ভাইচ চেয়াৰমেন থাকে, বৰ্ড কমিটি মেম্বাৰবিলাক থাকে, ইয়াত 30-40 মেনেজাৰবিলাক তেজপুৰ চাৰ্কুলাৰ আহি পেলাই বান থিয়েটাৰত, সেইটো বান থিয়েটাৰত আমি আহি পেলাই সেইদিনাখন টোটেল 375,000 টকা বান থিয়েটাৰ দিছিলোঁ। তেতিয়া বান থিয়েটাৰ মৃতপ্ৰায় অৱস্থাটো হৈ আছিলে, এবাণ্ডন হৈ গ'ল তেতিয়া বান থিয়েটাৰ, তেনেকুৱা এটা অৱস্থা আছিলে। গতিকে সেইটো কাম কৰিবলৈ পাই খুব আমি ভাল পাইছিলোঁ। তেজপুৰত দিছিলোঁ, বেংগলী থিয়েটাৰত দিছিলোঁ, গুৱাহাটী নাট্য মন্দিৰত দিছিলোঁ, শিৱসাগৰ নাট্য মন্দিৰ দিছিলোঁ, যোৰহাট নাট্য মন্দিৰত, নাজিৰা নাট্য মন্দিৰত, ডিব্ৰুগড় নাট্য মন্দিৰত, বিশ্বনাথত, জামুগুৰিত, বহুত জেগাত দিছিলোঁ পইচা তেনেকৈ। অকল নাট্যত নহয়, বহুত খেলা ধূলাৰ কথাত দিছিলোঁ, পঢ়া শুনাৰ কথাত দিছিলোঁ, খেলা ধূলাৰ কথাত দিছিলোঁ, হস্পিটেল খুলিছিলোঁ, হস্পিটেল ৱাৰ্ড বনাই দিছিলোঁ, গোলাঘাটত আৰু লখিমপুৰত ৱাৰ্ড বনাই দিছিলোঁ, তেনেকুৱা বহুত ধৰণৰ ছ'চিয়েল ৱেলফেয়াৰ কাম কৰিছিলোঁ আমি,
1: বিভিন্ন ধৰণৰ সামাজিক কাম,
0: সামাজিক কাম
1: দায়িত্বটো
0: মোৰ ওপৰতে পৰিছিল, আৰু আমাৰ চাৰ্কেলবিলাক থাকে, সেইবিলাকে কৰে কামটো, গোটেই কামটো।
1: প্ৰকৃতি প্ৰেমী হিচাপে আপোনাক জানো, এতিয়া কেনেধৰণে তাৰ সৈতে জড়িত হৈ পৰিলে, কি কি কাম কৰিলে আপুনি সেইখিনিৰ বিষয়ে, আৰু কেনেধৰণে?
0: মই এটা ভাবোঁ সত্য কথা, মই বিষয়ত পায়নিয়াৰ আছিল বুলি ক'ব লাগিব, কাৰণ 1950ৰ দশকতে মই গছপুলি লগাবলৈ আৰম্ভ কৰিলোঁ, অকল ঘৰতে নহয়, পাব্লিক প্লেচত, কলিবাৰী বান থিয়েটাৰত, তাতে মই 10 জোপামান গছ লগাইছিলোঁ, এতিয়াও 3 জোপামান আছে, পিছতো লগাইছিলোঁ। তাৰপিছতে মই বহুত জেগাত গছপুলি বিতৰণ কৰিছিলোঁ, লাহে লাহে মই বাঢ়ি গ'ল মোৰ জীৱনত কেইজনে, এতিয়াও মই মোৰ নিজৰ পৰা ভাৰত বিকাশ পৰিষদৰ থ্ৰুৱেদি, তৰুণ অসম সংঘৰ থ্ৰুৱেদি, তাৰপিছত হৰ্টিকালচাৰ ছ'চাইটিৰ থ্ৰুৱেদি 40-50টা গছপুলি বিলোৱাত মই জড়িত হৈ আছিলোঁ। সেইটো স্বীকাৰ কৰি পেলাই মোক তেজপুৰ বিবেকানন্দ ষ্টাডি চেণ্টাৰ মোক বৃক্ষবন্ধু বুলি মোক অলংকৃত কৰিছিলে, আৰু আছাম গভৰ্ণমেণ্টেও মোক এটা সম্বৰ্ধনা জনাইছিলে এই বিষয়ে।
1: হয়,
0: এইটো কেনেকৈ আৰম্ভ হ'ল, কেনেকৈ প্ৰকৃতি ভাল পাবলৈ ল'লোঁ, আমাৰ সৰুতে ইয়াত গছপুলি নাপাইছিলে, চব গুটি চুটি পুলি আনিব লাগে কলিকতাৰ পৰা। আমাৰ ককাদেউতাই মোক কয়, কাৰ্ড এখনো লিখিবলৈ কয় মোক, কলিকতাৰ চিড ফাৰ্মবিলাকৰ তেনেকৈ লিখা, এইটো পুলিবিলাক আহিছিলে, গুটিবিলাক আহিছিলে, ফুল লগাইছিলোঁ, কবি লগাইছিলোঁ, এইবিলাক কথা বতৰা। আৰু এবাৰ হ'ল কি, কেনেকৈ মই মটিভেট হ'লোঁ এই কথাটো ক'ব লাগিব, মই ক্লাছ 7 নে 8 গভৰ্ণমেণ্ট হাইস্কুলত পঢ়ি আছিলোঁ। এদিন আমাৰ ক্লাছত সোমাই আহিলে 3 ব্যক্তি, আটাইকেইজন তৰুণ অসম সংঘৰ হোতা, এজনৰ নাম দুৰ্গাধৰ গোস্বামী, ভেৰি ফেমাছ মানুহ তেজপুৰৰ, নৃপেন বৰুৱা আৰু নানা বৰুৱা, তেওঁলোকক মানে ভলণ্টিয়াৰ লাগে, কলপাৰ্কখন চাফা কৰিব লাগিব, বনগুটি গুচাব লাগিব, চাফা কৰিব লাগিব, অগ্নিগড়খন চাফা কৰিব লাগিব, চাৰ্চ ফিল্ডখন বনগুটি আছে চাফা কৰিব লাগিব, সেইবিলাকত ভলণ্টিয়াৰ পাইছিলে, মই ভলণ্টিয়াৰত চুক দিলোঁ। ভলণ্টিয়াৰ হৈ পেলাই দেওবাৰে এইবিলাকত কাম কৰোঁ, কলপাৰ্কত কাম কৰোঁ, তেতিয়া কলপাৰ্কখন বৰ অৱস্থাটো ভাল নাছিলে, শিল তিলবিলাক য'তে য'তে পৰি আছিলে চাফা তাফা কৰিছিলোঁ, শিলবিলাক আনি পেলাই এক জেগাত লাইনকৈ ৰাখিছিলোঁ, অগ্নিগড়টো চাফা কৰিছিলোঁ, চাৰ্চ ফিল্ডত বনগুটি ভৰা আছিলে, বনগুটি চাফা কৰি তেনেকৈ দেওবাৰে হয়, শেষতে বুটমা কেইটামান খাবলৈ দিয়ে, সেইটো কথা নহয়। আৰু এটা কথা মই দেখিছিলোঁ, ইয়াত এজন দেফো আছিলে, মাধৱ ভট্টাচাৰ্যী বুলি, তেওঁ আমাৰ হাইস্কুলৰ ল'ৰাবিলাকক, 9-10 ল'ৰাবিলাকক লৈ গৈছিলে এই ভোমোৰাগুৰিলৈ দেওবাৰে, এই ভোমোৰাগুৰিত যে পাহাৰটোত গছবিলাক

0: যে
1: হয় হয়
0: শাল গছ নাইবা চেগুন গছ, বহুত গছ আমাৰ হাইস্কুলৰ ল'ৰাবিলাকক লগাবলৈ দিছিলে। আৰু গ'লে আঠনা পইচা দিছিলে হাজিৰা, ট্ৰাকত লৈ যায় ফৰেষ্ট ডিপাৰ্টমেণ্টে, এইটো মটিভেট কৰিলে। মই তাত নাছিলোঁ, কিন্তু মই এবাৰ নে দুবাৰ মোৰ মামাহঁতৰ লগত, তেওঁ 9-10 ষ্টুডেণ্ট আছিলে, মই তালৈ গৈছিলোঁ তেতিয়া। সেইটো কথাটো এই যে ডিফজনে মাধৱ ভট্টাচাৰ্য বোলা মানুহজনে এইটো মটিভেট কৰিছিল, বৰ ডাঙৰ কথা। এইটো
1: ডাঙৰ কথা হয়।
0: তেনেকৈ গছপুলি মই নিজে বৰকৈ লগোৱা নাইকিয়া, লগাইছোঁ তেজপুৰ কলেজত আছে, দৰং কলেজত। মই এবাৰ দৰং কলেজলৈ মাতিছিলে ক্ৰিকেট খেলিবৰ কাৰণে গল্ডেন জুবুলিলৈকে, তেতিয়া মই ফিল্ডখন দেখিছিলোঁ, কলেজৰ স্কুলৰ ফিল্ডত খেলিছিলোঁ। তেতিয়া মই ভাবিছিলোঁ যে এখন হেৰি কৰা যাওক, এই ক্ৰিকেট যিখন গ্ৰাউণ্ড আছে কলেজৰ স্কুলৰ, বৰ দুৰৱস্থা গ্ৰাউণ্ডখন, ওখৰা মোখৰা গোটেই। মই ক'লোঁ যে হেৰিত দীপ বাইদেউ মোক মাতি পঠাইছিলে,
1: লক্ষ্মী গোস্বামী,
0: যে মই একালত দৰং কলেজৰ পিনে খেলিছিলোঁ, তুমি আহিবা খেলিবা, এক্স ষ্টুডেণ্ট আৰু দৰং কলেজৰ ষ্টুডেণ্টৰ মাজত। তেতিয়া মই কৈছিলোঁ তাতে যে এই গ্ৰাউণ্ডখন ইংলেণ্ডত যিবিলাক কাউণ্টি ক্ৰিকেট গ্ৰাউণ্ডবিলাক আছে, ধুনীয়া গ্ৰাউণ্ড, চাৰিওপিনে গছ গছনি থাকিব, সৰু সৰু পেভিলিয়ন থাকিব, দেওবাৰে মানুহবিলাক যায় ক্ৰিকেট খেলে নাইবা বল খেলে, লাঞ্চ টাঞ্চ লৈ যায়, পেভিলিয়ন টেবিল থাকে তাত সৰু সৰুকৈ, দিনটো তাতে কটায়, তেনেকুৱা এখন গ্ৰাউণ্ড কৰাৰ কথা চিন্তা কৰিছিলোঁ। আৰু সেই সময়তে মই কলেজত স্কুলক 10,000 টকা পঠিয়াই দিছিলোঁ এই বেটৰ তৰফৰ পৰা, আৰু 100টামান গছপুলি আনি পেলাই লগাইছিলোঁ। হৰেণ বুটথ্ৰাক দায়িত্বটো দিছিলোঁ, তেওঁ এইখিনি কাম কৰিছিল। তাৰে 15-20 জোপা এতিয়াও আছে, বাকীখিনি কিছুমানে কাটি পেলালে, নষ্ট কৰিলে, কিন্তু ফিল্ডখন ভাল হ'ল। আৰু সেইখন বৰ দুখৰ কথা, ইমান বিহু পাতে, ইমান লাখ লাখ টকা খৰচ কৰে, এতিয়াও ফিল্ডখন বৰ দুৰৱস্থা হৈ আছে, মেইনটেইন নকৰে।
1: সমাজৰ যি দায়িত্ববোধ, সেয়া আপোনাৰ সৰুৰে পৰাই আছিলে, বিভিন্ন সামাজিক কামৰ সৈতে জড়িত হৈ পৰিলে, এতিয়াও কৰি আছে, বিভিন্ন সামাজিক অনুষ্ঠানসমূহৰ সৈতে আপুনি জড়িত হৈ আছে। কি কি অনুষ্ঠানৰ সৈতে বৰ্তমান জড়িত হৈ আছে, কেনেধৰণে কামসমূহ কৰি আছে সমাজৰ বাবে, এইখিনিৰ বিষয়েও কিছু কওকচোন।
0: মই বান থিয়েটাৰৰ আজীৱন সদস্য,
1: হয়,
0: সেইটো কেনেকৈ হ'ল আকৌ আজীৱন সদস্যটো মই ক'ব লাগিব। মই এতিয়া চাকৰি গুৱাহাটীত আছিলোঁ, এদিন মোক পূৰ্ণনাৰায়ণ সিংহই টেলিফোন কৰি যে এই মোক ঘৰত বাধন বুলি মাতে, বাধন তই এটা কাম কৰিব লাগিব, কাইলৈ এখন মিটিং আছে তেজপুৰত, তই এখন টেক্সি বন্দবস্ত কৰি পেলাই কাইলৈ ৰাতিপুৱাই পঠিয়াই দিব লাগিব তেখেতক, লক্ষ্মীধৰ চৌধুৰী, কাৰণ ইয়াত আবেলি মিটিং আছে, ঘূৰি যাব। টেক্সি এখন বন্দবস্ত কৰি লক্ষ্মীধৰ চৌধুৰীক মই পঠিয়ালোঁ। ৰাতি গৈ পেলাই ড্ৰাইভাৰটোৱে মোক ক'লোঁ যে ভাড়াটো দিব লাগে, মই ভাবিছোঁ ভাড়া ইয়াত দিব 2000 টকা, তেতিয়া 1980 কিমানৰ কথা, 84 মানৰ 85ৰ কথা, তো মই দিবলগীয়া হ'ল। তো মই এবাৰ তেজপুৰৰ পূৰ্ণনাৰায়ণ সিংহক মই ক'লোঁ দাদা টেক্সি পইচা 2000, মই তেতিয়া দিব নোৱাৰোঁ, ইমান অৱস্থা নাই, বোলে 2000 টকা তোক নিদিওঁ আৰু, তোক আৰু আজিৰ পৰা হেৰি হ'ল লাইফ মেম্বাৰ হ'লে বান থিয়েটাৰ। মই ক'লোঁ 2000 টকা লাইফ মেম্বাৰ, 1000 টকাহে দিব লাগে বুলি জানো, 2000 দুটাজন আমাৰ ঘৰ গ'ল বুলি ক'লে। লাইভ বান থিয়েটাৰ মোক এবাৰ আজি দুবছৰ আগতে মোক সন্মানিত জনাইছিলে ফণিক্ৰমা নাট্যসমাৰ। বান থিয়েটাৰত মই বিশেষ কাম কৰা নাছিলোঁ, সৰুতে কৰিছিলোঁ বান থিয়েটাৰ, এইবিলাক থিয়েটাৰ হ'লে তাত আৰু চকীটো নাথাকে নহয়, ওচৰৰ মানুহৰ ঘৰৰ পৰা চকী যোগাৰ কৰিব লাগে, ইটো সিটো ঝাৰু দিয়া, অমুক কৰা তমুক কৰা, এইবিলাক কাম কৰিব লাগে, চাহ যোগাৰ কৰিব লাগে, চাহ দিব লাগে, এইবিলাক সৰু সুৰা কাম কৰিছিলোঁ। সেইবিলাক কৰি ভাল পাইছিলোঁ বান থিয়েটাৰ লগত, এইবিলাক কাম তেনেকুৱা। মই নাটক কৰা নাছিলোঁ, কিন্তু মোক সম্বৰ্ধনা জনাইছিলে, মই কৈছিলোঁ যে মই জ্যেষ্ঠ সদস্য হিচাপে, মই ক'লোঁ যদি মই সন্মান পাব লাগে তেতিয়াহ'লে যে এজন দৰ্শক হিচাপে পাব লাগে। 80 বছৰ বান থিয়েটাৰ মই দৰ্শক হৈ আছোঁ, দৰ্শকৰো এটা দায়িত্ব এটা আছে, কাৰণ থিয়েটাৰ নাটক কৰিব দৰ্শক থাকিলেহে নাটকখন হ'ব। মই এতিয়া তেজপুৰত অলৱেজ দৰ্শক বান থিয়েটাৰ, 80 বছৰ চাইছোঁ সৰুৰ পৰা, 7-8 বছৰৰ পৰা।
1: মঞ্চত যিদৰে প্ৰতিগৰাকী অভিনেতা হওক শিল্পীৰ হওক দায়িত্ব থাকে, সেই ঠিক সেইদৰে আমাৰ দৰ্শকৰো সম্পূৰ্ণ দায়িত্ব থাকে যিকোনো অনুষ্ঠান এটা সফল হোৱাৰ ক্ষেত্ৰত।
0: আৰু মই তৰুণ সংঘৰ মুখ্য উপদেষ্টা হৈ আছোঁ কেইবাবছৰো, ভাৰত বিকাশ পৰিষদত মই সোমাইছিলোঁ। ভাৰত বিকাশ পৰিষদত কেনেকৈ সোমালোঁ মই কাহিনী এটা ক'ব লাগিব। তেতিয়া মই এবিটি ছেক্ৰেটাৰী গুৱাহাটী, মই অফিচত আছোঁ, 3-4 জন গুৱাহাটী বিশিষ্ট নাগৰিক মোৰ ওচৰলৈ আহিলে, মোক ক'লে যে তেওঁলোকে এটা হেৰি পাতিছে বিকলাংগ লোকৰ আৰ্টিফিচিয়েল লিম লগাবৰ কাৰণে এটা অনুষ্ঠান এটা পাতিছোঁ, বহুত শ আমাক এপ্লাই কৰিছে, তেওঁলোক আহিব, এবিআইটিৰ তৰফৰ পৰা অলপ সহায় কৰিব পাৰিব নেকি। মই কথাটো ভাল পালোঁ যে আমিতো বহুত কাম কৰি আছোঁ, এইটোতো বৰ ডাঙৰ কাম এটা কথা। তেতিয়া মই মোৰ চেয়াৰমেন আছিলে তৰুণ বৰদলৈ বুলি এজন মেনেজাৰ আছিলে সোণোৱাল ইনষ্টিটিউটত, তৰুণ বৰদলৈ মই টেলিফোন কৰিলোঁ যে তৰুণ এনেকুৱা কথা এটা হৈছে। তৰুণে মোক ক'লে যে প্ৰদীপ, গড হেজ গিভেন আছ দিছ অপৰচুনিটি, এনেকুৱা এটা কাম এনেকুৱা এটা বিচাৰিছে, গড হেজ গিভেন আছ দি অপৰচুনিটি, তুমি কিমান দিব পাৰা? মই কৈছোঁ এতিয়া 1,00,000 2,00,000 দিব পাৰিম এতিয়া, বোলে দি দিয়া। মই লগে লগে মানুহকেইজনক মই টকাটো চেক দি পেলাই মই পঠিয়াই

0: দেখিছোঁ। তাৰপিছতো তেজপুৰ তালুকত দুটা কেম্প তেনেকুৱা হৈছিলে,
1: তেনেধৰণে আপুনি জড়িত।
0: তেনেধৰণে কাটাৰ পিছতে মই ভাৰত বিকাশ পৰিষদৰ লগত থাকোঁতে মই এনভাইৰমেণ্ট ছাইডটো চাব লাগিল, তাৰ চেয়াৰমেন কোঅৰ্ডিনেটৰ কিবা এটা আছিলোঁ। প্ৰত্যেক ৱৰ্ল্ড এনভাইৰমেণ্ট ডে দিনাখন মই গছপুলি যোগাৰ কৰিব লাগে, 2000-3000 গছপুলি। তেনেকুৱা 10 বছৰমান কৰিলোঁ কামটো। মই হৰ্টিকালচাৰ ছ'চাইটি তেজপুৰ ব্ৰাঞ্চৰ প্ৰেচিডেণ্ট আছিলোঁ, তেতিয়াও কৰিছিলোঁ সদায় মিটিংবিলাকত, আৰু নিজে সদায় গছপুলি বিতৰণ কৰোঁ তেতিয়া তেনেকৈ। আৰু মই TDSৰ লগত সম্পৰ্ক, তেজপুৰ ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যন, তাৰ মই আজীৱন সদস্য হৈ আছোঁ এতিয়াও। তাতো আমি ABIT তৰফৰ পৰা মই থাকোঁতে বহুত সহায় কৰা হৈছিল। আৰু এটা মই RSS আহিলে তেজপুৰলৈ 1952-ত। আমি কলিবাৰীৰ ল'ৰা কিছুমান আৰু কৰ্কৰ ল'ৰা কিছুমানে 40% ল'ৰা কিছুমান RSSত জইন কৰিলোঁ। RSSয়ে আমাক বহুত শিক্ষা দিলে ডিচিপ্লিন হ'বৰ কাৰণে, লাঠি খেলা হেৰি কৰা চেল্ফ ডিফেন্সৰ কাৰণে কি কৰি কৰিব লাগে, মাৰ্চ পাছ কৰা, ডিচিপ্লিন লাইফ এটা এড কৰিছিলোঁ। তাৰপিছতে NCCত সোমালোঁ। NCCত সোমাই চাৰ্টিফিকেট A, B পৰীক্ষা আমাৰ কলিকতাত হৈছিলে ফৰ্ট উইলিয়ামছত, মই A আৰু B পাছ কৰিছিলোঁ NCCত। তাৰপিছতে মই ওকালতি কৰিছিলোঁ, যেতিয়া ওকালতি 4 বছৰ কৰি আছিলোঁ, সেইকাৰণে মই জনসংঘত সোমাইছিলোঁ, ভাৰতীয় জনসংঘ, যিটো BJPৰ আগৰ অৱতাৰটো
1: হয়।
0: তাত মই আৰু টিকমচান্দ খেত্ৰীবিলাক দুজনেই মানুহ আছিলোঁ। আমি অল আসাম কনভেনশ্যন পাতিছিলোঁ, দিল্লীৰ পৰা কিছু মানুহ আহিছিলে দুই এজন। চাকৰি কৰি থাকোঁতে মই 1996-ত BJPত জইন কৰিলোঁ। 2000 চনত যদি ৰিটায়াৰ কৰি আহিলোঁ, মই আকৌ BJPত এক্টিভলি লাগিলোঁ। 2002 চনত মই সুদেতপুৰ ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট হ'লোঁ। তেতিয়া আমাৰ সংগঠন নাছিলে BJPৰ একেবাৰে ইয়াত।
1: ইমানখিনি কথা পাতিলোঁ, আপোনাৰ ব্যস্ততাপূৰ্ণ যি কৰ্মজীৱন বা সামাজিক জীৱন সেইখিনিৰ বিষয়ে পাতিলোঁ। এতিয়া যিখিনি সময় আপুনি এইখিনিৰ পৰা আঁতৰত থাকে, একেবাৰে নিজৰ সময়খিনি, সেই সময়খিনি আপুনি কিদৰে থাকি ভাল পায়?
0: অলপ পঢ়া শুনা কৰোঁ,
1: হয়,
0: কথা বতৰা পাতি ভাল পাওঁ, ক্লাবলৈ গৈ ভাল পাওঁ। মই তেজপুৰ ষ্টেচন ক্লাবৰো 8 বছৰমান প্ৰেচিডেণ্ট হৈ আছিলোঁ। মাজে মাজে ষ্টেচন ক্লাবলৈও যাওঁ, তাতো বেলেগ ধৰণৰ ছ'চাইটি এটা পাওঁ। আৰু এই গছ গছনি পানী দিয়া, ফুলত পানী দিয়া, বাৰীখন চাফা কৰা, পিছফালে আমাৰ বাৰীখন ডাঙৰ দুবিঘা মাটি আছে, সেইবিলাক চাফা চিকুণকৈ ৰখা, গছবিলাকত পানী দিয়া, এইবিলাক কৰি থাকোঁ। আৰু মই বজাৰ সমাৰ কৰি ভাল পাওঁ, নিজৰ খাদ্য নিজে বন্দোবস্ত কৰিব লাগিব, ভালকৈ কি খাই ভাল পাওঁ, খোৱা বোৱাটো চখ আছে মোৰ, গতিকে তেনেকৈ থাকোঁ। আৰু লগ পাই পেলাই আজিকালি মোবাইলটোতো আছে, এইবিলাকত কথা পৃথিৱীত কি হৈছে, মই ইণ্টাৰনেশ্যনেল পলিটিক্স সেইবিলাকতো মই ইণ্টাৰেষ্ট লওঁ, পৃথিৱীখনত কি হৈ আছে আৰু দেশৰ ইকনমিটো কেনেকুৱা, কি কথা পিতৃ চলিছে, আৰু ডিফেন্স আমাৰ কেনেকুৱা হেৰি হৈছে, ডিফেন্সৰ কেনেকুৱা প্ৰগ্ৰেছ হৈছে, আমাৰ এক্সপৰ্ট ইম্পৰ্ট এইবিলাকৰ কথা, সেইবিলাক জানিবলৈ পাই মোবাইলত বা TVত মই জানিব, এইবিলাক চব কথাত ইণ্টাৰেষ্ট লওঁ মই।
1: সঁচাকৈ আজি সময়খিনি আমাৰ খুব সুন্দৰভাৱে অতিবাহিত হ'ল, আৰু এইখিনি সময় দিয়াৰ বাবে আপোনাক আমাৰ আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ।
0: মই মোক আপোনালোকে নিমন্ত্ৰণ জনোৱাত, মোৰ বিষয়ে ক'বলৈ সুবিধা দিয়াত আকাশবাণী তেজপুৰ কেন্দ্ৰক মই ধন্যবাদ জনাইছোঁ। মোৰ
1: শ্ৰোতাসকলে ইমান পৰে আজিৰ বিয়লি ৰং অনুষ্ঠানত ভাৰতীয় চাহ সন্থাৰ অৱসৰপ্ৰাপ্ত উপদেষ্টা, সমাজকৰ্মী, অধিবক্তা, খেলুৱৈ তথা প্ৰকৃতিপ্ৰেমী প্ৰদীপ কুমাৰ ভট্টাচাৰ্যৰ সৈতে হোৱা কথোপকথনটি শুনিলে। অনুষ্ঠানটি আগধৰিলে প্ৰিয়ংকা দাসে, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।

শ্ৰোতা ইমান পৰে বিয়লি ৰং অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াব লৈছোঁ আমাৰ দৈনন্দিন অনুষ্ঠান আজিৰ দিনটো। আজি বৃহস্পতিবাৰ, ৰাষ্ট্ৰীয় দিনপঞ্জী অনুসৰি 1433 ভাস্কৰাব্দৰ আহিন মাহৰ 6 দিন, ইংৰাজী 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 24 তাৰিখ। সমূহ শ্ৰোতাকে সম্ভাষণ জনাই আগবাঢ়িব লৈছোঁ আজিৰ দিনটো অনুষ্ঠানলৈ।

অগ্ৰণী ব্যক্তিসকলৰ মাজৰ অন্যতম এগৰাকী। ভিখাজী ৰুস্তম কামাৰ জন্ম হৈছিল 24 ছেপ্টেম্বৰ 1861 চনত বোম্বেৰ এটি ডাঙৰ আৰু চহকী পাৰ্চী পৰিয়ালত। তেওঁৰ পিতৃ মাতৃ সৰাবজী ফ্ৰেমজী পেটেল আৰু জাইজীবাই সৰাবজী পেটেল চহৰখনত সুপৰিচিত আছিল। পিতৃ প্ৰশিক্ষণপ্ৰাপ্ত উকিল আৰু কৰ্মসূত্ৰে এগৰাকী ব্যৱসায়ী আছিল। পাৰ্চী সম্প্ৰদায়টোৰ মাজতো তেওঁ এগৰাকী প্ৰভাৱশালী ব্যক্তি আছিল। সেই সময়ৰ অধিকাংশ পাৰ্চী ছোৱালীৰ নিচিনাকৈ ভিখাজীয়েও আলেকজেণ্ড্ৰা নেটিভ গাৰ্লছ ইংলিছ ইনষ্টিটিউচনত নামভৰ্তি কৰিছিল। শিশু হিচাপে ভিখাজী অধ্যৱসায়ী আৰু সুশৃংখল স্বভাৱৰ আছিল। বিশেষকৈ ভাষা জ্ঞানৰ ক্ষেত্ৰত তেওঁৰ বিশেষ প্ৰতিভা দেখুৱাইছিল। ১৮৮৫ চনত 3 আগষ্টত কে আৰ কামাৰ পুত্ৰ ৰুস্তম কামাৰ সৈতে তেখেতৰ বিবাহ হয়। স্বামী ৰুস্তম এগৰাকী প্ৰতিপত্তিশালী ইংৰাজ সমৰ্থক উকিল আছিল আৰু ৰাজনীতিত সোমাবলৈ আগ্ৰহ দেখুৱাইছিল। ভিখাজীয়ে অধিকাংশ সময় স্বদেশৰ আৰু সামাজিক কাম কাজত নিয়োজিত হৈ থাকিছিল।

1894 চনৰ অক্টোবৰ মাহত মুম্বাই প্ৰেচিডেঞ্চিত দুৰ্ভিক্ষৰ সৃষ্টি হয় আৰু ইয়াৰ কিছুদিন পাছতে প্লেগ মহামাৰীও আগুৰি ধৰিছিল। ভিকাজীয়ে গ্ৰেণ্ড মেডিকেল কলেজৰ পৰা ৰোগাক্ৰান্ত মানুহৰ যত্ন লোৱা আৰু পিছলৈ নিৰোগী মানুহক প্ৰতিৰোধক বেজী দিয়াৰ দল এটাত যোগ দিছিল। ইয়াকে কৰিবলৈ যাওঁতে ভিকাজী কামা নিজেও প্লেগ ৰোগত আক্ৰান্ত হয় আৰু কোনোমতেহে মৃত্যুৰ পৰা ৰক্ষা পৰিছিল। তথাপিও স্বাস্থ্য দুৰ্বল হৈ থকা দেখি 1902 চনত উন্নতমানৰ চিকিৎসাৰ বাবে তেওঁক ব্ৰিটেইনলৈ পঠোৱা হয়। 1908 চনত তেখেতে পুনৰ ভাৰতলৈ উভতি অহাৰ প্ৰস্তুতি চলোৱাৰ পূৰ্বে শ্যামজী কৃষ্ণ বৰ্মাক লগ পাইছিল। হাইড পাৰ্কত দ্বিতীয় জাতীয়তাবাদী বক্তৃতাৰ বাবে শ্যামজী লণ্ডনৰ ভাৰতীয় সম্প্ৰদায়ৰ মাজত বেছ পৰিচিত আছিল। তেওঁৰ জৰিয়তে ভিকাজীয়ে সেই সময়ৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ ব্ৰিটিছ কমিটিৰ অধ্যক্ষ দাদাভাই নৌৰাজীক লগ পাইছিল। নৌৰাজী আৰু সিং ৰেৱাভাই ৰাণাৰ লগত ভিকাজীয়ে 1905 চনত ফেব্ৰুৱাৰী মাহত ইণ্ডিয়ান হোম ৰুল ছ'চাইটি প্ৰতিষ্ঠা কৰে। লণ্ডনত ভিকাজীক জনাই দিয়া হৈছিল যে জাতীয়তাবাদী কাম কাজত জড়িত নহওঁ বুলি লিখিত প্ৰতিশ্ৰুতি নিদিলে তেওঁক ভাৰতলৈ যাব দিয়া নহয়, কিন্তু তেওঁ প্ৰতিশ্ৰুতি দিবলৈ ৰাজি হোৱা নাছিল। সেই বছৰতে তেওঁ পেৰিছলৈ স্থানান্তৰিত হয় আৰু তাত পেৰিছ ইণ্ডিয়ান ছ'চাইটি প্ৰতিষ্ঠাত আগভাগ লৈছিল। 1907 চনৰ 22 আগষ্টত জাৰ্মানীৰ ষ্টাটগাৰ্টত অনুষ্ঠিত দ্বিতীয় ছ'চিয়েলিষ্ট কংগ্ৰেছত কামাই অংশ লয়। তাত তেওঁ ভাৰতীয় উপমহাদেশত হোৱা দুৰ্ভিক্ষৰ ভয়াৱহ পৰিণামৰ বিষয়ে ব্যাখ্যা কৰিছিল। তাতেই তেওঁ মানৱ অধিকাৰ, সমতা আৰু ব্ৰিটেইনৰ পৰা ভাৰতৰ স্বাধীনতা বিচাৰি এখন পতাকা মেলি ধৰিছিল। ভিকাজীয়ে নিজেই এই পতাকাখনত ভাৰতীয় স্বাধীনতাৰ পতাকা বুলি অভিহিত কৰে। কলকাতা পতাকাৰ কিছু সোধৰণি ঘটাই ভিকাজীয়ে শ্যামজী কৃষ্ণ বৰ্মাৰ সৈতে পতাকাখনৰ আৰ্হি প্ৰস্তুত কৰিছিল। এতিয়া স্বাধীন ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন প্ৰস্তুত কৰিবলৈ লওঁতে ভিকাজীৰ পতাকাখনৰ পৰাও কিছু সহায় লোৱা হৈছিল। ভিকাজী কামা 1935 চনৰ 24 জুনত পেৰিছৰ পৰা জাতীয়তাবাদী কাৰ্যকলাপত জড়িত নহয় বুলি লিখিত ৰূপত সন্মতি দিয়ে আৰু ইয়াৰ পিছতে জাহাংগীৰৰ লগত 1935 চনৰ নৱেম্বৰ মাহত বোম্বেত পদাৰ্পণ কৰে। ইয়াৰ মাত্ৰ 9 মাহৰ পিছতেই 1936 চনৰ 13 আগষ্টত পাৰ্চি জেনেৰেল হস্পিটেলত ভিকাজী কামাৰ মৃত্যু হয়। অচিত সেন এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰগ্ৰহণকাৰী আৰু চিত্ৰনাট্য লেখক। তেওঁ বৰ্তমানৰ বাংলাদেশৰ আৰু তাহানিৰ ব্ৰিটিছ ভাৰতৰ পূৰ্ববংগৰ ঢাকাত জন্ম হৈছিল। তেওঁ অসমীয়া, বঙালী আৰু হিন্দী ভাষাৰ মুঠ 17খন ছবি পৰিচালনা কৰিছে। তেখেতৰ জন্ম হৈছিল 1922 চনৰ আজিৰ দিনটোতেই। তেওঁৰ প্ৰথম পৰিচালিত ছবি অসমীয়া ভাষাত নিৰ্মিত বিপ্লৱী, বঙালী ভাষাত দীপ জ্বলে যায় আৰু উত্তৰ ফাল্গুনী, হিন্দী ভাষাৰ মমতা, অনুশীৰাত, খামোচি আৰু সফৰ ছবিৰ বাবে তেওঁক বিশেষভাৱে জনা যায়।

অসিত সেনৰ পিতৃৰ নাম আছিল ৰবীন্দ্ৰ সেন। তেখেতে ৰেল বিভাগত চাকৰি কৰিছিল। মাকৰ নাম আছিল উৰ্মিলা দেৱী। অসিত সেনৰ এজন ভাতৃ অশোক আৰু চাৰিগৰাকী ভগ্নী আছিল। মোমায়কৰ ঘৰ আটচাহী গাঁৱত তেওঁ শৈশৱ পাৰ কৰে। বিক্ৰমপুৰৰ ৰাধানাথ হাইস্কুলত তেওঁ অষ্টম শ্ৰেণীলৈ পঢ়া শুনা কৰি দেউতাকৰ কৰ্মস্থল অসমৰ নগাঁওলৈ গুচি আহে আৰু তাৰে বঙালী হাইস্কুলৰ পৰা প্ৰথম বিভাগত এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত ISC পঢ়িবলৈ কলিকতালৈ যায়। কলিকতাৰ বংগভাষী কলেজত পঢ়াৰ সময়তে তেওঁ সহপাঠী আছিল সলিল চৌধুৰী আৰু গৌৰী প্ৰসন্ন মজুমদাৰ। BSc পঢ়ি থাকোঁতে তেওঁ চিনা জনা হয় তথ্যচিত্ৰ নিৰ্মাতা আৰু পৰিচালক হৰিসাধন দাসগুপ্তৰ সৈতে। দাসগুপ্তৰ অনুপ্ৰেৰণাত তেওঁ ফটোগ্ৰাফীৰ প্ৰতিও আগ্ৰহ জন্মে। চিত্ৰগ্ৰহণকাৰী ৰামানন্দ সেন আছিল তেওঁৰ সম্পৰ্কীয় মোমায়েক। মোমায়েকৰ সহায়ত তেওঁ নিজকে এজন চিত্ৰগ্ৰহণকাৰী ৰূপে প্ৰতিষ্ঠা কৰে। তেওঁ DK মেহতাৰ সহযোগী ভাৰত লক্ষ্মী প্ৰডাকশ্যনত অংশগ্ৰহণ কৰে। অসিত সেনে 1963 চনত উত্তৰ ফাল্গুনী বঁটাৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল আৰু 1971 চনত সফৰ ছবিখনৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সমৰ্থ হয়। 2001 চনৰ 25 আগষ্টত 79 বছৰ বয়সত তেখেতৰ মৃত্যু হয়। আব্দুল মজিদ অসমৰ এজন চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, নাট্যকাৰ আৰু অভিনেতা হ'ল আব্দুল মজিদ। জন্ম হৈছিল তেখেতৰ 1931 চনত। নিবৰুৱাৰ পৰিচালিত ৰঙা পুলিচ নামৰ বোলছবিখনত অভিনয়ৰ যোগেদি তেখেতে অসমীয়া চলচ্চিত্ৰ জগতত পদাৰ্পণ কৰিছিল। তেখেতে মুঠতে 6খন অসমীয়া চলচ্চিত্ৰ পৰিচালনা কৰিছে। অভিনেতা হিচাপে তেখেতে প্ৰধানকৈ খলনায়কৰ চৰিত্ৰত অভিনয় কৰি আহিছিল। তেখেতৰ পৰিচালনাত মুক্তি পোৱা চলচ্চিত্ৰ চামিলি মেম চাবে শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। উক্ত চলচ্চিত্ৰত ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰিছিল আৰু শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটাও লাভ কৰিছিল। তেখেতৰ জন্ম হৈছিল যোৰহাটৰ পুৰণি বালিবাটত। আব্দুল মজিদৰ দ্বাৰা পৰিচালিত ধাৰাবাহিক আৰু তথ্যচিত্ৰসমূহ হ'ল নামঘৰীয়া, অজাগা, জোৰপুৰীহাট, দাপোন, অগ্নিগৰ্ভ, হাতোৰা, চেগুনপুলি ৰুবকোণে, ৰাম ৰহিম, ৰোমন্থন ইত্যাদি। আব্দুল মজিদে অসম সাহিত্য সভাৰ বঁটা চোৰ নামৰ নাটকখনৰ বাবে 1966-67 চনত লাভ কৰিছিল। তেখেতে 1986 চনত বিষ্ণু ৰাভা বঁটাও লাভ কৰিছিল। 1999 চনত তেখেতে নটসূৰ্য বঁটাও লাভ কৰে। আব্দুল মজিদে 2017 চনৰ আজিৰ দিনটোতেই এই পৃথিৱীৰ পৰা চিৰবিদায় মাগিছিল। শ্ৰোতা, ইমান পৰে আজিৰ দিনটো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া 8 বজাত মুখ্য বাতৰি কেইটামান আকাশবাণী গুৱাহাটীৰ পৰা শুনিবলৈ পাব।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। শাৰদীয় দুৰ্গোৎসৱৰ বতৰত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে অক্টোবৰত নিয়মীয়া 1,250 টকাৰ পৰিৱৰ্তে পূজাৰ বিশেষ ধন হিচাপে 1,500 টকাকৈ লাভ কৰিব বুলি মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত লোৱা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সমাগত মিচিং আৰু সোণোৱালগছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ৰাজনৈতিক দলৰ প্ৰতীক ব্যৱহাৰ কৰা নহ'ব বুলি মন্ত্ৰীসভাৰ বৈঠকত লোৱা সিদ্ধান্তৰ বিষয়ে প্ৰকাশ কৰিছে। নিৰ্বাচনী বিধি অনুযায়ী প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে কোনো ধৰণৰ নিৰ্বাচনী সভা, সমিতি, শোভাযাত্ৰা, সমাৱেশ আদি কাৰ্যসূচী ৰূপায়ণ নকৰিবলৈ নগৰ লোকসভা উপ নিৰ্বাচনৰ ৰিটাৰ্ণিং বিষয়া তথা জিলাখনৰ আয়ুক্ত আৰণ্যক শইকীয়াই সকীয়াই দিছে। শিলচৰ পৌৰ নিগম নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ হৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আজি শিলচৰত নিৰ্বাচনী প্ৰচাৰ চলায়। বাৰিষাকাল পাৰ হৈ যোৱাৰ পৰিপ্ৰেক্ষিতত 2026-27 বৰ্ষৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প অহা

2 অক্টোবৰৰ পৰা মুকলি কৰা হ'ব। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত ছিংগাপুৰৰ অসম এছ'চিয়েচনৰ সভাপতি অভিমন্যু তালুকদাৰে আজি দ্বিতীয় দিনা সাক্ষ্য প্ৰদান কৰে। অসম আৰু অৰুণাচল প্ৰদেশৰ সীমা সমস্যা সমাধান সন্দৰ্ভত বিশ্বনাথ জিলা আয়ুক্তৰ সভাকক্ষত আজি এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। আৰু এছিয়ান গেমছৰ শ্বুটিং প্ৰতিযোগিতাত আজি মিক্স স্কিট টীম শিতানত অনন্তজিৎ সিং নাৰুকা আৰু পৰিণা ঝালিৱালে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। এতিয়া মুখ্য বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী তেজপুৰ। সকলোকে প্ৰীতি ভৰা সাদৰ সম্ভাষণ জনায় মই নৱজিৎ শৰ্মা আৰু মোৰ সতীৰ্থ
1: হিমাদ্ৰী দাসে
0: আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ যুৱবাণী অনুষ্ঠান। আজিৰ যুৱবাণী অনুষ্ঠানৰ বিষয় হৈছে যুৱ সাহিত্য। এই যুৱ সাহিত্য অনুষ্ঠানটিত আমি প্ৰত্যেকবাৰে এগৰাকী যুৱ সাহিত্যিকক আমাৰ মাজলৈ আমন্ত্ৰণ কৰি আনো আৰু তেনেদৰে আজিও আমাৰ ষ্টুডিঅ'ত আহি উপস্থিত হৈছে এগৰাকী যুৱ সাহিত্যিক। তেখেত হৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ জ্যোতিষ্মান দাস। ছাৰ, পোনপ্ৰথমে আপোনাক আমাৰ আজিৰ এই যুৱ সাহিত্য অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ।
2: ধন্যবাদ।
1: হয়, আমি অনুষ্ঠানটিৰ মাজলৈ আগবাঢ়িছোঁ। ছাৰ, পোনপ্ৰথমে আপোনাৰ আমি চমু পৰিচয়টি জানিবলৈ বিচাৰিছোঁ।
2: নমস্কাৰ, মোৰ নাম জ্যোতিষ্মান দাস। মোৰ জন্ম লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ ভাটিহুজ গাঁৱত আৰু বৰ্তমান মই তেজপুৰ বিশ্ববিদ্যালয়ত অসমীয়া বিভাগত সহকাৰী অধ্যাপক হিচাপে কাম কৰি আছোঁ। ইতিমধ্যে মোৰ পৰিচয় এগৰাকী যুৱ সাহিত্যিক বুলি দিয়া হৈছে, কিন্তু মই নিজকে এগৰাকী শিক্ষক বুলি পৰিচয় দিবলৈ পালে বেছি গৌৰৱবোধ কৰোঁ। আৰু শিক্ষকতাৰ সমান্তৰালভাৱে মই কেতিয়াবা প্ৰবন্ধ লিখোঁ, সাহিত্য সমালোচনাও দুই এটা কৰোঁ আৰু চেগা চুৰুকাকৈ কবিতা আৰু গল্প চৰ্চাও কেতিয়াবা কৰোঁ। আৰু মোৰ লেখাবিলাক মূলতঃ হাতখৰি, গৰিয়সী, প্ৰকাশ, অসমীয়া প্ৰতিদিন, সাদিন আদি যিকেইখন অসমৰ আগশাৰী কাকত আলোচনী সেইসমূহত প্ৰকাশ পাইছে। আৰু তদুপৰি যিহেতু মই এগৰাকী শিক্ষক লগতে গৱেষকো, গতিকে বিভিন্ন গৱেষণা পত্ৰিকাতো সাহিত্য বিষয়ক বিভিন্ন প্ৰবন্ধ লিখি থাকোঁ। ছাত্ৰাৱস্থাত মই খুব বেছিকৈ সম্পাদনাৰ সৈতে জড়িত হৈ আছিলোঁ। মই নৰ্থ লখিমপুৰ কলেজত পঢ়িছিলোঁ আৰু তেতিয়া মই নৰ্থ লখিমপুৰ কলেজ আলোচনীৰ সম্পাদক আছিলোঁ। পৰৱৰ্তী সময়ছোৱাত ডিব্ৰুগড় বিশ্ববিদ্যালয় আলোচনীৰো সম্পাদনাৰ সৈতে জড়িত হৈছিলোঁ। আৰু লগতে আমি কলেজত পঢ়ি থকাৰ সময়তে আমি এখন বৈদ্যুতিন আলোচনী, যিখন আছিলে ইউনিকোডৰ মাধ্যমেৰে প্ৰকাশিত, এখন কলেজৰ পৰা প্ৰকাশিত, হয়তো সম্ভৱতঃ প্ৰথমখন আলোচনী। 2015-16 চনত আমি এই আলোচনীখনৰ কাম কৰিছিলোঁ আৰু তাৰ সম্পাদক হিচাপে মই আছিলোঁ। এই আলোচনীখনৰ নাম আছিলে আখৰ। এই ধৰণেৰে মই আচলতে সাহিত্যৰ চৰ্চাৰ সৈতে জড়িত হৈ আছোঁ। আৰু মোৰ কাৰণে এটা অতি সৌভাগ্যৰ অভিজ্ঞতা আছিলে যে মই যেতিয়া কলেজত পঢ়ি আছিলোঁ তেতিয়া ভাৰতবৰ্ষৰ এগৰাকী প্ৰতিনিধি হিচাপে জাপান চৰকাৰে আয়োজন কৰা এটা আন্তৰ্জাতিক যুৱ বিনিময় অনুষ্ঠান, অনুষ্ঠানটোৰ নাম আছিলে দ্য নেক্সট জেনেৰেশ্যন গ্ল'বেল লিডাৰ্ছ প্ৰগ্ৰাম। এই অনুষ্ঠানটোত মই অংশগ্ৰহণ কৰাৰ সৌভাগ্য অৰ্জন কৰিছিলোঁ আৰু সেই অভিজ্ঞতাৰ আধাৰতে মই জাপান, শ্ৰীলংকা আৰু ছিংগাপুৰৰ ভ্ৰমণ অভিজ্ঞতাৰে মই এখন কিতাপ কৰিছিলোঁ, যিখন প্ৰকাশ পাইছিলে 2018 চনত আৰু গ্ৰন্থখনৰ শিৰোনাম হ'ল চুৱাই বিশ্বত 47 দিন। আৰু এইখনে এতিয়ালৈকে মোৰ প্ৰকাশিত প্ৰথম আৰু একমাত্ৰ মৌলিক কিতাপ। মই এতিয়াও দুই এখন লিখিবলৈ চেষ্টা কৰি আছোঁ। আৰু এই বিগত সময়ছোৱাৰ সাহিত্য সাধনাৰ যি মোৰ যাত্ৰা, সেই যাত্ৰাৰ স্বীকৃতি হিচাপে মই দুই এটা সন্মানো লাভ কৰিছোঁ। তাৰ ভিতৰত শেহতীয়াকৈ অসম চৰকাৰে যুৱ লেখক সন্মানৰ যি পুৰস্কাৰ আগবঢ়াইছিলে তাৰো এগৰাকী প্ৰাপক হিচাপে আছিলোঁ। আৰু লগতে সাহিত্য একাডেমীৰ মুলাকাত, যুৱা সাহিত্যিক আদি অনুষ্ঠানবিলাকতো মই যুৱ সাহিত্যিক হিচাপে অংশগ্ৰহণ কৰিছোঁ। কিন্তু মই এইটো কথা আকৌ ক'ব লাগিব যে মই নিজকে

0: এজন শিক্ষক আৰু এগৰাকী গৱেষক হিচাপেহে পৰিচয় দি বেছি ভাল পাওঁ। ধন্যবাদ।
1: হয়, আপোনাৰ সাহিত্য চৰ্চাৰ বিষয়ে জানি খুবেই ভাল লাগিল। ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে আপুনি মূলতঃ এগৰাকী প্ৰবন্ধকাৰ আৰু সাহিত্য সমালোচক, কিন্তু একে সময়তে কবিতা আৰু গল্পও লিখিছে। এজন লেখকৰ বাবে সৃষ্টি আৰু সমালোচনা, এই দুয়োটাৰ মাজত সংঘাত আছে নেকি, বা ইজনে সিজনক অধিক সমৃদ্ধ কৰে নেকি?
0: হয়, আপুনি এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা উত্থাপন কৰিছে। যিহেতু মই সাহিত্য পঢ়াওঁ, লগতে কেতিয়াবা সাহিত্য লিখোঁ, গতিকে এই বিষয়ত মোৰ দৃষ্টিভংগীটো উপস্থাপন কৰিবলৈ যাওঁতে মই ক'ব খোজা কথাটো হ'ল, আপুনি যিটো প্ৰশ্নটোৰ মাজতে সোমাই আছে, আচলতে সৃষ্টিশীল লেখন আৰু সমালোচনা এই দুয়োটাই আচলতে পৰস্পৰ পৰিপূৰক। আচলতে আপুনি যিটো কথা ক'লে যে দুয়োটাৰ মাজত সংঘাত আছে নেকি, মোৰ বোধেৰে তেনেকুৱা ধৰণৰ কোনো সংঘাত আমি তাত লক্ষ্য নকৰিম। আচলতে সমালোচনাই সৃষ্টিশীল লেখনক সদায় উৎসাহিত কৰে, সমৃদ্ধ কৰে, আৰু এগৰাকী সৃষ্টিশীল লেখক সদায়ে এগৰাকী সমালোচক হোৱাটো মই ভাবোঁ অত্যন্ত জৰুৰী। এ ৰাইটাৰ মাষ্ট বি দ্য ফাৰ্ষ্ট ক্ৰিটিক অফ হিজ অ'ন ৰাইটিং। যদি এগৰাকী লেখকে নিজৰ লেখাক সমালোচনা নকৰে, তেতিয়াহ'লে তেওঁ কেতিয়াও ভাল লেখক হ'ব নোৱাৰে। গতিকে মই ক'ব খোজা কথাটো হ'ল যে যদি আমি সমালোচক হিচাপে সুকীয়াকৈ সমালোচনা লিখিছোঁ নে নাই সেইটো বেলেগ কথা, কিন্তু মই যদি ভাল লেখক হ'ব খোজোঁ, তেতিয়াহ'লে মই নিজৰ লেখাৰ এগৰাকী সমালোচক হ'বই লাগিব, তেতিয়াহে মই ভাল লেখা লিখিব পাৰিম। আৰু বিশ্ব সাহিত্যত এনেকুৱা উদাহৰণ বহুত আছে, যিসকল খুব ভাল ক্ৰিয়েটিভ ৰাইটাৰ বা সৃষ্টিশীল লেখক আৰু লগতে খুব সাংঘাতিক গভীৰ সমালোচক। উদাহৰণস্বৰূপে আমি টি এছ এলিয়টৰ নাম ক'ব পাৰোঁ। আমি এগৰাকী বিশ্ব প্ৰসিদ্ধ কবি হিচাপেও জানো আৰু লগতে এগৰাকী ক্ৰিটিক আৰু থিয়ৰিষ্ট হিচাপেও তেখেতক জানো। আৰু অসমীয়া সাহিত্যতো এনেকুৱা বহুত উদাহৰণ আছে। আমাৰ কবি অজিত বৰুৱা একাধাৰে এগৰাকী সমালোচকো আছিলে, এগৰাকী অনুবাদকো আছিলে। আমাৰ বিখ্যাত গল্পকাৰ প্ৰণৱজ্যোতি ডেকা এগৰাকী, তেওঁ গল্পকাৰ, গৱেষক, চিন্তাবিদ, আনকি নিজৰ গল্পৰো তেওঁ সমালোচক। গতিকে এই দুয়োটা আচলতে একেলগতে হৈ থাকে। গতিকে সমালোচনা আৰু সৃষ্টিশীল সাহিত্য এই দুয়োটাৰ এৰাব নোৱাৰা সম্পৰ্ক আছে, পৰস্পৰ পৰিপূৰক, আমি দুয়োটাক কেতিয়াও আঁতৰাই চাব নোৱাৰোঁ।
1: হয়,
2: অনুষ্ঠানটি আৰম্ভ কৰাৰ আগতে ছাৰ, মই আপোনাক সুধিছিলোঁ যে আপুনি কবিতা লিখনৰ সৈতেও জড়িত নেকি, আৰু আপুনি হয় বুলি কৈছিলে। আপুনি জনাইছিল যে আপুনি কলেজীয়া অৱস্থাতে এটি কবিতা লিখিছিলে, সেই কবিতাটি আমাৰ শ্ৰোতাসকলক শুনাব নেকি বাৰু?
0: কবিতা আচলতে প্ৰত্যেক সাহিত্যিকৰে ক'ৰবাত প্ৰথম প্ৰেম হয়। কবিতাৰ পৰাই সাহিত্য কৰিবলৈ আৰম্ভ কৰে। আৰু ময়ো আচলতে যেতিয়া লেখা লিখিবলৈ আৰম্ভ কৰিছিলোঁ কবিতাৰ মাজেৰে কৰিছিলোঁ, কিন্তু এতিয়া মই কবিতা নিলিখোঁ। সেইফালৰ পৰা মই অতি পুৰণি কবিতা এটাহে মই পাঠ কৰিব লাগিব, যিটো এতিয়াৰ পৰা প্ৰায় 10 বছৰ আগত লিখা। আৰু কবিতাটোৱে এটা সন্মানো লাভ কৰিবলৈ সক্ষম হৈছিলে, নৱকান্ত বৰুৱা স্মাৰক প্ৰতিযোগিতাৰ এটা কবিতা হিচাপে স্থান লাভ কৰিবলৈ সক্ষম হৈছিলে। আৰু এইটো এটা প্ৰেমৰ কবিতা। কবিতাটোৰ শিৰোনাম আছিলে আকৌ ধনবৰ ৰতনী। ছবি এক, লুংলুঙীয়া বাটটোৰে চাইকেলৰ টায়াৰ এটা চলাই চলাই গৈ গৈ অকস্মাত উজুতি খালোঁ, আঁঠুৰ ঘিলাকেইটা মোহাৰি আকৌ লৰ দিলোঁ। ছবি দুই, মখমলৰ বোকা খচকি খচকি কেঁচুখণ্ডা গাঁতত দেখোঁ চেঙেলী মাছৰ সপোন, তোক দেখা দিনা বাৰে বাৰে চাওঁ দাপোন, তোৰ চকুকেইটা সঁচাকে মাৰ্বল গুটিবোৰৰ দৰে, তই মিছাকে নহওঁ বুলি ক। ছবি তিনি, কান্ধত বিৰিয়া লোৱা দিনা তোৰ সেউতাত পকাধন দেখিছিলোঁ, ডাঙৰিটোৰ নিচিনা তোৰ খোপা, বোকা ৰুই থাকোঁতে দুগালত জিলিকে তোৰ বোকা, মোৰ যৌৱনৰ প্ৰথমটো বনগীতৰ সাক্ষী হৈ এপাহ দুপাহকৈ ফুলিছিল বোকা। ছবি চাৰি, ভাবিছিলোঁ দেখিম এদিন কপৌ ফুলা, কপৌ নুফুলিল, বহাগো নাহিল, নিদিলোঁ পিছে জাতিত জাপ, পথাৰৰ আলিকেইটাত এতিয়াও দেখোঁ তোৰ ভৰিৰ চাপ। ধন্যবাদ।
1: হয়, খুবেই সুন্দৰ ছাৰ। আপুনি বিভিন্ন সময়ত বিভিন্ন আলোচনীৰ সম্পাদনাৰ সৈতেও জড়িত আছিল। সম্পাদনাৰ ক্ষেত্ৰত এগৰাকী লেখকৰ মৌলিক গুণসমূহ কেনে হোৱা উচিত কিভাৱে আপুনি?
0: মোৰ দৃষ্টিৰে সম্পাদনা কৰা কামটো এটা এটা বৌদ্ধিক কাম, এটা ইণ্টেলেকচুৱেল কাম, এটা অতি গুৰুত্বপূৰ্ণ দায়িত্ব। এগৰাকী সম্পাদক দৰাচলতে এজন কালচাৰেল কিউৰেটৰ। তেখেতে নিৰ্বাচন কৰে কোনবিলাক লেখা প্ৰকাশৰ যোগ্য আৰু তেওঁ কেনেকুৱা ধৰণৰ সাহিত্যিক ৰুচি এটা তেখেতে আচলতে

0: দিব খোজে সেইটোৰ ওপৰতো সম্পাদকজনৰ দৃষ্টিভংগী নিৰ্ভৰ কৰে। আৰু মই ভাবোঁ যে এজন ভাল সম্পাদক হ'বলৈ হ'লে প্ৰথমতে আমাক লাগিব বিস্তৃত পঠন, আমি এজন ভাল পাঠক হ'ব লাগিব, আমাৰ লাগিব এক সুস্থ সাহিত্যিক ৰুচিবোধ, যি ৰুচিবোধেৰে আমি লেখা নিৰ্বাচন কৰিম, আমাক লাগিব সঠিক ভাষাক জ্ঞান, যাতে আমি লেংগুৱেজটো, যিটো ভাষাত আমি কাম কৰোঁ সেই ভাষাটো আমি জানো, আমাক লাগিব সমকালীন সমাজ চেতনা, আমি সমাজখনক জানিব লাগিব, নতুন প্ৰজন্মক গ্ৰহণ কৰাৰ মানসিকতা, আমাৰ বহু সম্পাদকে নতুনক উৎসাহিত নকৰে, সেইটো এগৰাকী সম্পাদকৰ ক্ষেত্ৰত থাকিবলগীয়া মই এটা গুণ বুলি ভাবোঁ। গতিকে মই সম্পাদক হিচাপে মূলতঃ কলেজ আলোচনীৰ কাম কৰিছোঁ, ইউনিভাৰ্চিটি আলোচনীৰ কাম কৰিছোঁ, কিন্তু মোৰ বোধেৰে আমি যি সম্পাদনাই নকৰোঁ কিয় আমাৰ মাজত এই ধৰণৰ গুণবিলাক থকাটো অতি জৰুৰী। মই যেতিয়া কলেজৰ সম্পাদনাৰ সৈতে জড়িত হৈছিলোঁ তেতিয়া মই এটা কাম কৰিছিলোঁ, বা আমি সেই সময়ছোৱাত মোৰ তত্বাৱধায়ক হিচাপে আছিলে ডক্টৰ অৰবিন্দ ৰাজখোৱা ছাৰ, তেওঁৰ দিগদৰ্শনত আমি সম্পাদনা কামটোক এটা কলা কৰ্ম হিচাপে, এটা এস্থেটিক কামলৈ পৰ্যৱেক্ষিত কৰিবলৈ চেষ্টা কৰিছিলোঁ, যাতে কেইটামান লেখা গোটাই দিয়াটোৱেই নিঃসন্দেহে মানটো আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ, মানসম্পন্ন আলোচনী এখন হ'বৰ কাৰণে আমাক ভাল লেখা লাগিব, কিন্তু তাৰ লগতে আমাৰ তাৰ অংগ্ৰসজ্জা, তাৰ এটা আৰ্টিষ্টিক ভেলু, তাৰ এটা এস্থেটিক ভেলু, সেইটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ। এতিয়া কলেজ আলোচনী এখন কৰোঁতে আমি সেই দিশটোৰ প্ৰতি খুব গুৰুত্ব দিছিলোঁ, আৰু মই এটা কথা বিশ্বাস কৰোঁ, মই যিহেতু কলেজ আলোচনী ইউনিভাৰ্চিটি আলোচনী সম্পাদনা কাম কৰিছিলোঁ, যে সেই আলোচনীবিলাকে একোটা শৈক্ষিক প্ৰেক্ষাপটত কিন্তু বহুতো নতুন দিশৰ আৰু নতুন প্ৰজন্মক প্ৰেৰণা দিয়াৰ লগতে এটা সাহিত্য আন্দোলন সৃষ্টি কৰিব পাৰে, যিটো মই বেলেগ বেলেগ ক্ষেত্ৰত দেখিছোঁ আৰু মোৰ নিজা অভিজ্ঞতাৰ পৰা মই এইটো মই অনুভৱ কৰোঁ। গতিকে আমাৰ বহু সময়ত এনেকুৱা হয়, আমাৰ কলেজ আলোচনী বা ইউনিভাৰ্চিটি আলোচনী আদিবিলাক নিয়মমাফিকভাৱে প্ৰকাশ কৰিব লাগে কাৰণে প্ৰকাশ কৰি থাকে, কিন্তু সেই আলোচনীবিলাকে প্ৰকৃতাৰ্থত সেই নিৰ্দিষ্ট কলেজখনৰ বা সেই নিৰ্দিষ্ট বিদ্যায়তনিক পৰিসৰৰ ছাত্ৰ ছাত্ৰীসকলক সঁচা অৰ্থত অনুপ্ৰাণিত কৰি এটা বৌদ্ধিক আন্দোলন সৃষ্টি কৰিব পাৰিছেনে নাই, তাৰ ওপৰতহে আচলতে আলোচনী এখনৰ সাৰ্থকতা নিৰ্ভৰ কৰে। আলোচনী সম্পাদনাৰ পৰা আঁতৰি আহি যদি মই গ্ৰন্থ সম্পাদনাৰ কথা কওঁ, আজিকালি এটা কথা মোৰ এনেকুৱা লাগে, আমাৰ সম্পাদকসকলে সংকলন কৰা আৰু সম্পাদনা কৰা একে কৰি পেলাইছে, দুয়োটা কাম কিন্তু একে নহয়। সংকলন আমি বেলেগ বেলেগ লেখা গোটাই এখন সংকলন কৰিব পাৰোঁ, কিন্তু সম্পাদনা কৰিবলৈ গ'লে সেই মই যিটো ক'লোঁ যে তাত বহুত কথা জড়িত হৈ থাকিব, যে আমি কি নিৰ্বাচন কৰিম, কোনবিলাক বৰ্জন কৰিম, আমি ভাষাটো সঠিক ৰূপত আমি তাক সঠিক ৰূপত ভাষাটো চাব লাগিব, বাকী সকলোবিলাক দিশ চাব লাগিব। সেইকাৰণে বিশেষকৈ আমাৰ যিবিলাক বাহিৰৰ পাব্লিকেশ্যন হাউচ তেওঁলোকে এডিটিঙক খুব গুৰুত্ব দিয়ে, এটা এটা প্ৰকাশন গোষ্ঠীৰ বহুতো সম্পাদক থাকে, মই কিতাপ এখন লিখিলেই সেইখন প্ৰকাশ হৈ নাযায়, সেইখন সম্পাদনাৰ এটা দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰে যাব। কিন্তু আমাৰ ক'ৰবাত অসমত এতিয়াও কিন্তু এই সম্পাদনাক লৈ থাকিবলগীয়া যিটো সচেতনতা সেইটো কিন্তু ক'ৰবাত অভাৱ যেন মনৰ অনুভৱ হয়। তো এই ক্ষেত্ৰত আচলতে আমাৰ বৌদ্ধিক সমাজ আমি অলপ সচেতন হোৱা দৰকাৰ
1: হয়। আপোনাৰ প্ৰকাশিত গ্ৰন্থ চুৱাই বিশ্বত 47 দিন আপোনাৰ ভ্ৰমণ অভিজ্ঞতাৰ এক সাহিত্যিক দলিল। জাপান, শ্ৰীলংকা আৰু ছিংগাপুৰৰ ভ্ৰমণৰ পিছত ভ্ৰমণে আপোনাৰ বিশ্বক চোৱাৰ দৃষ্টিভংগী সলনি কৰিলে নে নিজৰ অসমখনক চোৱাৰ দৃষ্টিভংগী সলনি কৰিলে, আপুনি কি ভাবে?
0: হয়, আপোনাৰ প্ৰশ্নটোৰ জেৰটানি মই 10 বছৰ আগলৈ উভতি যাব লাগিব, আৰু তেতিয়া আচলতে মই অসমৰ বাহিৰে ভাৰতবৰ্ষ দুই এখন ঠাইলৈ যোৱাৰ অভিজ্ঞতা হৈছিল যদিও বিদেশলৈ যোৱাৰ অভিজ্ঞতা তেতিয়ালৈকে মোৰ নাছিল। গতিকে 2015-16 চনত যেতিয়া মই জাপান, শ্ৰীলংকা, ছিংগাপুৰ ভ্ৰমণ কৰিছিলোঁ, আৰু সেই অভিজ্ঞতাই আচলতে মোৰ ব্যক্তিগত জীৱনক সাংঘাতিক ধৰণে সমৃদ্ধ কৰিলে বুলি মই ভাবোঁ। আৰু এই যে বিদেশলৈ গ'লোঁ, বহুত দিন তাত থাকিলোঁ, এটা দীঘলীয়া সময় মই তাতে অতিবাহিত কৰিছিলোঁ, আৰু মোৰ অভিজ্ঞতাবিলাক অলপ সুকীয়া আছিলে, কাৰণ মই জাপানৰ ভিতৰুৱা গাঁৱত গৈ কাৰোবাৰ ঘৰত থাকিব লগা হৈছিলে, যিটো আমি হোমষ্টে বুলি কয়, গতিকে সেই ধৰণৰ কিছুমান অভিজ্ঞতা আছিলে, আৰু সেইবিলাকে মোক জাপানী মানুহৰ সংস্কৃতি, সমাজ দৃষ্টি, তেওঁলোকৰ যি সংস্কৃতিৰ প্ৰতি প্ৰেম, ভাষাৰ প্ৰতি প্ৰেম, সেই ধৰণৰ যিবিলাক অভিজ্ঞতা সেইবিলাকে আচলতে মোক অসম আৰু মানে অসমীয়া

সত্যাটোক নতুনকৈ চোৱাৰ কিছুমান দৃষ্টিভংগীও ক'ৰবাত প্ৰদান নকৰা নহয়। কিন্তু এনেকুৱা নহয় যে মই যিটো আমি বাইনাৰী বুলি কওঁ যে জাপান সকলো দিশতে ভাল, অসম বেয়া, মই সেইটো ধৰা অভিজ্ঞতাৰ পৰা পাইছোঁ, তেনেকুৱা ধৰণৰ নহয়। মই নিজৰ শিপাৰ গুৰুত্বটো মই বিদেশ ভ্ৰমণৰ পৰা বেছিকৈ গম পালোঁ, যে আমি নিজৰ ভাষাটোৰ প্ৰতি, নিজৰ সংস্কৃতিৰ প্ৰতি, নিজৰ জাতিটোৰ প্ৰতি আমি কি ধৰণে দায়বদ্ধ হ'ব লাগে, সেই শিক্ষা কিন্তু বিদেশত গৈ বেছি মই উপলব্ধি কৰিছোঁ। কাৰণ মই দেখিছোঁ তাত জাপানী, যেতিয়া মই তাতে বিভিন্ন

0: জাতিটোৰ প্ৰতি আমি কি ধৰণে দায়বদ্ধ হ'ব লাগে সেই শিক্ষা কিন্তু বিদেশত গৈ বেছি মই উপলব্ধি কৰিছোঁ। কাৰণ মই দেখিছোঁ তাত জাপানী যেতিয়া মই তাতে বিভিন্ন অনুষ্ঠানবিলাকত অংশগ্ৰহণ কৰিছোঁ, জাপানী ভাষাত গুড মৰ্ণিংটো কনিচোৱা বুলি কয় বা ধন্যবাদটো আৰিকাটো গোজাইমাছ বুলি কয়, সেই শব্দটো তেওঁলোকে ইংৰাজীত নকয়। যেতিয়া এজন অফিচিয়েলে এটা বক্তৃতা দিবলৈ আহে তেতিয়া কিন্তু তেখেতে আৰম্ভণিত জাপানী ভাষাতে ক'ব আৰু তেওঁৰ কথাবিলাক এজন দুভাষীয়ে বা ইণ্টাৰপ্ৰেটাৰে সেইটো তেওঁলোক মানে ইংৰাজী বা আন আমি জনা ভাষাত ক'ব। এতিয়া কোনো ধৰণৰ মানে সেই ভাষাপ্ৰেমটো মই সাংঘাতিকভাৱে দেখিছিলোঁ আৰু নিজৰ সংস্কৃতিৰ প্ৰতি যিটো মানে তেওঁলোকৰ দায়বদ্ধতা সেইটো মই সাংঘাতিকভাৱে দেখিছিলোঁ। গতিকে আচলতে এটা জাতি জীয়াই থাকিবলৈ হ'লে আমি নিজৰ ভাষা, নিজৰ সংস্কৃতি, নিজৰ পৰিচয়ক লৈ আমাৰ গৌৰৱ থাকিব লাগিব। আৰু মই গতিকে এই বিদেশ ভ্ৰমণে মোৰ নিজৰ অসমখনক বা নিজৰ অসমৰ সংস্কৃতি, ভাষা, সভ্যতাক অধিক বেছি ভাল পাবলৈ মোক অনুপ্ৰাণিত কৰিলে। কাৰণ তাত মই কেৱল জাপানৰ মানুহকেই বা জাপানৰ যুৱকসকলকে লগ পোৱা নাছিলোঁ, যুৱক যুৱতীসকলক, তাতে প্ৰায় 14খন দেশৰ আমাৰ বেলেগ বেলেগ প্ৰতিনিধি আছিলে। গতিকে মই কেতিয়াও যিবিলাক জনগোষ্ঠীৰ বিষয়ে কেতিয়াও জনা নাছিলোঁ। তাত মই লগ পাইছিলোঁ নিউজিলেণ্ডৰ মাউৰী জনগোষ্ঠীৰ কেইবাগৰাকী প্ৰতিনিধি। নিউজিলেণ্ড বুলি ক'লে আমাৰ যিটো আমাৰ দৃষ্টিভংগী তাত কেতিয়াও তাৰ জনজাতীয় সমাজখন, যিখন তাৰ খিলঞ্জীয়া সমাজখন আমাৰ সন্মুখত ভাহি নুঠে। কিন্তু মই যেতিয়া তাত মাউৰী জনগোষ্ঠীৰ লোকসকলক লগ পাইছিলোঁ, তেওঁলোকৰ কালচাৰৰ বিষয়ে মই জানিছিলোঁ, তেওঁলোকে কি ধৰণৰ চেলেঞ্জ তেওঁলোকে লাভ কৰিছে বা ঔপনিৱেশিক সভ্যতাই তেওঁলোকৰ ওপৰত কেনেকৈ অন্যায় কৰিছে, সেই ধৰণৰ কিছুমান অভিজ্ঞতা মোৰ হৈছিল। আচলতে পৃথিৱীখনৰ সামগ্ৰিকভাৱে সমগ্ৰ পৃথিৱীৰে বেলেগ বেলেগ দেশৰ তেওঁলোকৰ সংস্কৃতি, তেওঁলোকৰ সাহিত্য, তেওঁলোকৰ জীৱনবোধ, তেওঁলোকৰ বিশ্বদৃষ্টি, এই বেলেগ বেলেগ কথাবিলাকে মোক আচলতে নিজৰ অসমখনক দকৈ চাবলৈ আৰু দকৈ অসমখনক ভাল পাবলৈ আচলতে অনুপ্ৰাণিত কৰিলে।
1: শেহতীয়াকৈ আপুনি 2025 বৰ্ষৰ অসম চৰকাৰৰ যুৱ লেখক সন্মান লাভ কৰিছে। আপোনাৰ মতে এই বঁটাই এজন লেখকৰ দায়িত্ব বৃদ্ধি কৰে নে স্বাধীনতা বৃদ্ধি কৰে? স্বীকৃতি লাভ কৰাৰ পিছত লেখকে নিজৰ লেখাৰ প্ৰতি অধিক সতৰ্ক হোৱা উচিত নে অধিক নিৰ্ভীক হোৱা উচিত?
0: এইটো এটা অতি জটিল প্ৰশ্ন আৰু মই নিজে কিন্তু এটা কথা বিশ্বাস কৰোঁ যে বঁটা বা স্বীকৃতি কেতিয়াও সাহিত্যৰ মাপকাঠি নহয়। গতিকে খুব কেতিয়াবা বিশ্বৰ খুব উৎকৃষ্ট সৃষ্টিও কেতিয়াবা স্বীকৃতিৰ পৰা বঞ্চিত হয়, বহুত ভাল সাহিত্যও বঁটা নাপায় আৰু কেতিয়াবা বেলেগ বেলেগ প্ৰাকশ্ৰকত গৈ নাপাবলগীয়া গ্ৰন্থও বঁটা লাভ কৰে। গতিকে সেই ধৰণৰ বহু কথা থাকে। গতিকে মোৰ কথাটো হ'ল সাহিত্যৰ স্থায়িত্ব নিৰ্ধাৰণ কৰে সময়ে, পাঠকে আৰু সাহিত্যৰ মূল্যই, বঁটা বা স্বীকৃতিয়ে নহয়। কিন্তু অসম চৰকাৰে যোৱা বছৰ যিটো উদ্যোগ গ্ৰহণ কৰিলে নিঃসন্দেহে এই উদ্যোগটোক মই আচলতে প্ৰশংসা কৰিবই লাগিব। কাৰণ আমাৰ নিচিনাকৈ বা আমাতকৈ অনুজ বহু যিসকলে সাহিত্য কৰি আছে, নিজৰ মাতৃভাষাত লিখি আছে, তেওঁলোকৰ কাৰণে সেইটো এটা অতি এটা ডাঙৰ অনুপ্ৰেৰণা। গতিকে এই যিটো স্বীকৃতি আৰু এই যিটো সন্মান, এই সন্মানটোৱে আচলতে আমাৰ ওপৰত দায়িত্ব এটাহে কিন্তু আমাৰ ওপৰত অৰ্পণ কৰিছে যে আমি স্বীকৃতিটো পালোঁ কাৰণে ইয়াৰ অৰ্থ এইটো নহয় যে এয়া আমাৰ সাহিত্য সাধনাৰ স্বীকৃতি। এয়া আচলতে ভৱিষ্যতে নিজৰ ভাষাটোৰ কাৰণে, নিজৰ জাতিটোৰ কাৰণে কাম কৰি যাবলৈ এটা অনুপ্ৰেৰণা হিচাপে আমি গ্ৰহণ কৰিব লাগিব। কাৰণ কোনোবা এজনে যেতিয়া এটা বঁটা বা সন্মান লাভ কৰে তেতিয়া পাঠকৰো তেওঁৰ ওপৰত এক্সপেক্টেশ্যন বাঢ়ি যায়। কিন্তু আমাৰ এনেকুৱা হয় যে বঁটা লাভ কৰাৰ পিছত ভাল সৃষ্টি নহয়, সেইটো কিন্তু এটা খুব এটা নেতিবাচক কথা যিটো আমি কেতিয়াবা আমাৰ সাহিত্যৰ পৰিমণ্ডলত দেখোঁ। গতিকে মই যিবিলাক স্বীকৃতি লাভ কৰিছোঁ দুই এটা, ইমানো বেছিও নহয়, কিন্তু সেই স্বীকৃতিবিলাকক আচলতে মই মোৰ অনুপ্ৰেৰণা বুলি ভাবোঁ আৰু এই প্ৰত্যেকটো স্বীকৃতিয়ে মোক আচলতে আৰু অধিক দায়বদ্ধতাৰে কাম কৰি যাবলৈ অনুপ্ৰাণিত কৰে।
2: হয়, সাহিত্যত মৌলিকতাৰ কথা প্ৰায়ে কোৱা হয়, কিন্তু প্ৰতিজন লেখকে পূৰ্বৰ সাহিত্য, সমাজ আৰু নিজৰ পঠন পাঠনৰ পৰা কোনোবা নহয় কোনোবা ধৰণে প্ৰভাৱিত হয়। তেন্তে প্ৰভাৱ গ্ৰহণ আৰু অনুকৰণৰ মাজত সীমাৰেখাডাল ক'ত? আৰু এজন যুৱ লেখকে নিজৰ স্বকীয় কণ্ঠস্বৰ কেনেকৈ গঢ়ি তুলিব পাৰে, আপুনি কিভাৱে?
0: এইটো এটা অত্যন্ত গভীৰ এটা প্ৰশ্ন। আচলতে কোনো লেখকেই শূন্যৰ পৰা আৰম্ভ নকৰে। এজন লেখক হ'বলৈ হ'লে প্ৰথমতে আমি পঢ়িব লাগিব। মই যেতিয়া ক্ৰিয়েটিভ ৰাইটিং বা সৃজনীশীল সাহিত্য এই ধৰণৰ

0: ৰ পাঠবিলাক কেতিয়াবা পঢ়াবলগীয়া হয়, তেতিয়া মই তিনিটা কথাই কওঁ, যে যদি ছাত্ৰ ছাত্ৰীয়ে লিখিব খোজে, সাহিত্য কৰিব খোজে, প্ৰথম কামটোৱে হ'ল অধ্যয়ন, দ্বিতীয়তে পৰ্যবেক্ষণ। আমি সমাজখন, আমি আমাৰ পৰিপাৰ্শ্ব, আমাৰ চাৰিওকাষটোক, ওচৰৰ মানুহবিলাকক আমি অধ্যয়ন কৰিব লাগিব। তাৰপিছত হ'ল অনুশীলন, বাৰে বাৰে লিখিব লাগিব। এবাৰে লিখিলোঁ সেইটোৱেই মোৰ শেষ বা চূড়ান্ত পাঠ, সেইধৰণৰ যদি আমি ধাৰণা এটা লৈ লওঁ তেতিয়াহ'লে নহয়। গতিকে এই অধ্যয়ন, পৰ্যবেক্ষণ আৰু অনুশীলনে এজন ব্যক্তিক সাহিত্যিক বা লেখকলৈ পৰ্যবেক্ষিত কৰিব পাৰে। গতিকে মই যিহেতু ক'লোঁ শূন্যৰ পৰা আৰম্ভ নহয়, প্ৰত্যেক লেখকে পঢ়িবই লাগিব, গতিকে স্বাভাৱিকতে আন পাঠ, আন লেখাৰ প্ৰভাৱ ডেফিনেটলি থাকিব। গতিকে কোনো লেখকেই আচলতে এটা মুক্ত অৱস্থাৰ পৰা বা শূন্য অৱস্থাৰ পৰা উদ্ভৱ নহয়। কিন্তু আমাৰ দায়িত্বটো হ'ল আমি সেই প্ৰভাৱটোক কেনেকৈ গ্ৰহণ কৰিম। আপুনি যিটো কথা ক'লে যে আমি যদি অনুকৰণ কৰোঁ, যে বেলেগ এগৰাকী লেখকে যেনেকৈ লিখিছে সেইধৰণে যদি আমি লিখোঁ, তেতিয়াহ'লে সেইটো হ'ব অনুকৰণ। কিন্তু বেলেগ এজন লেখকে যেতিয়া যিটো চিন্তাৰ বাট মুকলি কৰি দিলে, সেই চিন্তাৰ বাটটোক ধৰি বা সেই চিন্তাৰ জেৰত আনি আমি যেতিয়া বেলেগ এটা চিন্তা কৰিম বা সেই ধৰণৰ নতুন চিন্তা এটা আনিবলৈ চেষ্টা কৰিম, সেইটোত ডেফিনেটলি প্ৰভাৱ থাকিব, কিন্তু সেয়া অনুকৰণ নহয়। আৰু তেনেকুৱা প্ৰভাৱ মই ভাবোঁ থাকিব লাগে। আমি যদি আমাৰ সাহিত্যত শংকৰদেৱক ধৰি ৰাখিব নোৱাৰোঁ, আমি যদি আমাৰ চিন্তাত বেজবৰুৱাক ধৰি ৰাখিব নোৱাৰোঁ, আমি যদি আমাৰ চিন্তাত কৃষ্ণকান্ত সন্দিকৈ ধৰি ৰাখিব নোৱাৰোঁ, তেতিয়াহ'লে সেই সাহিত্য আমাৰ কাৰণে কিমান দূৰ সাৰ্থক সাহিত্য হ'ব, সেইটো এটা প্ৰশ্নবোধ হওক। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আমি শংকৰদেৱে লিখা বৰগীতৰ দৰে একেধৰণৰ পাঠ এটা লিখিম, তেতিয়া এইটো অনুকৰণ। কিন্তু শংকৰদেৱে যি সাহিত্য চেতনা, বেজবৰুৱাই যি সাহিত্য চেতনা, গোহাঁই বৰুৱাই যি সাহিত্যিক দৃষ্টি আমাক দি থৈ গ'ল, সেয়া আচলতে আমি অনুকৰণ কৰাটো এজন দায়বদ্ধ লেখকৰ কাৰণে সদায় প্ৰয়োজন।
1: হয়, বৰ্তমান অসমীয়া সাহিত্যত বহু নতুন যুৱ কণ্ঠস্বৰ আত্মপ্ৰকাশ কৰিছে, তথাপিও প্ৰকাশৰ সুযোগ, পাঠক সৃষ্টি, আৰ্থিক নিৰাপত্তা আৰু সাহিত্যিক জীৱিকাৰ সৈতে সংযোগ কৰাৰ ক্ষেত্ৰত বহু প্ৰত্যাহ্বান আছে। অসমৰ সাহিত্যিক পৰিৱেশক নতুন লেখকৰ বাবে অধিক শক্তিশালী কৰি তুলিবলৈ লেখক, প্ৰকাশক, আলোচনী, শিক্ষা অনুষ্ঠান আৰু চৰকাৰ সকলোৰে ভূমিকা কেনেধৰণৰ হোৱা উচিত?
0: আমি যদি মন কৰোঁ যে প্ৰত্যেকগৰাকী লেখক আচলতে নিজৰ ভাষা, নিজৰ সাহিত্যৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব, কিন্তু অসমত এতিয়ালৈকে এনেকুৱা এটা পৰিৱেশ জন্ম হোৱা নাই যে আমি লেখিয়েই জীৱনটো কটাব পাৰোঁ বা লেখাক আমি যিটো পেচা হিচাপে ল'ব পাৰোঁ। গতিকে সেই পৰিৱেশটো ক'ৰবাত কিন্তু নিৰ্মাণ হোৱা নাই। আৰু এই নিৰ্মাণ নোহোৱাৰ আঁৰত আপুনি যিকেইটা ক'লে, লেখক, প্ৰকাশক, শিক্ষানুষ্ঠান, চৰকাৰ, সকলো কিন্তু ক'ৰবাত জগৰীয়াও হয়, তেওঁলোকে কিছুমান কাম কৰিবও পাৰে। গতিকে এটা যাতে লেখক এজনে লেখাক বা সাহিত্য পাঠক নিজৰ পেচাৰ ওপৰত গঢ়ি তুলিব পাৰে, তেনেকুৱা এটা পৰিৱেশ আমাক ক'ৰবাত লাগে। আৰু তাৰ কাৰণে যিটো অনুপ্ৰেৰণা বা যিটো স্বীকৃতি, সেই ধৰণৰ যিবিলাক চৰকাৰী স্বীকৃতি বা সন্মান, সেইবিলাকৰো বহু গুৰুত্ব আছে। আৰু গতিকে মই এই আগতে যিটো কথা ক'লোঁ, ইতিমধ্যে যিবিলাক স্বীকৃতি বা সন্মান দিয়াৰ ব্যৱস্থা কৰিছে, নিঃসন্দেহে বহু পিছপৰা, অৰ্থনৈতিকভাৱে অনগ্ৰসৰ বহু লেখক সাহিত্যিকক কিন্তু উৎসাহিত কৰিছে। আৰু বিশেষকৈ আমাৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয় পৰ্যায়বিলাকতো আমি লেখাটোক বা সাহিত্য সৃষ্টিক এটা বিষয় হিচাপে তাৰ আচলতে ব্যাপকতা আৰু গ্ৰহণযোগ্যতা আমি নিৰ্ধাৰণ কৰা উচিত। আমি ক্ৰিয়েটিভ ৰাইটিঙক আমি কেনেকৈ প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পাৰোঁ এটা বিষয় হিচাপে, আৰু সি লাহে লাহে ভাল লেখকো সৃষ্টি কৰিব যেতিয়া আমি তাক ভালকৈ পঢ়িম। আৰু তাৰ লগতে ইয়াৰ জৰিয়তে এটা পেচাগত কিছুমান পেচাৰো সৃষ্টি কৰিব। যদি ক্ৰিয়েটিভ ৰাইটিং এটা বিষয় হয়, আমাৰ লেখক এজনেও এটা চাকৰি লাভ কৰিব, যে এগৰাকী ক্ৰিয়েটিভ ৰাইটাৰো, ক্ৰিয়েটিভ লেখক এজনেও। গতিকে এনেকুৱা এটা এনভাইৰনমেণ্ট ক'ৰবাত লাগে, এইটো বেলেগ বেলেগ দেশত আছে। এনেকুৱা এটা পৰিৱেশ নিৰ্মাণৰ কাৰণে আমাৰ আটাইবিলাক পক্ষ, যিকেইটা পক্ষ আপুনি ক'লে, এই আটাইকেইটা পক্ষৰ ওপৰতে কিছুমান দায়িত্ব ন্যস্ত আছে। যদি সকলোৱে এই ক্ষেত্ৰত হাত উজান দিয়ে, মই আশা কৰোঁ তেনেকুৱা এটা পৰিৱেশ আহিব য'ত আমি সাহিত্যৰ যিটো যিবিলাক সমস্যা, আমি আপুনি যিখিনি কথা উত্থাপন কৰিলে, সেইবিলাকৰ সমাধান হ'ব।
2: আমি ইতিমধ্যে অনুষ্ঠানৰ শেষ পৰ্যায়ত আহি উপনীত হৈছোঁহি। অনুষ্ঠানৰ শেষত ছাৰ, আপোনাক মই এটি অতি চমুকৈ সৰু উত্তৰ এটা বিচাৰিছোঁ এটি প্ৰশ্নৰ বাবে। এটি ভাল কবিতা, গল্প বা প্ৰবন্ধক কেৱল ভাল লেখা কৰি তোলা উপাদানসমূহ আপুনি কি বুলি ভাবে? এজন লেখকে কোনবোৰ দিশত বিশেষ গুৰুত্ব দিব লাগে বুলি আপুনি ভাবে?
0: বিশ্বৰ বিভিন্ন প্ৰসিদ্ধ সাহিত্যিক লেখকে

0: আচলতে আমি কোনবোৰ লেখাক ভাল লেখা বুলি ক'ম, সেই ধৰণৰ কিছুমান ধাৰণা বা সংজ্ঞা বিৱৰণী দি থৈ গৈছে। মই ভাবোঁ, মই নিজৰ সীমিত অভিজ্ঞতাৰ অধ্যয়নেৰে, আচলতে ভাল লেখাৰ কোনো এটা নিৰ্দিষ্ট ফৰ্মুলা নাথাকে, কিন্তু এটা লেখা ভাল হ'বৰ কাৰণে আমি কিছুমান দিশত লেখক এজনে অতি বেছি গুৰুত্ব দিয়াটো ক'ৰবাত প্ৰয়োজন। আৰু মোৰ বোধেৰে প্ৰথমটো হ'ল সমাজ চেতনা। এটা সাহিত্যৰ পাঠত, এটা গল্পত, এটা কবিতা যিয়ে নহওক কিয়, সেয়া কেতিয়াও সমাজ বিচ্ছিন্ন নহয়। যাতে সমাজৰ সমস্যা, সমাজৰ যি প্ৰয়োজন, সমাজ এখনৰ যি চিন্তা, তাৰ যাতে প্ৰকাশ সাহিত্যৰ মাজেদি হয়, সেইটো আচলতে এজন লেখকে সেই দিশটোৰ প্ৰতি সদায় দায়বদ্ধ হ'ব লাগে। এটা কথা আছে যে আৰ্ট ফৰ আৰ্ট চেক এণ্ড আৰ্ট ফৰ হিউমেন চেক। মই ভাবোঁ মানে কলা বা সাহিত্য সদায় মানুহৰ কাৰণে হ'ব লাগে, মানুহৰ সমস্যা, মানুহক মুক্তিৰ পথ দেখুওৱা, মানুহক অনুপ্ৰাণিত কৰা, মানুহৰ সমস্যাবিলাকক উপস্থাপন কৰা, সেয়া আচলতে সাহিত্যৰ দায়িত্ব। আৰু মই ভাবোঁ এগৰাকী সাহিত্যিকে এই দিশবিলাকৰ প্ৰতি সচেতন হোৱাটো অতি দৰকাৰ। দ্বিতীয়তে মই ভাবোঁ যে যিবিলাক আন্দোলন, সাহিত্যৰ যিবিলাক শেহতীয়া আন্দোলন বা যিবিলাক সাহিত্যৰ শেহতীয়া যিবিলাক দৃষ্টিভংগী, সেইবিলাকৰ সৈতে লেখক এজন জড়িত হ'ব লাগে। ধৰক বিশ্ব সাহিত্যত কি হৈ আছে আমি সেইটো গম পাব লাগিব। ধৰক আমি যদি আজিৰ এই সাম্প্ৰতিক একবিংশ শতিকাত আমি যদি এতিয়া ৰোমান্টিক যুগৰ কোনোবা এটা কবিতাৰ নিচিনা কবিতাৰ চৰ্চা কৰি থাকোঁ, তেতিয়াহ'লে সেইটো ভাল লেখা বুলি কোৱাটো অকণমান দিগদাৰ হ'ব। যে শেহতীয়া যিটো ট্ৰেণ্ড, তাৰ সৈতে আমি পৰিচিত হোৱাটো অতি দৰকাৰ। প্ৰত্যেক লেখকেই আচলতে কণ্টেম্পৰেৰী, সমকালীন সাহিত্য পৰম্পৰাৰ সৈতে পৰিচিত হোৱা উচিত। আৰু তেতিয়া তেওঁলোকে তাৰ পৰা কি পাব, বেলেগত কি ধৰণৰ চিন্তাবিলাক আহিছে সেইবিলাক পাব। ইয়াতে আৰু এটা কথা মই মন কৰোঁ যে কেৱল আকৌ কণ্টেম্পৰেৰী বা বিশ্ব সাহিত্যৰ বা বাহিৰৰ সাহিত্যৰ ভাল ভাল কথাবিলাক ল'লেহে আমাৰ সাহিত্য ভাল হ'ব, এনেকুৱাও নহয়। যে আমি নিজৰ ঐতিহ্যটোও কিন্তু ৰক্ষা কৰি ৰাখিব লাগিব। আমাৰ নৰীন্দ্ৰ ভট্টাচাৰ্যৰ এখন কিতাপ আছে মহৎ ঐতিহ্য বুলি, তাত তেখেতে এই কথাটো খুব ন দি কৈছে যে আমি যিমানেই বিশ্ব সাহিত্যৰ ভালবিলাক আমি ল'ম, কিন্তু আমি কেতিয়াও ঐতিহ্যৰ পৰা বিচ্ছিন্ন হৈ গ'লেও কিন্তু নহ'ব। ধৰক এতিয়া আমি ধৰক কোনোবা ফৰাচী পাঠ এটাৰ অনুকৰণত আমি খুব ভাল গল্প এটা লিখিলোঁ, গতিকে তাত ফৰাচী অনুপ্ৰেৰণা আছে, তেতিয়া আমি ভাল বুলি ক'মনে? সেই প্ৰশ্নটো আছে। গতিকে সেইটো ভাল হোৱাৰ কিন্তু এটা লক্ষণ নহয়। আমি হয় নিঃসন্দেহে ভালবিলাক ল'বই লাগিব, যেনে আমাৰ নীলমণি ফুকনদেৱে চীনা জাপানী কবিতাৰ বহু এলিমেণ্টছ, উপাদান অসমীয়া কবিতালৈ আনিছে, কিন্তু তেখেতৰ গোটেই সাহিত্যৰাজি কিন্তু অসমৰ সংস্কৃতি, অসমৰ জনজীৱনৰ ঐতিহ্যৰ সৈতে সম্পৃক্ত। আৰু লেখক এজনৰ আচলতে সেইটো এটা অত্যন্ত থাকিবলগীয়া গুণ। আৰু এটা কথা আমি অলপ আগতে পাতিছিলোৱেই, যিটো কৈছোঁ আমি মৌলিক দৃষ্টিভংগী, নতুন ধৰণেৰে কথা এটাক চোৱাটো, যাতে আমাৰ কথাবিলাক, আমাৰ লেখাবিলাক যাতে আগতে কোৱা কথাৰে পুনৰাবৃত্তি নহয়, সেইটোৰ প্ৰতিও লেখক এজন দায়বদ্ধ হোৱা উচিত। আৰু মই ভাবোঁ এইকেইটা মোৰ দৃষ্টিভংগীহে, এইকেইটাৰ সৈতে আৰু বহু আমাৰ বিদ্বৎ লেখক সাহিত্যিকসকলে এই ধৰণৰ কথা বহুবিলাক কৈ থৈ গৈছে, গতিকে এই ধৰণেৰে আমি ভাল লেখা লিখিব পাৰোঁ।
1: হয়, যুৱ সাহিত্য শিতানত আমাৰ সৈতে উপস্থিত থাকি সাহিত্য আৰু যুৱ প্ৰজন্মৰ সাহিত্য চৰ্চাৰ বিভিন্ন দিশ সম্পৰ্কে আপোনাৰ মূল্যৱান মতামত আগবঢ়োৱাৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: ধন্যবাদ।
1: আশা কৰোঁ আজিৰ এই আলোচনাই আমাৰ যুৱ শ্ৰোতাসকলক সাহিত্য চৰ্চাৰ প্ৰতি অধিক আগ্ৰহী কৰি তুলিব আৰু নতুনকৈ চিন্তা কৰিবলৈ অনুপ্ৰেৰণা যোগাব। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ যুৱ সাহিত্য শিতানৰ সামৰণি মাৰিছোঁ। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানটিৰ আদ্ধৰতা আৰু সম্পাদনা হিমাত্ৰী দাস আৰু
2: নৱজিৎ শৰ্মাৰ,
1: প্ৰযোজনা গৌতম নাথৰ।
2: ধন্যবাদ।

শ্রোতাই জিতুল সোনালৰ কণ্ঠৰ গীত কেইটি শুনিছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া 8:45 মিনিটত সমাচাৰ চেণ্টাৰ আৰু 9:00 বজাত নিউজ এট 9 আকাশবাণী দিল্লীৰ পৰা শুনিবলৈ পাব।

শ্ৰোতাই ইমান পৰে নমিতা ভট্টাচাৰ্যৰ কণ্ঠৰ আধুনিক গীত গীতি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিব লৈছোঁ শ্ৰোতাই হোৱাটছআপ যোগে কৰা অনুৰোধৰ গীতৰ অনুষ্ঠান মূৰ্চনা। মূৰ্চনা অনুষ্ঠানৰ পনতে লৈছোঁ এটি বাৰ্তা। লিখিছে প্ৰতি মূৰ্চনা নমস্কাৰ জনালোঁ। আকাশবাণীৰ এজন নিয়মীয়া শ্ৰোতা হিচাপে একলম লিখিবলৈ হাতত কলম তুলি ল'লোঁ। মোক এটি গান শুনাব জুবিন গাৰ্গৰ কণ্ঠৰ এজাক বৰষুণে মোক ধুই থৈ গ'ল গীতটো। গীতটো অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ইমৰাণ আলীলৈ উচৰ্গা কৰিলোঁ। মূৰ্চনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। ধন্যবাদেৰে জাজি খাটোৱাল গাঁৱৰ শিৱসাগৰৰ প্ৰণৱ কুমাৰ।

এইবাৰ আহিছোঁ মোৰ সোণাৰ দ্বিতীয়টি বাৰ্তালৈ। লিখিছে তেলিয়া সোণাৰী গাঁও মিছামৰা গোলাঘাটৰ পৰা অজিত কুমাৰ শৰ্মাই। প্ৰতি মোৰ সোণা আকাশবাণী তেজপুৰ কেন্দ্ৰ নমস্কাৰ। কেন্দ্ৰ পৰিয়ালৰ তথা শ্ৰোতাবন্ধুসকল, আশা কৰোঁ সকলো কুশলে আছে। চাই থাকোঁতে প্ৰাণৰ শিল্পী সকলোৰে মৰমৰ জুবিন আমাৰ মাজৰ পৰা আঁতৰি যোৱা আজি এবছৰেই হ'লহি, কিন্তু আজিলৈকে আমি চৰকাৰৰ পৰা জুবিনৰ কোনো ন্যায় নাপালোঁ। বিচাৰ প্ৰক্ৰিয়া কিয় ইমান লেহেমীয়া হৈছে বুজিব পৰা নাই। আমি সদৌ অসমবাসীয়ে অতি শীঘ্ৰে জুবিনৰ ন্যায় পোৱাৰ লগতে দোষীক শাস্তি বিচৰাটো চৰকাৰ প্ৰশাসনক দাবী জনাইছোঁ। শেষত তেখেতৰ কণ্ঠৰ এটি দিহানাম শুনাবৰ বাবে অনুৰোধ জনাই অনাতাঁৰ মৰম পৰিয়ালৰ হৈ বাৰ্তাটি প্ৰেৰণ কৰিলোঁ। ধন্যবাদ শৰ্মা, আপোনাৰ অনুৰোধটি আমি নিশ্চয় ৰক্ষা কৰিম। আহক শুনো দিহানামটি।

0: প্ৰতিটো বেংকৰ বাবে বেলেগ বেলেগ কেওৱাইচি পেপাৰ্ছ। যদি এটাই চাবি হলহেঁতেন
1: আছে নহয় দেউতা চিকেওৱাইচি আইডি।
0: চিকেওৱাইচি মানে
1: বেংকে আপোনাৰ কেওৱাইচি বিৱৰণ চিকেওৱাইচি ৰেজিষ্টাৰ আপলোড কৰে আৰু যৰ পৰা আপুনি পাই ইউনিক 14 ডিজিটৰ চিকেওৱাইচি আইডি যি সকলো আৰ্থিক লেনদেনত বৈধ হৈ পৰে। এঠাইত কেওৱাইচি আপডেটেৰে বাকী বেংক আৰু বিত্তীয় সংস্থাটো আপডেট হৈ পৰে।
0: বাহ, আৰবিআইয়ে কয়
1: কেওৱাইচি সুৰক্ষিত বেংকিঙৰ দিশলৈ প্ৰথম পদক্ষেপ।
2: মূৰ্চনা অনুষ্ঠানৰ এইবাৰ লৈছোঁ আন এটি বাৰ্তা। লিখিছে অভিজিৎ কলিতা তেজপুৰৰ পৰা। তেখেতে লিখিছে, নমস্কাৰ, আকাশবাণী তেজপুৰলৈ মোৰ শুভেচ্ছা জনালোঁ। মূৰ্চনাৰ মই এগৰাকী নিয়মীয়া শ্ৰোতা। যোৱা খণ্ডত মোৰ

সাধৰ গীতটি শুনোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আজি জুবিন গাৰ্গৰ কণ্ঠত অহেতুক ছবিৰ অহেতুক গীতটি শুনাৰ বাবে বাৰ্তাটি প্ৰেৰণ কৰিলোঁ। ধন্যবাদ কলিতা, আপোনাৰ অনুৰোধ আমি নিশ্চয় ৰক্ষা কৰিম। আগলৈও এনেধৰণে আপোনালোকৰ বাৰ্তাসমূহ আমালৈ পঠিয়াব আমি নিশ্চয় চেষ্টা কৰিম।

মূৰ্চনা অনুষ্ঠানৰ এইবাৰ লৈছোঁ। আন এটি বাৰ্তা লিখি পঠিয়াইছে নগাঁও বৰদুৱাৰ ডুমডুমীয়াৰ পৰা মৃদুল কুমাৰ নাথে। তেখেতে

লাগিছে। প্ৰতি আকাশবাণী তেজপুৰ মূৰ্চনা নমস্কাৰ। আজি মই মূৰ্চনা অনুষ্ঠানৰ যোগেদি গেংষ্টাৰ বোলছবিৰ জুবিন গাৰ্গে গোৱা ইয়ালি শীৰ্ষক গীতটি শুনিবলৈ অনুৰোধ জনালোঁ আৰু এই গীতটি অনাতাঁৰ বন্ধুসকললৈ বুলি আগবঢ়াইছোঁ। ধন্যবাদ ধন্যবাদ নাথ, আপোনাৰ অনুৰোধ আমি নিশ্চয় ৰক্ষা কৰিম। আগলৈ আপোনাৰ অনুৰোধসমূহ এনেধৰণে আমাক হোৱাটছএপৰ জৰিয়তে পঠিয়াই যেন। আহকচোন গীতটি উপলব্ধ কৰোঁ।

বাৰ্তা আমালৈ লিখিছে। নমস্কাৰ, মোৰ নাম হেম সোণাৰ। মই মূৰ্চনা অনুষ্ঠান শুনি বহুত ভাল পাওঁ। মই তিনিচুকীয়া জিলাৰ পেঙেৰীৰ পৰা কৈছোঁ। মোক জুবিন গাৰ্গৰ যিকোনো এটা গান শুনাই দিলে বহুত আনন্দিত হ'ম। ধন্যবাদ সোণাৰ, আপোনাৰ অনুৰোধ আমি ৰক্ষা কৰিম। আগলৈও আপোনালোকে এনেধৰণে আপোনালোকৰ অনুৰোধসমূহ আমালৈ লিখি পঠিয়াই যেন। আহক, আপোনাৰ অনুৰোধৰ জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি শুনো।

শ্ৰোতা ইমান পৰে মূৰ্চনা অনুষ্ঠানটি শুনিলে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া আগবঢ়াব লৈছোঁ হিন্দী বোলছবিৰ কেইটিমান গীত। প্ৰথমে শুনক কৰ্জ বোলছবিখনৰ এই গীতটি। গীতটিত কণ্ঠ দিছে লতা মংগেশকৰ আৰু কিশোৰ কুমাৰে।

অনুষ্ঠানত এইবাৰ শুনক চিলচিলা বোল ছবিখনৰ এটি গীত। গীতটিত কণ্ঠ দিছে লতা মংগেশকাৰ, কিশোৰ কুমাৰ আৰু সংগীতবৃন্দই।

শ্ৰোতা ইমান পঢ়ে হিন্দী বোলছবিৰ গীতকেইটি শুনিলে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া আমাৰ ষ্টুডিঅ' ঘড়ীত সময় নিশা 10:30। ইয়াৰ লগে লগে আমাৰ আজিৰ অধিৱেশনৰো ইমানতে অন্ত পৰিল। আজি এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল সমীৰ নাৰ্জাৰী আৰু নৱজ্যোতি ৰাভা। ট্ৰেন্সমিটৰ দায়িত্বত আছিল নিৰঞ্জন বড়ো।